সুপ্রভাত শ্রোতাসকল, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ দ্বিতীয় দিন, 1948 শকাব্দৰ বহাগ মাহৰ 1-7 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 17 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা আৰু সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, বিবেক শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা।

আজিৰ বন্দনা অনুষ্ঠানটি খজুৱা হৈছিল ৰূপাঞ্জলী দাসৰ কণ্ঠৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, চন্দ্ৰপ্ৰভা শইকীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, প্ৰীতিশ্ৰী নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, নৰেন দাসৰ কণ্ঠৰ লোকগীত আৰু মিতালী চৌধুৰীৰ কণ্ঠৰ তুলসীদাস ভজনেৰে।

0: জাতি ধৰ্ম আৰু সংস্কৃতিৰ পৰস্পৰৰ মাজত মিলন আৰু আদান প্ৰদান। ইয়াৰ আগতে মানুহৰ মাজত এনেধৰণৰ সংমিশ্ৰণ হোৱাৰ দৃষ্টান্ত পৃথিৱীৰ বুৰঞ্জীত পোৱা নাযায়। অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত নানান সভ্যতাৰ জন্ম হৈছিল আৰু সেই সভ্যতা সমান্তৰালভাৱে গঢ় লৈ প্ৰগতিৰ বাটেৰে আগবাঢ়িছিল। তেতিয়া এটা সভ্যতা আন এটা সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ তেনে বিশেষ সুবিধা নাছিল। কিন্তু আজি কোনো সভ্যতা সংস্কৃতিয়েই আন এটা সভ্যতা সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক হৈ এককভাৱে আগবঢ়াটো সম্ভৱ নহয়। আজি বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন আৱিষ্কাৰ আৰু বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান ধাৰণাৰ প্ৰসাৰে পৃথিৱীখন সৰু কৰি পেলাইছে। পৃথিৱীৰ দুখন ভিন ভিন দেশ আৰু দুজাতি ভিন ভিন মানুহৰ মাজত থকা বাহ্যিক আৰু মানসিক দূৰত্বৰ ব্যৱধান নাইকিয়া হৈ আহিছে। মানুহৰ মাজত হোৱা এই সাহচৰ্য আৰু ঘনিষ্ঠতাই প্ৰকৃত ভাতৃত্বৰ ৰূপ লওক, এই আমাৰ কামনা। কাৰণ মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি পৃথিৱীখনক আমাৰ ঘৰ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীখনক আমাৰ এখন ঘৰ হিচাপে গঢ়ি তোলাৰ হকে আমাৰ আকাংক্ষা আৰু প্ৰচেষ্টা অতি যুক্তিযুক্ত। কিন্তু লগতে আমি এই কথাও মনত ৰখা উচিত যে একেখন পৃথিৱীয়েই পৰস্পৰ বিৰোধী তথা নানান বিভেদকামী শক্তিৰে ভৰি আছে। এনে এটা অৱস্থাত আমি কি কৰা উচিত? বিভিন্ন ধ্যান ধাৰণা আৰু আদৰ্শ ঐক্যমতৰ যোগেদি পৃথিৱীৰ মানুহক আমি একগোট কৰিব পাৰিমনে? নে এই কাম আমাৰ সাধ্যৰ অতীত? নে চেষ্টা কৰিলে আমি এই কাৰ্যত সফল হ'ব পাৰিম? শান্তি, মৈত্ৰী আৰু সদিচ্ছাৰে পৰিপূৰ্ণ মহাপুৰুষসকলৰ সপোনৰ একোখন পৃথিৱী গঢ়ি তোলাৰ বাটত আমাৰ প্ৰধান অন্তৰায় বাৰু কি? বৈষয়িক সা সম্পদৰ অভাৱ কিম্বা বৌদ্ধিক শক্তি আৰু দক্ষতাৰ অভাৱে মানুহৰ এই মিলনৰ বাটত আজি অন্তৰায় হিচাপে থিয় দিয়া নাই। এই মিলনৰ প্ৰকৃত অন্তৰায় মানুহৰ স্বভাৱতেই নিহিত আছে। সেইবোৰ হ'ল লোভ, অহংকাৰ, সাৰ শূন্য আত্মাভিমান ইত্যাদি। পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে আমি নিজকে খাপ খুৱাই ল'ব লাগিব। নতুন পৃথিৱীয়ে আজি আমাৰ পৰা ইয়াকেই বিচাৰিছে। পুৰণি সামাজিক আৰু অৰ্থনৈতিক গাঁথনিয়ে তাৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে। আমি এই সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব লাগিব। আমি নতুন মানুহ গঢ়ি তুলিব লাগিব যি এই নতুন পৃথিৱীৰ সৈতে সুসংগতভাৱে বাস কৰিবলৈ সক্ষম হ'ব। মানুহৰ স্বভাৱৰ সংস্কাৰ আৰু সংশোধন ঘটাই নতুন মানুহ গঢ়াৰ দায়িত্ব দৰাচলতে ধৰ্মৰ ওপৰত ন্যস্ত। ধৰ্মই আমাক আত্মানুসন্ধান কৰিবলৈ শিকায়, নিজকে সংশোধন কৰিবলৈ শিকায়। অন্তৰৰ অসত আৰু নিজ প্ৰবৃত্তিবিলাকৰ কবলৰ পৰা নিজকে মুক্ত কৰি উচ্চ আধ্যাত্মিক পৰ্যায়লৈ আৰোহণ কৰাৰ বাবে মানুহৰ পথ হৈছে ধৰ্ম। কিন্তু এই ধৰ্মও আজি সমালোচনাৰ সন্মুখীন হৈছে। বিজ্ঞানৰ চৰম অগ্ৰগতিৰ এই যুগত আমি ধৰ্মৰ নামত অন্ধবিশ্বাস আৰু যুক্তিহীন নীতি নিয়মৰ আতিশয্য কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰোঁ। আমি আজি মানুহৰ মাজত এনে এক ধৰ্মবিশ্বাস গঢ়ি তুলিব লাগিব যাৰ ভেটি হ'ব যুক্তি, পাৰস্পৰিক সদিচ্ছা আৰু সহিষ্ণুতা। ধৰ্মৰ এনে এক পৰিৱৰ্তিত আৰু পৰিশোধিত গাঁথনিৰ মাজতহে পৃথিৱীৰ মানুহৰ মাজত প্ৰকৃত ভাতৃত্ববোধ, ঐক্য আৰু মিলনৰ পৰিৱেশ গঢ় লৈ উঠিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৰচনাৰ পৰা লোৱা হৈছিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: মইনাহঁত, সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত আজি তোমালোকক এটি বাংলা গীত শিকাবলৈ লোৱা হৈছে। গীতৰ ৰচনা তথা সংগীত ডি এল ৰয়ৰ। তোমালোকে প্ৰথমতে

আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা নিবেদন কৰিছো তাহানিৰ গীত পুনতে ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰ উচিত এটি গীত

কাহানীৰ গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত।

আজি পুৱা 10:30 বজাত চেমনিয়াৰ চোৰা অনুষ্ঠানত অশোক ৰয় চৌধুৰীৰ কথিকা আমাৰ স্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা লগতে জানো আহক আৰু চেমনিয়াৰ গীত মাত। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচাৰ শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰ এই বিষয়ে ডঃ পৱন কুমাৰ গঞ্জুৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত দিলীপ দাস আৰু সংগীতা কাকতি, অনিমা চৌধুৰী আৰু ভৱেশ কলিতা, ৰিদীপ দত্ত আৰু অঞ্জু দেৱী, বিজয় মহন্ত আৰু নন্দিতা শৰ্মা,

দিনৰ 1:10 আলী হাইদৰ ৰচিত ধাৰাবাহিক নাট জোনবেলি তৰা আৰু যাদুকৰী খুৰাৰ শেষৰ খণ্ড, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ সমস্যাৰ প্ৰতিকাৰ, এই বিষয়ে ডঃ জয়ন্ত গগৈৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 অকণিৰ মেল, শুনিবলৈ পাব আলহী শিশুৰ অৰিহণা আৰু সাধু। 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা দীতিমণি বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আইদেউৰ বুলনি অনুষ্ঠানত সুভদ্ৰা দেৱী ভট্টাচাৰ্য ৰচিত নাট অচিন কাঠৰ থোৰা, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান বিয়লি 3:05 আৰু নিশা 8:30 অসমীয়া এলবামৰ পৰা লোৱা গীত বিয়লি 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ এই বিষয়ে এটি আলোচনা অংশগ্ৰহণ কৰিব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে আগধৰিব মানসজ্যোতি বৰাই প্ৰযোজনা উৎপল বৰাৰ

সন্ধিয়া 6:40 স্বপ্না শইকীয়াৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 বিনয় তালুকদাৰ আৰু সংগ্ৰবিন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰত বিভা ৰাভা আৰু সংগ্ৰবিন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, 9:02 এই মাহৰ গীত শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ, 8:10 গজল শুনিবলৈ পাব, 9:00 চিত্ৰগীত, 9:30 অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন বাওনা, নাট্যকাৰ ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, 10:03 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, অনুষ্ঠান পৰিচিতি ইমানেই।

0: সংগীত, নাটক, খেল আর প্রতিত পলার নির্ভরযোগ্য বাতরির সঙ্গে আমার ওয়েবসাইট আকাশবাণী ডট জিওভি ডট ইনত। নতুন ভারত ন রূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব দূরসংযোগ আর তথ্য সমাজ দিবস 1835 চনৰ 17 মে'ৰ দিনা স্পেইনৰ মালাগা চহৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেলিগ্ৰাফ অধিৱেশন অনুষ্ঠিত হৈছিল। সেই দিনটোৰ লগত সংগতি ৰাখি 1969 চনৰ পৰা সমগ্ৰ বিশ্বতে 17 মে'ৰ দিনটো বিশ্ব দূৰসংযোগ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। বৰ্তমান এই দিৱস বিশ্ব দূৰসংযোগ আৰু তথ্য সমাজ দিৱস হিচাপে পালন কৰা হয়। দূৰসংযোগ ব্যৱস্থা এতিয়া মানুহৰ বাবে এক অপৰিহাৰ্য আহিলা। আধুনিক তথ্য প্ৰযুক্তিৰ যুগত দ্ৰুত গতিৰে দূৰ দূৰণিলৈ তথ্য সৰবৰাহ কৰিবৰ বাবে বিভিন্ন সংযোগ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। এই সকলোকে একেলগে দূৰসংযোগ বুলি কোৱা হৈছে। টেলিফোন নেটৱৰ্কক আধুনিক দূৰসংযোগ ব্যৱস্থাৰ আধাৰ বুলি ধৰিব পাৰি। এতিয়া দুজন মানুহৰ ইজনে সিজনৰ লগত কথা পতাৰ উপৰিও টেলিগ্ৰাফ ব্যৱস্থা, কনফাৰেন্স কল, টেলিকনফাৰেন্স আদিত এটা নেটৱৰ্ক ব্যৱহাৰ কৰে। এনে কিছুমান কৌশলৰ জৰিয়তে কোনো ব্যক্তিয়ে পৃথিৱীৰ বিভিন্ন কোণত থকা একাধিক ব্যক্তিৰ লগত একেবাৰে মুখামুখিকৈ হোৱাকৈ কথা পাতিব পাৰে। এই ব্যৱস্থাৰ জৰিয়তে তথ্যৰ আহৰণ, বিনিময়, সংৰক্ষণ আৰু প্ৰসাৰ ব্যৱস্থা

লৈ এক তুলনাবিহীন বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কম্পিউটাৰৰ উদ্ভাৱনে এইটো সম্ভৱ কৰি তুলিছে। কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কে মানৱ জীৱনলৈ অনা বৈপ্লৱিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত 20 শতিকাৰ শেষৰ আৰু 21 শতিকাৰ আৰম্ভণিৰ কালচোৱাক তথ্য প্ৰযুক্তিৰ যুগ হিচাপে অভিহিত কৰা হৈছে। এই যুগ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ শেহতীয়া যুগ। মানুহৰ সভ্যতাৰ বিকাশ নিৰ্ভৰ কৰে একোটা নিৰ্দিষ্ট সময়ত মানুহে ব্যৱহাৰ কৰা উৎপাদন আহিলা বা প্ৰযুক্তি আৰু বৃত্তি, ব্যৱসায়, বাণিজ্য আদিৰ ওপৰত। জীৱনৰ মান উন্নত কৰাৰ বাবে মানুহে পোনপ্ৰথমে আহিলা পাতি ব্যৱহাৰ কৰাৰ প্ৰমাণ প্ৰস্তৰ যুগতে পোৱা গৈছে। বহুতো কম্পিউটাৰত সঞ্চিত তথ্য নেটৱৰ্কৰ দ্বাৰা সংযোজিত হৈ বিশ্বব্যাপী যি বিশাল তথ্য ভাণ্ডাৰ গঢ় লৈ উঠিছে তাক কোৱা হৈছে তথ্যৰ ৰাজপথ বা ইনফৰ্মেশ্যন ছুপাৰ হাইৱে। এই ৰাজপথে পৃথিৱীৰ বিভিন্ন দেশক, সমাজক আৰু মানুহক ওচৰ চপাই আনিছে আৰু তাৰ জৰিয়তে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। তথ্য প্ৰযুক্তিক মানুহৰ কৌশলী হাতে আৰু যুক্তিপূৰ্ণ মনৰ যৌথ প্ৰয়াসত গঢ়ি উঠা এক যাদুকৰী প্ৰযুক্তি বুলিব পাৰি। মানুহৰ ইতিহাসত আগেয়েও কেতিয়াও ইমান শক্তিশালী প্ৰযুক্তিৰ বিকাশ হোৱা নাছিল। পণ্য সামগ্ৰী আৰু টকা পইচাৰ আদান প্ৰদান যিকোনো এখন সমাজৰ দৈনন্দিন জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ আৰু অত্যাৱশ্যকীয় দিশ। একো একো সময়ত ব্যৱহৃত প্ৰযুক্তিয়ে সেই সময়ত কি সামগ্ৰীৰ লেনদেন হ'ব পাৰে সেইটো নিৰ্ণয় কৰে। তথ্য প্ৰযুক্তিৰ যুগত এই পণ্য বা সামগ্ৰীবিধ হ'ল তথ্য বা ইনফৰ্মেশ্যন। সেয়েহে তথ্য প্ৰযুক্তিৰ যুগত এজন ব্যক্তি বা এটা প্ৰতিষ্ঠানৰ অৰ্থনৈতিক মূল্য নিৰ্ধাৰণ কৰা হয় উপযুক্ত তথ্য আহৰণ আৰু বিনিময়ৰ ক্ষেত্ৰত থকা সেই ব্যক্তি বা প্ৰতিষ্ঠানটোৰ ক্ষমতা বা দক্ষতাৰ ওপৰত। এইদৰে গঢ় লৈ উঠিছে তথ্য প্ৰযুক্তি নিৰ্ভৰ নতুন অৰ্থনীতি। প্ৰকৃততে অৰ্থনীতিৰ ওপৰত তথ্য প্ৰযুক্তিৰ প্ৰভাৱ ইমানেই ব্যাপক আৰু সুদূৰপ্ৰসাৰী হৈ পৰিছে যে ইয়াক দ্বিতীয় শিল্প বিপ্লৱ ৰূপে চিহ্নিত কৰা হৈছে। বিশ্ব অৰ্থনীতিত তথ্য প্ৰযুক্তি বিভিন্ন দেশৰ বিকাশৰ প্ৰধান মাপকাঠিত পৰিণত হৈছে। তথ্য প্ৰযুক্তি বৰ্তমান আটাইতকৈ ক্ষিপ্ৰগতিত বিকশিত উদ্যোগত পৰিণত হৈছে আৰু অতি সোনকালে ই পৃথিৱীৰ বৃহত্তম উদ্যোগ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। তথ্য প্ৰযুক্তি নিজে এক বৃহৎ উদ্যোগত পৰিণত হোৱাৰ লগতে ই প্ৰচলিত উদ্যোগ আৰু ব্যৱসায় বাণিজ্যলৈও ব্যাপক পৰিৱৰ্তন আনিছে আৰু নতুন নতুন উদ্যোগৰ সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছে। তথ্য প্ৰযুক্তিয়ে উৎপাদন আৰু বিতৰণ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। কম্পিউটাৰ আৰু নেটৱৰ্ক ব্যৱস্থাই বিভিন্ন উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানক স্বয়ংচালিত কৰি তুলিছে, যাৰ জৰিয়তে উৎপাদন ব্যয় হ্ৰাস কৰিব পৰা হৈছে, উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পৰা হৈছে আৰু একে সময়তে উৎপাদিত সামগ্ৰীৰ গুণগত মানো উন্নত কৰিব পৰা গৈছে। আনহাতে ইণ্টাৰনেটৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ বজাৰ বহলাব পৰা গৈছে, গ্ৰাহকৰ সৈতে উৎপাদকৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব পৰা গৈছে। এইদৰে সমগ্ৰ বিশ্বতে এতিয়া ইলেক্ট্ৰনিক কমাৰ্চ বা ই কমাৰ্চ গঢ় লৈ উঠিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক,

মিলরাইট, মেইনটেনেন্স মেকানিক, মেকানিক রেডিও অ্যান্ড টিভি, ইলেকট্রনিক্স মেকানিক, মেকানিক মোটর ভেহিকল, ওয়্যারম্যান, ট্র্যাক্টর মেকানিক, আর্মেচার অ্যান্ড কয়েল ওয়াইন্ডার, মেকানিক ডিজেল, হিট ইঞ্জিন, টার্নার, মেশিনিস্ট, রেফ্রিজারেশন অ্যান্ড এয়ার কন্ডিশনিং মেকানিক, ইয়ার যিকোনো ট্রেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মাকপিয়া সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। ছাত্তিক ছাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰিছে।

এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। ভাৰত আৰু ছুইডেনৰ মাজত শক্তিশালী মিত্ৰতা সুদৃঢ় কৰাৰ দিশৰ পৰা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টৰছনৰ সৈতে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা কৰিব আৰু দ্বিপাক্ষিক বাণিজ্যৰ লগতে সেউজ পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা, নিত্য নতুন প্ৰযুক্তি, ষ্টাৰ্টআপ, শক্তিশালী যোগান শৃংখলা, মহাকাশ, প্ৰতিৰক্ষা, জলবায়ু পৰিৱৰ্তন ৰোধৰ ব্যৱস্থা আৰু জনসম্পৰ্ক খণ্ডত সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰিব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়নৰ সৈতে ইউৰোপৰ উদ্যোগপতিসকলৰ আগশাৰীৰ মঞ্চ ঔদ্যোগিক ঘূৰণীয়া মেজবেলত ভাষণ দিব। যোৱা জানুৱাৰীত ঐতিহাসিক ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি প্ৰযোজ্য হোৱাৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউৰোপ ভ্ৰমণ। দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰা আৰু পৰিৱৰ্তনশীল প্ৰযুক্তি তথা জটিল ভূ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সময়ত সহযোগিতাৰ নতুন থল অন্বেষণেই এই ভ্ৰমণৰ মূল উদ্দেশ্য। ভাৰত আৰু ছুইডেনৰ মাজত বিত্তীয় লেনদেন বৃদ্ধি পোৱাৰ সময়ত কৰা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 2025 চনত 775 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। একেদৰে 2000ৰ পৰা 2025 চনৰ ভিতৰত ছুইডেনৰ পৰা ভাৰতলৈ 282 কোটি 50 লাখ ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ আগমন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ভিতৰত সমূহীয়া কথোপকথনৰ পৰা নেডাৰলেণ্ডছৰ ৰাজকীয় পৰিয়ালৰ সৈতে হোৱা বৈঠক অন্যতম। প্ৰধানমন্ত্ৰী মোদী আৰু নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰীয়ে এটা সাংস্কৃতিক অনুষ্ঠানত চোল যুগৰ তাম্ৰপত্ৰ ভাৰতলৈ ঘূৰাই অনাৰ ঐতিহাসিক অনুষ্ঠানত অংশ লয়। এই তাম্ৰপত্ৰয়ো ভাৰতীয় ঐতিহ্য আৰু সভ্যতাৰ গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে আৰু সেইসমূহ স্বদেশলৈ ঘূৰাই অনাটো দেশৰ জনসাধাৰণৰ বাবে আৱেগিক দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত টাটা ইলেক্ট্ৰনিকছে ছেমি কণ্ডাক্টৰ খণ্ডৰ আগশাৰীৰ কোম্পানী এ এছ এম এলৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণ খণ্ড অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। চুক্তিৰ অধীনত এ এছ এম এলে গুজৰাটৰ ধোলেৰাত ছেমি কণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ স্থাপন আৰু ইয়াৰ সম্প্ৰসাৰণত টাটা ইলেক্ট্ৰনিকছক সহায় কৰিব। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু প্ৰযুক্তি ক্ষেত্ৰৰ নেডাৰলেণ্ডছৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰ নেডাৰলেণ্ডছ ভ্ৰমণ 17টা গুৰুত্বপূৰ্ণ সাফল্যৰে সম্পন্ন হয়। ইয়াৰ ভিতৰত নবীকৰণযোগ্য শক্তি সন্দৰ্ভত যুটীয়া কাৰ্যগোট গঠন আৰু নিকা শক্তি সহযোগিতা ত্বৰান্বিত কৰাৰ বাবে সেউজ হাইড্ৰজেনৰ পৰিকল্পনা, যোগান শৃংখলা সুৰক্ষিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, গুজৰাটৰ কলপছৰ প্ৰকল্পৰ জৰিয়তে জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত নেডাৰলেণ্ডছৰ সহযোগিতা, ত্ৰিপুৰাত ফুলৰ খেতিৰ বাবে ভাৰত নেডাৰলেণ্ডছ উৎকৰ্ষ কেন্দ্ৰ স্থাপন তথা কৃষি কৌশল বিকাশৰ উদ্দেশ্যে বেংগালুৰুত দুগ্ধ উৎপাদন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন অন্যতম। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মাকপিয়া অৰ্থাৎ ঔষধ প্ৰস্তুত কৰাৰ প্ৰণালী সম্পৰ্কীয় নিৰ্দেশনা সম্বলিত গ্ৰন্থ বা তালিকা আৰু দ্ৰুত প্ৰভাৱ প্ৰকল্প সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। শ্ৰীমাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, বাণিজ্য আৰু শক্তিমন্ত্ৰী ভিন্স হেণ্ডাৰছনক সাক্ষাৎ কৰে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী ইউৰোৱিং মেকইণ্টাৰক দেখা কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে ৰোজৰ ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভেনি বৰ্টনকো সাক্ষাৎ কৰে। বেলিজ আৰু হণ্ডুৰাছৰ সফল ভ্ৰমণ সামৰি শ্ৰীমাৰ্ঘেৰিটা কালি ডমিনিকাত উপস্থিত হয়। এখন দেশ এটা নিৰ্বাচন বিধেয়ক সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিয়ে কালি বাংগালুৰুত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, আইনজীৱী তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰামৰ্শ গ্ৰহণ কৰিছে।

0: সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ পি পি চৌধাৰীয়ে কয় যে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰাপ্পা মৈলী আৰু বিজেপি তথা অন্য দলৰ প্ৰতিনিধিসকলৰ সৈতে এই বিধেয়ক সন্দৰ্ভত সমিতিৰ আগত দাঙি ধৰা মতামত গ্ৰহণ কৰে। অধ্যক্ষগৰাকীয়ে কয় যে জে পি চিয়ে বিভিন্ন ৰাজ্য ভ্ৰমণৰ সময়ত বিধেয়কখন সন্দৰ্ভত সপক্ষে আৰু বিপক্ষে আগবঢ়োৱা সকলো মতামত সংগ্ৰহ কৰিছে। এই প্ৰস্তাৱে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কিছুমান ৰাজ্যত সময়ৰ পূৰ্বে বিধানসভা ভাঙি যোৱা, দল ত্যাগ বিৰোধী আইন আৰু অনাস্থা প্ৰস্তাৱ তথা ৰাষ্ট্ৰপতি শাসনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিব লাগিব। তেওঁ কয় যে সঘনাই হৈ থকা নিৰ্বাচনসমূহ ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী আৰু সময়ে সময়ে নিৰ্বাচনী বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উন্নয়নমূলক কাৰ্য, অৰ্থনৈতিক কাম কাজ আৰু পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ লগতে শিক্ষা, বেংকিং খণ্ড আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ কাম কাজতো ব্যাঘাত জন্মে। কলকাতাৰ আৰ্জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ শুনানি কলকাতাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চম্পা চৰকাৰ আৰু ন্যায়াধীশ তীৰ্থংকৰ ঘোষৰ খণ্ড বিচাৰপীঠত অনুষ্ঠিত হ'ব। 2025 চনৰ জানুৱাৰীত এই গোচৰত দোষী সাব্যস্ত সঞ্জয় ৰয়ক আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। কিন্তু সঞ্জয় ৰয়ে নিজৰ মুক্তিৰ বাবে জনোৱা আবেদনৰ পাছতে বিভিন্ন মহলত তেওঁৰ মৃত্যুদণ্ডৰ দাবী উত্থাপিত হোৱাৰ পাছত গোচৰটো চি বি আইয়ে তদন্ত কৰি আছে। মৃত চিকিৎসকগৰাকীৰ পিতৃ মাতৃয়ে এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত টি এম চিৰ বিধায়ক নিৰ্মল ঘোষ, সঞ্জীৱ মুখোপাধ্যায় আৰু ঘোলা আৰক্ষী থানাৰ তেতিয়াৰ আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰৰ দাবীত গোচৰ ৰুজু কৰিছিল। মৃত চিকিৎসকগৰাকীৰ পিতৃ মাতৃয়ে এইবুলি অভিযোগ কৰে যে এই তিনিওগৰাকী ব্যক্তিয়ে মৃতদেহৰ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাত বাধা দিয়াৰ লগতে মৃতদেহ সৎকাৰৰ সময়ত যথোচিত নিয়ম মানি চলা নাছিল। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ ৰিঅ' ৰোলি কনাৰ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ছাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে কালি ছেমি ফাইনেলত মালয়েছিয়াৰ গোহ ছজিফে আৰু নূৰ ইজুদ্দিনৰ যুটীটোক 19-21, 20-22 আৰু 21-16 গেমত পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। গুজৰাট টাইটানছে 248 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 218 ৰাণ কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ অধিনায়ক শুভমন গিলে সৰ্বাধিক 85 ৰাণ কৰে। সাই সুদৰ্শনে 53 আৰু জছ বাটলাৰে 57 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ হৈ সুনীল নাৰায়ণে 2টা উইকেট লাভ কৰে। নাৰায়ণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 247 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। হিমাচল প্ৰদেশত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5খন দেশ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মাকপিয়া সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি দুদিন, 2026 খ্ৰীষ্টাব্দৰ আজি 17 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:38:34 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:56:16।

0: আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়, কথাষাৰ কৈছিল আনন্দ চন্দ্ৰ আগৰৱালাই। আজি বিশ্ব উচ্চ ৰক্তচাপ সজাগতা দিৱস। এই সম্পৰ্কে আমাক কৈছে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল চন্দ্ৰ কলিতাই।
1: 17 মে গোটেই পৃথিৱীতে ৱৰ্ল্ড হাইপাৰটেনচন ডে হিচাপে পালন কৰা হয়। হাইপাৰটেনচন এবিধ সামাজিক ব্যাধি, টু মষ্ট কমন নন কমিউনিকেবল ডিজিজ ইন দ্য ৱৰ্ল্ড। ইয়াক চাইলেণ্ট কিলাৰ বা নীৰৱ ঘাতক বুলিও কওঁ। সহজ কথাত গোটেই পৃথিৱীতে প্ৰায় 1.4 বিলিয়ন পিপুল এই হাইপাৰটেনচন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সেইকাৰণে WHOই প্ৰতি বছৰে 17 মে ডে'টো ৱৰ্ল্ড হাইপাৰটেনচন ডে হিচাপে পালন কৰে, যাতে পৃথিৱীত চব মানুহকে হাইপাৰটেনচনৰ বিষয়ে ল'ব লগা সাৱধানতা বা হাইপাৰটেনচন ডিটেকশ্যন বা ইয়াৰ দ্বাৰা হ'বলগীয়া বেমাৰৰ বিষয়ে সহজে অৱগত কৰাব পৰা যায়। সেইকাৰণে এইবাৰ 2026ত হাইপাৰটেনচন ডে'ৰ আমাৰ যিটো থিম, মূল মন্ত্ৰটো হ'ল কণ্ট্ৰলিং হাইপাৰটেনচন টুগেডাৰ, চেক ইয়'ৰ BP ৰেগুলাৰলি, ডিফিট দ্য চাইলেণ্ট কিলাৰ। গতিকে সহজ কথাত হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ এটা অতি ভয়ংকৰ ৰোগ বুলিয়ে ক'ব লাগিব, কাৰণ এই লক্ষণ নাথাকে। উচ্চ ৰক্তচাপ বুলি কোৱাৰ আগতে আমি বুজিব লাগিব মানে উচ্চ ৰক্তচাপ মানে কি। যেতিয়া ৰক্তচাপ সাধাৰণ তুলনাত বেছি থাকে তেতিয়া তাক আমি উচ্চ ৰক্তচাপ বুলি কওঁ। সাধাৰণতে 140 ওপৰতো আৰু বাই 90 তলৰটো, ডায়েষ্টলিক বা তাতকৈ বেছি যেতিয়া হয় আমি তাক উচ্চ ৰক্তচাপ বুলি ধৰোঁ। এই উচ্চ ৰক্তচাপৰ বহুত কাৰণ থাকে, কিন্তু সাধাৰণতে আমি ডক্টৰসকলে উচ্চ ৰক্তচাপক আমি দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল এচেঞ্চিয়েল হাইপাৰটেনচন, যাৰ কোনো কাৰণ আমি বিচাৰি নাপাওঁ সাধাৰণতে, আৰু এটা হ'ল ছেকেণ্ডাৰী হাইপাৰটেনচন। যা হওক, এই ৰক্তচাপৰ প্ৰধান কাৰণ বা ৰিস্ক ফেক্টৰ কিছুমান থাকে। তাৰ ভিতৰত কিছুমান মডিফাইবল ৰিস্ক ফেক্টৰ থাকে যাক আমি চেঞ্জ কৰিব নোৱাৰোঁ। যেনেকৈ ধৰক এজ বঢ়াৰ লগে লগে হাইপাৰটেনচনো বাঢ়ি গৈ থাকে। মতা মানুহৰ হাইপাৰটেনচন বেছি থাকে মাইকী মানুহতকৈ। কিছুমান জেনেটিক ফেক্টৰ থাকে, কিছুমান এথনিক গ্ৰুপৰ যেনেকৈ ধৰক ব্লেক আমেৰিকানবিলাকৰ হাইপাৰটেনচন বেছি থাকে। গতিকে এইবিলাক আমি চেঞ্জ কৰিব নোৱাৰোঁ। কিছুমান আছে চেঞ্জ কৰিব পৰা ৰিস্ক ফেক্টৰ, যিবিলাক ধৰক অবেচিটি, যিবিলাক মানুহ মেদ বহুলতা থাকে, বেছিকৈ নিমখ খায়, যিবিলাক মানুহে ক্ৰনিক এলকহলিক, স্মকিং কৰে বা এনভাইৰনমেণ্টেল ষ্ট্ৰেছ ষ্ট্ৰেইন থকা মানুহ, যিবিলাকে ব্যায়াম নকৰে, মানসিক চাপত ভোগে, যিবিলাকৰ ডায়েবেটিছ থাকে, ফেমিলিত যাৰ অলৰেডি হাইপাৰটেনচন থাকে, চ' এইবিলাক ৰিস্ক ফেক্টৰ থাকে হাইপাৰটেনচন হোৱাৰ। মই জনসাধাৰণক হাইপাৰটেনচন ডে'ৰ পৰা মূল বাৰ্তা হিচাপে মই ইয়াকে ক'ব বিচাৰোঁ যে নিজৰ ৰক্তচাপ জানক, আপোনাৰ ঘৰৰ ফেমিলিত ৰক্তচাপ আছে, আপুনিও সেই ৰক্তচাপত ভুগিব পাৰে। সেইকাৰণে আপুনি নিজৰ ৰক্তচাপ জানক, ডাক্তৰৰ ওচৰত যাওক, নিয়মিত BP পৰীক্ষা কৰি নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰে। আপুনি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক, সুস্থ জীৱন যাপন কৰক, ওজন কমাওক আৰু সদায় ফিজিকেল এক্টিভিটি মেইনটেইন কৰক, তেতিয়া আপুনি হাইপাৰটেনচনৰ পৰা হাত সাৰিব পাৰে বা তাক নিয়ন্ত্ৰণ কৰি এটা সুস্থ সবল জীৱন যাপন কৰিব পাৰে।
0: আমাৰ সৈতে সেয়া আছিল তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল চন্দ্ৰ কলিতা। বিশ্ব দূৰ সংযোগ আৰু তথ্য সমাজ দিৱস হৈছে 2006 চনৰ নৱেম্বৰ মাহত তুৰস্কৰ আটলাণ্টিয়াত আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ ক্ষমতাসম্পন্ন সন্মিলনে ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় দিৱস, আৰু যিটো প্ৰতি বছৰে 17 মে'ত উদযাপন কৰা হয়। বিশ্ব দূৰ সংযোগ দিৱস 17 মে'ত আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত এই দিনটোক পূৰ্বে বিশ্ব দূৰ সংযোগ দিৱস বুলি জনা গৈছিল। ইণ্টাৰনেট আৰু নতুন প্ৰযুক্তিবিদ্যাৰ দ্বাৰা কঢ়িয়াই অনা সামাজিক পৰিৱৰ্তনৰ প্ৰতি বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰাটোৱেই আছিল এই দিৱসৰ মূল উদ্দেশ্য। আনহাতে 2005 চনত টিউনিছত অনুষ্ঠিত হোৱা তথ্য সমাজৰ ওপৰত বিশ্ব সন্মিলনৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱৰ দ্বাৰা 17 মে'ত ঘোষণা কৰা আন্তৰ্জাতিক দিৱস আছিল বিশ্ব তথ্য সমাজ দিৱস। 2006 চনৰ নৱেম্বৰ মাহত তুৰস্কৰ আটলাণ্টিয়াত অনুষ্ঠিত হোৱা ITU-ৰ সম্পূৰ্ণ ক্ষমতাসম্পন্ন সন্মিলনে 17 মে'ক দুয়োটা অনুষ্ঠানকে বিশ্ব দূৰ সংযোগ আৰু তথ্য সমাজ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। বিশ্ব দূৰ সংযোগ আৰু তথ্য সমাজ দিৱসৰ উদ্দেশ্য হৈছে ইণ্টাৰনেট আৰু অন্যান্য তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰে সমাজ আৰু অৰ্থনীতিলৈ আনিব পৰা সম্ভাৱনাসমূহৰ লগতে ডিজিটেল বিভাজন দূৰ কৰাৰ উপায়সমূহৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ। পৰাকুমাৰ দাসে 1991 চনৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পাছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূব

মানৱাধিকাৰ সমনৰক্ষী সমিতিৰ সচিব প্ৰধান আছিল। 1992 আৰু 1994 চনত গঠিত বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল। পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল শ্বিলঙত 1961 চনৰ 24 ফেব্ৰুৱাৰীত। গুৱাহাটী চেনিকুঠিৰ বালক বিদ্যালয় কটন কলেজিয়েট স্কুলৰ পৰা ক্ৰমে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। 1977 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল। কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগৰ সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয়। দিল্লীৰ স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1984 চনত পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্ত হয় আৰু ইয়াৰ পাছত গুৱাহাটী ষ্টক এক্সচেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। 1995 চনত চাকৰি ত্যাগ কৰি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে যোগ দিয়ে। অসমীয়া আলোচনী, প্ৰান্তিক আৰু দ্য চেণ্টিনেল ইংৰাজী কাকতত নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। 1979 চনৰ মাৰ্চ মাহৰ 55 সংখ্যাৰ সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1996 চনৰ 17 মে' দিনাখন গুৱাহাটী ৰাজগড় পথৰ অসম জাতীয় বিদ্যালয়ৰ সন্মুখত পৰাগ কুমাৰ দাসক গুলীয়ে হত্যা কৰা হয়। ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক আছিল কুমুদিনী লাখিয়া। 1967 চনত তেখেতে গুজৰাটৰ আহমেদাবাদৰ ভাৰতীয় নৃত্য আৰু সংগীত প্ৰতিষ্ঠানত কাদম্ব নৃত্য আৰু সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় কথক নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বহুতো বঁটা আৰু সন্মান আগবঢ়োৱা হৈছিল। 1982 চনত সংগীতনাটক অকাডেমী বঁটা, 1987 চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে। মধ্যপ্ৰদেশ চৰকাৰেও তেখেতলৈ প্ৰদান কৰিছিল কালিদাস সন্মান। 2010 চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আগবঢ়োৱা হয়। 2011 চনত সংগীতনাটক একাডেমীৰ ঠাকুৰ একাডেমী ঠাকুৰ ৰত্ন বঁটা আগবঢ়োৱা হৈছিল। কুমুদিনী লাখিয়াৰ জন্ম হৈছিল 1930 চনৰ 17 মে'ত। অসম গণ পৰিষদৰ প্ৰাক্তন সদস্য আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ক্ৰমাগতভাৱে 3 বাৰ বিধায়কৰূপে জয়ী হোৱা থানেশ্বৰ বড়োৰ জন্ম হৈছিল 1939 চনৰ 1 নৱেম্বৰত। তেখেতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন চৰকাৰত 2টাকৈ কাৰ্যকালৰ বাবে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। কিছু সময়ৰ কাৰণে অসম গণ পৰিষদৰ সভাপতি হৈছিল। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে অসমত এটা শোধনাগাৰ স্থাপনৰ দাবীত শোধনাগাৰ আন্দোলনতো জড়িত হৈ পৰিছিল। 2024 চনৰ 17 মে'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থানেশ্বৰ বড়োৰ পৰলোক প্ৰাপ্তি হয়। গণিতজ্ঞ আৰু সমাজ সংস্কাৰক আছিল ৰাধানাথ সিকদাৰ। 1852 চনত মাউণ্ট এভাৰেষ্টৰ উচ্চতা গণনা কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে ৰাধানাথ সিকদাৰ বেছিকৈ পৰিচিত আছিল। তেখেত হেনৰী ডেৰোজিঅ'ৰ ইয়ং বেংগল গোটৰ সদস্য আছিল। 1854 চনত সহযোগী ডেৰোজিয়ান পিয়ৰী চান্দ মিত্ৰৰ সৈতে সিকদাৰে ভাৰতীয় মহিলাসকলৰ বাবে বাংলা আলোচনী মাসিক পত্ৰিকা প্ৰতিষ্ঠা কৰিছিল। 1870 চনৰ 17 মে'ত চান্দনাগুৰত ৰাধানাথ সিকদাৰৰ পৰলোক প্ৰাপ্তি হয়। বৰাই চিটাৰ উদ্ভাৱনৰ বাবে বিখ্যাত আছিল এডৱাৰ্ড এণ্টনি জেনাৰ। তেখেতক প্ৰায়ে প্ৰতিৰোধ বিজ্ঞানৰ জনক বুলি অভিহিত কৰা হয়। আন যিকোনো মানুহৰ কৰ্মতকৈ বেছি মানুহৰ জীৱন ৰক্ষা কৰা বুলিও তেখেতক কোৱা হয়। 1849 চনৰ 17 মে'ত এডৱাৰ্ড জেনাৰৰ জন্ম হৈছিল। 1870 চনত জেনাৰে ছেইণ্ট জৰ্জ চিকিৎসালয়ত চিকিৎসক জন হাণ্টাৰৰ অধীনত শৈল্য চিকিৎসা আৰু শৰীৰস্থানৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো কমলাবাৰী সত্ৰ সম্পৰ্কে। কমলাবাৰী সত্ৰ মাজুলীত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰধান আৰু ঐতিহ্যমণ্ডিত সত্ৰ। 1663ত বদলা পদ্ম আটাৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰখন সত্ৰীয়া নৃত্য, গীত, ভাওনা আৰু খোল বাদনৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ ভকতসকলে পৰম্পৰাগত মুখা নিৰ্মাণ আৰু কলাৰ চৰ্চাটো বিশেষ পাৰদৰ্শী। কালক্ৰমত এই সত্ৰখন মূলতঃ 4টা ভাগত বিভক্ত হৈছে: মূল কমলাবাৰী, উত্তৰ কমলাবাৰী, মধ্য কমলাবাৰী আৰু নতুন কমলাবাৰী। সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে কমলাবাৰী সত্ৰ হৈছে এখন প্ৰধান কেন্দ্ৰ। ইয়াৰ পৰাই সত্ৰীয়া নৃত্য আৰু গীতৰ ধাৰা প্ৰসাৰিত হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ এই শাখাটিয়ে অতীজৰে পৰা সাংস্কৃতিক চৰ্চাৰ বাবে বিশেষভাৱে জনাজাত হৈ আহিছে। গৰাখহনীয়াৰ বাবে মূল সত্ৰখন স্থানান্তৰিত হ'বলগীয়া হৈছে যদিও বৰ্তমানেও মাজুলীত ইয়াৰ শাখাসমূহে বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতি জীয়াই ৰাখিছে। বুদলাতাৰ প্ৰকৃত নাম আছিল কমলাকান্ত আটা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামতে মাধৱদেৱৰ গাৰ বদল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। কমলাবাৰী সত্ৰৰ হাতী, পুখুৰী, ভকত, সেৱক সকলোৰে সৈতে বদলা সত্ৰত পদ্ম আটাই 7 বছৰ 6 মাহ থাকি গুৰুজনাৰ ধৰ্মৰ ভেটিটোক অধিক সুদৃঢ় কৰি তুলিছিল। দফলাৰ উপদ্ৰৱত মন অসন্তুষ্ট হোৱাত তেখেতে নাৱৰে যাত্ৰা আৰম্ভ কৰি 2 বছৰ ৰামগুৰুৰ ঘৰত কটাই পৰশুৰাম মুদৈবাৰীলৈ আহি তাত

0: মাহদিন কটায়। কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত দুবছৰ ন মাহৰ পৰা ছমাহৰ ভিতৰত হৰিচৰণ আঁতৈ বৈকুণ্ঠগামী হয়। বদলা পদ্ম আটাই হৰিচৰণ আঁতৈৰ বিয়োগত শোকাকুল হৈ আলধৰা গোবিন্দ আটাই এই সত্ৰত থাকি অৱশেষত পদ্ম আটাইও মৃত্যু কামনা কৰিলে। কিছুদিনৰ পাছত কমলাকান্ত আটাও অসুস্থ হৈ পৰিল। আটা অসুস্থ হোৱাত ভকত সমাজৰ মাজত উত্তৰাধিকাৰীক লৈ হোৱা ধোৱা লাগিল। ভক্তসকলে হৰিচৰণ আঁতৈৰ কনিষ্ঠ ভাতৃ শ্ৰীৰামৰ কথা কলে। ভকতসকলৰ সিদ্ধান্তক নুই কৰিব নোৱাৰি শ্ৰীৰাম আটাক এই দায়িত্বভাৰ অৰ্পণ কৰিলে। উল্লেখযোগ্য যে মাজুলীৰ এই মূল সত্ৰখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিধ্বস্ত হৈছিল। চৰকাৰৰ অনুদানত 1975 চনত তিতাবৰৰ মহিমাবাৰীত পুনৰ প্ৰতিষ্ঠা কৰা হয়। শ্ৰী শ্ৰী কমলাবাৰী নামেৰে খ্যাত সত্ৰখন তিতাবৰত প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী ভৱকান্ত দেৱগোস্বামীয়ে। বৰ্তমান সময়তো বলিষ্ঠভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা মাজুলীৰ উল্লেখযোগ্য সত্ৰখন হল উত্তৰ কমলাবাৰী সত্ৰ। শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰত মহাপুৰুষ দুজনা ৰচিত সকলো শাস্ত্ৰৰ সাঁচিপঠীয়া পুথি, পৰৱৰ্তীকালত ৰচিত সাঁচিপঠীয়া পুথিকে ধৰি 125খন এখন তোলাপতীয়া সশ্ৰিত্য ভক্তি ৰত্নাৱলী পুথি, শংকৰদেৱৰ জীৱনকালত সংৰক্ষিত ধূলামলা হস্তাক্ষৰিত পুথি, বদলা পদ্ম আটাৰ জপমালা বস্ত্ৰ ইত্যাদি বহুতো আনুষংগিক সম্পদ বিদ্যমান। মাজুলীৰ কমলাবাৰী সত্ৰত বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান আয়োজিত কৰা হয়। এই উৎসৱ অনুষ্ঠানসমূহে সত্ৰখনৰ পৰম্পৰাগত ঐতিহ্যক বহন কৰি আহিছে। পৰম্পৰা ৰক্ষা কৰি ৰাস উৎসৱ উদযাপন কৰা হয়। ৰাস উৎসৱ হৈছে এনেটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজির সংকল্প।
4: যোজনা উন নৌজবানো কে লিয়ে হ্যায় তাকি আপ জব 60 সাল কে হোঙ্গে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্রিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেন্সি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। 5খন দেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত দি হেগত বিহু নাচেৰে প্ৰধানমন্ত্ৰীক আদৰিলে প্ৰৱাসী অসমীয়াই। CBSEৰ ঘোষণা, নৱম শ্ৰেণীৰ পৰা শিক্ষাৰ্থী পঢ়িব লাগিব 3টা ভাষা, তৃতীয়টো ভাষাৰ বাবে দিব নালাগে পৰীক্ষা। 21 মে'ৰ পৰা 4দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন, নতুন চৰকাৰৰ প্ৰথমখন অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। নগদ চাঞ্চল্যকৰ ডকাইতি, মূল অভিযুক্ত দুৰ্ঘটনাত আহত। ৰাজ্যজুৰি দাম বৃদ্ধিৰ প্ৰতিবাদ, ছাত্ৰ মুক্তিৰ দাম বৃদ্ধিক লৈ সৰব আছো। গুৱাহাটীত এয়াই চালিত প্ৰথমটো বেংক উদ্বোধন মুখ্যমন্ত্ৰীৰ। ভাৰতীয় বেংকিং খণ্ডৰ ভৱিষ্যতক আদৰি ল'বলৈ অসম সম্পূৰ্ণ সাজু বুলি কলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্বি সাংস্কৃতিক সাধক, গীতিকাৰ, জনপ্ৰিয় শিল্পী পুতুল সিং টুমুঙৰ মৃত্যু। কামৰূপত মাছ মৰাত নিষেধাজ্ঞা, মাছৰ প্ৰাকৃতিক প্ৰজনন বংশবৃদ্ধি নিশ্চিত কৰিবলৈ নিৰ্দেশনা। অৰুণাচল প্ৰদেশত প্ৰৱৰ্তন কৰা হ'ব EILP। খিলঞ্জীয়াৰ প্ৰতিবাদত সেৱ মানিলে প্ৰেমাকান্তৰ চৰকাৰে, বহিষ্কাৰ কৰিব বহিৰাগতক। পঞ্চায়ত গ্ৰামোন্নয়নৰ দায়িত্ব লৈ 100 দিনীয়া কাৰ্যসূচী ঘোষণা অতুল বৰাৰ। ভূমিৰ পত্তা পোৱাৰ প্ৰতিজন চাহ শ্ৰমিকে পাব 1টাকৈ ঘৰ, অসম চুক্তি ৰূপায়ণক দিয়া হ'ব অগ্ৰাধিকাৰ। বিজনেট স্কুটিত তীব্ৰবেগী ছুইফ্টৰ খুন্দা, পূজা কৰি উভতি অহাৰ পথত দুৰ্ঘটনাত দম্পতীৰ মৃত্যু। বাইকক মহতিয়ালে ভেনুৱে, ডুমডুমাত শোকাবহ দুৰ্ঘটনাত মাতৃৰ পুত্ৰৰ মৃত্যু। ইন্ধন বজাৰত আঁতৰা নাই মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক সংঘাতৰ মেঘ, তেলে পুৰিছে বিশ্ব, দেশে দেশে হাহাকাৰ। আমেৰিকাই ইজৰাইল আক্ৰমণৰ পাছতে হৰ্মুজ প্ৰণালীত কৰা অৱৰোধ অব্যাহত ইৰাণৰ। যুদ্ধৰ পূৰ্বে দৈনিক 130খন জাহাজ চলাচল কৰা পাৰস্য ওমান উপসাগৰ সংযোগী জলপথত 14দিনীয়া যুদ্ধবিৰতিত অতিক্ৰম মাত্ৰ 40খন বাণিজ্যিক টেংকাৰহে। যুদ্ধোত্তৰ পৰিস্থিতিত ভাৰতসহ 115খন ৰাষ্ট্ৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি। খেলৰ পৃষ্ঠাত পুৰুষ ডাবলছত মালয়েছিয়াৰ জুটিৰ বিৰুদ্ধে চমকপ্ৰদ জয়, থাইলেণ্ড অপেনৰ ফাইনেলত স্বাত্বিক আৰু চিৰাগ। ইডেন গার্ডেনত কলকাতার বিশাল স্কোর 29 রানত পরাস্ত গুজরাট টাইটান্স।

আই পি এলত আজিৰ খেল পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। খেলখন ধৰমশালাত 3:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে আন এখন খেল দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ, খেলখন দিল্লীত নিশা 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰশ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছো। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: হয়, গতিকে প্ৰেচাৰো তেনে হেৰি সেই হিচাপে বাঢ়ি গুচি যায়। সেইটোৱে কাৰণ থাকে মূলত। আৰু যদি তাৰ লগত তেখেতৰ বেলেগ অসুখ যেনেকৈ ডায়েবেটিছ বা কলেষ্ট্ৰল এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে, তেতিয়াও আমি অকণ সেইটো মানে পিছৰ বয়সত বেছিকৈ দেখিবলৈ পোৱা যায়, গতিকে প্ৰেচাৰো সেইখিনি সময়ত বাঢ়ি আহে।
1: এই ক্ষেত্ৰত যিবিলাক ক্ৰীড়াবিদ
0: হয়
1: বা যিসকলে বডি বিল্ডিং কৰে বা এই ধৰণৰ ক্ৰীড়াৰ লগত জড়িত, তেওঁলোকৰ ক্ষেত্ৰত অকণমান এই পৰিৱৰ্তনটো বেলেগ ধৰণৰ হ'ব পাৰে নেকি?
0: হ'ব পাৰে ডেফিনেটলি। কাৰণ এতিয়া আপুনি দুটা কথাই ক'লে যে বডি বিল্ডিং, বডি বিল্ডিং কৰাটো এক ধৰণৰ আৰু বেলেগ এটা বিভাগ হৈ যাব, আৰু যিখিনি এথলিট হয় তেওঁলোকৰ বিভাগটো বেলেগ হৈ যাব। গতিকে এথলিটৰ যিখিনি তেওঁলোকৰ যে কাৰ্ডিঅ' এক্সাৰচাইজখিনি থাকে, তেওঁলোকৰ ৰানিং হওক, চুইমিং, চাইক্লিং এনেকুৱা ধৰণৰ, তেতিয়া সেইখিনি বস্তু বিশেষকৈ হাৰ্টৰ কাৰণে বহুত সময়ত মানে উপকাৰী নিচিনাকৈ হেৰি হয়, গতিকে তেওঁলোকৰ প্ৰেচাৰটো ডেফিনেটলি ভাল থাকে। বডি বিল্ডাৰসকলৰ লাইফষ্টাইলটো অকণ বেলেগ থাকে, তেওঁলোকৰ খাদ্যভাগ বেলেগ থাকে, গতিকে তেওঁলোকৰ বহুত সময়ত এক্সট্ৰা মেডিচিন বা তেনেকুৱা ধৰণৰ ব্যৱহাৰো কৰে, যিটোৰ কাৰণে প্ৰেচাৰ হাই থাকি বা সোনকালে অহাও দেখিবলৈ পোৱা যায়। সেইটো ডিফাৰেঞ্চ থাকে তেওঁলোকৰ মাজত। আৰু বয়স হিচাপে যেতিয়া কৈছে, ইউজুৱেলি 35 এজৰ বয়সৰ পিছৰ আমি অলমষ্ট ইয়েৰলি আমি চেকআপ এটা কৰিবলৈ কওঁ, যে প্ৰেচাৰ যদিও নাই বা তেওঁৰ একো লক্ষণ বা একো অনুভৱো কৰা নাই, তথাপিতো প্ৰেচাৰটো চোৱা ষ্টাৰ্ট কৰি দিব লাগে। আৰু তাৰো কম বয়সত চাবলৈ গ'লে একচুৱেলি 18-20 বছৰমান বয়স যেতিয়া হয়, সেইখিনি সময়ৰ পৰা আমাৰ প্ৰেচাৰটো ইউজুৱেলি 120 মানে নৰ্মেল এডাল মানুহৰ নিচিনা হৈ পৰে, গতিকে সেইখিনি লেভেলৰ পৰা এটলিষ্ট দুবছৰত এবাৰ হ'লেও চালে ভাল।
1: এতিয়া আমিতো লক্ষণবিলাক যদি আমি আলোচনা কৰোঁ, যে এজন মানুহৰ ৰক্তচাপ বৃদ্ধি পাইছে, চোৱাও নাই, তেওঁ কি কি লক্ষণ বা অসুস্থ অৱস্থাটো কেনেকুৱা লক্ষণ দেখুৱায়?
0: হয়, বেছিভাগ সময়তে হাই প্ৰেচাৰ বা উচ্চ ৰক্তচাপৰ একো লক্ষণ নাথাকে, সেইকাৰণে ইয়াক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। কিন্তু বহুত সময়ত মানুহে যেনেকৈ মূৰৰ বিষ বা মূৰটো পাতল লগা, মূৰ ঘূৰোৱা, এনেকুৱা বিভিন্ন ধৰণৰ কমপ্লেইন বা অসুবিধা পায় বুলি ভাবে, আৰু সেইখিনি সময়ত প্ৰেচাৰটো চোৱাৰ সময়ত দেখে যে বহুত বেছিকৈ থাকে বা হাই থাকে। চাইণ্টিফিকেলি তেনেকৈ ডাইৰেক্ট ৰিলেশ্যন একো দেখা নাই কেতিয়াও, এইটোৱে তাৰ লক্ষণ বুলি কেতিয়াও কোৱা নাই, কিন্তু হ'ব পাৰে মানে মানে ধৰি লওক এনজাইটিটো হোৱাৰ কাৰণে বা ষ্ট্ৰেছ লোৱাৰ কাৰণে সেইখিনি সময়ত তেওঁৰ প্ৰেচাৰ বাঢ়িছে, বহুত সময়ত তেনেকুৱা হয়। বেছিভাগ সময়তে প্ৰেচাৰ আমি যেতিয়া মেজাৰ কৰোঁ বিপি মেচিনেটাৰে, তেতিয়াই গম পোৱা যায় যে প্ৰেচাৰটো হাই বা কম আছে, বেছিভাগ সময়ত একো লক্ষণ নাথাকে।
1: আৰু যিগৰাকী মানুহৰ ধৰকচোন প্ৰেচাৰ দিনটোৰ অন্য সময়ত নৰ্মেল থাকে, কিন্তু স্বাভাৱিক অৱস্থাৰ পৰা তেওঁৰ মাজে মাজে হয়তো হাই ৰুমি থকাকৈ, যিটোক আপুনি ষ্ট্ৰেছ বা মানসিক চাপ অথবা অন্য কিবা কাৰণ, কেতিয়াবা কিবা খোৱাৰ কাৰণে তামোল খাইছে, কিবা খাইছে, এনেকুৱাৰ পিছত দেখিছোঁ মানুহজন ঘামিছে, খুব বেছি গৰম পাইছে তেওঁ বা খুব বেছি গৰমত খোজকাঢ়ি আহিছে, তেনেকুৱা এই যে ইৰেটিক প্ৰেচাৰৰ উঠা নমা হয়, সেইটো কিবা অসুস্থতাৰ লক্ষণ নেকি?
0: কিছুমান ক্ষেত্ৰত হয়, কাৰণ আমাৰ ব্লাড প্ৰেচাৰ এটা ডাইনেমিক ভেলু হয়, কাৰণ সকলো সময়তেতো ডেফিনেটলি 120 হৈ নাথাকে, ডায়নেল ভেৰিয়েশ্যন থাকে। যেনেকৈ আমি মৰ্ণিং যেতিয়া ৰাতিপুৱা হাৰ পোৱা হয়, সেইখিনি সময়ত ইউজুৱেলি প্ৰেচাৰটো বাঢ়িবলৈ লয়, কাৰণ আমাৰ বডিত যিটো কৰ্টিছল হৰমন থাকে সেইখিনি সময়ত বাঢ়ি আহে, গতিকে ইউজুৱেলি মৰ্ণিং পুৱাৰ ভাগত প্ৰেচাৰটো বেছি থাকে। তাৰ পিছলৈ যেতিয়াই মানুহজনে অকণমান ষ্ট্ৰেছ লয় বা খোৱা বোৱা কৰে, এক্সাৰচাইজ কৰে, তেনেকুৱা ধৰণৰ সময়ত তেওঁৰ প্ৰেচাৰটো বাঢ়ে, ধৰি লওক অফিচৰ ষ্ট্ৰেছ হওক বা কিবা বেলেগ ষ্ট্ৰেছ হওক, তেনেকুৱাখিনি সময়ত বাঢ়িব পাৰে। ৰাতি শুই যোৱা সময়ত ইউজুৱেলি প্ৰেচাৰটো 10-20 মিলিমিটাৰ মান ইজিলি কমি থাকে, তেনেকুৱা ধৰণৰ থাকে। গতিকে এটা নৰ্মেল ডায়ুৰিনেল ভেৰিয়েশ্যন এটা থাকেই, চবৰে থাকে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰে তেওঁ, যেনেকৈ আপুনি ক'লে সেইখিনি সময়ত যদি কিবা এটা ষ্ট্ৰেছ ৰিলেটেড কিবা এটা ফেক্টৰ আছে, খুব এক্সাৰচাইজ কৰে আহিছে, ডেফিনেটলি হেজ এ নৰ্মেল এটা ফিজিঅলজিকেল এটা ফেনমেনন য'ত প্ৰেচাৰটো বাঢ়ে,
1: মানে সেইটো সাধাৰণ অৱস্থাৰ পৰাও সেইটো হ'ব পাৰে। কিন্তু এনেকুৱাও হ'ব পাৰে নেকি যে মানুহজনৰ প্ৰেচাৰ নৰ্মেলেই আছে, তেওঁ হয়তো দিনটোৰ বিভিন্ন সময়ত বা ৰেগুলাৰলি তেওঁ চেক আপ কৰি থাকোঁতে নৰ্মেল পাইছে, হঠাৎ তেওঁৰ কেতিয়াবা প্ৰেচাৰ বহুত বেছি হাই হৈ গ'ল, এনেকুৱা হঠাৎ হ'ব পৰা কথা আছে নেকি?
0: হঠাৎ তেনেকুৱা ধৰণৰ হ'ব পাৰে, নোহোৱা নহয় কিছুমান ক্ষেত্ৰত, কাৰণ আমি সকলো সময়তেতো জুখি নাথাকোঁ। এনেকুৱা হয় যে যদি বয়সৰ ফালে আমি চাওঁ, এৰাউণ্ড কোৱা হয় যে 55 ইয়াৰ্ছৰ প্লাছ যেতিয়া মানুহ থাকে, তেতিয়া হয়তো যেনেকৈ আগৰ বছৰত প্ৰেচাৰ নাছিলে, এই বছৰত মোৰ প্ৰেচাৰ আছে, সেইটো হ'ব পাৰে, এনেকুৱা ইমান ফ্ৰিকুৱেণ্টলি মানে বস্তুটো বাঢ়ি যায়। গতিকে কেতিয়াবা বেলেগ এক্সটাৰ্নেল যিখিনি ফেক্টৰ, ষ্ট্ৰেছেই মেইনলি, ষ্ট্ৰেছৰ কাৰণেই হওক বা তেওঁ দুখ পাইছে, তেওঁ হয়তো বেলেগ কিবা মেডিচিন লৈ আছে যিটোৰে বা তেওঁ নিমখৰ পৰিমাণটো কম নোপোৱাকৈ তেওঁ বেছিকৈ লৈছে, তো এনেকুৱা ধৰণৰ বিভিন্ন কণ্ডিশ্যনত সঁচাকৈ মানে প্ৰেচাৰ নৰ্মেল অৱস্থাৰ পৰা বাঢ়ি থাকিব পাৰে,
1: বাঢ়ি যাব পাৰে। এতিয়া দ্বিতীয় অংশটোলৈ আহোঁ, মানুহজনৰ হাইপাৰ টেনশ্যন আছে, আপুনি যিটো ক'লে যে 90ৰ ওপৰত গ'ল তলৰ পিনে আৰু ওপৰৰ পিনেও 140 পাৰ হৈ গৈছে, অৰ্থাৎ তেখেত এজন হাইপাৰ টেনছ পেচেণ্ট। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰথমতে এজন চিকিৎসক হিচাপে তেখেতক আপুনি কি ধৰণে চিকিৎসাটো আগবঢ়াব?
0: যদি কোনোবা এজন ৰোগী পেচেণ্ট হিচাপে যদি আহি পেলাই কয়

0: তেখেতৰ বাছ পোৱা হৈছে যে তেখেতৰ প্ৰেচাৰ 140-90 আছে। এতিয়া আমাৰ ফালৰ পৰা চেষ্টা থাকে যে আমি তেখেতৰ সেই কাৰণটো কি কাৰণে বাঢ়ি আছে বা বৰ্ডাৰ লাইন বুলি কোৱা হয় যে 140-90 আমি ক'ব পাৰোঁ যে বৰ্ডাৰ লাইন, যেনেকৈ এইটো এটা ডাইনেমিক ভেলু। আমি দুই তিনিটা অকেজনত যদি ষ্টিল আমি 140-90 ওপৰত পাইছোঁ তেতিয়াহে একচুৱেলি মানুহজনক কইন কৰা হয় যে তেওঁৰ প্ৰেচাৰ আছে, হাই প্ৰেচাৰ আছে। আদাৰৱাইজ এটা ৰিডিং এনিও ভুলতো হয়তো বাঢ়িব পাৰে। চ' প্ৰেচাৰ চাবলৈ সেইকাৰণে ধৰি লওক অকণমান দেৰি ৰেষ্ট লৈ পেলাই চাবলগীয়া হয়। যদি আমি এবাৰ হাই পাইছোঁ তেওঁক, আমি অকণমান দেৰি পিছত ধৰি লওক 5-10 মিনিটৰ পিছত আকৌ অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত আকৌ এবাৰ চাবলগীয়া হয়। আৰু প্ৰথম অৱস্থাত আমাৰ যিখিনি কৰিবলগীয়া থাকে, আমি ৰুটিন টেষ্টখিনি কৰাৰ পিছত তেওঁক লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে এডভাইচ প্ৰথমতে কৰা হয়। যদি লাইফষ্টাইল মডিফিকেশ্যনত তেওঁৰ ইম্প্ৰুভ হোৱা নাই তেতিয়াহ'লে আমি মেডিচিনৰ কথাটো ভাবিব লাগিব। যদিহে 140-90 ৰেঞ্জত বা ওচৰে পাজৰে আছে, যদি খুব বেছি আছে, ধৰি লওক প্ৰথম ৰিডিঙতে আমি 160 বা 100 এনেকুৱা ধৰণৰ এটা ভেলু পাইছোঁ, সেইটো তেতিয়া আমি ষ্টেজ 2 হাইপাৰটেনশ্যন বুলিয়ে কওঁ। গতিকে তেনে পৰ্যায়ত আমি জীৱনশৈলী বা লাইফষ্টাইলৰ লগতে মেডিচিন এই একেটা সময়তে ষ্টাৰ্ট কৰিবলৈকে এডভাইচ কৰা হয়।
1: এতিয়া আপুনি কৈছে লাইফষ্টাইল মডিফিকেশ্যন অৰ্থাৎ জীৱনশৈলী, অৰ্থাৎ ইয়াত খাদ্যৰ কথাটোতো আহিবই, এক্সাৰচাইজৰ কথাটো আহিব, কওকচোন কি কি কৰিব লাগে মানুহে?
0: এতিয়া জীৱনশৈলী বুলি ক'লে আমাৰ এতিয়া আমি যদি কাৰকখিনিয়ে চাওঁ, যেনেকৈ আমাৰ ইনএক্টিভিটিৰ কাৰণে এক ধৰণে প্ৰেচাৰ বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে, এক্সাৰচাইজ কম হোৱাৰ কাৰণে, ওজন বঢ়াৰ কাৰণে, স্মকিং বা এক্সেছিভ এলকহল যদি ব্যৱহাৰ কৰা হয়, তেনেকুৱাবিলাকৰ কাৰণে প্ৰেচাৰ কাৰক হয়। গতিকে এই গোটেইখিনি ফেক্টৰ ৰিমুভ কৰিবলগীয়া হ'ব। এতিয়া জীৱনশৈলীৰ পৰা যদি তেওঁ তেনেকুৱা ধৰণৰ বদ অভ্যাস আছে বা তেনেকুৱা ধৰণৰ এক্সেছিভ তেওঁ স্মকিং কৰি আছে বা এলকহল লৈছে, সেইখিনিৰ পৰা বিৰত থাকিব লাগিব। তাৰপিছত আপোনাৰ যেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধৰি লওক আপুনি সুধিলে, খোৱা বোৱাৰ ক্ষেত্ৰত আমি ডেছ ডায়েট বুলি কওঁ, সেইটো ডায়েটৰী এপ্ৰ'চটো ষ্টপ হাইপাৰটেনশ্যন, য'ত বিশেষকৈ ভেজিটেবলছ ফ্ৰুটছ সেইখিনি বেছিকৈ ল'বলৈ কোৱা হয়, লিন প্ৰটিন যিটো থাকে বা ল' ডায়েৰী ল' ফেট ডায়েৰী প্ৰডাক্ট যিখিনি থাকে তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কোৱা হয়। আৰু যিখিনি ফেট জেনেৰেলি চেচুৰেটেড ফেটছ বা ট্ৰান্স ফেট বুলি যিটো কওঁ, মানে আইডিয়েলি বুজিবলৈ হ'লে যিবোৰ ফাষ্ট ফুড ট্ৰান্সফেটটো ইউজুৱেলি তেনেকুৱা ধৰণৰ বস্তুত বিশেষকৈ থাকে, যিটো ভজা তেলতে ভাজি থকাকৈ যিটো কৰা হয়। ছেকেণ্ড হৈ গ'ল চেচুৰেটেড ফেট, যেনেকৈ বাটাৰ, ঘি, ক্ৰীম, ডালডা এনেকুৱা ধৰণৰ বস্তুবিলাক, সেই বস্তুবিলাক এভইড কৰিবলৈ।
1: কিন্তু তাৰ মাজত মই কথা কওঁ, আমাৰ ইণ্ডিয়ান খোৱা যিটো আমাৰ পদ্ধতি, তাৰ ভিতৰত ঘিউ, এই শব্দটো আমি জানো, ঘি, ঘিটো এই ক্ষেত্ৰত মানে খুব অপকাৰী নহয় নেকি?
0: ঘিউ অপকাৰী হয়, ঘিউটো আমি চেচুৰেটেড ফেটতে ধৰিম,
1: তাৰ ভিতৰত
0: সেইটো এভইড কৰিব লাগে, খুব এক্সেছিভ এমাউণ্টত ডেফিনেটলি এভইড।
1: আৰু এই আপুনি ক'লে এইখিনি, তাৰ ভিতৰত আপুনি এটা কথা উল্লেখ কৰে না, নিমখ
0: হয়
1: প্ৰেচাৰৰ লগত, হাই ব্লাড হাইপাৰটেনশ্যনৰ লগত নিমখৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি সকলোৱে কয়, এই সম্পৰ্কটো কেনেকুৱা কওকচোন?
0: নিমখৰ আমি জেনেৰেলি সকলোকে এডভাইচ কৰোঁৱেই যে নিমখ আৰু তেল এই দুইবিধ বস্তু একচুৱেলি কমাব লাগে। গতিকে নিমখৰ ক্ষেত্ৰত হৈ গ'ল আমাৰ যিটো শৰীৰৰ যিখিনি পৰিমাণ ডেইলি ইউজৰ কাৰণে লাগে সেইটো বহুতেই কম, এৰাউণ্ড 2.5 grams পাৰ ডে হৈছিল। কিন্তু আমি যিখিনি খাদ্যভাস আমাৰ থাকে এজ ইউজুৱেল আমাৰ ইণ্ডিয়ান কুজিনছতে হওক, বহুত পৰিমাণে থাকে, ইভেন 15 মানলৈকে থাকে, 15 মিলিগ্ৰামলৈকে থাকে। গতিকে সেই পৰিমাণটো আমি কাট ডাউন কৰিব পাৰিব লাগে। আমি যেনেকৈ যদি কেইবাবিধো একেলগে খাদ্য লৈছোঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ নিমখ কম কমকৈ হ'লেও বহুতখিনি আহি যায়। আৰু ডাইৰেক্ট যিখিনি নিমখে আমি কেঁচা যদি নিমখে খাইছোঁ বা আমি বোলে আচাৰ বা পাপৰ এনেকুৱা ধৰণৰ বস্তুবিলাক লৈছোঁ য'ত নিমখৰ পৰিমাণটো খুব বেছি থাকে, তেতিয়াহ'লেও সেইটো মানে গম নোপোৱাকৈ সেইখিনি শৰীৰত সোমাই যায় আৰু আল্টিমেটলি প্ৰেচাৰ হেৰি কৰে। নিমখে যিটো প্ৰক্ৰিয়াত প্ৰেচাৰ বঢ়ায় সেইটো হ'ল মেইনলি তেওঁলোকে কিডনীৰ আৰু আমাৰ কি হয় ৱাটাৰ ৰিটেনশ্যন কৰে। চ' ৱাটাৰ ৰিটেনশ্যন কৰাৰ লগে লগে কি হয় প্ৰেচাৰ যিটো আমাৰ বাঢ়ে, ৱাটাৰ ৰিটেনশ্যনৰ কাৰণে বডিত, সেইটো কাৰণে প্ৰেচাৰটো একচুৱেলি বঢ়ায়।
1: মানে মূল মূল ইয়াতে এলিমেণ্টটো ছডিয়াম নেকি?
0: হয়, ছডিয়াম
1: ছডিয়াম
0: ছডিয়াম
1: গতিকে ছডিয়াম থকা যিকোনো ঔষধে সেইটো কৰিব তেতিয়াহ'লে?
0: ডেফিনেটলি কৰে, কাৰণ আমাৰ যেনেকৈ পেইন কিলাৰ হওক, পেইন কিলাৰটোতো আমাৰ হেৰি থাকে, ছডিয়াম থাকে, সেইকাৰণে থাকিব ডুব চুপ পোৱা পেইন কিলাৰ পোৱা সময়ত প্ৰেচাৰ বাঢ়ি থাকে, চ' তেনেকুৱা ধৰণৰ ডেফিনেটলি ৰিলেশ্যন থাকে।
1: হয়, আপুনি গোটেইখিনি যিখিনি কণ্ট্ৰল কৰাৰ কথা ক'লে, তাৰ লগত LDL বুলি কথাটোৰ কিবা সম্পৰ্ক আছে নেকি?
0: সেইটোৰ কথা ক'বলৈ গ'লে আমি সেইটো এটা কলেষ্ট্ৰলৰ আমি যিটো লিপিড প্ৰফাইল বুলি কওঁ, লিপিড প্ৰফাইল বুলি কওঁ, লিপিড প্ৰফাইলৰ এইটো এধৰণৰ হেৰি, LDL হ'লেও ডেন্সিটি লিপৰ প্ৰটিন। LDLৰ ডাইৰেক্টলি ৰিলেশ্যন দেখিবলৈ পোৱা গৈছে বিভিন্ন পৰীক্ষাৰ হেৰিত, য'ত LDL যদি বাঢ়ি থাকে তেতিয়াহ'লে হৃদৰোগজনিত যিবিলাক কাৰণ থাকে, কলেষ্ট্ৰল বিশেষকৈ মানে জমা হয় হাৰ্টৰ আমাৰ তেজৰ নলীবিলাকত হওক, সিহঁতৰ মানে কলেষ্ট্ৰল নিচিনা বস্তু জমা হয় আৰু বন্ধ কৰি দিব পাৰে, সৰু কৰি দিব পাৰে, যাৰ কাৰণে চিম্পটম হয়। যদি হাৰ্টত হয় হাৰ্ট এটেক কৰে, যদি ব্ৰেইনত হয় তেতিয়া ষ্ট্ৰোক বা মানে ব্লিডিং কৰিব পাৰে।
1: তাৰ লগত প্ৰেচাৰৰ কিবা সম্পৰ্ক আছে নেকি?
0: ডেফিনেটলি থাকে, যেতিয়া কলেষ্ট্ৰলটো বাঢ়ে তেতিয়া

0: কলেষ্ট্ৰল যদি বডিত বাঢ়ি থাকে, চৰ্বিযুক্ত আহাৰ কাৰণে যেনেকৈ ক'লোঁ, তেতিয়াও আমাৰ কি হয়, প্ৰেচাৰ বাঢ়ি থাকে, কাৰণ ভেচেলবিলাকৰ আমাৰ ৰেজিষ্টেঞ্চটো বাঢ়ি যায়। চ' সেইটো এটা ৰিজন থাকে ডেফিনেটলি।
1: হয়, গতিকে আপুনি যিটো কৈছে যে মানুহে ব্লাড প্ৰেচাৰটোৱে চেক কৰা নহয়, তেওঁ লিপিড প্ৰফাইলটো,
0: হয়,
1: কলেষ্ট্ৰল লেভেলটো আৰু বিভিন্ন ধৰণৰ
0: হয়
1: HDL, LDL এই ধৰণৰ কথাবিলাকো তেওঁ লিপিড প্ৰফাইলটো মাজে মাজে চেক কৰি থকা
0: উচিত,
1: বিশেষকৈ যিসকল অসুস্থ বুলি আমি মানে মাৰ্ক, যিসকল
0: ৰুটিন চেক আপ বুলি যদি ক'ব যাওঁ, প্ৰেচাৰ আছে তেতিয়াহ'লে অকল বিপিটো চোৱাটোৱে তেওঁৰ কাৰণে হেৰি নহয়, তাৰ লগতে তেওঁ লিপিড প্ৰফাইলটো ডেফিনেটলি চাব লাগিব, কিডনি ফাংচনটো তেওঁ চাব লাগিব, যেনেকৈ আমি ক্রিয়েটিনিন কৰোঁ, ৰুটিন ইউৰিন টেষ্টটো কৰোঁ, তেওঁ সেইটো চাব লাগিব, এখন ECG কৰি চাব লাগিব, অলৰেডি হাৰ্টত কিছুমান চেঞ্জেছ আহে, প্ৰেচাৰ যদি বহুত সময়ৰ পৰা আনকণ্ট্ৰল হৈ থাকে, গতিকে সেইখিনি আছেনে নাই সেইখিনি চাব লাগিব, লগতে কেতিয়াবা মানুহজনৰ চুগাৰ থাকে, গতিকে বহুত সময়ত লক্ষণ থাকিলেও বা নাথাকিবও পাৰে, গতিকে চুগাৰটো আমি ৰুটিনলি সেইখিনি সময়ত পৰীক্ষা কৰি চাব লাগে। যিখিনি হাইপাৰটেনচিভ হয় একচুৱেলি তিনি মাহত তেওঁলোকক
1: তিনি মাহতেই চাব লাগে। হয় হয়, এই সৰু সৰু কথাবিলাক আমাৰ শ্ৰোতাৰ কাৰণে খুব প্ৰয়োজন, কোনোবা যদি উচ্চ

0: কেতিয়াবা মানুহ এজনৰ চুগাৰ থাকে, গতিকে বহুত সময়ত লক্ষণ থাকিলেও বা নাথাকিবও পাৰে, গতিকে চুগাৰটো আমি ৰুটিনলি সেইখিনি সময়ত পৰীক্ষা কৰি চাব লাগে। যিখিনি হাইপাৰটেনচিভ হয় একচুৱেলি 3 মাহত তেওঁলোকক
1: 3 মাহতেই চাব লাগে। হয় এই সৰু সৰু কথাবিলাক আমাৰ শ্ৰোতাৰ কাৰণে খুব প্ৰয়োজন। কোনোবা যদি উচ্চ ৰক্তচাপত ভুগি আছে তেতিয়াহ'লে তেখেতে লিপিড প্ৰফাইলটো, BP এইখিনি বা হাৰ্টৰ এটা চেক আপ কৰা, এইখিনি বস্তু 3 মাহৰ মূৰে
0: মূৰে কৰিব লাগে। আৰু এনেই প্ৰেচাৰ যিটো মানে মাপা হয় সেইখিনি 1 মাহৰ মূৰে মূৰে কৰিব লাগে বুলি কয়, কিন্তু যিখিনি ব্লাড টেষ্ট হওক বা আনুষংগিক টেষ্টখিনি সেইখিনি 3 মাহ বা 6 মাহৰ মূৰে মূৰে কৰিব লাগে।
1: এতিয়া উচ্চ ৰক্তচাপ থকা মানুহে কি কি ধৰণৰ খাদ্য, আপুনিতো নিমখ বা অন্যান্য কথা কৈছে ইয়াতে, তাৰ লগতে ধৰকচোন ফল মূলটো খাব পাৰে নিশ্চয়, তাতা পদিনা শাক পাচলি খাব পাৰে, তাৰ লগতে তেওঁ এই ধৰণৰ গাখীৰ জাতীয় বস্তু যিবিলাক খুবেই দৰকাৰ, কেলছিয়াম আদি ধৰণৰ বিভিন্ন হেৰি উপাদানৰ কাৰণে, সেইবিলাক খাওঁতেও দিগদাৰ হয় নেকি তেওঁৰ, বা মাছ মাংস?
0: হয়, মই কিছুমান তেনে অলৰেডি কৈছিলোঁ, ডেচ ডায়েট যিটো আমি এপ্ৰ'চ কৰোঁ তাত ফল মূল ল'বলৈ কয়। ফল মূল এইটো কাৰণে ল'বলৈ কয় কাৰণ আমাৰ দেখিবলৈ পোৱা গৈছে যিটো পটেছিয়াম বা মেগনেছিয়াম এনেকুৱা ধৰণৰ ইলেক্ট্ৰলাইটছবিলাকে আমাৰ হেল্প কৰে প্ৰেচাৰটো কমোৱাত, গতিকে ল'বলৈ কোৱা হয়। আৰু ডেইৰী প্ৰডাক্টছৰ ভিতৰত ল' ফেট যিটো থাকে, ল' ফেট ডেইৰী প্ৰডাক্টছখিনি ল'বলৈ কোৱা হয়। যিখিনি হাই ফেট থাকে যেনেকৈ ক্ৰীম, সেইখিনি বস্তু এভইড কৰিবলৈ কোৱা হয়,
1: ক্ৰীম, মাখন, ঘিউ
0: এনেকুৱা ধৰণৰ বস্তুবিলাক, কিন্তু গাখীৰ ডেফিনেটলি ল'ব পাৰে।
1: এজন মানুহৰ উচ্চ ৰক্তচাপ আছে, তেওঁ সপ্তাহত কেইদিন মাছ বা মাংস খাব পাৰিব?
0: চাবলৈ গ'লে যদি খুব হাই আছে তেতিয়াহ'লে এবাৰ, উইকলি এবাৰ মাংস তেওঁ ল'ব পাৰে, আৰু মাছো তেনেকৈ এবাৰ বা দুবাৰ ল'বলৈ আমি ডায়েট যিখিনি প্লেন দিয়া হয় তাত ইনক্লুড কৰা হয়।
1: তাৰমানে সপ্তাহত 7 দিনৰ ভিতৰত এদিন মাছ বা এদিন মাংস
0: খাব পাৰে,
1: বা দুদিন দুদিন খাব
0: পাৰে, খাব পাৰে
1: ডেফিনেটলি।
0: কণী খাব পাৰে, কণী খালে কিন্তু আমি ধৰি লওক কুহুমটো এভইড
1: কৰিব লাগে,
0: মাত্ৰ বগা যিটো আমাৰ এলবামিন পাৰ্ট থাকে সেইখিনি ল'বলৈ,
1: সেইখিনি খাব লাগে। উচ্চ ৰক্তচাপৰ পৰা প্ৰত্যক্ষভাৱে আমাৰ শৰীৰৰ কোনবিলাক অংগ আঘাতপ্ৰাপ্ত হ'ব পাৰে, আঘাতপ্ৰাপ্ত মানে তাৰ সমস্যা দেখা দিব পাৰে?
0: হাই প্ৰেছাৰ বা BP কাৰণে বহুতো জটিল কমপ্লিকেশ্যনৰ সৃষ্টি হ'ব পাৰে। যেনেকৈ প্ৰথমতে আমি হাৰ্টৰ বিষয়ে ক'ব লাগিব, ডেফিনেটলি হাৰ্টত ইনভল্ভ হয়। হাৰ্টত কি হয়, মাংসপেশীটো দুৰ্বল হৈ যাব পাৰে, বা মাংসপেশী প্ৰথমতে কি অৱস্থাত কি হয়, বহুত বেছি ডাঠ হৈ যায়, তেনেকৈ হাৰ্টৰ যেনেকৈ হাৰ্ট এটেক হ'ব পাৰে, পিছলৈ গৈ হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে, পাম্প কৰিব নোৱাৰা এটা কণ্ডিশ্যন হৈ যাব পাৰে। তেনেকৈ ব্ৰেইনত এফেক্ট কৰিব পাৰে, কাৰণ যিহেতু এই ব্লাড প্ৰেছাৰ মানে কি, যিটো ৰক্তচাপ গোটেই শৰীৰতে আমাৰ গোটেই যিমান হীৰা ধমনি আছে সকলোলৈ বিয়পি যায়, গতিকে ব্ৰেইনত যদি একে ধৰণৰ ষ্ট্ৰোক বা হাৰ্ট ষ্ট্ৰোক বা আপোনাৰ ব্লাড জমা হোৱা বুলি যিটো কয় তেনেকুৱা ধৰণৰ কৰিব পাৰে। কিডনীত এফেক্ট কৰিব পাৰে, কিডনীটো যিহেতু ফিল্টাৰটো দুৰ্বল কৰি দিব পাৰে, আমাৰ দেখিবলৈ পাওঁ যে ক্ৰিয়েটিনিন বাঢ়ি যায়। আৰু কিডনীৰ কি হয়, এটা ৰোল থাকে, বহুত ইম্পৰ্টেণ্ট ৰোল থাকে, য'ত প্ৰেছাৰ যিটো কণ্ট্ৰল কৰা হয় ছিষ্টেমটোৰ বডিৰ, তাত এটা মেজৰ ৰোল থাকে কিডনীৰ। গতিকে কিডনীত এফেক্ট হোৱাৰ লগে লগে বা কিডনীটো দুৰ্বল হৈ যোৱাৰ লগে লগে প্ৰেছাৰ আকৌ মানে বাঢ়ি থাকে, চকুত এফেক্ট কৰিব পাৰে, বহুত সময়ত আমাৰ চকুৰ পাৱাৰ কমে বা ইভেন ব্লাইণ্ডনেছৰ কথা আহে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। বিভিন্ন ধৰণৰ আৰু যেনে পেৰিফেৰেল আৰ্টাৰী ডিজিজ, আমাৰ যদি হাত ভৰি হওক তেনেকুৱা ধৰণৰ জেগাটো আপোনাৰ যিবিলাক ব্লাড ভেচেল থাকে সেইবিলাক ব্লক কৰি পেলাই আপোনাৰ ইঞ্জুৰি কৰিব পাৰে।
1: ডাক্তৰ গগৈ, আপোনাক বহুত ধন্যবাদ, আজি আমাৰ অনুষ্ঠান এইখিনিতে সামৰিছোঁ, নমস্কাৰ।
0: ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: কম সময়তে বেছি লাভ, মাত্ৰ এটা ক্লিকত, বঢ়িয়া।
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰেই আছে উপকাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আজি পুৱা 10:30 বজাত চেমনিয়াৰ চোৰা অনুষ্ঠানত অশোক ৰয় চৌধুৰীৰ কথিকা আমাৰ স্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা, লগতে জানো আহা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত 1খনকৈ BSc নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা, ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ষ সংৰোপণ সুবিধা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পৰ্কীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰ্ধাৰণ পৰীক্ষাগাৰৰ স্বীকৃতি পদক্ষেপ, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000 অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 পৰ্যন্ত সাহায্য প্ৰদানৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। অসম কৰ্কট পৰিচৰ্যা ফাউণ্ডেচনৰ অধীনত নিৰ্মীয়মান 4খন কৰ্কট ৰোগৰ চিকিৎসালয় আৰু এছিছ প্ৰকল্প তথা কৰ্কট ৰোগৰ উন্নত পৰিচৰ্যা পদক্ষেপৰ বিষয়কেইটাও আলোচনাত স্থান লাভ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলতঃ 100-দিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে আগস্থান লাভ কৰে।

0: বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে এশদিনীয়া কৰ্মসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ ঘৰ নিশ্চিত কৰা হ'ব। আম্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি এশদিনীয়া এক পৰিকল্পনা 100 দিনৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰো যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া MG NREGAৰ বদলি সুকীয়া হৈছে জি ৰামজী। গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তে আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছো যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
0: ইপিনে ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মে'ৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। ডিফুতো কালি এনেধৰণৰ আখৰা অনুষ্ঠিত হয়। তিনিচুকীয়াতো কালি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন আখৰাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। এই অনুশীলনত আৰক্ষী, SDRF, DDRF, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বিদ্যুৎ আৰু স্বাস্থ্য বিভাগে ভাগ লয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাপথৰ 7 মাইলৰ ডনবস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাৰ প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হায়দৰ হুছেইনক এইবেলি পৰাগ কুমাৰ দাস সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু বিগত 5টা দশক ধৰি অব্যাহত ৰখা নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে হায়দৰ হুছেইনক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই লভলীন নিগম। प्रधानमंत्री नरेंद्र मोदी और नीदरलैंड्स के प्रधानमंत्री रॉब येथिन के बीच विचार विमर्श के बाद दोनों देशों ने संबंधों को रणनीतिक साझेदारी के स्तर तक बढ़ाने पर सहमति व्यक्त की। प्रधानमंत्री मोदी 2 दिन की स्वीडन यात्रा पर आज गोथेनबर्ग पहुंचेंगे। स्वीडन के प्रधानमंत्री उल्फ क्रिस्टरसन के साथ बातचीत करेंगे। मध्य प्रदेश उच्च न्यायालय के फैसले के बाद भारतीय पुरातत्व सर्वेक्षण विभाग ने भोजशाला परिसर में हिंदुओं के निर्बाध प्रवेश की अनुमति दी। सरकार ने चांदी के आयात पर प्रतिबंध लगाया, इसे मुक्त से प्रतिबंधित श्रेणी में रखा गया। दिल्ली सरकार ने राष्ट्रीय राजधानी में विमानन टरबाइन ईंधन पर मूल्य वर्धित कर वैट को 25% से घटाकर 7% करने का निर्णय लिया। और थाईलैंड ओपन बैडमिंटन टूर्नामेंट के पुरुष डबल्स के फाइनल में आज भारत के सात्विक साईराज रैंकी रेड्डी और चिराग शेट्टी की जोड़ी का मुकाबला इंडोनेशियाई जोड़ी से होगा। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी और नीदरलैंड्स के प्रधानमंत्री रॉब येटिन के बीच हेग में व्यापक विचार विमर्श के बाद दोनों देशों ने द्विपक्षीय संबंधों को रणनीतिक साझेदारी के स्तर तक बढ़ाने पर सहमति व्यक्त की है। दोनों नेताओं ने व्यापार, रक्षा, प्रौद्योगिकी, जल प्रबंधन, स्वच्छ ऊर्जा, स्वास्थ्य सेवा और शिक्षा सहित विभिन्न क्षेत्रों में सहयोग की समीक्षा की। प्राथमिकता वाले क्षेत्रों में सहयोग को और मजबूत करने के लिए

গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে দিলীপ দাস আৰু সংগীতা কাকুতিৰ দ্বৈতকণ্ঠৰ গীত। গীতিৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানত শুনোৱা হওক ৰিদীপ দত্ত আৰু অঞ্জু দেৱীৰ দ্বৈতকণ্ঠৰ এই গীতটি, গীতিকাৰ কৌস্তুভমণি শইকীয়া, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে। আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
5: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
4: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
5: তেন্তে সঠিক নম্বৰটো
4: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
5: আপুনিতো বচাই দিলে বাইদেউ,
4: কামৰ পৰা নহয়।
6: আৰ বি আই এ কয়
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয় মহন্ত আৰু নন্দিতা শৰ্মাৰ দ্বৈতকণ্ঠত কীৰ্তিকমল ভূঞাৰ ৰচনা, প্ৰযোজনা জিতেন দেৱৰ।

অনুষ্ঠানৰ শেষত ঋতুপৰ্ণ শৰ্মা আৰু শান্তাউজিৰৰ দ্বৈতকণ্ঠৰ গীতটিৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজি সন্ধিয়া 7 বজাত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ গোঠিকা বিজ্ঞান আৰু অন্ধবিশ্বাস, দিনৰ 11:02 নাটশালা অনুষ্ঠানত গোলাঘাট এমেচাৰ থিয়েটাৰ ছচাইটিৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট গান্ধাৰীৰ প্ৰতিজ্ঞা, নাট্যকাৰ অসীম বৰুৱা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত, চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক, প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ্ছ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ, বিশ্বৰ শীৰ্ষ ছগৰাকী AI বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত, ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰাণত জয়লাভ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলতঃ এশদিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে স্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে এশদিনীয়া কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ গৃহ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি এশদিনীয়া এক পৰিকল্পনা 100 দিনৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰো যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ

0: উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে এম জি এনৰেগা আছিল, এতিয়া এম জি এনৰেগাৰ বদলি সুকীয়া হৈছে জি ৰামজি, গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তেও আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছো যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
1: ইপিনে ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মে'ৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। অসমত বিগত 5 বছৰত আৰক্ষী সেৱাৰ যথেষ্ট উন্নয়ন হোৱাৰ লগতে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত হৈছে। বিবাদ নিষ্পত্তি দ্ৰুত হোৱাৰ লগতে অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি হোৱাটোৱে আৰক্ষীৰ কৰ্ম নিপুণতাকে প্ৰতিপন্ন কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত ভাৰ্চুৱেল বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে অপৰাধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। ৰাজ্যখনত অপৰাধৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2% হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। প্ৰথমবাৰৰ বাবে কালি অনুষ্ঠিত এই ভাৰ্চুৱেল আৰক্ষী সন্মিলনত বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰা হয়। তদুপৰি অনাগত সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আৰক্ষী সকলো সময়তে সাজু থকাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হোৱা অনুৰাগ শইকীয়াই প্ৰথমজন অসমীয়া শিল্পী হিচাপে উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচনা কৰিছে। WCM নামেৰে জনপ্ৰিয় আমেৰিকাৰ মিউজিক পাব্লিছিং সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছত অনুৰাগ শইকীয়াৰ সংগীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্বজুৰি প্ৰসাৰ লাভ কৰিব। ইপিনে বিশ্বৰ শীৰ্ষৰ 6গৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত সংবাদ সংস্থা AI Wire ডঃ কৃষ্ণলৈ পিপলছ টু ৱাচ 2026 সন্মান আগবঢ়াইছে। ডঃ কৃষ্ণ হৈছে এই সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী বিজ্ঞানী। গুৱাহাটীৰ খাৰঘুলিৰ আদিত্য কৃষ্ণ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এলেন স্কুল অব কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁ মাইক্ৰ'ছফ্টৰ ছুপাৰ ইণ্টেলিজেন্স দলৰ সৈতেও জড়িত হৈ আছে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, গৱেষক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক আৰু গৱেষক নোমল মাহাত্তাক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই বঁটা প্ৰদান সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।
2: এটা সাংবিধানিক কাম, সংবিধানত উল্লেখ থকা অনুসৰি এই বঁটা প্ৰদান, এই সন্মান প্ৰদান অনুষ্ঠানটো প্ৰত্যেক বছৰেই 5 জনকৈ কৰা হয়। 2025-26 বৰ্ষৰ এইটো প্ৰথমটো, আকৌ 26-27 দ্বিতীয়টো হ'ব। আমি 5 জন বিশিষ্ট সাহিত্যিকক, জ্যেষ্ঠ কনিষ্ঠ আছে, 3জন জ্যেষ্ঠ আৰু 2জন কনিষ্ঠ, তেওঁলোকক আমি এইবাৰ নিৰ্বাচন কৰিছোঁ। অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে নিৰ্বাচিত কৰিছে আৰু কৰ্ণধাৰ সমিতিত তেখেতসকলৰ তালিকা অনুমোদন কৰিছে, তেওঁলোকক সন্মান প্ৰদানৰ ব্যৱস্থা কৰিছে। অসম মুলুকত অসমীয়া সাহিত্য সাধনাৰ যোগেদি যিসকল পাঠকক, লেখকসকলে উপকৃত কৰিবলৈ যত্ন কৰিছে, সেই লেখকসকলক উৎসাহিত কৰিবৰ নিমিত্তেই অসম সাহিত্য সভাৰ সভাপতিৰ এয়া

0: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰীক্ষণ চি বি এছ ইয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি পহিলা জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত তিনিটা ভাষা অধ্যয়ন কৰিব লাগিব। চি বি এছ ইৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে চি বি এছ ইয়ে ষষ্ঠ শ্ৰেণীৰ পৰা তিনিটা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াতো কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাপথৰ সাতমাইলস্থিত ডন বস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাত প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত কালি এনে অনুশীলন চলোৱা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন কৰে। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইনক এইবেলি পৰাগ কুমাৰ দাস সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু বিগত 5টা দশক ধৰি অব্যাহত ৰখা নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে হাইদৰ হুছেইনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। প্ৰয়াত পৰাগ কুমাৰ দাসৰ দৰে হাইদৰ হুছেইনেও ৰাজ্যৰ থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বলিষ্ঠভাৱে মাত মাতি আহিছে। সংবাদ জগতৰ মহিৰুখ সদৃশ হাইদৰ হুছেইনক আজি গুৱাহাটী প্ৰেছ ক্লাবত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত গল্পকাৰ দেৱব্ৰত দাস আৰু লেখক চিন্তাবিদ লক্ষ্মীনাথ তামুলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ কথা। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও আজি প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিত খন্তেক পাছতে মহানগৰৰ ৰাজগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সমিতিয়ে চানমাৰীৰ পেঞ্চন ভৱনত পৰাগ স্মৰণ সভা শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰো আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজনৈতিক বিশ্লেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী মুখ্য বক্তা হিচাপে আৰু বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ নিৰ্দিষ্ট বক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা লগতে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ বৰষাৰাণী বৈশ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ উদ্যোগত ধেমাজিৰ মাছখোৱাৰ বিশিষ্ট নাগৰিক আৰু বৰপাক জীয়ামৰীয়া গাঁওবাসীৰ সহযোগত আজি বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱাৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত দিনৰ 11:30 বজাত এখন স্মৃতিচাৰণ সভা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট তথা প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব বুলি মঞ্চৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। গুজৰাট টাইটানছে 248 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 218 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হিমাচল প্ৰদেশত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেল ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে তিনিটা ভাষা পঢ়াটো হ'ব বাধ্যতামূলক। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। নীটৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত এন টি এৰ বিশেষজ্ঞ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইবোৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত নতুন মাত্ৰা যোগ কৰি গুৱাহাটী শ্লাই স্মল ফাইনেন্স বেংকৰ প্ৰথমটো এ আই চালিত শাৰীৰিক আৰু ডিজিটেল সংমিশ্ৰণ শাখা মুকলি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

0: আত্মাই এই বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ৰাজ্যৰ যুৱ প্ৰজন্মকে ধৰি বহু লোক অনলাইন যোৱাৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গ্ৰীষ্মৰ সময়ছোৱাত ৰাজ্যত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বাতৰি দ্য আছাম ট্ৰিবিউন কাকতৰ। বিৰোধী দলপতিৰ মৰ্যাদা কংগ্ৰেছে লাভ কৰিলেও দলপতিৰ নাম এই পৰ্যন্ত চূড়ান্ত হোৱা নাই। আমাৰ অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। দৈনিক জনমভূমি কাকতে এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ইউ চি চি সম্বন্ধীয় এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত মানাহত গড়ৰ সন্ত্ৰাস সন্দৰ্ভত এটা বাতৰি প্ৰকাশ পাইছে। নিয়মীয়া বাৰ্তা কাকতে মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত দেশে দেশে ইন্ধনৰ নাটনি হোৱাৰ বাতৰি এটা প্ৰকাশ কৰিছে। মূল্যবৃদ্ধিৰ সমস্যাই ৰাজ্যৰ জনতাক জুৰুলা কৰিছে। নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ জিন্তি ৰাণী ডেকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধা নিবাসী বিশিষ্ট শিক্ষাবিদ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নাট্যকাৰ তীৰ্থদেৱ শৰ্মাৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। প্ৰয়াত শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে ঘৰ জোৱাই, মেজিৰ জুই, শিল আৰু শিখা, জোৱাইনে জয়, মৃগতৃষ্ণা আদি ভালেকেইখন নাটক আৰু চুটিগল্পৰ সংকলন হাতখৰি ৰচনা কৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত। চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক। প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ। বিশ্বৰ শীৰ্ষ 6গৰাকী AI বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত। ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অকনিৰ মেল।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

0: নমস্কাৰ কণিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম জনাই মই মামণি বাইদেৱে আজিৰ মেল মুকলি কৰিবলৈ লৈছো। অকণিহঁত, তোমালোকে আমাক ইয়াত গীত শুনাবলৈ আহা, সাধু শুনাবলৈ আহা, আমাৰ তোমালোকক লগ পালে খুব ভাল লাগে। আহা তেতিয়াহ'লে পলম নকৰি তোমালোকৰ গীত মাতবোৰ শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। আজি মই দীপেন বৰুৱাৰ এটি গীত গাবলৈ ওলাইছো। কোনে আজি আবেলি মৰম দিলে হি তুলি, কোনে আজি আবেলি মৰম নিলে হি

0: ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী নিত্যাৰাগিনী তালুকদাৰ।
1: নিত্যাৰাগিনী, নলবাৰীৰ পৰা আহিছা?
2: মই নলবাৰীৰ পৰা আহিছোঁ।
1: বাৰু, এতিয়া আমাক মেলত কি শুনাবা?
2: মই এটি কমলানন্দ ভট্টাচাৰ্যৰ গীত শুনাম।
1: সুন্দৰ, গোৱা।

निधरतम धरतम धरतम।

0: ধন্যবাদ।
1: তোমাৰ নামটো কোৱা ভণ্টি।
2: নমস্কাৰ, মোৰ নাম অনন্যা নাথ।
1: আমাক কি শুনাবা আজি?
2: গীত
1: গোৱা।

0: দুপৰীয়া,
1: এইটো কাৰ গীত জানানে?
0: পাৰ্বতী প্ৰসাদ বৰুৱাৰ,
1: পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ধুনীয়া হৈছে।
2: অকনিহঁত সাধু শুনিবৰ সময় হ'ল, আহা মই তোমালোকক এটি সাধু কওঁ। আজি সাধুটিৰ নাম হৈছে ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধি। আমি জানো যে মিছা কথাৰ ঠেং চুটি, গতিকে মিছা কথা কৈ আমাৰ পাপ বুদ্ধিৰ কি অৱস্থা হ'ল এই সাধুটোত তাকেই ক'বলৈ লোৱা হৈছে। এখন নগৰত দুজন নলে গলে লগা বন্ধু আছিল। তেওঁলোকৰ এজনে সকলো নিয়ম নীতি ধৰ্মৰ কৰ্ম মানি চলিছিল বাবেই মানুহে তেওঁক ধৰ্মবুদ্ধি বুলি মাতিছিল। আনজনে ধৰ্ম কৰ্ম নমনা লোক আছিল, তেওঁক মানুহে পাপ বুদ্ধি বুলিয়েই মাতিছিল। দুয়োৰে স্বভাৱৰ মিল নাছিল যদিও দুয়োৰে মাজত ভাল মিলাপ্ৰীতি আছিল। এদিনাখন পাপ বুদ্ধিয়ে ভাবিলে, মই দুখীয়া, তাতে পঢ়া শুনাও নকৰিলোঁ, ধৰ্মবুদ্ধিয়ে বহুত পঢ়া শুনা কৰিছে, তাক লৈ যদি বিদেশলৈ যাওঁ তেন্তে বহুত ধন ঘটিব পাৰিম, পিছত তাক ঠগাই বৰ আৰামত খাই থাকিব পাৰিম। এনেদৰে ভাবি সি ধৰ্মবুদ্ধিক ক'লে, বন্ধু, এই দেশত থাকিলে আমাৰ একো উন্নতি নহ'ব, ব'লা আমি বিদেশলৈ গৈ কিবা এটা ব্যৱসায় কৰোঁ। তুমি বিদ্যান, তাতে বুদ্ধিমানো, বিদেশত বহুতো ধন উপাৰ্জন কৰিব পাৰিবা। মই মূৰ্খ মানুহ, তোমাৰ লগত থাকি তোমাৰ কাম কাজত কিছু সহায় দিব পাৰিম, তাতে ময়ো কিছু উপাৰ্জন কৰিব পাৰিম। এই কথা শুনি ধৰ্মবুদ্ধিয়ে ক'লে, তুমি সঁচ কথাই কৈছা, দেশ বিদেশ নুফুৰিলে জ্ঞান বুদ্ধি পূৰত নহয়, ধন সম্পত্তি লাভ নহয়, গতিকে শুভ দিন বাৰ চাই গুৰুজনসকলৰ পৰা বিদায় লৈ এদিন দুয়ো বন্ধু বিদেশলৈ গ'ল। ভগৱানৰ কৃপাত অতি অলপ দিনৰ ভিতৰতে দুয়ো বন্ধুৱে ভবামতেই প্ৰচুৰ ধন উপাৰ্জন কৰিলে আৰু এদিন টকা পইচা লৈ মহা আনন্দেৰে দেশলৈ উভতি আহিল। ঘৰ পোৱাৰ আগতে এখন সৰু হাবি পোৱা যায়। দুয়ো বন্ধুৰ ভাগৰ লগাত সেই হাবিৰে গছ এডালৰ তলত বহি অলপ জিৰণি ল'লে। দুয়ো বন্ধুৱে কথা পাতি থাকোঁতে পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক ক'লে, বন্ধু, আমি ইমান গাল ধন সম্পত্তি ঘৰলৈ লৈ যোৱাটো সমীচীন কথা নহ'ব, কাৰণ চুৰ ডকাইতৰ কথাও আছে। তেতিয়া ধৰ্মবুদ্ধিয়ে ক'লে, তুমি কি কোৱাহে বন্ধু, আমি তেনেহ'লে ইয়াতে ধন সম্পত্তিখিনি পেলাই থৈ গ'লেহে হ'ব। এইবাৰ পাপ বুদ্ধিয়ে ক'লে, মোৰ মনত এটা বুদ্ধি খেলাইছে, আমি আমাৰ ধনখিনিৰ অলপ অলপ ধন নিজৰ হাতত ৰাখি বাকীখিনি হাবিৰ মাজত এজোপা গছৰ তলত মনে মনে

0: পুতি থৈ যোৱাটো উচিত হ'ব। আকৌ যেতিয়াই আমাৰ ধনৰ প্ৰয়োজন হ'ব, দুয়োজনে মনে মনে আহি উঠাই লৈ যাম। ধৰ্মবুদ্ধি আছিল সহজ সৰল মানুহ। তেওঁৰ অন্তৰত বেয়া কথাৰ ঠাই নাই। সেয়ে ক'লে, তুমি ভাল কথাকে কৈছা, ব'লা কোনো এঠাইত টকাখিনি ভালকৈ পুতি থৈ যাওঁ। এনেদৰে আলস কৰি দুই বন্ধুৱে গছ এজোপাৰ গুৰিত ধনখিনি পুতি থৈ নিজৰ নিজৰ ঘৰ পালেগৈ। দুয়ো বেছ সুখ শান্তিৰে দিন কটাবলৈ ধৰিলে। কিছুদিন পাছত ধৰ্মবুদ্ধিৰ ছোৱালীৰ বিয়াৰ বাবে অলপ ধনৰ প্ৰয়োজন হ'ল। সেয়ে তেওঁ পাপবুদ্ধিক লগত লৈ গছৰ তল পালে। দুয়ো গৈ ধন পুতি ৰখা ঠাইত গাঁত খান্দিলেগৈ। কিন্তু কি আচৰিত কথা, তাত ধন সোণটো নাই। পাপবুদ্ধিয়ে মূৰে কপালে হাত দি বহি পৰিল আৰু ধৰ্মবুদ্ধিক উদ্দেশ্য কৰি ক'লে, চিহ চিহ চিহ, তুমি যে এনে কাম কৰিব পাৰিবা ভুলতো ভবা নাছিলোঁ। কাৰণ তোমাৰ বাহিৰেতো আন কোনেও আমাৰ এই গোপন গাঁতটোৰ কথা নাজানে। পাপবুদ্ধিৰ কথা শুনি ধৰ্মবুদ্ধি আচৰিত হৈ পৰিল। অতি বিষাদ মনেৰে ধৰ্মবুদ্ধিয়ে ক'লে, হেৰা পাপবুদ্ধি, তুমি ইমান মিছা কথা নক'বা। মোক সকলোৱে ধৰ্মবুদ্ধি বুলিয়েই চিনি পায় আৰু এই কথাও জানে যে মই কাৰো ধন সম্পত্তি চুৰ কৰিও পোৱা নাই। ইয়াতে ধন পুতি থৈ যোৱাৰ বুদ্ধি তোমাৰেই আছিল আৰু আমি ইয়াত ধন পুতি থোৱাৰ কথাও তোমাৰ আৰু মোৰ বাহিৰে আন কোনেও নাজানে। গতিকে তোমাৰ বাহিৰে সেই ধন আনে চুৰ কৰা নাই। ভালে ভালে মোৰ আধা ভাগ ধন এতিয়াই ঘূৰাই দিয়া। এনেদৰে দুয়ো বন্ধুৱে বহু সময় কাজিয়া কৰি শেষত ৰজাৰ ওচৰত গোচৰ দিলেগৈ। দুয়োজনৰ কথা শুনি ৰজাই সুধিলে, তোমালোকৰ বাৰু কোনোবা সাক্ষী আছে নেকি? ধৰ্মবুদ্ধিয়ে ক'লে, নাই মহাৰাজ, আমাৰ কোনো লিখিত প্ৰমাণ নাই। এইবাৰ পাপবুদ্ধিয়ে ক'লে, আছে মহাৰাজ, আমাৰ সাক্ষী আছে। যিজোপা গছৰ তলত আমি আমাৰ ধনখিনি পুতি ৰাখিছিলোঁ, সেই বৰগছজোপাই আমাৰ একমাত্ৰ প্ৰমাণ। মহাৰাজ, সেই গছজোপাই ক'ব পাৰিব আমাৰ মাজত আচল চুৰ কোন। ৰাজসভাত উপস্থিত থকা সকলোৱে পাপবুদ্ধিৰ কথাত হয়ভৰ দি ক'লে, ঠিকেই কথা, কাইলৈ আমি সকলোৱে গৈ সেই গছজোপাক সাক্ষী কৰি ইয়াৰ বিচাৰ ল'ব পাৰিম। ঘৰলৈ উভতি আহি পাপবুদ্ধিয়ে তাৰ দেউতাকক সকলো কথা ভাঙি পাতি ক'লে। পাপবুদ্ধিৰ সকলোবোৰ কথা শুনি দেউতাকে ক'লে, মইনো এতিয়াতো কি সহায় কৰিব লাগে? পাপবুদ্ধিয়ে ক'লে, হাবিৰ সকলোতকৈ ওখ যিডাল বৰগছ আছে তাৰ গুৰিতে টকাবোৰ পুতি ৰখা হৈছিল। সেই গছত এটা খুৰুং আছে। তুমি ৰাতি গৈ মনে মনে সেই গছত উঠি খুৰুঙত লুকাই থাকিবা। তাৰপিছত কি কৰিব লাগিব সকলো কথা পাপবুদ্ধিয়ে দেউতাকক বুজাই দিলে। পিছদিনা ৰাতিপুৱা বিচাৰকৰ লগত ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি সেই বৰগছৰ তলত হাজিৰ হ'লগৈ। টকা চূৰ্ণ কোন তাকে জানিবলৈ গাঁৱৰ ৰাইজো তালৈ ঢাপৰি মেলিলে। বিচাৰকসকলে কথাটো জানিব বিচৰাত গছজোপাৰ পৰা ধৰ্মবুদ্ধি চুৰ বুলি কোৱা সকলোৱে শুনিবলৈ পালে। ধৰ্মবুদ্ধিক চুৰ বুলি কোৱা শুনি উপস্থিত ৰাইজ বৰকৈ আচৰিত হ'ল আৰু বিচাৰকসকলে ধৰ্মবুদ্ধিক নানা ধৰণৰ ঠাট্টা আৰু লাজ দিলে। লগতে চুৰ কৰাৰ বাবে তেওঁ কঠোৰ শাস্তি হ'ব বুলিও ক'লে। উপায়হীন হৈ ধৰ্মবুদ্ধিয়ে অতি বিনয়েৰে উপস্থিত বিচাৰকসকলক সুধিলে, মোক বাৰু কেইমিনিটমান সময় দিব পাৰিবনে? বিচাৰকসকলে সন্মতি দিলে। ধৰ্মবুদ্ধিয়ে হাবিৰ পৰা শুকান গছৰ ডালপাতবোৰ গোটাই আনি জমা কৰিলে। তাৰপিছত সেইবোৰত জুই লগাই দিলে। চাওঁতে চাওঁতে ডাও ডাওকৈ জুই জ্বলি উঠিল। শুকান গছৰ ডালপাতৰ জুই চাৰিওফালে ধোঁৱাময় হৈ পৰিল। জুই তাপ সহ্য কৰিব নোৱাৰি গছৰ খুৰুঙত লুকাই থকা পাপবুদ্ধিৰ দেউতাকে কাহি কাহি মাটিত জঁপিয়াই পৰিল। বিচাৰকসকলে তেতিয়া বুঢ়াক সঁচা কথা ক'বলৈ বাধ্য কৰালে। বুঢ়াই হেহাই হেহাই পাপবুদ্ধিৰ কীৰ্তিকলাপ সকলোবোৰ কথা কৈ শেষ নিশ্বাস পেলালে। তেতিয়া বিচাৰকসকলে ধৰ্মবুদ্ধিক বহুতো প্ৰশংসা কৰিলে আৰু অন্যায় কামৰ বাবে পাপবুদ্ধিক বিচাৰকসকলে কঠোৰ শাস্তি বিহিলে, যাতে আগলৈ কেতিয়াও তেনে বেয়া কাম নকৰে বা কেতিয়াও আনক নঠকে। বেয়া কাম কৰিলে, আনক অন্যায় কৰিবলৈ বিচাৰিলে সেয়া কেতিয়াও লুকাই নাথাকে, এদিন নহয় এদিন সকলোৰে আগত ওলাই পৰে। ভাল লাগিল নিশ্চয় সাধুটি। গতিকে আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো।
1: ভণ্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী তৃষ্ণাশ্ৰী চৌধুৰী।
1: কি শুনাবা আমাক আজি?
2: মই আজি এটা লোকগীত গাম।

0: ধন্যবাদ।
1: অকমানি ভন্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰপ্ৰিয়ম নাথ।
1: ময়ূৰ প্ৰিয়ম, ময়ূৰী প্ৰিয়ম, দেখিছানে ময়ূৰ চৰাই? দেখিছা? আমাক কি শুনাবা আজি?
2: বিলতে হালিছে।
1: গীত গাবা, গোৱা।
2: বিলতে হালিছে ধুনীয়া পদূলি, ফুলনিত ফুলিছে ফুল, হে ফুলে ফুলে বহিলা উৰিছে, হানিছে ৰবুল।

0: Judiciana şişe.
1: Diri diri
0: diri diri diri koy.
1: তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱী নাথ।
1: ভাৰ্গৱী কৰ পৰা আহিছা?
2: হৰাইগত।
1: আমাক কি শুনাবা আজি?
2: গীত
1: গোৱা।
2: আই দেউৰে বোলনিতে পোহৰৰে ধেমালি, আই দেউৰে বোলনিতে পোহৰৰে ধেমালি, ন চানে কিয়ে জি কেমিকাই, ন চানে কিয়ে জি কেমিকাই, ন চানে কিয়ে জি কেমিকাই, ন চানে কিয়ে জি কেমিকাই, জোনা কিবাতে দে চিত্ৰলে সিয়ে, ন জীৱনৰে ফুলে ফুলাই, ন জীৱনৰে ফুলে ফুলাই, আই দেউৰে।

0: তোরা জলে মনে তোরা আই রে রে বুকু কপাই।
1: একটু কার গীত জানানে?
0: রূপকুঁয়ার জ্যোতি প্রসাদ আগরওয়াল।
1: তোমার নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম মুস্বিকা ইদবা।
1: আমাক কি শুনাবা?
2: এটা কবিতা আবৃত্তি কৰি
1: কৰা।
2: শিক্ষক অ আ ক খ শৈশৱৰ সেই সোণোৱালী সময় আপোনাৰে হাতত ধৰি পাৰ কৰিলোঁ জীৱনৰ আজি পাত। আপুনি আজি আপুনি অনন্ত, শিক্ষা নহয় কেতিয়াও সমাপিত। মানুহ গঢ়াত আপুনি যে চিৰপৰিচিত জ্ঞানৰ পূজাৰী। হে গুৰু, আপোনাৰ চৰণত যাচোঁ আজি শতকোটি প্ৰণাম। যোগে যোগে জ্ঞানৰ অমৃত পান কৰাৰ বোৱালে আপুনি জ্ঞানৰ সাগৰ। আপুনি মহান, আপুনি আদৰ্শক, আপোনাৰ আদৰ্শৰে জগত জিনিম আমি সেই নৱপ্ৰজন্ম। ধন্যবাদ।
3: ঘড়ীটোৱে আমাক সদায় সঠিক সময় দিয়ে, নহয়নে? গতিকে অকণিহঁত, এতিয়াও ঘড়ীটোৱে কৈছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটাইয়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেল ইমানতে সামৰি মই মামণি বাইদেউ তোমালোকৰ পৰা বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়ামৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি হম তুমাৰে হে সনম ছবিখনৰ গীত শুনাবলৈ লোৱা হৈছে প্ৰথমে অনুৰাধা পৌৰেল আৰু উদিত নাৰায়ণৰ দ্বৈতকণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শেষতে কুমাৰ চানু আৰু বেলাছ লাখে

0: একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত হাম তুমাৰে হ্যায় সনম ছবিখনৰ গীত গাই শুনিলে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আমি আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছো এনেকুৱা এগৰাকী কণ্ঠশিল্পীক, যিগৰাকীৰ কণ্ঠৰ গীত আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা শুনিছে। তেখেত হৈছে দীতিমণি বৰুৱা বাইদেউ। আপোনাক আকাশবাণী অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: আমি আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত পাইছো। আগতে কণ্ঠশিল্পী হিচাপে আপুনি আহিছিল। আপোনাৰ সংগীত জীৱনটো, আপোনাৰ ব্যক্তিগত জীৱনটোৰ কিছু কথা পাতিম। শ্ৰোতাসকলে আপোনাক আকৌ এবাৰ তেওঁলোকৰ মাজত পালে নিশ্চয় ভাল পাব। বাইদেউ, আৰম্ভণিতে আমি এবাৰ উভতি যাওঁ আপোনাৰ শৈশৱৰ সময়খিনিলৈকে। আপোনাৰ জন্ম ক'ত হৈছিল, পৰিয়ালটোত কোন কোন আছিল, আপোনাৰ সংগীতৰ পৰিৱেশ ঘৰতে পাইছিল নেকি, এই কথাখিনি কওকচোন, আৰম্ভণি সময়খিনিৰ কথা।
1: মোৰ জন্ম হৈছিলে নগাঁৱত। নগাঁৱত মোৰ আইতা ককাহঁতৰ ঘৰ, নগাঁও আমলাপট্টিত, তাত মোৰ জন্ম হৈছিলে। কিন্তু মই ডাঙৰ দীঘল হৈছোঁ শিৱসাগৰত। মোৰ দেউতাৰ ঘৰ শিৱসাগৰৰ, শিৱসাগৰ আমলাপট্টিত। মোৰ দেউতাৰ নাম হৈছে পূৰ্ণচন্দ্ৰ ভট্টাচাৰ্যী। আৰু সংগীতৰ কথা ক'বলৈ গ'লে মোৰ দুইখন ঘৰতেই আমাৰ সংগীতৰ চৰ্চা খুবেই আছিল। নগাঁৱৰ ঘৰখনতো মোৰ মাহীহঁত, মামাহঁত চবেই গান গাইছিলে। আৰু মোৰ দেউতাৰ ঘৰখনত দেউতা, মোৰ মা, মোৰ খুৰা সকলোৱে গান গাইছিলে। আৰু তাৰ লগতে মই আপোনালোকক কৈ থওঁ, মোক ৰেডিঅ'ত প্ৰথম গান গাবৰ কাৰণে মোক উৎসাহ যোগাইছিল অনিমা ভট্টাচাৰ্যী। অনিমা ভট্টাচাৰ্যী হৈছে মোৰ পেহী আৰু জ্যোতিষ ভট্টাচাৰ্যী হৈছে মোৰ খুৰা, তাৰমানে পাপাৰ খুৰাকৰ ছোৱালী আৰু পাপাৰ পেহীয়েকৰ ল'ৰা, তেনেকুৱা সেইটো সূত্ৰে। তেওঁলোকৰ লগতো সেই সংগীতৰ সূত্ৰেই মানে মই ৰেডিঅ'লৈ আহিবলৈ সুবিধা পাইছিলো।
0: আপুনি ক'লে দেউতাৰ কথা, ক'লে মাৰ নামটো যদি আজি কৈ দিয়ে।
1: মোৰ মাৰ নাম ৰেণু ভট্টাচাৰ্যী।
0: শৈশৱতে আপোনাৰ ঘৰতে এটা সংগীতৰ,
1: ঘৰতেই সংগীতৰ পৰিৱেশ আছে।
0: কিমান বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে?
1: মই আচলতে গান গাবলৈ আৰম্ভ কৰিছিলো কিজানি, মই ক্লাছ ওৱান মানত আছিলো। তেতিয়া এটা গান ৰুণুমী ভট্টাচাৰ্যী বাইদেউহঁতে, মোৰ খুৰা হৈছে শিৱসাগৰৰ গকুল ভট্টাচাৰ্যী, খুৰা সংগীতৰ লগতেই খুৰা জড়িত আছিল। তাৰপিছতে খুৰাহঁতে গাইছিলে গানটো, গানটো অলপ ভুল হৈছিল। সেই গানটো মই নগাঁৱত মোৰ মাহীহঁতৰ মুখত শুনিছিলোঁ।

0: মাহঁতৰ মুখত শুনি পেলাই মই তেতিয়া খুৰাহঁতক গাই থাকোঁতে সেই গানটো মই শুদ্ধ কৰি দিছিলোঁ। সেয়াই হৈছে মোৰ আৰম্ভণি। গানটো মনত আছে, গানটো মই অকণমান কৈ দিব পাৰিম। গানটো আছিল, এই অসমৰ মহা জাতি আমি নাই একো ভিনপদ, নাই একো ভিনপদ। বাকীখিনি মোৰ সিমানটো এটা মনত নাই গানটোৰ, কিন্তু এইটো কোৰাছ এটা আছিলে যিটো ৰুণুমী বাইদেউ মোৰ খুৰা তেওঁলোকে গাইছিলে। তেওঁলোকে গানটো গাওঁতে ভুল হওঁতে মই মানে সেইখিনি শুদ্ধ কৰি দিছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হৈছে। আৰু মই শিকিছিলোঁ শিৱসাগৰ সংগীত স্কুলত, সেউজীয়া সমাজ সংগীত বিদ্যালয়, তাত মই মানে শাস্ত্ৰীয় সংগীত আৰম্ভ কৰিছিলোঁ। তাতেই চান্তাউজীৰৰ দেউতাক নন্দদেৱ শৰ্মা ছাৰে তাতেই কাম কৰিছিলে, মই তেখেতৰ ওচৰত শিকিছিলোঁ।
1: আৰু পঢ়া শুনা আপোনাৰ?
0: মোৰ পঢ়া শুনা শিৱসাগৰতে, শিৱসাগৰতে স্কুলৰ শিক্ষা শেষ কৰিছোঁ, কলেজৰ শিক্ষা শেষ কৰিছোঁ।
1: স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থকা সময়ত আপুনি প্ৰতিযোগিতাতো ভাগ লৈছিল চাগে?
0: নিশ্চয় নিশ্চয় নিশ্চয়। মই যেতিয়া ক্লাছ ফাইভত আছিলোঁ তেতিয়া অল আসাম সংগীত নাটক একাডেমীৰ ৰাণী সবিতা দেৱী মেমৰিয়েল চিল, মই বেষ্ট ছিংগাৰ আছিলোঁ। আৰু তেতিয়া সেই সংগীত নাটক একাডেমীৰ কম্পিটিশ্যন যিখিনি আৰম্ভ হৈছিলে শিলচৰত, আৰু তেতিয়া মই আছিলোঁ ক্লাছ ফাইভত, আৰু মই বেষ্ট ছিংগাৰ হৈছিলোঁ সংগীত নাটক একাডেমী মানে অল আসামৰ ভিতৰত। আৰু এনেই কলেজ বা স্কুলত তেনেকৈ কম্পিটিশ্যন আগতে কৰিছোঁ সেইবিলাকত, কিন্তু ডাঙৰকৈ মানে সংগীত নাটক একাডেমীত কৰিছিলোঁ। তাৰপিছততো য'তে কম্পিটিশ্যন পাতিলে জইন কৰিব যাওঁ তেতিয়া কয় যে অল আসামত জইন কৰাৰ পিছত নোৱাৰে কৰিব, তাৰপিছত কিন্তু কৰা নাই দেই।
1: অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰ পাই যোৱাৰ পিছত আপুনি আৰু
0: নাই দিয়া নাই, তাৰপিছত তাৰমানে মোক নিদিয়ে কৰিবলৈ। সেইটোৱেই
1: আপোনাৰ সময়ৰ একে সময়তে পঢ়া, একে সময়তে আপুনি লগ পোৱা তেনেকুৱা কণ্ঠশিল্পী এতিয়া যিসকল হয়তো বিশেষভাৱে প্ৰতিষ্ঠিত, সকলৰ কথা কওকচোন।
0: মোৰ লগত চবতকৈ আমি গাই থকা গান গাই থকা সেইটো সময়ত ডলি মন্দিৰা ইহঁতি আমাৰ একেলগৰ, মোৰ একেলগৰ। আমি অডিশ্যন দিছিলোঁ, মই গুৱাহাটীৰ পৰাই অডিশ্যন দি পেলাই প্ৰথম পাছ কৰিছিলোঁ, কিন্তু মোৰ অলপ আগে পিছে তেনেকৈ ডলি মন্দিৰাহঁতো হৈছিলে, আৰু সিহঁতক তেনেকৈ ডিব্ৰুগড়ত পাইছোঁ মই লগ।
1: ডিব্ৰুগড়ত পাইছোঁ, কিন্তু আপুনি কণ্ঠস্থ পৰীক্ষা ইয়াতে দিছে?
0: মই গুৱাহাটীত দিছোঁ।
1: সেই সময়ত কাক কাক পাইছিল আপুনি?
0: সেই সময়ত মই পাইছিলোঁ নীৰেণ দাক, তাৰপিছতে পাইছিলোঁ আৰু কাক কাক পাইছিলোঁ, মই এবাৰমানহে ইয়াত, তেতিয়া এবাৰমান মই মানে প্ৰগ্ৰেম কৰিছোঁ লাইভ প্ৰগ্ৰেম ইয়াত যেতিয়া অডিশ্যন দিয়াৰ পিছত। তাৰপিছত মই ডিব্ৰুগড় গ'লোঁ, ডিব্ৰুগড়লৈ যোৱাৰ পিছত যেতিয়া আকৌ মই গুৱাহাটীলৈ মানে পাৰ্মানেণ্টলি গুচি আহিলোঁ তেতিয়া ইয়াত সুৰৰ শৰাই কৰিছিলোঁ মই দুবাৰ। এবাৰ কৰিছিলোঁ অসীম হাজৰিকাৰ তত্বাৱধানত, আৰু এবাৰ কৰিছিলোঁ অনুপম চৌধুৰীৰ তত্বাৱধানত।
1: গানকেইটা মনত আছেনে বাইদেউ?
0: অকণমান চালে মনত পৰিব নেকি।
1: কিমান চনত আপুনি কণ্ঠস্থ পৰীক্ষা দিছিলে আকাশবাণী গুৱাহাটী?
0: সেইটো চনটো পাহৰিলোঁ নহয়, চনটো পাহৰিলোঁ, কিন্তু মোৰ এটা মনত পৰীক্ষাৰ অভিজ্ঞতা মানে মই নৰ্মেলি যেনেকৈ গান গাওঁ তেনেকৈয়ে গান গাইছিলোঁ, সেইটো একো হেৰি লগা নাছিলে, মোৰ ভাল লাগিছিলে মানে। এনেই গান গাবলৈ সদায় যেনেকৈ অন্যত যাওঁ বা গাওঁ তেনেকৈয়ে গাইছিলোঁ, সেইটো বিষয়ে মানে বিশেষ একো লগা নাছিল। কিন্তু প্ৰথমবাৰ প্ৰগ্ৰেম যেতিয়া কৰিছোঁ, লাইভ প্ৰগ্ৰেম কৰিছোঁ, সেইবাৰ মোৰ ৰেকৰ্ডিং কৰি আছিলে নীৰেণ দাই, আৰু দাদাই মই যেতিয়াই চাওঁ তেতিয়াই তেখেতে মানে হাঁহি মুখেৰে সৈতে মোক কেনেকৈ প্ৰথমখিনি গাম, কেনেকৈ শেষ কৰিম সেইটো দেখুৱাই আছিলে।
1: সেই অভিজ্ঞতাবিলাক এতিয়া যেতিয়া মনত পৰে
0: খুব ভাল লাগে, খুব ভাল লাগে।
1: আজি যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছে আপোনাৰ নিশ্চয় ভাল লাগিছে?
0: মোৰ আহি পেলাই ভাল লাগিছে, মই ইফালৰ ষ্টুডিঅ'ত মই গান গাইছিলোঁ, এইটো ছাইডত মই এনেই কোৰাছ গাইছিলোঁ দেই, কিন্তু চলো প্ৰগ্ৰেম কৰোঁতে মই ইফালৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ।
1: নিয়ন্ত্ৰণ কক্ষৰ কাষত যিটো সংগীতৰ
0: আছে আছে নহয় তাত,
1: একদম
0: একদম।
1: গতিকে সেই সময়ত আকাশবাণীত গোৱা গীত আপোনাৰ কোনটো এই মুহূৰ্তত মনত পৰে?
0: মই প্ৰথম গাইছিলোঁ নিৰ্মল প্ৰভা বৰদলৈ লিখা আৰু ভৱেন বৰঠাকুৰে সুৰ কৰা গানটো। গানটো কথাখিনি হৈছে, সোণটি শুৱনি মোৰ লাৱনী মুখনি, আকাশীত কাঁচি যোন এটি, চম্বাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি। এটা নিচুকনি গীত, সেইটো দীপালী বাইদেৱে গাইছিলে সংগীত।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ লগত যেতিয়া সংগীতৰ কথা পাতি আছো আৰু আপোনাৰ গানৰ কথা পাতো কাৰণ বহু বছৰৰ মূৰত এতিয়া আপোনাৰ সৈতে কথাও পাতিছো আমি আৰু তেওঁলোকে আপোনাৰ কথা শুনি আছে লগতে গানৰ কথাও নিশ্চয় ক'লে ভাল পাব এটা গীত আপোনাৰ আছে তাৰ ভিতৰত এটি সময়ত মনৰ কথা খুব ভাল লগা কথা কওকচোন
1: এটি সময়ত মনৰ কথা সময় থমকি ৰ'ল এইটো মই ডিব্ৰুগড়ৰ পৰা কৰিছিলো
0: হয়
1: আৰু হিৰিণ গোহাঁই আছিলে প্ৰডাকশ্যন আৰু গানটো মই খুবেই ভাল পাওঁ
0: অলপ গাই দিব নেকি আজি
1: গাই দিব বাৰু একো প্ৰব্লেম নাপাওঁ মই
0: আমাৰ অভিলেখাগাৰৰ গানটো আছে আমি শুনাই দিম শ্ৰোতাসকলক কিন্তু অলপ যদি আপুনি শুনাই দিব
1: ঠিক আছে এটি সময়ৰ মনৰ কথা সময়

0: কথাখিনি মোৰ লাষ্টৰ কথাকেইটা অকণমান চেঞ্জ হৈছে যেন লাগিছে মই গাই যাওঁতে, তাৰমানে মোৰ মনত পৰা নাই সিমান,
1: কিন্তু আমি এতিয়া শুনাই
0: দিওঁ। শুনাই দিয়ক, মোৰ মনত পৰিব, তাৰমানে মই তেনেকৈ গাই থকা নাইতো, সেই তেতিয়া গাইছিলোঁ, হয়তো কেতিয়াবা কেতিয়াবা গাওঁ, তেনেকৈ এটা দুটা শব্দ হয়তো মোৰ উল্টা হৈ গৈছে, সেইকাৰণে যেন বেয়া নাপাব, মনত পেলাই দিয়ক।
2: গীতৰ কথা আছিল লোহিনী।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি আছো, গান শুনি আছো। বিশেষকৈ আপোনালোকৰ এই গান শুনিয়েই আমি শ্ৰোতাসকলে, আমাৰ বয়সৰ হলেতো আমি শৈশৱৰ পৰাই শুনিছো এনেকুৱা গীত, আৰু আপুনি যেতিয়া আমাৰ আকাশবাণীলৈ আহিব বুলি যেতিয়া আমি ঘোষণা কৰিছিলো, তেতিয়া শ্ৰোতাসকলে কৈছে যে শৈশৱৰ পৰা শুনি থকা বাইদেউৰ কণ্ঠস্বৰ আমি ইমান ভাল পাওঁ, তেখেতৰ কণ্ঠৰ গীত শুনি ভাল পাওঁ। এতিয়া আজি আকৌ আপোনাৰ সৈতে আমি কথা পাতিবলৈ বহিছো, যিহেতু আপোনাৰ বৰ্তমানৰ সংসাৰখনৰ কথা কওকচোন, আপোনাৰ বিবাহৰ পাছৰ সংসাৰখনৰ কথা, আপোনাৰ বিয়াৰ বিষয়ে অকণমান কওক, সেই কথাখিনি শুনিও ভাল লাগিব।
1: মোৰ বিয়া হৈছিলে 79-ত।
0: তেতিয়া আপুনি আকাশবাণীৰ শিল্পী?
1: মই শিল্পী তেতিয়া আকাশবাণীৰ শিল্পী মই। 79-ত হৈছিলে, মোৰ শহুৰৰ ঘৰ হৈছিলে যোৰহাটত। মোৰ শহুৰ তেখেত এজন মানে নাট্যকাৰ আছিলে, ডক্টৰ মুনীন বৰুৱা, মই তেখেতৰ একমাত্ৰ বোৱাৰী। আৰু তেনেকুৱা এখন সংসাৰ পাই মোৰ খুবেই ভাল লাগিছিলে। অইন বিশেষ কোনো নাছিলে, মোৰ গৃহস্থ শহুৰক মই পোৱা নাইকিয়াও মোৰ বিয়াৰ মানে পিছত। আৰু মোৰ শাহু আছিলে, এখন ভাল পৰিৱেশ থকা ঘৰ পাইছিলোঁ, ভাল লাগিছিলে মোৰ। আৰু চাকৰি সূত্ৰে আমি এখন ঠাইৰ পৰা সিখন ঠাই তেনেকৈ গৈছিলোঁ, তেওঁ চিকিৎসক আছিলে। তাৰপিছতে গুৱাহাটীলৈ আহি গুৱাহাটীত থাকিব ল'লোঁ। আৰু মোৰ এজনী ছোৱালী আছে, তাই বৰ্তমান ডুবাইত থাকে। আৰু মোৰ দুজনী নাতিনী আছে,
0: আৰু
1: মোৰ জোঁৱাই, মোৰ ছোৱালীৰ নাম হৈছে ঘৰত জুলি, এনেই জাহ্নৱী বৰুৱা, আৰু মোৰ জোঁৱাইৰ নাম হৈছে গৌৰৱ দহিয়া, পাঞ্জাৱী। আৰু মোৰ নাতিনী দুজনী, ডাঙৰজনীৰ নাম হৈছে পিহু আৰু সৰুজনীৰ নাম পিকু। বৰ্তমান মোৰ সেয়াই সংসাৰ।
0: সেইখিনি কথা কোৱাৰ লগে লগে আপোনাৰ মুখত যিটো হাঁহি বিৰিঙিছে, আপোনাৰ ভাবি
1: ভাল লাগে, ভাল লাগে,
0: খুব ভাল লাগে,
1: ভাল লাগে।
0: আৰু আপোনাৰ বিবাহৰ পাছত আপোনাৰ স্বামীয়ে নিশ্চয় আপোনাক সংগীতৰ দিশটোত আগবাঢ়ি
1: যায়? নাই, তেওঁৰ কোনো আপত্তি নাছিল, একো নাছিল। কিন্তু অন্য কথা নহয়, তেওঁ অকণমান শাৰীৰিকভাৱে অসুস্থ আছিলে, সেইকাৰণে মই মানে নিজেই তেওঁক এৰি পেলাই অকল সংগীতটোৰ প্ৰতি ৰাপ দি গুচি যাব পৰা নাছিলোঁ মই। আৰু যিমান দিন আছিলোঁ তেওঁক শুশ্ৰূষা কৰি ভালে থাকক বুলিয়ে হেৰি কৰি আছিলোঁ আৰু।
0: আৰু আপুনি নিশ্চয় গান গালে তেখেতে খুব ভাল পায়?
1: নাই নাই, তেখেতৰ এইটো নাছিল, তেখেতৰ প্ৰিয় গীত বুলিবলৈ তেনেকুৱা নাছিল। তেওঁ মই যি গাওঁ তেওঁ চবেই ভাল পাইছিলে। আৰু তেওঁ নিজেও তাৰমানে সৰু থাকোঁতে চিনেমা কৰিছিল, মোৰ ননন্দেও কৰিছিল, তেওঁ কৰিছিল ৰঙা পুলিচত। ৰঙা পুলিচখনত মোৰ শহুৰ ডক্টৰ মুনীন বৰুৱা তেখেতে এক্টিং কৰিছিলে।
0: গতিকে সাংস্কৃতিকভাৱে আগবঢ়াই দি পৰিয়ালত আপুনি আপুনি যেতিয়া বিয়া হৈছে, সেইকাৰণে আপোনাৰ প্ৰতিও তেওঁলোকৰ এটা ভাল
1: ভাল হেৰি, একদম ভাল ভাৱ আছিল,
0: কোনো ধৰণৰ অসুবিধা
1: নাই।

0: কোনো অসুবিধা পোৱা নাছিলো। মই যেতিয়া ৰেডিঅ' প্ৰগ্ৰেম হয় ক'ৰবাত যাওঁ মেলো, মোৰ শাহু বা মোৰ গৃহস্থ কোনেও মোক একো আপত্তি কৰা নাছিল।
1: হয়, গতিকে আপুনি শৈশৱৰ পৰাও আপুনি ইমান ধুনীয়াকৈ এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হ'ল য'ত
0: যেতিয়া পঢ়িছিলে তাই স্কুলত বা কলেজত তাই গান চান গাইছিলে, কিন্তু তাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ চব লাইনবোৰ বেলেগ বেলেগ হয়। তাই এয়াৰ হোষ্টেছ আছিলে, তাই এমেৰিটছত কাম কৰিছিলে, কাম কৰি যেতিয়া বিয়াৰ পিছতো তাই কৰিছিলে। যেতিয়া ছোৱালী দুজনী অকণমান ডাঙৰ হ'ল, ডাঙৰ হওঁতে তাই সিহঁতক অকণমান চকু দিবলগীয়া হ'ল, তাই সেইকাৰণে মানে এয়াৰ হোষ্টেছৰ কাম এৰিলে। এৰিতাই এতিয়া ডুবাইতে চাকৰি কৰি আছে।
1: আমি বিচাৰিম যে আপোনাৰ সাক্ষাৎকাৰটো শুনাৰ পাছত আপোনাৰ ভাল লগা আপোনাৰ কণ্ঠৰ এটি গীত তেওঁ যদি এটি কলিও গুণগুনাই আমালৈ পঠিয়াই দিয়ে, সেয়া নিশ্চয় আমি প্ৰচাৰ কৰি ভাল পাম। আপুনি সেই বিষয়ে তেখেতক ক'ব।
0: নিশ্চয় নিশ্চয়।
1: শ্ৰোতাসকল, আমি এতিয়া কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী আমাৰ আজিৰ অতিথি দীতিমণি বৰুৱা বাইদেউৰ সৈতে। আগতে দীতিমণি ভট্টাচাৰ্য আছিলে, পাছত বিয়াৰ পাছত দীতিমণি বৰুৱা। আৰু আকাশবাণী গুৱাহাটী, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হৈছিল, এতিয়াও প্ৰচাৰ হয়, আপোনালোকে শুনিছিল। আহক এই মুহূৰ্তত তেখেতৰ কণ্ঠৰ আৰু এটি গীত আমি শুনি লওঁ। বাইদেউ কোনটো গীত শুনাব বিচাৰিব?
0: মই মোৰ ৰেডিঅ'ত বেছিকৈ বাজি থকা মুনীন দত্তৰ লিখা আৰু ৰাজেন গোহাঁই সুৰ কৰা গানটো মই দুটামান লাইন গাই দিওঁ আপোনালোকৰ ওচৰত, নিশ্চয় আছে সেইটো। মোৰ শুন তুমি আমনি নকৰা, সাধু শুনি শুনি টোপনি যোৱা, মোৰ শুন তুমি আমনি নকৰা। এতিয়া এইখিনিকে গাইছো।

0: বাইদেউ, আমি তিনিটা খণ্ডত আপোনাৰ সংগীতৰ জীৱনটো আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি পাতি যাম, বিশেষ বিশেষ গানসমূহৰ কথা আমি পাতি যাম। আকাশবাণী গুৱাহাটীত যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে পোনপটীয়াকৈ গান গাব, সেই সময়ৰ অভিজ্ঞতাৰ কথা কওকচোন, ভয় লাগিছিল নিশ্চয়।
1: নহয়, প্ৰথমতে যেতিয়া গাবলৈ বহিছিলো মহোতে, তেতিয়া মানে অকমান ভয় খোৱা নিচিনা লাগিছিল। মানে অন্য কথা নহয়, এটা বন্ধ ৰুমৰ ভিতৰত সন্মুখত মাইকটো, গ্লাছেদি কোনোবাই দেখুৱাই থাকিব, কেন কোনখিনিত শেষ হ'ব, কোনখিনিত ধৰিব লাগিব, বজোৱা কেইজনৰো সতি, তেনেকে এনেকুৱা নহয় যে বোলে গানটো এবাৰ গালো তাৰপিছতে আকৌ এবাৰ টেক কৰিব, তেনেকুৱা নহয়। আমি গাই থাকিম, ক'ৰবাত হাঁচি আহিব পাৰে, কিবা হাঁহি উঠিব পাৰে, তেনেকুৱা তেনেকুৱা চিন্তা কিছুমান মনলৈ আহিছিল। কিন্তু ইমান সুন্দৰ পৰিৱেশ এটাৰ ভিতৰত গানকেইটা গাব লৈছিলোঁ, এনেকুৱা লাগিছিল যেন মানে গাওঁতে যেন ষ্টেজত গান গোৱা নিচিনা লাগিছে। একো ভয় ভাৱ একো মনলৈ অহা নাইকিয়া, খুব ভাল লাগিছিলে মোৰ প্ৰগ্ৰেম কৰি, একদম ঘৰুৱা।
0: আৰু আপুনি যেতিয়া গান বাণীবদ্ধ কৰে, আকাশবাণী যোগে প্ৰচাৰ হয়, আৰু সকলোৱে যেতিয়া আপোনাক লগ পালে কয় যে ইমান ভাল লাগিলে গানটো শুনি, নিশ্চয় মনটো ভাল
1: লাগে, খুব ভাল লাগে, খুব ভাল লাগে। তেতিয়া কোনোবাই যেতিয়া গানটো শুনি পেলাই কয় ইমান সুন্দৰ হৈছে গানটো, কোনে লিখা, কোনে সুৰ কৰা, সেইবোৰ সুধিলে খুব ভাল লাগে।
0: হয়, আৰু এতিয়াৰ সাধাৰণতে কণ্ঠশিল্পীগৰাকীৰ কথাই কয়, কিন্তু আপোনালোকৰ সময়ত আপোনালোকৰ দৰে শিল্পীসকলে প্ৰত্যেকে অন্ততঃ গীতিকাৰ সুৰকাৰ গৰাকীৰ যিটো অৱদান নিশ্চয় স্বীকাৰ কৰে, নহয়নে?
1: একদম একদম,
0: তেওঁলোকৰ অবিহনেটো
1: কেতিয়াও সম্পূৰ্ণ নহয়।
0: গতিকে আমিও নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলকো অনুৰোধ কৰোঁ যে তেখেতসকলে যেতিয়া গীত এটা পৰিৱেশন কৰে, তেতিয়া অন্ততঃ গীতিকাৰ আৰু সুৰকাৰৰ কথাও উল্লেখ কৰি।
1: নিশ্চয় নিশ্চয় নিশ্চয়। আৰু এটা কথা কওঁ মই লগতে, মইতোতো গুৱাহাটীত মানে প্ৰথমতে ৰেডিঅ'ত মানে অডিশ্যন দিয়াৰ পিছত এটা প্ৰগ্ৰেমে কৰিছোঁ, তাৰপিছত ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটো মোৰ নিজৰ ঘৰৰ নিচিনা লাগে। তাত যিসকলে মানে ধৰক হীৰেণ গোহাঁই, সৈয়দ সাদুল্লা, তাৰপিছতে ভৱেশ গোস্বামী, তেখেত ঢুকাইছে এতিয়া, ইমান সুন্দৰ ঘৰুৱা পৰিৱেশৰ নিচিনা নহয়। ৰেডিঅ'ত প্ৰগ্ৰেম কৰিবলৈ পালে মানে ডিব্ৰুগড়ত আমাৰ বিৰাট ফূৰ্তি লাগে, যেন চব ঘৰৰ মানুহ পাম তেনেকুৱা লাগে। আৰু তেওঁলোকৰ লগত এতিয়াও মোৰ খুব সুন্দৰ সম্বন্ধ, ফোন চোন কৰি থাকো, বৰ ভাল লাগে।
0: আপোনাৰ খুৰাৰ গান খুব ভাল পায়?
1: তাকে তাকে, খুব ভাল লাগে।
0: কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে?
1: কোনটো গান মানে মোৰ পাৰ্টিকুলাৰলি এটা গান নাই, মই জ্যোতিষ জ্যোতিষ ছাৰ চব গানেই মই ভাল পাওঁ। মই এটি নিশাৰ জোনাকী,
0: নবকান্ত বৰুৱাদেৱে লিখা সেই গানটো আমি আজি শ্ৰোতাসকলক শুনাওঁ।
1: নিশ্চয়,
0: ভালে কুশলে থাকক, পৰৱৰ্তী খণ্ডত আৰু কথা পাতিম।
1: নিশ্চয়,
0: এই গীতটিৰে অনুষ্ঠানী সামৰোঁ।
1: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছো জানো আহা শিতান্তি। এই শিতানত এইবাৰ তোমালোকক অসমৰ থলুৱা চৰাইৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো। আজিৰ জানো আহা সজাইছো নীলা বকুৱা হেতুলোকা চৰাইৰ কথাৰে। আহাচোন শুনো।

0: অসমত পোৱা হেটুলুকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত নীলাবুকুৱা হেটুলুকাও এবিধ। ইয়াৰ ইংৰাজী নাম হৈছে ব্লু থ্ৰোটেড বাৰ্বেট। এই চৰাইবিধ সৰহভাগ সময় ওখ গছৰ ডালত অৱস্থান কৰি থাকে বাবে ইয়াক সাধাৰণতে দেখিবলৈ পোৱাই নাযায়। কুটুলুক কুটুলুককৈ একেলেথাৰিয়ে বহু সময় ধৰি মাতি থকা এই চৰাইবিধৰ মাতটো তোমালোকেও নিশ্চয় শুনিছা। মজাৰ কথা কি জানানে, ইহঁতে একেৰাহে 300 বাৰ পৰ্যন্ত মাত মাতে। এইবিধ চৰাই বিভিন্ন ৰং বিৰঙৰ পাখিৰে সুশোভিত। ইহঁতৰ মূৰৰ ওপৰভাগৰ পাখি টিকটিকিয়া ৰঙা, ইয়াৰ ওপৰত কিছুমান কলাবৰণীয়া আঁচো থকা দেখা যায়। চকু দুটাৰ ওপৰৰ ফালে ৰঙচুৱা বৰণৰ পাখিও থাকে। দেহৰ অন্যান্য অংশৰ পাখি সেউজ বুলীয়া। সমুখৰ ফালে এচমকা হালধীয়া ৰঙৰ পাখি থাকে। নেজডালৰ তলৰ ফালে থকা পাখি আকাশী ৰঙৰ, ঠোঁট সেউজ বুলীয়া, তাৰ ওপৰত হালধীয়া ৰহণৰ আভাস থাকে। আন আন হেটুলুকা প্ৰজাতিৰ সৈতে একেবাৰে প্ৰাকৃতিক পৰিৱেশতে ইহঁতেও বিচৰণ কৰে। মাতৰ ভিন্নতাৰ সহায়তহে ইহঁতক চিনাক্ত কৰিব পৰা যায়। জামু, আহত, বৰ আদি নানাবিধ বনৰীয়া গছৰ মঙহাল অংশ ভক্ষণ কৰে। বসন্ত আৰু গ্ৰীষ্ম ঋতুত ধুন্দত বাহ সাজি কণী পাৰে আৰু উমনি দি পোৱালি জগায়। গছৰ ধুন খন্দা আৰু পোৱালি লালন পালন কৰাত মতা মাইকী উভয়ে ভাগ লয়।
1: ইমান পৰে অসমৰ এবিধ থলুৱা চৰাই প্ৰজাতি নীলাবুকুৱা হেটুলুকাৰ বিষয়ে কিছু কথা শুনিলা। আজিৰ জানো আহা

ভাইটি ভণ্টিহঁত, আজি তোমালোকক আমাৰ সুস্বাস্থ্যত টোপনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। আমাৰ শৰীৰক আহাৰৰ যিদৰে প্ৰয়োজন, সমানেই প্ৰয়োজন টোপনিৰো। সকলো মানুহৰ বাবে টোপনি বা নিদ্ৰা অত্যন্ত প্ৰয়োজনীয়। শাৰীৰিক মানসিক ক্লান্তি অথবা ভাগৰ আঁতৰাই শৰীৰটোক পুনৰ কামৰ বাবে সাজু কৰিবলৈ বা মগজুটোক চিন্তা কৰাৰ শক্তি যোগাবলৈ টোপনি লাগিবই। এজন প্ৰাপ্তবয়স্ক লোকৰ তুলনাত শিশু আৰু তোমালোকৰ বয়সৰ অৰ্থাৎ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক টোপনিৰ প্ৰয়োজন অধিক। পৰ্যাপ্ত টোপনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগায়। নিশাৰ ভাগত সঠিক পৰিমাণৰ টোপনি আহিলেহে তোমালোকে পিছদিনা শ্ৰেণীত মনোযোগী হৈ থাকিব পাৰিবা। অন্যথা শাৰীৰিক দুৰ্বলতা, চকুৰ ভাগৰ আদিয়ে মনোযোগ ব্যাহত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পাৰদৰ্শিতা বৃদ্ধিৰ বাবে সঠিক টোপনি সেইবাবেই দৰকাৰী। যিসকল লোকৰ শোৱা অভ্যাস বেয়া, তেওঁলোকৰ তেজত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে মেদবহুলতাৰ সমস্যাটো আক্ৰান্ত হোৱাৰ আশংকা অধিক। তদুপৰি এনে লোকসকল ভালদৰে টোপনি মৰা লোকৰ তুলনাত ষ্ট্ৰোক, হৃদযন্ত্ৰৰ ৰোগ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি হোৱাৰ লগতে তেওঁলোক অন্যান্য বহুতো শাৰীৰিক সমস্যাত ভুগিব পাৰে। সদায় নিশা সময়মতে শোৱাৰ পূৰ্বে মোবাইল, টিভি আদি নোচোৱাকৈ থকা, চাহ কফি সেৱন নকৰা আদিৰ দৰে টোপনিৰ সৈতে জড়িত সু অভ্যাসে এজন মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে। নিদ্ৰা বিশেষজ্ঞ তথা স্নায়ুৰোগ বিশেষজ্ঞ মেৰিল মিটলাৰে কৈছে, টোপনিয়ে আমাৰ শৰীৰটোৰ শক্তিৰ সমতা ৰক্ষাৰ পৰা বৌদ্ধিক কাৰ্যক্ষমতা, আবেগ অনুভূতি, সজাগতা আদি সকলো দিশ নিয়ন্ত্ৰণ কৰে। ভাগৰুৱা হৈ থাকিলে মানুহৰ কাৰ্যক্ষমতা হ্ৰাস পায়, চিন্তা শক্তিটো ব্যাঘাত জন্মে। গভীৰ টোপনিয়ে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহৰ লগতে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। মুঠতে সুস্থ হৈ থাকিবলৈ হ'লে টোপনিৰ বিকল্প নাই। এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতি নিশা অন্তত 7 ঘণ্টা শোৱা উচিত। শিশুৱে 18-20 ঘণ্টা পৰ্যন্ত শুব পাৰে। অলপ ডাঙৰ হোৱাৰ লগে লগে বা বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পৰা শিশুসকলৰ শোৱা সময় কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলে 10-12 ঘণ্টা শোৱাটো অতি প্ৰয়োজনীয় বুলি চিকিৎসকসকলে কয়। শৰীৰৰ ক্ষতিপূৰণ আৰু শক্তি সঞ্চয়ৰ এটি উপায় টোপনি। টোপনি কম হলে সেয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট হয়। অনিয়মিত টোপনিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে পৰ্যাপ্ত টোপনি নহ'লে বা কম হলে উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পায়। চিকিৎসা বিজ্ঞানৰ মতে টোপনিৰ ভাৰসাম্যহীনতাই শৰীৰত হৰ্মনৰ ভাৰসাম্য নষ্ট কৰে। টোপনি ভাল নহ'লে মানুহ হৃদৰোগৰ সমস্যাটো আক্ৰান্ত হয়। নিদ্ৰাৰত অৱস্থাত মানুহৰ হৃদপিণ্ডই জিৰণি পায়, সেয়ে দীৰ্ঘদিন টোপনি কম হৈ থাকিলে মানুহৰ হৃদযন্ত্ৰজনিত সমস্যা বৃদ্ধি পায়। সঠিকভাৱে টোপনি নহ'লে ব্যক্তিৰ দেহত মধুমেহ ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে, কাৰণ নিশা পৰ্যাপ্ত পৰিমাণে টোপনি নহা বা কম সময় হোৱাৰ ফলত শৰীৰত ইনচুলিনৰ উৎপাদন ব্যাহত হয়, ফলত মধুমেহ ৰোগৰ আশংকা বৃদ্ধি পায়। কম পৰিমাণৰ টোপনিয়ে মানুহৰ পাচন প্ৰক্ৰিয়াটো ব্যাঘাত জন্মায়। টোপনি নাহিলে শৰীৰৰ পাচন প্ৰক্ৰিয়াত সহায় কৰা অংগ প্ৰত্যংগসমূহে সঠিকভাৱে কাম কৰিব নোৱাৰে, ফলত খাদ্য হজম কৰাত সহায়ক পাচক ৰসসমূহ উপযুক্ত মাত্ৰাত নিঃসৰণত বাধা পায়। আমাৰ মগজুত অৰেক্সিন নামৰ এবিধ নিউৰো ট্ৰান্সমিটাৰ অৰ্থাৎ এক প্ৰকাৰৰ ৰাসায়নিক বাৰ্তাবাহক আছে, যিয়ে এটা স্নায়ুকোষৰ পৰা আন এটালৈ সংকেত প্ৰেৰণ, সংকেত পৰিৱৰ্ধন বা সংকেত নিয়ন্ত্ৰণ কৰে। প্ৰতিদিনে পৰ্যাপ্ত টোপনি নহয়

অৰেক্সিন উৎপাদনৰ গতি মন্থৰ হৈ যায়। সেইবাবে নিশাৰ গভীৰ টোপনি আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাইটি ভণ্টিহঁত, এইখিনি কথাৰ পৰা মানুহৰ শৰীৰত টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে তোমালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছা। বয়স আৰু দায়িত্ব তথা কাম কাজ বাঢ়ি অহাৰ লগে লগে তোমালোকৰো টোপনিৰ সময় কমি আহিব, টোপনিৰ অভ্যাসো হয়তো সলনি হ'ব। কিন্তু এই বয়সত ছাত্ৰাৱস্থাত তোমালোকৰ সৰ্বাংগীন বিকাশ অৰ্থাৎ শাৰীৰিক আৰু মানসিক সকলো প্ৰকাৰ বিকাশৰ বাবে টোপনি লাগিবই। সেইকাৰণে যেনেকৈ নহলেও নিশা 7-8 ঘণ্টা শুবলৈ তোমালোকে চেষ্টা কৰিবাই। মনত ৰাখিবা, আগনিশাৰ সঠিক টোপনিয়েহে তোমালোকক পিছদিনা শ্ৰেণীকোঠাত সজীৱ সতেজ কৰি ৰাখিব। কেতিয়াবা বিভিন্ন কাৰণত আমাৰ টোপনিত ব্যাঘাত জন্মে, টোপনি নহা হয় বা টোপনি সঘনাই ভাঙে। আজিৰ যুগত বেছিভাগ লোকৰে নিশা পলমকৈ শোৱা অভ্যাস, কিন্তু এনে অভ্যাস অতি বিপদজনক, কাৰণ নিদ্ৰাহীনতাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। কেতিয়াবা বিভিন্ন শাৰীৰিক তথা মানসিক সমস্যাৰ বাবেও টোপনি ব্যাহত হ'ব পাৰে। মানসিক চাপ, হতাশা, উদ্বিগ্নতা আদিৰ বাবেও টোপনি নহা দেখা যায়। এনে সমস্যাসমূহৰ হাত সৰাৰ উপায়ো পিছে টোপনিয়েই। সেয়ে ভাল টোপনি আহিবলৈ তোমালোকে কিছুমান কথা মানি চলাটো দৰকাৰ। তোমালোকে গুৰুত্ব দিবলগীয়া কথা কিছুমান হৈছে, শোৱা আৰু শুই উঠাৰ এটা নিৰ্দিষ্ট সময় প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত বিছনালৈ যাবা আৰু এটা নিৰ্দিষ্ট সময়তে শুই উঠাৰ অভ্যাস কৰিবা। সুন্দৰ টোপনিৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। নিশা শুবলৈ যোৱাৰ আগতে টিভি চোৱা, কম্পিউটাৰত কাম কৰা, মোবাইল চোৱা, ভিডিঅ' গেম খেলা, এইবোৰ কাম নকৰিবা। ভাল টোপনিৰ বাবে নিয়মিত যোগাভ্যাস, ব্যায়াম, ধ্যান, প্ৰাণায়াম আদিও কৰা উচিত। বেগাই খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা, দৌৰা আদি যিকোনো ধৰণৰ শাৰীৰিক কামে সুন্দৰ টোপনি অহাত সহায় কৰে। সুন্দৰ টোপনিয়েহে আমাক নিৰোগী, সুস্থ, সবল শৰীৰ এটাৰ অধিকাৰী কৰিব। আমাৰ মানসিক সুস্থতাৰ বাবেও সমানেই প্ৰয়োজন টোপনিৰ। হয়তো মানুহৰ জীৱনত টোপনিৰ গুৰুত্ব বুজাবলৈকে ইংৰাজীত কোৱা হয়, আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স আ মেন হেলদি, ৱেলদি এণ্ড ৱাইজ। নিশা সোনকালে শোৱা আৰু পুৱা সোনকালে উঠিলেহে মানুহে স্বাস্থ্যৱান, সম্পদশালী আৰু জ্ঞানী হ'ব পাৰে। ভাইটি ভণ্টিহঁত, ইমান পৰে সুস্বাস্থ্যত টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে তোমালোকক কিছু কথা শুনিলোঁ। আশা কৰোঁ তোমালোকে কথাখিনি মন দি শুনিছা।

হিমাকে চান্দিলৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। চোৰাত এইবাৰ শুনো আহা খেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা কেইটিমান গীতমাত। প্ৰথমে এয়া বৈশালী বচাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

বৈশালী বসাকৰ কণ্ঠত বিষ্ণুৰাভাৰ গীতটি শুনিলা। এইবাৰ শুনোৱাহা এটি জ্যোতি সংগীত, পৰিৱেশন কৰিবলৈ লৈছে তন্ময়ী গোস্বামীয়ে।

তন্ময় গোস্বামীৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলা। চোৰাৰ শেষত শুনোৱাহা এটি মীৰা ভজন, পৰিৱেশন কৰিছে অনিন্দিতা ডেকাই।

ভাইটি ভণ্টিহঁত, ইমানপৰে তোমালোকে ক্ষেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীতমাত শুনিলা। আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম চেনেহ যাচি আজিৰ চোৰা সামৰি মই নিভা বাইদেৱে বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মা কপিয়া অৰ্থাৎ ঔষধ প্ৰস্তুত কৰাৰ প্ৰণালী সম্পৰ্কীয় নিৰ্দেশনা সম্বলিত গ্ৰন্থ বা তালিকা আৰু দ্ৰুত প্ৰভাৱ প্ৰকল্প সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে ১০০ দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হোৱা অনুৰাগ শইকীয়াই প্ৰথমজন অসমীয়া শিল্পী হিচাপে উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ ছাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ লিঅ' ৰোলি কনেৰ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে কৌশিকী গোস্বামী, নিয়ন্ত্ৰণ কক্ষত আছে পপি চন্দ, ফটিক চন্দ বৰ্মন, আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা আৰু ষ্টুডিঅ'ত মই লীলা বৰা।
2: आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।
0: निवेदन करा हुआ है नाथाला।

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন গান্ধাৰীৰ প্ৰতিজ্ঞা। নাটৰ ৰচনা অসীম বৰুৱাৰ, পৰিচালনা পাৰ্থজ্যোতি শৰ্মাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখনি পৰিৱেশন কৰিছে গোলাঘাট MSR থিয়েটাৰ ছচাইটিৰ শিল্পীসকলে। এয়া শুনক গান্ধাৰীৰ প্ৰতিজ্ঞা।
1: ভীষ্ম আহিছে এই গান্ধাৰৰ বাবে মহাপ্ৰলয় হৈ, লগত অজস্ৰ সৈন্য, অশ্বাৰোহী সৈন্য। আহি আহি আমাৰ এই গান্ধাৰ দেশৰ সীমান্ত পালেহি। শত যোজন পথ অতিক্ৰমী, গিৰি গুহা লংঘি, কত নদ নদী পাৰ হৈ, অটব্য অৰণ্য ভেদি আহিছে গান্ধাৰলৈ। মগধ, মিথিলা, অনেক দেশ এৰি কেৱল ভীষ্মৰ এই গান্ধাৰ অভিমুখী ৰথ কিয়? হস্তিনাপুৰৰ অধীশ্বৰ মহাপ্ৰতাপীবীৰ ভীষ্ম, যাৰ ধনুৰ টংকাৰ শুনি পৃথিৱী কম্পমান, কি চিৰ তুৰন্ত তৰুণ সৌহা সৌহা আমাৰ মহাৰাজ সুবল পুনৰ এই ৰাজ হাউলীলৈকে আহিছে। হাই, কি অস্থিৰ উত্তাউল ভীষ্মক ৰুধিবলৈ আমাৰ শক্তি কত? মহাৰাজ সুবল পালেহি।
2: মহামন্ত্ৰী
1: মহাৰাজ,
2: মই কি কৰো, কি উপায়, নিৰুপায়। মই সাগৰ সদৃশ ভীষ্মৰ সেনানীৰ সন্মুখত আমাৰ সৈন্য কেইটামান বালিচন্দ্ৰা মাত্ৰ। ভীষ্মই দিছে ৰণৰ হুংকাৰ, কিদৰে এই যুদ্ধ, আৰু বাওনা হৈ চন্দ্ৰলৈ হাত মেলো কেনেকৈ?
1: মহাৰাজ, আপুনি অস্থিৰ হলে নহব, আপুনি অস্থিৰ হলে সকলোৰে অথন্তৰ হব। মই ভাবো ভীষ্মৰ উদ্দেশ্য দিগ্বিজয় নহয়, কেৱল আমাৰ দেশ।
2: মই কি কৰো, চৌদিশে হাহাকাৰ, বিভীষিকা, আৰ্তনাদ, কিদৰে ৰক্ষা কৰো দেশভূমি? হেৰুৱাব লাগিব ধন, হেৰাব জন, হেৰাব দেশ।
1: তথাপি সাজু সকলো দেশ প্ৰাণ মহাৰাজ, প্ৰাণ আহুতি দিব, নকৰে দাসত্ব স্বীকাৰ, নহয় কৰ্তলীয়া, নলয় পৰাধীনতাৰ শিকলি তুলি।
2: তেন্তে যুদ্ধৰ আয়োজন হওক, হস্তি ঘোঁৰা, ৰথে ৰথী, অস্ত্ৰ হস্তৰে সুসজ্জিত কৰা হওক অশ্বাৰোহী সৈন্য আৰু পদাতিক সৈন্য। সেনাপতি কত?
1: সকলো সাজু আছে মহাৰাজ, কেৱল আপোনাৰ অনুমতিৰ অপেক্ষা।
3: জয় জন্মভূমি গান্ধৰৰ,
4: জয়,
3: জয় জন্মভূমি গান্ধৰৰ,
4: জয়,
3: জয় জন্মভূমি গান্ধৰৰ,
4: জয়, জয়, জয়।
2: মহামন্ত্ৰী
1: মহাৰাজ,
2: এতিয়াহে তত আহিছে গাত, বাৰ্তাবাহী দূতে সঠিক সময়তে খবৰটো দিলেহি, ভীষ্ম যুদ্ধৰ অভিপ্ৰায় লৈ অহা নাই, তেন্তে কিয়?
1: মিত্ৰতাৰ বাবে মহাৰাজ, কিন্তু কিহৰ মিত্ৰতা?
2: আকৌ শংকা, আকৌ কৌতূহল। মহামন্ত্ৰী, এতিয়াই দাস দাসীসকলক সাজু কৰা হওক, ভীষ্ম আহিবৰ হল।
1: সকলো সাজু আছে মহাৰাজ, সকলোৰে হাতে হাতে পুষ্পৰ মালা।
2: বলক আমিও যাওঁ স্বাগতম জনাবলৈ, ভীষ্ম আহিবৰ হল। আৰু শুনক মহামন্ত্ৰী, ৰাজ আতিথ্যত কাৰ্পণ্য হব নালাগে।
1: নিশ্চয় মহাৰাজ।
3: জয় গংগাপুত্ৰ ভীষ্মৰ,
4: জয়,
3: জয় গংগাপুত্ৰ ভীষ্মৰ,
4: জয়,
3: জয় গংগাপুত্ৰ ভীষ্মৰ,
4: জয়, জয়, জয়।
5: ধন্য ধন্য মহাৰাজ হুবল, ধন্য ধন্য এই গান্ধাৰ। মহাৰাণী সুধাৰ্মা, আপোনালোকৰ আতিথ্য তুলনাবিহীন, ধন্য।
2: আমিও ধন্য। হে গংগাপুত্ৰ ভীষ্ম, আপোনাৰ চৰণ ধূলি আমাৰ বাবে পবিত্ৰ গংগাজল, এই ৰাজ হাউলীত আপোনাৰ চৰণ কমল, এই নিঃকিন দেশত আপোনাৰ আগমন, সঁচাই আমি ধন্য, কিদৰে সন্তুষ্ট কৰোঁ।
5: আপোনাৰ দেশত বিশেষ এটুকুৰা মুকুতা আছে, আমাৰ হস্তিনাপুৰত প্ৰয়োজন হৈছে, আৰু সেই উজ্জ্বলতাই মোক হাত বাউলি মাতিলে, মই আহিলোঁ। দিয়া নিদিয়াৰ সিদ্ধান্ত আপোনাৰ।
1: উজ্জ্বল মুকুতা,
2: কথাবোৰ বেকত কৰক গংগাপুত্ৰ ভীষ্ম।
5: মহাৰাজ হুবল, আপোনাৰ একেজনী কন্যা আছে, ৰূপে গুণে শুৱনি।
2: হয়, গান্ধাৰী, আমাৰ এই গান্ধাৰ দেশৰ নামেৰেই তাইৰ নাম।

0: ৰখা হৈছে গান্ধাৰী, মোৰ হতপুত্ৰ, একেজনী মাত্ৰ কন্যা, তাই গান্ধাৰী।
1: আমাৰ এই মহাৰাজৰ অতি মৰমৰ, প্ৰাণতকৈও আপোন।
0: আৰু বুজিছে গংগা পুত্ৰ ভীষ্ম, তাই সৰুৰে পৰা বৰ আলসুৱা।
2: বুজিছো মহাৰাজ সুবল, বুজিছো। মই বাট এৰি অবাটে অহা নাই, সঠিক বাটেৰে আহিছো, সঠিক স্থানত ভৰি থৈছো। মই গান্ধাৰীৰ মাজেৰে গঢ়িব বিচাৰো সম্বন্ধৰ এনাজৰী, আৰু এই জৰীয়ে দুয়োখন দেশক বান্ধিব কটকটীয়াকৈ। নিৰ্মাণ হ'ব এডাল সাঁকো, মজবুত আৰু সুঠাম। কেৱল আপোনাৰ সহায়ৰ আৱশ্যক, আপুনি আশা ভৰসাৰ স্থল।
0: কেনেকুৱা সম্বন্ধ?
2: বৈবাহিক সম্বন্ধ। গান্ধাৰী হ'ব ৰাজবধূ, কেৱল ৰাজবধূৱেই নহয়, হস্তিনাপুৰৰ ৰাজৰাণী, মহাৰাজ সুবল ৰাজৰাণী।
0: এয়াতো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। হস্তিনাপুৰৰ দৰে এখন বিশাল দেশৰ লগত আমাৰ সম্বন্ধ হ'ব। পিছে পাণ্ডুৱে জানো গান্ধাৰীক নেদেখাকৈ মানি ল'ব?
2: মই পাণ্ডুৰ নামেই লোৱা নাই মহাৰাজ সুবল। পাণ্ডুতকৈ এজন জ্যেষ্ঠ আছে, আৰু সেই জ্যেষ্ঠ থাকোঁতে পাণ্ডুৰ কথা কেনেকৈ ভাবোঁ?
1: কোন সেই জ্যেষ্ঠ?
2: মহামন্ত্ৰী ডাঙৰীয়া, অম্বিকাৰ পুত্ৰ ধৃতৰাষ্ট্ৰ।
0: ধৃতৰাষ্ট্ৰ?
3: এই সম্বন্ধ অকল্পনীয়, এয়া দুৰাকাংক্ষাৰ অভিব্যক্তি। ক্ষমা কৰিব পিতা, এই সম্বন্ধ মানি গান্ধাৰীৰ জীৱন অন্ধকাৰাচ্ছন্ন নকৰিব। ধৃতৰাষ্ট্ৰ অন্ধ, জন্মান্ধ, সৰ্বজনবিদিত, কিন্তু আমাৰ গান্ধাৰী জানো অন্ধ?
2: কোন তুমি?
0: মোৰ হতপুত্ৰৰ কনিষ্ঠ পুত্ৰ শকুনি। যা শকুনি, গংগা পুত্ৰ ভীষ্মৰ চৰণ চুই আশীষ ল।
3: প্ৰণাম গংগা পুত্ৰ,
2: দীৰ্ঘায়ু হোৱা।
3: আপোনাৰ আশীষ পাই ধন্য, তথাপি অপ্ৰিয় হ'লেও সত্য, এয়া আপোনাৰ অনুচিত কাম। এই সম্বন্ধৰ হাতত হাত থৈ আমি গান্ধাৰীক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰৰ প্ৰজাক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰীৰ নাৰীত্বক অপমান কৰিব নোৱাৰোঁ।
0: শকুনি!
3: জানো পিতা, হস্তিনাপুৰ সমৃদ্ধিশালী আৰু এখন বিশাল দেশ, লব্ধ প্ৰতিষ্ঠ এখন দেশ, নাৰীৰ নাৰীত্ব এজন সমৰ্থবান পুৰুষৰ হাতত।
2: ধৃতৰাষ্ট্ৰ সমৰ্থবান আৰু গান্ধাৰীৰ বাবে যোগ্য।
3: যোগ্যতা ক'ত?
0: শকুনি, তই নীৰৱে থাক।
3: পিতা, সেইবুলি গান্ধাৰী অন্ধৰ লাখুটি হওক, ভৱিষ্যত ৰসাতলে যাওক, এজন অযোগ্যৰ হাতত অৰ্পণ কৰি।
2: ধৃতৰাষ্ট্ৰ অযোগ্য নহয়, তুমি ভবাৰ দৰে খেপিয়াই খেপিয়াই অত্যত ধৰি থিয় হোৱা অন্ধ নহয়। মানসিক শক্তি অতি তীক্ষ্ণ এজন দৃষ্টিবান মানুহতকৈ। তেওঁৰ বিস্ময়কৰ কাৰ্যকলাপ তুমি দেখা নাই? বাহুত দুৰ্যেয় বল, হাতৰ মুঠিৰে কেইবাটাও প্ৰকাণ্ড হস্তি ধৰি বগৰাই দিব পাৰে। আৰু শুনা শকুনি, ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ দেৱতাই নিৰ্ণয় কৰিছে, তুমি জানো? জানা মহাৰাজ সুবল, গান্ধাৰী হস্তিনাপুৰলৈ বিয়া হ'লে ৰাজৰাণী হ'ব। শুনিছো গান্ধাৰীয়ে হতপুত্ৰৰ বৰ প্ৰাপ্ত কৰিছে, আৰু সেই হতপুত্ৰক হস্তিনাপুৰে স্বীকাৰ কৰিব। কথাবোৰ ভাবি চাব, এতিয়া আহিছো।
3: গান্ধাৰী হ'ব ৰাজৰাণী।

0: সখী গান্ধাৰী, এই শয়ন কক্ষত অকলে অকলে কি কৰিছা? ই কি তোমাৰ চকুত চকুপানী?
1: অ' সখী বিপাশা, ৰাজমহলৰ বাহিৰে ভিতৰে এটাই চৰ্চিত নাম, গান্ধাৰী।
0: কন্যা হৈ জন্মিছা যেতিয়া, এদিন বিয়া হৈ যাবই লাগিব গান্ধাৰী।
1: মোৰ বিয়া হোৱাত আপত্তি নাই বিপাশা, মোৰ বিয়া হ'ব, সকলোৱে জানিছে। মন্ত্ৰী বিষয়া, দাস দাসী, গান্ধাৰৰ প্ৰজা, অথচ মই নাজানো মোৰেই বিয়াৰ প্ৰস্তুতি। এয়া কেনেকুৱা নীতি, কেনে চুক্তি? বিয়া হেনো মধুৰ সম্পৰ্ক, স্বামী স্ত্ৰীৰ দুখন ঘৰৰ এই সম্বন্ধ তিক্ততাপূৰ্ণ হলে মধুৰতা থাকিব ক'ত সখী?
2: মানুহে কয় আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মোৰ মাতৃ সুধাৰ্মাৰ মৰমবোৰেই যদি কৃত্ৰিম হয়, বিশ্বাস কৰিম কাক সখী? মোৰ জীৱনটোলৈ ঘৃণা উপজিছে বিপাশা, নাৰী হৈ জন্ম লোৱাৰ ঘৃণা, পিতৃৰ মৰমতো প্ৰলোভনৰ ৰাজনীতি।

0: মই এক বেচা কিনাৰ পণ্য সামগ্ৰী। অন্ধত্বৰ বজাৰত মোৰ দৰ দাম চলিছে। তেনে নাৰী নিৰাপত্তা ক'ত সখী? ইমান নিৰ্লজ্জ হ'ব পাৰে মানুহ?
1: তুমি ভুল নুবুজিবা সখী, তোমাৰ দুখত মহাৰাণী আৰু মহাৰাজ ম্ৰিয়মান হৈ পৰিছে। মহাৰাজে খোৱা লোৱা এৰিছে, মলিন বদনেৰে ৰাজহাউলিত বলিয়াৰ দৰে আচৰণ কৰিছে। সকলো ভীতি বিহ্বল, মন্ত্ৰী বিষয়া, দা ডাঙৰীয়া, সকলো মহাৰাজৰ দ্বৈত সংকট। এফালে তোমাৰ চিন্তা, আনফালে স্বদেশ ৰক্ষাৰ চিন্তা।
0: মোৰ বিয়া দেশৰ কথা আহিল কেনেকৈ?
1: তুমি ভীষ্মক নাজানা সখী, তেওঁৰ দৰে পৰাক্ৰমী আছে কোন? সখী, হস্তিনাপুৰ এখন বিশাল দেশ,
0: তথাপি গান্ধাৰ মোৰ জন্মভূমি। সখী,
1: হস্তিনাপুৰত মণি, মুকুতা, পশু, হস্তি, ৰথ, ঐশ্বৰ্য বিভূতিৰে ভৰা। তেনে দেশৰ ভীষ্ম ৰাজ অভিভাৱক। এই দেশৰ তুলনাত গান্ধাৰ নিচেই সৰু। মহাৰাজে এই বিয়াক সমৰ্থন নকৰে, কিন্তু
0: কিন্তু কি?
1: এই বিয়াত সন্মতি নিদিলে ভীষ্মৰ কুপিত হ'ব লাগিব। এই দেশ চাৰখাৰ কৰিবলৈ ভীষ্মক কিমান পৰ? বলপূৰ্বকভাৱে যদি তোমাক ৰথত তুলি লৈ যায়, গান্ধাৰৰ ৰাজশক্তিয়ে ভীষ্মৰ কবলৰ পৰা তোমাক উদ্ধাৰ কৰিব নোৱাৰে সখী।
0: তাৰ মানে ভীষ্মৰ ওচৰত নাৰীৰ ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই, নাৰীৰ শালীনতা অৰ্থহীন। সখী, এবাৰ ঋষি পৰাশৰৰ পুত্ৰ কৃষ্ণ দৈপায়ন ব্যাসদেৱ আমাৰ ঘৰলৈ আহিছিল অগ্নিসূত্ৰ ব্ৰত পালনৰ অৰ্থে। কেইবা দিনো আছিল ইয়াত, মোৰ ঐকান্তিক শুশ্ৰষাত সন্তুষ্ট হৈ এশ পুত্ৰ প্ৰাপ্তিৰ বৰ দিলে। তেওঁৰ মুখত ভীষ্মৰ নাম শুনিছিলোঁ। ভীষ্ম হেনো বিদ্বান, এজন শাস্ত্ৰজ্ঞ, অথচ নাৰীৰ প্ৰতি অৱজ্ঞা কিয়? মানৱতাৰ অধপতন কিয়? কোৱাচোন সখী, ধৃতৰাষ্ট্ৰৰ লগত ভীষ্মৰ সম্বন্ধ কি?
1: ভীষ্মৰ প্ৰকৃত নাম কি জানা সখী?
0: কি সখী?
1: দেৱব্ৰত। দেৱব্ৰতৰ পৰা ভীষ্ম হোৱাৰ ৰহস্য সাধাৰণ নহয়।
0: কোৱা সখী, কি ৰহস্য?
1: দেৱব্ৰত স্বৰ্গৰ এজন বহু। ঋষি বশিষ্ঠৰ অভিশাপত সাপগ্ৰস্ত হয় অষ্টবহু। তেওঁলোকক সাপমুক্ত কৰিবৰ বাবে কুৰুবংশৰ মহাৰাজ শান্তনুৰ লগত বিয়া হয় গংগাদেৱী। বিবাহ পূৰ্বে গংগাই শান্তনুৰ পৰা প্ৰতিশ্ৰুতি লয় যাতে গংগাৰ কোনো কৰ্মত ৰজাই হস্তক্ষেপ নকৰে। গংগাদেৱীয়ে জন্মৰ লগে লগে এটা এটাকৈ সাতোটা বহুক গংগাত বিসৰ্জন দিয়ে। অষ্টম বহু, যাৰ নাম প্ৰভাহ, সেই অষ্টম বহুক বিসৰ্জন দিবলৈ যাওঁতে গংগাক শান্তনুৱে বাধা দিয়ে। প্ৰতিশ্ৰুতি ভংগ কৰাত গংগাদেৱীয়ে শান্তনু ৰজাক পৰিত্যাগ কৰে।
0: তাৰপাছত
1: সেই অষ্টম বহু প্ৰভাসেই হ'ল শান্তনুৰ পুত্ৰ দেৱব্ৰত।
0: ভীষ্ম কেনেকৈ হ'ল?
1: এবাৰ শান্তনুৱে ধীৱৰ ৰাজৰ ঘৰৰ কাষেৰে যাওঁতে সত্যৱতীক দেখি ৰূপত মুগ্ধ হৈ বিয়া কৰিবলৈ মন মেলে।
0: সত্যৱতী তাৰমানে ধীৱৰাজৰ জীয়েক?
1: সেয়াও এক ৰহস্য। যমুনা নদীত এজনী সাপগ্ৰস্ত পৰি মাছ হৈ আছিল। এজন মাছুৱৈৰ জালত বন্দী হয়। সেই মাছৰ গৰ্ভৰ পৰাই এজনী কন্যা সন্তান উদ্ধাৰ হ'ল। তেওঁ মুখিয়াল ধীৱৰাজক গতাই দিয়ে। কোনোজনৰ মতে মাছৰ গৰ্ভৰ পৰা দুটা সন্তান উদ্ধাৰ কৰে, এটা পুত্ৰ সন্তান আৰু এটি কন্যা। পুত্ৰ সন্তান নথকাৰ বাবে মহাৰাজে গ্ৰহণ কৰে, কন্যাটি ধীৱৰাজে। কেঁচুৱা অৱস্থাত কন্যাটিৰ গাৰ পৰা মাছ গন্ধ ওলাইছিল, গতিকে মৎস্যগন্ধা বোলা হৈছিল। পাছত পৰাশৰ ঋষিয়ে সুগন্ধলৈ পৰিৱৰ্তন কৰিলে, নাম পালে গন্ধৱতী। এই গন্ধৱতীয়ে আজিৰ সত্যৱতী।
0: তাৰপাছত কোৱাচোন সখী, সত্যৱতীৰ বিবাহ আৰু ভীষ্ম হোৱাৰ কাৰণ?
1: ইমান ব্যাকুল কিয় সখী?
0: যদি সেই ৰাজ পৰিয়ালতেই মোৰ বৈবাহিক সম্বন্ধ ঘটে, মই জানো জানিব নালাগিব সখী বিপাশা। কোৱা সখী।
1: শান্তনুৰ ইচ্ছাপূৰ্ণ কৰিবৰ বাবে দেৱব্ৰত ধীৱৰাজৰ ওচৰলৈ যায়, পিতৃৰ ইচ্ছা নিবেদন কৰে। কিন্তু ধীৱৰাজে সত্যৱতীক শান্তনুলৈ বিয়া দিব নিবিচাৰে।
0: কাৰণ
1: দেৱব্ৰত থাকোঁতে সত্যৱতীৰ সন্তান ৰজা হ'ব নোৱাৰে। সেয়ে দেৱব্ৰতে ভীষণ প্ৰতিজ্ঞা কৰিলে।
0: কি প্ৰতিজ্ঞা সখী?
1: তেওঁ কোনোদিন সিংহাসনত নবহে, জীৱনত বিয়া নকৰায়। স্বৰ্গৰ দেৱতাই পুষ্পবৃষ্টি কৰি নাম দিলে ভীষ্ম, আৰু পুত্ৰৰ এনে

0: মৰ্মত শান্তনুৱে মৰ্মান্তিক আঘাত পালে আৰু ভীষ্মক ইচ্ছা মৃত্যুৰ বৰদান দিলে।
1: পিতৃৰ বিয়া, পুত্ৰৰ আয়োজন,
0: সেয়াও বৃদ্ধ অৱস্থাত।
1: এজন বৃদ্ধৰ ইচ্ছা পূৰ্ণৰ বাবে পুত্ৰৰ এনে প্ৰতিজ্ঞা, ধীৱৰাজৰ উচ্চাকাংক্ষা আৰু এজন বৃদ্ধ পিতৃ কামনা আৰু পুত্ৰ ভীষ্মৰ প্ৰতিজ্ঞাৰ বলি হল এজনী যৌৱনা নাৰী। হস্তিনাপুৰৰ ইতিবৃত্তই তাকেই কঢ়িয়াই ফুৰিছে।
0: ভীষ্ম এতিয়া সত্যৱতীৰ নিৰ্দেশৰ বাদে অন্ন চিনি নাপায়। সপোন সত্যৱতীয়ে দেখে, বাস্তৱ ৰূপ দিয়ে ভীষ্মই। আৰু আচৰিত ঘটনা কি জানা?
1: কি ঘটনা সখী?
0: সত্যৱতীয়ে দুই পুত্ৰ জন্ম দিয়ে, চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। কিশোৰ কালতে গন্ধৰ্বৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হয়। নুমলীয়া পুত্ৰ বিচিত্ৰবীৰ্যৰ বিবাহৰ নিমিত্তে ভীষ্মই কি কাণ্ড কৰিলে জানা গান্ধাৰী?
2: কি?
0: কাশীৰাজৰ তিনি কন্যা অম্বা, অম্বিকা আৰু অম্বালিকাক সয়ম্বৰৰ পৰা হৰণ কৰি ৰথত তুলি হস্তিনাপুৰলৈ আনে। তেওঁলোকৰ হিয়া ভঙা বিননী ভীষ্মই নুবুজে। তেওঁলোকৰ মনৰ কথা শুনাৰ সময় নাই। বজ্ৰাদপী কঠোৰতাত সকলো অহাৰ।
1: সীমাহীন অপমানৰো সীমা থাকে সখী। সেই অপমান কেৱল বিচিত্ৰ বীৰ্যৰ বাবে, এজন পুৰুষৰ বাবে তিনিজনী ৰাজকন্যা। আৰ্যপক্ষত দেখোন অন্যায় আচৰণ, এয়াই নেকি হস্তিনাপুৰৰ সংস্কৃতি?
0: অৱশ্যে অম্বাই প্ৰতিবাদ কৰিলে আৰু তেওঁ জানিবলৈ দিলে যে পিতাকে সৌৱলৰাজ হালবৰ লগত বিয়া ঠিক কৰিছিল। সেয়ে অম্বাক হালবৰ ওচৰলৈ পঠাই দিলে। কিন্তু দুখৰ কথা কি জানা, অম্বাক ভীষ্মই স্পৰ্শ কৰাত হালবৰজাই প্ৰত্যাখ্যান কৰিলে।
1: মৰ্মান্তিক! তেনেহলে অম্বাৰ হল কি?
0: পুনৰ হস্তিনাপুৰলৈ উভতি আহে। ভীষ্মক দোষী সাব্যস্ত কৰি তেওঁক পত্নীৰূপে মৰ্যাদা দিবলৈ অনুৰোধ কৰে। ভীষ্মই প্ৰতিজ্ঞা ভংগ নকৰে, ফলত অম্বাই অভিশাপ দিয়ে ভীষ্মৰ মৃত্যু অম্বাৰ হাততেই হ'ব, প্ৰয়োজন হলে তেওঁ বাৰে বাৰে জন্ম ল'ব।
1: কি আচৰিত সখী! তেনেহলে অম্বিকা আৰু অম্বালিকাই বিচিত্ৰবীৰ্যক বৰমালা পিন্ধালে। যদি বিয়াই ঠিক কৰা হৈছিল অম্বাৰ, তেনেহলে সয়ম্বৰ কিয়?
0: সেইবোৰ বহুত কথা সখী। মুঠতে অম্বিকাৰ পুত্ৰই হৈছে ধৃতৰাষ্ট্ৰ আৰু অম্বালিকাৰ পুত্ৰ পাণ্ডু।
1: যিজুইত সত্যৱতী, অম্বা, অম্বিকা, অম্বালিকা জ্বলি আছে, সেইকে জুইত মুখ জ্বলিবলৈ ভীষ্মই স্বাগতম জনাইছে সখী। হয়তো হয়তো হস্তিনাপুৰৰ সভ্যতাই মোলৈকে ৰ লাগি চাইছে। যদি মোৰ সম্বন্ধ হয় সেই ৰাজ পৰিয়ালত, মই অভিশাপো নিদিওঁ সখী, কিন্তু বুজাই দিম নাৰী ইমান দুৰ্বল নহয়।
0: ৰাতি বহুত হল সখী, বন্তি গছিৰ পোহৰ ধিমিক ধামাক হৈছে। তুমি আন্ধাৰলৈ ভয় কৰা নহয়, মই পোহৰৰ ব্যৱস্থা কৰোঁ, ৰবা।
1: মই আজিকালি আন্ধাৰলৈ ভয় নকৰোঁ নহয় সখী।
0: কি আচৰিত কথা কৈছা সখী! তুমি আন্ধাৰলৈ ভয় কৰা বাবেই মহাৰাজে উৰে নিশা কোঠাত পোহৰৰ ব্যৱস্থা কৰে।
1: সেই ভয় মোৰ শেষ হল সখী। এসময়ত আন্ধাৰ মোৰ ঘোৰ শত্ৰু আছিল, পোহৰ প্ৰিয় বন্ধু। নিয়তিৰ কি পৰিহাস! এতিয়াচোন আন্ধাৰ মোৰ শত্ৰু যেনে নালাগে। আচলতে আন্ধাৰ মানুহৰ শত্ৰু নহয় বিপাশা, মিছাকৈ মানুহেহে আন্ধাৰক ঘৃণা কৰে। আন্ধাৰে মানুহক জীৱনি শক্তি দিয়ে, সাহস দিয়ে, সুখ দুখৰ চৰম উপলব্ধিৰে পোহৰৰ অনুভূতি বিলাই দিয়ে। তুমি জানানে সখী আন্ধাৰ ক'ত থাকে?
0: কেনে প্ৰশ্ন সখী! আন্ধাৰ ক'তো স্থায়ী নহয়।
1: সেয়াই সপ্ৰতিভ প্ৰশ্ন। আন্ধাৰ ক'ত থাকে জানা? য'ত পোহৰ নাথাকে তাতে আন্ধাৰ থাকে। আন্ধাৰৰ মূল্য মই বুজি পাইছোঁ,

0: বৰপিতা বৰপিতা আপুনি ক'ত?
1: কোন? অঁ ধৃতৰাষ্ট্ৰ, মই ইয়াত এই ৰাজমহলত। তই ইমান উত্ৰাৱল হৈছ যে, ইমান অস্থিৰ কি হৈছে তোৰ?
0: আপুনি শত যোজন বাট অতিক্ৰমী গান্ধাৰ পালেগৈ, গান্ধাৰৰ ৰাজকন্যাক বিচাৰি, এই ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে।
1: তাত অস্থিৰ হ'ব লগা কি হ'ল?
0: অস্থিৰ হ'ব লগা আছে বৰপিতা, আছে। শুনিছো গান্ধাৰৰ ৰাজকন্যা ৰূপৱতী, যাৰ সৌন্দৰ্য স্বৰ্গৰ পৰিসদৃশ।
1: ঠিকেই শুনিছো,

0: ইয়াত অসন্তোষ হব লগা কি হল?
1: আপুনি জানে বৰপিতা, এই ধৃতৰাষ্ট্ৰ জন্মান্ধ, মোৰ বাবে সৌন্দৰ্য মূল্যহীন, নিষ্পভ, নিস্তেজ।
0: গান্ধাৰী বুদ্ধিমতীও, সংসাৰৰ ধাৰণাও ভালকৈ বুজে, আৰু ৰাজনীতিটো ফটো যুগ্ম জীৱন সজাই ল'ব।
1: আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে বৰপিতা।
0: ধৃতৰাষ্ট্ৰ, তোৰ দেহৰ ৰন্ধে ৰন্ধে ৰাজ ৰক্ত প্ৰবাহিত, তেনে কন্যাই বিচাৰিব লাগিব, আৰু ৰাজবধূৰূপে সৌন্দৰ্যৰ প্ৰয়োজনো আছে।
1: মই এনে এজনী নাৰী বিচাৰো যাৰ এজনী উজ্জ্বল চকু আছে। গান্ধাৰীয়ে যদি এই সম্বন্ধক মানি নলয়?
0: মোৰ বিশ্বাস গান্ধাৰীয়ে এই সম্বন্ধ স্বীকাৰ কৰিব।
1: বাধ্যবাধকতা নেকি?
0: ধৃতৰাষ্ট্ৰ,
1: বিবাহ নামৰ সম্বন্ধটো পবিত্ৰ, বলপূৰ্বকভাৱে গঢ়া সম্বন্ধ নহয়। আপুনি পাহৰিলেও মই পাহৰা নাই। মোৰ মাতৃ অম্বিকাক, পাণ্ডুৰ মাতৃ অম্বালিকাক বলপূৰ্বকভাৱেই সয়ম্বৰৰ ৰাজসভাৰ পৰা ৰথত তুলি আনিছিল আপুনি। বলপূৰ্বকভাৱে গঢ়া হৈছিল সম্বন্ধ, বৈবাহিক সম্বন্ধ। গান্ধাৰীৰ জীৱনত তেনে ঘটনা নঘটাব। মোৰ আৰু পাণ্ডুৰ জন্ম ঘৃণাতেই, স্বামী স্ত্ৰীৰ পবিত্ৰতাৰে নহয়, মমতাৰ পৰশত নহয়। মোৰ বৈবাহিক জীৱন ঘৃণাৰে কলংকৰে উপচাই নিদিব।
2: ধৃতৰাষ্ট্ৰ,
1: ৰাজমাতা সত্যৱতী আপুনি, মানে মাতা মই।
2: মই তই সম্বন্ধৰ সীমাবদ্ধতা পাহৰিছ? এনে অশিষ্ট আচৰণ কৰিবলৈ তোক অধিকাৰ কোনে দিলে? এই ভীষ্ম কেৱল এজন ব্যক্তি নহয় তহঁতৰ বাবে, তহঁতৰ জীৱন গঢ়াৰ খনিকৰ, জীৱনৰ সৰ্বস্ব তহঁতৰ বাবে উজাৰি দিছে, কেৱল তহঁতৰ বাবে। কুৰুবংশ এই ভীষ্মৰ বাবে সুৰক্ষিত।
1: জানো মাতামহী, জানো। সেইবুলি কাৰ বলেৰে কাৰোবাৰ সংসাৰ গঢ়িব লাগিব নেকি? কুৰুবংশ সুৰক্ষিত কৰিবলৈ যিকোনো উপায় অৱলম্বন কৰিব লাগিব নেকি? এখন সংসাৰ এটা যুগ্ম জীৱন, অপমানিত হয় নাৰী, এয়া নিন্দনীয়।
2: তোৰ কুকৰ্মবোৰ সেইবোৰ নিন্দনীয় হয়নে নহয়? সেই কুকৰ্মত নাৰী অপমানিত হয়নে নহয়?
1: কোনবোৰ মাতামহী?
2: কোনবোৰ? সেই দাসীজনীৰ লগত যে তোৰ অবৈধ সম্পৰ্ক, সকলোৱে নাক কুচাইছে। তোৰ মা অম্বিকা নীৰৱ, সকলোৱে মোৰ সিদ্ধান্তৰ অপেক্ষাত। ভাবিলো তোৰ বিয়াখন অনতিপলমে হৈ যাওঁ। এজনী কন্যা বিচৰাৰ দায়িত্ব ভীষ্মক ময়ে দিলো। তই এতিয়া যা ধৃতৰাষ্ট্ৰ, যা। ভীষ্ম, ধৃতৰাষ্ট্ৰৰ বিয়াখন সোনকালে হ'ব লাগে।
0: নিশ্চয় আই, আৰু দুই এদিন অপেক্ষা কৰক। গান্ধাৰৰ পৰা এতিয়াও কোনো সংবাদ অহা নাই।
2: যদি গান্ধাৰীয়ে এই সম্বন্ধক মানি নলয়, তুমি জোৰ নকৰিবা, অশাস্ততে অন্য এজনী কন্যাৰ সন্ধান কৰিবা। মুঠতে বিয়াখন সোনকালে হ'ব লাগে। যদি দাসীজনীয়ে কেনেবাকৈ পুত্ৰ সন্তান জন্ম দিয়ে, যদি উত্তৰাধিকাৰী সূত্ৰে সিংহাসন বিচাৰে, কি কৰিবা?
0: বিদুৰ দাসীৰ সন্তান আই, তেওঁ সিংহাসন বিচৰা নাছিল।
2: সকলো বিদুৰ নহয় ভীষ্ম, আৰু দ্বিতীয় কাৰণ, পাণ্ডু বৰ্তমান সিংহাসনত অধিষ্ঠিত। জ্যেষ্ঠ হিচাপে সিংহাসন ধৃতৰাষ্ট্ৰই পায়, কিন্তু ধৃতৰাষ্ট্ৰ জন্মান্ধ। সিদিনা বিদুৰে কি কৈছিল সকলোৱে শুনিছিল। কোনো অন্ধ ব্যক্তি ৰজা হ'ব নোৱাৰে, সবল যুক্তি দিছিল। তেওঁৰ যুক্তিত সকলো নিমাত। শেষত সিংহাসন পাণ্ডুক দিব লগা হ'ল।
0: ৰজা পাণ্ডুৱে হওক বা ধৃতৰাষ্ট্ৰ, মোৰ কোনো আক্ষেপ নাই। মোৰ লক্ষ্য কুৰু বংশ সুৰক্ষিত ৰখা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। মই সিংহাসনৰ দাস চিৰদিন চিৰকাল, আৰু সেই প্ৰতিশ্ৰুতি আপোনাৰ পিতৃ ধীৱৰাজক দিয়া প্ৰতিশ্ৰুতি, মোৰ পিতা শান্তনুক দিয়া প্ৰতিশ্ৰুতি, মোৰ আই গংগাদেৱীক দিয়া প্ৰতিশ্ৰুতি।
2: তুমি তাকেই কৰিছা, বাকী সকলো অঘোষিত দায়িত্ব মোৰ ওপৰত। এতিয়া এটাই প্ৰধান কাম, ধৃতৰাষ্ট্ৰৰ বিয়া উপযুক্ত নাৰীৰ লগত, যাৰ এজুৰি চকুৰে ধৃতৰাষ্ট্ৰই ৰজাৰ যোগ্যতা লাভ কৰিব। ধৃতৰাষ্ট্ৰ ৰজাৰ যোগ্যতা হেৰুৱালে কেৱল অন্ধ হোৱাত, পত্নীৰ চকুজুৰিৰে পুনৰ ৰজাৰ যোগ্যতা লাভ কৰিব।

0: ফুৰিছে তাই। বন্ধ কোঠাৰ তাইৰ উচুপনি আপুনি শুনা নাই পিতা, মই শুনিছোঁ, ময়ো সিদ্ধান্ত লৈছোঁ। হস্তিনাপুৰৰ ৰাজ পৰিয়ালক মই শান্তিত থাকিবলৈ নিদিওঁ। ৰাজহাউলিত ভীষ্মৰ স্থান নহ'ব, মহাজ্ঞানী বিদুৰৰ স্থানো নাথাকিব। জগতে জানিব হস্তিনাপুৰৰ বৌদ্ধ পৰম্পৰাবোৰ অবৌদ্ধত পৰিণত হ'ব আৰু অবৌদ্ধবোৰ বৌদ্ধ। ভীষ্মই প্ৰলোভনেৰে চলোৱা কলিতা কচি মই নুমুৱাই পেলাম।
1: বিপ্লৱেৰে বিপ্লৱ নাশ নকৰে শকুনি।
0: প্ৰলোভন মানে বিপ্লৱ নহয় পিতা, মই প্ৰলোভনৰ বাট সাজিম, ভীষ্মই গমেই নাপাব।

0: সখী সখী
1: সখী গান্ধাৰী
2: অঁ বিপাশা
1: সখী তুমি প্ৰস্তুত হৈছানে তোমাক কন্যা সজাবৰ সময় হ'ল সখী এয়া চিত্ৰভানু এওঁ তোমাক কন্যা সজাব
2: চিত্ৰভানু মোক গান্ধাৰৰ কন্যা ৰূপত সজাবা
1: সখী হৌৱা মহাৰাজ শুবল আহিছে
3: পিতা আপুনি
4: পিতা মাত গান্ধাৰী পিতা বুলি মাত নাই নালাগে নামাতিবি অপদাৰ্থ মই নিজকে ক্ষমা কৰিব নোৱাৰো নৈতিকতাৰ উপদেশ দি আজি মই নিজেই নৈতিকতাৰ ওচৰত হাৰি গ'লো লাঞ্ছিত বঞ্চিত আজি অৱহেলিত মই নিজৰ ওচৰত হাৰি গ'লো অযোগ্য ৰজা মই অযোগ্য পিতা
3: নহয় পিতা
4: মই মোৰ প্ৰাণসম দুহিতাক সুৰক্ষা দিব নোৱাৰিম
3: নহয় পিতা আজি মোৰ বিয়াৰ দিন ইয়াত সুৰক্ষাৰ প্ৰাসংগিকতা কেনেকৈ মই বিচাৰোঁ আপুনি আজি পিতৃধৰ্ম পালন কৰাত সফল হ'ব এই বিয়াখনে মোক বহুত কথাই শিকালে পিতা দৈহিক সৌন্দৰ্য মূল্যহীন কাৰো কাষত চিৰদিন সৌন্দৰ্য নাথাকে আটাইতকৈ ভাল লাগিছে এই সৌন্দৰ্যৰ প্ৰভাৱ মোৰ আৰু ধৃত ৰাষ্ট্ৰৰ জীৱনত অলপো নপৰে এই সৌন্দৰ্য আমাৰ দেশৰ পৰা আঁতৰ হ'লেও সংসাৰ চলিব স্বাভাৱিক গতিত দুয়ো গমকেই নাপাম সৌন্দৰ্য আছে নে নাই।

0: সখী সখী গান্ধাৰী, আমি গান্ধাৰৰ সীমা পালোহি।
1: গান্ধাৰৰ সীমা?
0: সৌৱা যে দেখিছা অৰণ্য সদৃশ ওখ ওখ গছবোৰ, সেই ঝাও বন বিৰিণাবোৰ দেখিছা নহয়, সেয়াই গান্ধাৰৰ সীমা। সৌফালে চোৱা কি মনোলোভা বিনন্দীয়া ৰূপ মাধুৰী, সঁচাই বিচিত্ৰ, কি অপূৰ্ব, নহয়নে সখী? গান্ধাৰী, এয়াই গান্ধাৰৰ সীমা।
1: ইয়াৰ পৰাই মোৰ জন্মভূমিক সেৱা যাচিছোঁ, মোৰ শত দুখ ক্ষমিবা, সেয়াই মোৰ শেষ বিদায়।
0: সখী, শেষ বিদায় বুলি ক'লা যে?
1: সেয়াই শাশ্বত সত্য বিপাশা। হস্তিনাপুৰৰ নিয়ম বেলেগ, নাৰীসকল কটকটীয়া আৱেষ্টনীত থাকে, বিয়া হৈ যোৱাৰ পাছত ঘৰলৈ মাজে সময় অহাৰ নিয়মো নাই। মই শুনাহে নতুন এখন দেশ, নতুন ৰাজ পৰিয়াল, নতুন পৰম্পৰা, এই সকলো হ'ব মোৰ আপোনবোৰ হ'ব বৰ।
0: তথাপি তুমি শেষ বিদায় বুলি নক'বা সখী?
1: মই আৰু মোৰ গান্ধাৰক নেদেখো সখী, আৰু দ্বিতীয়বাৰ তোমাকো নেদেখো সখী বিপাশা, এয়াই চিৰবিদায়।
0: চিৰবিদায় বুলি নক'বা সখী, মোৰ সোঁৱৰণিত তুমি থাকিবা, শৈশৱৰ সোণালী দিনবোৰ থাকিব, নিকুঞ্জ বনত উমলিব আমাৰ ল'ৰালি, মোৰ সোঁৱৰণিত থাকিবা চিৰদিন, শেষ বিদায় বুলি নক'বা আৰু সখী।
1: বিপাশা, আমি বহু যোজন অতিক্ৰম কৰিলোঁ, বহু গিৰিগুহা জলাশয় এৰি আহিলোঁ, আৰ্যব্ৰতত কেতিয়াবাই সোমালোঁ, হঠাৎ ৰথবোৰ ৰখাইছে কিয়?
0: সকলো ক্লান্ত হৈ পৰিছে সখী, তোমাক এই নকন্যাৰ ৰূপত মনোৰম লাগিছে, যুৱৰাজ ধৃতৰাষ্ট্ৰও আমাৰ লগত অহা হ'লে কিমান যে আমোদৰ কথা হ'লহেঁতেন।
1: আমি বিচৰা আৰু ঈশ্বৰেই

0: দিয়াৰ মাজত জানো পাৰ্থক্য নাই সখী। সুন্দৰক আৰু সুন্দৰ ৰূপত কল্পনাতে অপাৰ আনন্দ থাকে, কল্পনা কাৰ্যত পৰিণত হলে সেই আনন্দ নাথাকে।
1: সখী গান্ধাৰী, আমি হস্তিনাপুৰৰ ৰাজ অন্তেহপুৰ পালোহি। এয়া কি কৰা সখী, তুমি শুক্লপাত বস্ত্ৰৰে চকু দুটাত আচ্ছাদন বান্ধিছা যে!
0: আজিৰ পৰা মোৰ নব্য জীৱন সূচনা হৈছে, পুৰণিক এৰি আৰম্ভ হৈছে ৰাজবধুৰ জীৱন, নতুনৰ এয়া ন আয়োজন।
1: সখী গান্ধাৰী, হৌৱা হস্তিনাপুৰৰ অন্তেহপুৰ কি বিশাল ৰাজহাউলি, চালে চকুৰুৱা, সু উচ্চ প্ৰাচীৰ। আহা সখী, মোৰ হাতত ধৰা, সকলো বৰযাত্ৰীৰ অপেক্ষাত। হৌৱা সত্যৱতী, হৌৱা তোমাৰ প্ৰাণ প্ৰতিম প্ৰিয়তম ধৃতৰাষ্ট্ৰ, দৰাৰ সাজত সুন্দৰ লাগিছে, কাষত পাণ্ডু, বিদুৰ, বৰপিতা ভীষ্ম, মাতামহী সত্যৱতীৰ সমীপত তোমাৰ শাহুমা অম্বিকা, কাষত তোমাৰ দেৱৰ পাণ্ডুৰ মাতৃ অম্বালিকা। এইফালে আহা।
2: ৰ'বা গান্ধাৰী, এয়া কি তোমাৰ চকুত কাপোৰৰ আচ্ছাদন? নিমাত কিয়? চকুত আচ্ছাদন বান্ধি কৃত্ৰিম অন্ধত্ব দেখুৱাৰ অৰ্থ কি?
1: মাতামহী সত্যৱতীয়ে তোমাক সুধিছে সখী।
2: কোৱা গান্ধাৰী, তোমাৰ দুচকুত এই কাপোৰৰ আচ্ছাদন কিয়?
0: হেই মাতামহী, মোৰ স্বামীৰ সুখেই মোৰ সুখ, মোৰ স্বামীৰ দুখবোৰ মোৰ, স্বামীৰ সুখ দুখৰ ভাগি হবলৈকে আহিছো অৰ্ধাংগিনী হৈ, তেওঁৰ পথ পৰিক্ৰমা সন্মান জনাবলৈ।
2: এয়া তোমাৰ স্পৰ্ধা, হৃদয়ত পুহি ৰখা ঘৃণাৰ অভিব্যঞ্জনা।
0: নহয় মাতামহী, মোৰ স্বামী অন্ধ, এই অন্ধত্বক স্বীকাৰ কৰাটো মোৰ কৰ্তব্য।
2: নিজে অন্ধ হৈ ধৃতৰাষ্ট্ৰ অন্ধ, সেই অন্ধত্বক দূৰ কৰিবলৈ লাগে উজ্জ্বল দৈনয়ন থকা এজনী নাৰী। আমি তেনে এজনী কন্যা বিচাৰিছিলো।
0: আত্মিকভাৱে একাত্মক হবলৈ লাগে এক পবিত্ৰ সম্বন্ধ। অন্তদৃষ্টিৰে চাওক, দৈহিক দৃষ্টিৰে চালে এই পবিত্ৰতা নেদেখে মাতামহী।
2: তুমি যিয়েই নোকোৱা গান্ধাৰী, অন্ধক বাট দেখুৱাবলৈ অন্ধ মানুহ নালাগে। ময়ো নিবিচাৰো ধৃতৰাষ্ট্ৰৰ জীৱনলৈ এগৰাকী অন্ধ নাৰী আহক।
0: ক্ষমা কৰিব মাতামহী, অন্ধক বাট দেখুৱাৰ দায়িত্ব লৈ ময়ো অহা নাই, আহিছো পত্নী হবলৈ, পত্নীৰ ভূমিকা পালন কৰিবলৈ।
3: তুমি মোক অপমান কৰিছা, মোৰ অন্ধত্বক বাৰে বাৰে অপমান কৰিছা।
0: নাই কৰা যুৱৰাজ,
3: তোমাক পত্নী ৰূপে মই গ্ৰহণ নকৰো। মোৰ একমাত্ৰ আৰু শেষ কথা, তুমি অহাবাতে উভতি যোৱা।
0: তেনেকৈ নকব ৰাজকুমাৰ, মই গান্ধাৰক বিদায় দি আহিছো, কন্যাৰ সাজেৰে ওলাই আহিছো, আপুনি গ্ৰহণ নকৰিলে মই অসহায়, আত্মহত্যাৰ বাদে অন্য পথ নাই। এই হস্তিনাপুৰতে আপোনালোক সকলোৰে সন্মুখতে অগ্নি জাপ দি আত্মহত্যা কৰিম।
4: নহয় গান্ধাৰী, এনে সংকল্প নিন্দনীয়।
0: মই গান্ধাৰলৈ উভতি যাব নোৱাৰো, গু মণিক ব্ৰাহ্মণ সকলোৱে আশীষ দি বিদায় দিছে, ৰথ ৰথী পদাতিক সৈন্যৰ বিশাল আয়োজনেৰে কন্যা সাজেৰে হস্তিনাপুৰৰ ৰাজহাউলিক ভৰি দিছো। এজনী নাৰীৰ আত্মমৰ্যাদা আত্মসন্মান সকলো জড়িত আছে, জীৱনতকৈ এইবোৰৰ মূল্য বহুত বেছি ভ্ৰাতা শকুনি। মই গান্ধাৰলৈ যাব লগা হলেও সু শৰীৰে যাব নোৱাৰো।
4: নালাগে যাব গান্ধাৰলৈ, অন্য দেশত আশ্ৰয় বিচাৰি যাম, প্ৰয়োজনত ওৰে জীৱন দাস দাসী হৈ কটাম, তথাপি আত্মহত্যাৰ কথা মনলৈ নানিবি গান্ধাৰী।
2: এতিয়াও সময় আছে গান্ধাৰী, তুমি চকুৰ আচ্ছাদন খুলি দিয়া।
0: এয়া যে মোৰ প্ৰতিজ্ঞা মাতামহী।
2: প্ৰতিজ্ঞা?
0: অ প্ৰতিজ্ঞা, মই প্ৰতিজ্ঞাবদ্ধ হৈছো, মোৰ স্বামী অন্ধ, এই পৃথিৱীখন চোৱাৰ মোৰো অধিকাৰ নাই। মই জানো প্ৰতিজ্ঞাৰ মৰ্যাদা কুৰুবংশই বুজে,
5: কিন্তু গান্ধাৰী, প্ৰতিজ্ঞাৰ মূল্যবোধ তোমাৰ আছেনে?
1: বৰপিতা ভীষ্মই সুধিছে।
0: বৰপিতাদেৱ, মোৰ প্ৰণাম ল'ব, প্ৰতিজ্ঞাই আপোনাক শ্ৰেষ্ঠ শিখৰলৈ উত্তৰণ ঘটাইছে। মই জানো প্ৰতিজ্ঞা জীৱন উৎসৰ্গ কৰা মহত্ব উপায়।
2: তোমাৰ প্ৰতিজ্ঞা এক অভিনৱ পন্থা, বিদ্ৰোহৰ পৰিধি ভাঙি বিদ্ৰোহ সূচনা কৰা এক পন্থা।
0: প্ৰতিজ্ঞা বিদ্ৰোহৰ পৰা জন্ম নহয় মাতামহী।
2: কিন্তু প্ৰতিজ্ঞাৰ পৰা বিদ্ৰোহৰ জন্ম হ'ব পাৰে গান্ধাৰী।
0: প্ৰতিজ্ঞা মানৱ হৃদয়ৰ মহত্বৰ উৰ্মিমালা, বিশাল সাগৰৰ। প্ৰতিজ্ঞাৰ জন্ম নহয় বিদ্ৰোহৰ পৰা, প্ৰতিজ্ঞাই জন্ম নিদিয়ে বিদ্ৰোহক, নহয় প্ৰতিজ্ঞা বিপ্লৱক ফিৰিঙতি প্ৰচণ্ড শক্তিৰে, প্ৰচণ্ড উত্তাপেৰে।
2: চকুত আচ্ছাদন বনাৰ অৰ্থ

0: মাতামহী, পত্নীৰ দৃষ্টিৰে স্বামী জানো দৃষ্টিহীনতা দূৰ কৰিব পাৰি? জীৱনৰ অন্ধকাৰবোৰ বেছি অন্ধকাৰহে হ'ব। স্বামী অন্ধ হলে পত্নীৰ দৃষ্টিৰে হয়তো সহায় কৰিব, কিন্তু এই সহায় অস্থায়ী। দুয়োৰ মাজৰ তুলনাই সংসাৰত দূৰত্ব বহাব, সংঘাত তিক্ততাই ঠাই ল'ব। অৱহেলাৰ পাত্ৰ হ'ব স্বামী। এজন অন্ধ স্বামীৰ ওচৰত দৃষ্টিবান পত্নীগৰাকী সদায় পূৰ্ণ আৰু স্বামী অপূৰ্ণ। মধুৰ সম্পৰ্কই অপূৰ্ণতাৰ ওচৰত হাৰ মানে। এজন অন্ধ স্বামীৰ ওচৰত এজনী অন্ধ পত্নী সদায় পূৰ্ণ, অপূৰ্ণ থাকিব ক'ত? তুলনা, উপহাস, এইবোৰ আহিব কেনেকৈ? এজনী পত্নী অৰ্ধাংগিনী হৈ মই স্বামীক অন্তদৃষ্টিৰে চাব বিচাৰোঁ। হেই যুৱৰাজ, আপোনাৰ হৃদয়ৰ গভীৰতাত মই প্ৰৱেশিব বিচাৰোঁ। অৰ্ধাংগিনী হৈ আপুনি মোক বাধা নিদিব। জাগ্ৰতিক দৃশ্যমান বস্তুবোৰ আপোনাৰ বাবে অদৃশ্য, মোৰ বাবেও অদৃশ্য। কেৱল হৃদয়ৰ বস্তুবোৰহে আপোনাৰ বাবে, মোৰ বাবে। আপুনি মোক গ্ৰহণ কৰক অৰ্ধাংগিনী হবলৈ।
1: জয় ৰাজকুঁৱৰী গান্ধাৰী!
2: জয়!
1: জয় যুৱৰাজ ধৃতৰাষ্ট্ৰৰ!
2: জয়!
1: জয় ৰাজকুমাৰী গান্ধাৰী!
2: জয়!
3: জয়! জয়!
4: দাসীসকল, গান্ধাৰীক লৈ অনা হওক।
1: জয় ধৃতৰাষ্ট্ৰৰ!
2: জয়!
1: জয় গান্ধাৰী!
2: জয়!
1: জয় ধৃতৰাষ্ট্ৰৰ!
2: জয়!
3: জয়!
2: জয়!

0: আৰু মই দুই দুয়োকে বৰমালা পিন্ধাই স্বামী স্ত্ৰীৰ সম্বন্ধত পাণ খালোঁ। এই বিশেষ নিশাটো তুমি তিক্ততাৰে ভৰাই দিলা, অন্ধৰ ভাও দিছা, কৃত্ৰিম অন্ধৰ
1: সহজ বুলি ভাবিছা।
0: মই দৈহিকভাৱে অন্ধ, এই দৈহিক অন্ধত্বৰ ওচৰত কৃত্ৰিম অন্ধত্বৰ অস্তিত্ব বিচাৰিছা। মোৰ দৰে নিখুঁত অন্ধ হ'ব নোৱাৰা,
2: মোৰ অন্ধত্বক গ্ৰহণ কৰক।
0: মনে মন থাকা, নিচা আচ্ছাদন বৰ্জন কৰা, অন্ধ হৈ সংসাৰ গঢ়িবলৈ আহিছা। সংসাৰৰ জলধিত হাবু ডাবু খাই তুমি নুবুজিবা মই অন্ধ।

0: পবিত্ৰ, মোৰ তীক্ষ্ণ অন্তঃদৃষ্টিত সকলো স্পষ্ট, জল জল পটপট। মই বীৰ যোদ্ধা, ক্ষত্ৰিয়ৰ সন্তান, অন্ধত্ব মোৰ বাবে হেঙাৰ নহয়।
1: ময়ো আপোনাৰ পথ অনুকৰণ কৰিম। আপোনাৰ পথ অনুকৰণ কৰাটো মোৰ ধৰ্ম। মই আপোনাৰ পত্নী মহাৰাজ, ঘৰতে এনে সংস্কাৰ আয়ে দিছিল।
0: তুমি পতিব্ৰতা নাৰী, মোৰ আদেশ অমান্য নকৰা নিশ্চয়। তোমাৰ চকুৰ আচ্ছাদন খোলা, নহলে ময়ে খুলি দিওঁ।
1: নহয়, মোৰ চকুৰ আচ্ছাদনত হাত নিদিব।
0: কিয়, তোমাৰ স্বামীৰ মুখখন নোচোৱা?
1: আপুনি মোৰ মুখখন যিদৰে নেদেখে, ঠিক একেদৰে ময়ো দুচকুত আচ্ছাদন বান্ধি নেদেখা হলো। মোৰ দৈহিক সৌন্দৰ্য আপোনাৰ বাবে মূল্যহীন। আপুনি সৌন্দৰ্যক কিয় ইমান মূল্য দিছে? সময়ৰ লগে লগে দুয়ো দুয়োৰ দৈহিক গঠনৰ ধাৰণা কৰি ল'ম, সেয়াই যথেষ্ট। যদি ধৃতৰাষ্ট্ৰ আপোনাৰ শৰীৰটোৰ নাম, গান্ধাৰী মোৰ শৰীৰটোৰ নাম, সেই নামৰো মূল্য ক'ত? লাহে লাহে আপুনি মোক বুজিব, মই আপোনাক। আত্মিকভাৱে আমি এক হ'ম। আত্মিক সত্তাতে স্বামী স্ত্ৰীৰ সম্বন্ধৰ পবিত্ৰতা নিয়ন্ত্ৰিত।
0: তুমি মোক আজিও উপহাস কৰিছা।
1: নাই কৰা।
0: মই দুৰ্ভগীয়া, তুমিও দুৰ্ভাগ্যকে জাপি দিলাহি। দুৰ্ভাগ্যই মোক লগ নেৰা হৈছে।
1: আপুনি হতাশ হৈছে কিয়? আপুনি দুৰ্ভগীয়া নহয়, আপুনি আনতকৈ পৃথক।
0: যদি স্বয়ম্বৰ হ'লহেঁতেন, এই পৃথক মানুহজনক তুমি গ্ৰহণ কৰিলাহেঁতেন নে গান্ধাৰী? সত্ৰৰ পৰা নপলাবা, মই উপলব্ধিৰ শীৰ্ষত ৰৈ ভালকৈ বুজিছো তুমি মোক লৈ সুখী নোহোৱা।
1: মই সুখী যুৱৰাজ, মোৰ জীৱনৰ মাজত আপোনাক পাইছো। অন্ধ হলেই স্বামীৰ অযোগ্য নহয়।
0: পুতৌ কৰিছা?
1: নাই কৰা। এবাৰ আমাৰ প্ৰসাদলৈ ব্যাসদেৱ আহিছিল, হয়তো তেতিয়াই আপোনাৰ লগত মোৰ বিয়াৰ ইংগিত দিছিল। এতিয়া আপোনাৰ দ্বাৰা আৰম্ভ হোৱা মোৰ জীৱন গাথাই পত্নীৰ ধৰ্ম হ'ব।
0: তুমি নাৰী চলনাময়ী, স্বাৰ্থপৰ, নিজে প্ৰতিজ্ঞা।

0: কি হবা আৰু মই?
1: আপুনি মোৰ স্বামী, মোৰ সকলো আপোনাৰ ওচৰতে নিমৰ্জিত।
0: মোৰ নিৰ্দেশ পালন কৰা, আচৰণ খোলা।
1: মই আপোনাৰ জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰো। আপুনি মোৰ স্বামী
0: মানে মোৰ অন্ধত্ব। তোমাৰ অন্ধত্ব হলেহে তুমি মোৰ ওচৰত থাকিবা, কি অদ্ভুত।
1: মোৰ প্ৰতিজ্ঞাত আপুনি সাঙুৰ খাই আছে, আছে আপোনাৰ সন্মান, সমগ্ৰ নাৰী জাতিৰ বিশ্বাস। হস্তিনাপুৰৰ প্ৰজাৰ ওচৰত মোৰ বিশ্বাস নাথাকিব প্ৰতিজ্ঞা ভংগ হলে।
0: হলেও অবিশ্বাসী অপৰাধ কি? অন্তত মোৰ বিশ্বাসী হবা। তুমি মোৰ পত্নী, মোক সুখী কৰাটো তোমাৰ কৰ্তব্য। কাইলৈ ৰাজসভাত জনাই দিম। গান্ধাৰীয়ে মোৰ আদেশ মানি চকুৰ আচ্ছাদন খুলিলে।
1: ক্ষমা কৰিব যুৱৰাজ, সেয়া মোৰ কেৱল চকুৰ আচ্ছাদনেই নহয়, সহাগৰাৰ পৃথিৱীত আমাৰ যুগ্ম জীৱনৰ প্ৰতীক।
0: তোমাৰ ওচৰত মোৰ সকলো চেষ্টা অনৰ্থক। নালাগে, মোৰ শেষ কথা, তোমাক পত্নীৰূপে স্বীকাৰ নকৰোঁ।

0: হোৱা ৰাজ অন্তঃপুৰত আই সত্যৱতী, ইমান চিন্তাক্লিষ্ট মুখত বিষাদ ৰেখা, কিন হৈছে আই সত্যৱতী? আই, এই অন্তঃপুৰত অকলে অকলে?
1: ৰাজ পৰিয়ালৰ কথা, ধৃতৰাষ্ট্ৰৰ কথা, এইবোৰ চিন্তাই মোক খুলি খুলি খাইছে ভীষ্ম। পাণ্ডুৰো বিয়া হৈ গ'ল কুন্তী আৰু মদ্ৰদেশৰ ৰাজকুমাৰী মাতৃ। দুগৰাকী পত্নী, দুয়োগৰাকী পত্নীক লৈ পাণ্ডু বনলৈ গ'ল তপস্যাৰ হেতু। ৰাজ্যভাৰ দিলে ধৃতৰাষ্ট্ৰক। এই দীৰ্ঘদিনৰ পৰিক্ৰমা পাৰ হ'ল, অথচ ধৃতৰাষ্ট্ৰই আজিও গান্ধাৰীক পত্নী হিচাপে গ্ৰহণ কৰা নাই। এইবোৰ জানো চিন্তাৰ বিষয় নহয়?
0: আই, আজি ধৃতৰাষ্ট্ৰৰ লগত শকুনিক দেখিছিলোঁ, গোপন কথাত মিলিত হৈছে।
1: শকুনিয়ে ৰাজকাৰ্যটো প্ৰৱেশ কৰিছে, দীৰ্ঘদিন শকুনি ইয়াত আছে।
0: গান্ধাৰীক এই অৱস্থাত এৰি যাব খোজা নাই আই?
1: আচল কথা সেইটো হয় জানো, শকুনি কুটবুদ্ধিত পাকৈ, সি পাকৈত পাশা খেলুৱৈ। এই খেল অতি বিপদজনক, এজন ৰজাক ক্ষমতাচ্যুত এখন দেশ চাৰখাৰ কৰিব পাৰে। গান্ধাৰীৰ প্ৰতিজ্ঞা ধৃতৰাষ্ট্ৰৰ এখন উদ্যত ধনু।
0: এপাত এপাতকৈ শতপাত কাঁড় সেই ধনুখনত থৈ ধৃতৰাষ্ট্ৰই মোলৈকৈ নিক্ষেপ কৰিছে।
1: অৱশ্যে নাৰীৰ মৰ্যাদা তুমি সঁচাকৈ নুবুজা ভীষ্ম। গান্ধাৰীৰ নীৰৱ ভাষাই মোকো মনত পেলাই দিলে প্ৰতিটো ঘটনা।
0: আই, ঘটনা?
1: তুমি অম্বা, অম্বিকা আৰু অম্বালিকাক বিচিত্ৰ বীৰ্যৰ পত্নী কৰিবলৈ অনা নাছিলানে সয়ম্বৰৰ পৰা?
0: প্ৰকৃতাৰ্থত সেয়া সয়ম্বৰ নাছিল আই।
1: তথাপি তোমাৰ ভুল হৈছিল, অম্বাই শপত লৈছিল তোমাৰ মৃত্যুৰ কাৰণ বোলে অম্বাই হ'ব। পাহৰিলা ভীষ্ম?
0: কিন্তু আই, গান্ধাৰীৰ লগত এইবোৰৰ প্ৰাসংগিকতা ক'ত?
1: গান্ধাৰীও নাৰী, অম্বাৰ দৰে নাৰীৰো ইচ্ছা অনিচ্ছা থাকে পুৰুষৰ দৰে। তুমি নুবুজিলা, গান্ধাৰীৰ প্ৰতিজ্ঞা অম্বাৰ প্ৰতিশোধতকৈ ভয়াৱহ।
0: কিন্তু গান্ধাৰীয়ে স্ব ইচ্ছাই এই সম্বন্ধ স্বীকাৰ কৰিছে, মই কোনো ভয় ভাবুকি দিয়া নাছিলো আই।
1: তথাপি যদি যুগান্তৰৰ বুৱতী নদীত বৈ থাকে অবিৰত প্ৰহেলিকা হৈ, অম্বাৰ বিদ্ৰোহ একুৰা জ্বলন্ত জুই, কিন্তু গান্ধাৰীৰ বিদ্ৰোহৰ জুই উমি উমি জ্বলা জুই। এইবোৰৰ বাবে জগৰীয়া কোন? নৈতিকতা এৰি অনৈতিকতা, সংস্কাৰ এৰি কুসংস্কাৰ তুমি তুলি লোৱা নাছিলা জানো?
0: ধ্বংস ৰক্ষাৰ বাবে আই, সিংহাসন সুৰক্ষাৰ বাবে, মোৰ বাবে ন্যায় কি অন্যায় কি, হয়তো নুবুজা সাথৰ।
1: গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই মনত পেলাই দিছে। কেৱল তোমাৰ প্ৰতিজ্ঞাৰ বাবেই এই হস্তিনাপুৰৰ আজি মই ৰাজমাতা। গান্ধাৰীৰ প্ৰতিজ্ঞাই হস্তিনাপুৰৰ প্ৰতিগৰাকী নাৰীক বুজাইছে। দেখিবা, হস্তিনাপুৰৰ কুৰুবংশৰ ইতিহাসক গান্ধাৰীৰ ইতিহাসে চেৰ পেলাব। যুগে যুগে কলংকত ডুবিব হস্তিনাপুৰ।
0: প্ৰতিজ্ঞাই কলংক নানে আই, প্ৰতিজ্ঞাই প্ৰচলিত প্ৰথাৰ বিপৰীতে নিজে এক প্ৰথালৈ উত্তৰণ ঘটে।
1: প্ৰতিজ্ঞাৰ উচ্চ ধাৰণা তোমাৰ নাথাকিবনে? তুমি প্ৰতিজ্ঞাৰ অপ্ৰমত্ত ধৰ্মজীৱী, তোমাৰ প্ৰতিজ্ঞা তোমাৰ বাবে জ্যোতি, মোৰ বাবে কি?
0: আই,
1: মোৰ ইচ্ছাৰ কথা এবাৰো নাভাবিলা।

0: কেৱল পিতৃৰ ইচ্ছা পূৰ্ণ কৰিলা। তোমাৰ পিতৃক মই জানো স্বামীৰূপে কামনা কৰিছিলোঁ। গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই শিকালে। তোমাৰ প্ৰতিজ্ঞাৰ দাপোনত ময়ো হলো প্ৰতিবিম্ব। গান্ধাৰীৰ প্ৰতিজ্ঞাত ধৃতৰাষ্ট্ৰ।
1: মানুহে নিজৰ ভাগ্যলিপি নিজে লিখে আই।
0: ৰাজহাউলিত অসংখ্য দাস দাসী, তথাপি মই অকলশৰীয়া। কেতিয়াবা দুখত অসহায়, কেতিয়াবা সুখত অসহায়। কিমান চাম হাঁহিৰে উদঙাই চকুলোৰে ঢকা ৰাজবংশৰ মাধুৰ্য।
1: সময়ে সকলো সজাই ল'ব আই।
0: সান্তনা, স্খলিত জীৱনত অশান্ত সময়ৰ প্ৰশান্ত শীতল বা বোৱাব জানো ভীষ্ম? বাৰে বাৰে কুৰুবংশলৈ সংকট আহে, বংশ ৰক্ষাৰ চিন্তাত অথিৰ অবিৰ হওঁ। তুমি প্ৰতিজ্ঞাবদ্ধ নোহোৱা হলে এনে সংকট আহেনে? পিতাৰাই কেতিয়াবাই এই পৃথিৱীৰ পৰা বিদায় ল'লে, সেয়েই কওঁ। তোমাৰ প্ৰতিজ্ঞা তোমাৰ আত্মসন্তুষ্টি, মোৰ বাবে আত্মসমৰ্পণ। হয়তো সেয়ে ধৃতৰাষ্ট্ৰই গান্ধাৰী গ্ৰহণ কৰিব পৰা নাই।
1: প্ৰতিজ্ঞা মহৎ পদক্ষেপৰ অন্বেষণ।
0: নিশ্চয় তোমাৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, পিতৃৰ ইচ্ছা পূৰ্ণ কৰাৰ মহৎ পদক্ষেপ। মোৰ অধিকাৰক বঞ্চিত কৰি গান্ধাৰীৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ সত্য, কিন্তু শেষ সত্য নহয়। হস্তিনাপুৰৰ সভ্যতাই জানে ইতিহাসৰ সংকল্প কি। ভীষ্ম, তোমাৰ প্ৰতিজ্ঞাৰ জৰীডালত ধৰি ধৰি কত দুৰ্গম পথ অতিক্ৰম কৰিলো, এতিয়া গান্ধাৰীয়ে তুলি দিছে আন এডাল প্ৰতিজ্ঞাৰ জৰী। এই সত্যৱতীৰ বয়সৰ আচুৰে বৃদ্ধা কৰা পঞ্চভূতি দেহত তোমালোকৰ প্ৰতিজ্ঞাৰ আকাশৰ সেন্দুৰীয়া মেঘে আউলি বাউলি চুলি মেলি তৰ্জন গৰ্জন কৰিছে। বানপ্ৰস্থি যজ্ঞ কুণ্ডৰ জুইত জাহ যোৱা কাষৰ গছ বিৰিখৰ দৰে তোমালোকৰ প্ৰতিজ্ঞাই বংশধ্বংসৰেই প্ৰস্তুতি চলাইছে। এটাৰ ৰাজবংশক নৈতিক সংস্কাৰৰ পৰা নমাই কুসংস্কাৰৰ ফালে ঠেলি দিছে অপ্ৰতিৰোধ গতিত। ভীষ্ম, তুমি প্ৰতীয়মান নগ'লেও এয়াই সত্য যে প্ৰতিজ্ঞাই কেৱল এটা দৃঢ়তাক প্ৰতিপন্ন কৰিবলৈ গৈ জাগ্ৰতি সকলো উৎসক ভেঙুচালি কৰে, জীৱন দৰ্শনৰ সকলো বিশালতাক সংকুচিত হ'বলৈ বাধ্য কৰায়। প্ৰতিজ্ঞা নিজেই অন্ধ, আনক কেনেকৈ পোহৰৰ বাট দেখুৱাব? প্ৰতিজ্ঞাৰ সীমাবদ্ধতাত সত্য লংঘন হয়, বিবেক দংশন। প্ৰতিজ্ঞাই এখন সমাজ প্ৰতিষ্ঠা নকৰে। নিৰপেক্ষতা আৰু নিকা ভাৱমূৰ্তিক সময়ত বিসৰ্জন দিবলৈ বাধ্য কৰায়। কুৰুবংশৰ ইতিহাসৰ স্বৰ্ণ অধ্যায় এই প্ৰতিজ্ঞাৰ সীমাবদ্ধতাই মচি পেলাব।

0: গান্ধাৰীৰ প্ৰতিজ্ঞা, অসীম বৰুৱা ৰচিত নাটখনি শুনিলে। নাটখনি পৰিচালনা কৰিলে পাৰ্থজ্যোতি শৰ্মাই। গোলাঘাট এমএছআৰ থিয়েটাৰ ছচাইটিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভীষ্ম, তনভীৰ জেহিৰ, সুবল, খগেন ফুকন, মহামন্ত্ৰী প্ৰণৱ শৰ্মা, ধৃতৰাষ্ট্ৰ পাৰ্থজ্যোতি শৰ্মা, শকুনি বিবেক শইকীয়া, সত্যৱতী জ্যোতিকা শইকীয়া, বিপাশা শতৰূপা শৰ্মা আৰু নামভূমিকাত অভিনয় কৰিলে অৰ্চিতা সন্দিকৈয়ে। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: আকাশবাণী হে, নমস্কাৰ। আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। प्रधानमंत्री नरेंद्र मोदी आज स्वीडन की 2 दिन की यात्रा पर गोथेनबर्ग पहुंचेंगे। श्री मोदी प्रधानमंत्री उल्फ क्रिस्टर्सन के साथ द्विपक्षीय संबंधों की समीक्षा करेंगे। दोनों पक्ष व्यापार बढ़ाने, हरित प्रौद्योगिकी अपनाने, आर्टिफिशियल इंटेलिजेंस, उभरती प्रौद्योगिकियों, स्टार्टअप, मजबूत आपूर्ति श्रृंखला, रक्षा, अंतरिक्ष, जलवायु परिवर्तन और जनसंपर्क में सहयोग के नए रास्ते तलाशेंगे। दोनों प्रधानमंत्रियों के साथ साथ यूरोपीय आयोग की अध्यक्ष उर्सुला

0: বৰুৱা সদনত প্ৰদান কৰা হয়। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰে একোখনকৈ বিএছচি নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়সমূহত ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ক সংৰোপণৰ সুবিধা সম্প্ৰসাৰণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু এই বৈঠকতে একেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্বন্ধীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰূপণ পৰীক্ষাগাৰৰ স্বীকৃতি, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000তকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদান আদি বিষয়ক লৈও বৈঠকত আলোচনা কৰা হয়। অসম কেন্সাৰ পৰিচৰ্যা ফাউণ্ডেচনৰ অধীনত নিৰ্মীয়মান 4খন কৰ্কট ৰোগৰ চিকিৎসালয় আৰু এছিষ্ট প্ৰকল্প তথা কৰ্কট ৰোগৰ উন্নত পৰিচৰ্যা সম্বন্ধীয় বিষয়কেইটাও আলোচনাত স্থান লাভ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলত 100-দিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে আগস্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে 100-দিনীয়া কৰ্মসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ ঘৰ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি 100-দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰো যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া MG NREGAৰ বদলি সুকীয়া হৈছে জি ৰামজী। গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তে আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছো যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
0: ইপিনে ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মেৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক উদ্যোগ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াতো কালি গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। এই অনুশীলনত আৰক্ষী, SDRF, DDRF, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বিদ্যুৎ আৰু স্বাস্থ্য বিভাগে ভাগ লয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জা পথৰ 7 মাইলস্থিত ডন বস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাত প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কলৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত এই অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেতৰ ছাইৰেন বাজি উঠাৰ লগতে ৰাইজক ঘৰৰ বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত কালি এনে অনুশীলন চলোৱা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে

অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন প্ৰদৰ্শন কৰে। অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মীসকলে আহতসকলক ষ্ট্ৰেচাৰেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। আশ্ৰয়স্থল হিচাপে স্থাপন কৰা অস্থায়ী শিবিৰৰ পৰা এম্বুলেন্সেৰে পৰৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। 2025-26 চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। বৰ্তমানলৈ উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 বিদেশী পৰ্যটকৰ আগমন ঘটিছে বুলি উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বনৰক্ষী বিষয়া প্ৰাঞ্জল তালুকদাৰে আমাৰ বাক্সা জিলাৰ সংবাদদাতাক জনাইছে। উল্লেখযোগ্য যে অহা 25 জুনলৈ পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত নিজ সমষ্টি দুলীয়াজানত উপস্থিত হোৱা মন্ত্ৰী ৰামেশ্বৰ তেলীক সমষ্টিবাসী ৰাইজ, দলীয় নেতাকৰ্মী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আদৰণি জনায়। দুলীয়াজানৰ অইল ইণ্ডিয়া ক্লাবত কালি অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী তেলীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে অনাগত দিনসমূহত তেওঁ অধিক নিষ্ঠা, সততা আৰু উদ্যমেৰে সমষ্টিবাসীৰ সেৱা কৰি যাব। এই সভাতেই দুলীয়াজানত শিল্পী জুবিন গাৰ্গৰ এটি পূৰ্ণাৱয় প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলিও শ্ৰীতেলীয়ে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱীপ্ৰসাদ বাগ্ৰদিয়া, লেখক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক সমালোচক সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তথা লেখক নোমল মাহাত্তাক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাত্বিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ লিঅ' ৰলি কাৰ্নেডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে স্বাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে কালি ছেমি ফাইনেলত মালয়েছিয়াৰ গোহ ছাজিফেই আৰু নূৰ ইছুদ্দিনৰ যুটীটোক 19-21, 22-20 আৰু 21-26 গেমত পৰাস্ত কৰে। ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ 1খনকৈ BSC নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন। চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ 1,50,00,000 টকা ৰাজহ সংগ্ৰহ আৰু অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাপাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে হয়বৰগাঁও নগাঁৱৰ পৰা ববী, পপী, মমী আৰু মুনে।

বিদ্যানগৰৰ চিমি, চানি, ৰঞ্জনা, ময়না আৰু আইতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছো বেটা ছবিখনৰ এটি গীত, অনুৰাধা পৰোৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠত।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে ডিফুৰ পৰা অংকুৰজ্যোতি বৰা, পিংকু, পংকজ, অনিতা, নেইনা, উপা আৰু মা দেউতাই।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আইডিঅ'ৰ বুলনি।

সম শ্ৰোতা আইদেউক প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছো। আজিৰ দেওবৰীয়া বুলনিত শুনক এখনি নাটক অচিন কাঠৰ থোৰা।

0: আই অ' আই, পিতাই আহিল যেন পাওঁ। আমাৰ গাড়ীৰ ঘণ্টাৰ শব্দ শুনিছোঁ। অ' আই, উঠচোন, উঠ, পিতাই আহিলে।
1: অ' হয় দেখোন, আমাৰ গাড়ীৰ ঘণ্টাৰেই মাত। পিছে ৰাতিয়ে আহিল যে। বলচোন বল ৰুব, বাহিৰলৈ বল। অ' ৰবি ৰবি ৰবি, মই চাকি গছ জ্বলাই নিছোঁ। বল। হেৰি, ৰাতিয়ে আহিল যে, পুৱা আহিলেও হ'লহেঁতেন দেখোন এই ৰাতিখন।
2: হেৰা, এই ৰাতি অহা পুৱা অহা কিনো কথা, হা? গাড়ীতহে আহিছোঁ, টোপনি মাৰিয়ে আহিছোঁ দেখোন। আমাৰ গৰুৱে আৰু ৰাস্তা চিনি নাপায়নে? ক'ত উপৰিছাহে তুমি?
1: অলেও দিয়কচোন, জয়াল ৰাস্তা, কিবা দেওহুতে ধৰে বুলিহে।
2: এই সিদ্ধেশ্বৰক, হা, সিদ্ধেশ্বৰক দেখোন ভূতৰ ভূত বুলি জানাই, তাক ধৰিবনে? হেৰা, এটা কাম কৰা, এই গৰুহালক অলপ খেৰ দিয়াচোন, মই চালিখনৰ তললৈ কেনিছোঁ সিহঁত হালক।
0: পিতাই, মাহৰ বস্তা সৰিয়হৰ বস্তাও আনিছা, এইবোৰ ক'ত থবা?
2: এই থম দে, থম দে, শুন, এই থকা ঘৰতে থম, তহ বোলা সাৰ পালি।
0: অ' পিতাই, আইতকৈ মই আগতেই গাড়ীৰ শব্দ শুনিছোঁ, বজাৰলৈ যাবা নহয় পিতাই, ময়ো যাম দেই।
2: এই যাবি অ' বোপাই, যাবি, আগতে সেই বস্তাটো নমাই লওঁ ৰচোন। এয়া এই ধৰাচোন, ধৰা সেই মাহৰ বস্তাটো।
1: চাহ এটোপা নাখাব জানো, ভৰি হাতকেইটা ধুই আহক, মই চাহ কৰোঁগৈ।
2: হ'ব দিয়াহে, চাহ একাপ আনা বাৰু, অলপ বাগৰকে দিওঁ নেকি, ৰাতিও ভালকে পুৱা নাই নহয়। হেই, তুমি পিছে কি কৰা?
1: মই বাগৰ দিলে অসুবিধাই হ'ব দেখোন, আপোনাক চাহকাপ দি চোতালঘৰ সাৰি গাটোকে তিয়াই লওঁ। ই ধ্ৰুৱও বজাৰলৈ যাওঁ যাওঁ কৰি আছে, ভাতো লাগিব নহয় সোনকালে।
2: এই ধ্ৰুৱ, আহ আহ, অকণমান বাগৰকে দিওঁ আহ।
0: পিতাই, মোক কিন্তু ভাল পেন এটা আৰু চোলা এটা লাগিবই, আৰু ডাঠ কাগজ, পেঞ্চিল, কলমো লাগিব। ছাৰে কৈছে নহয় চবেই বোলে পৰীক্ষালৈ জোতা মোজা পিন্ধিহে যায়।
2: অ' উপায়, দিম দিম, তোক সকলো দিম, বিটি পৰীক্ষা দিবি, কম ডাঙৰ কথা নে? আমাৰ বংশৰ তই মুখ উজ্বলাইছ, শুন, মই পঢ়িব নোৱাৰিলোঁ কি হ'ল? তই যিমান ইচ্ছা সিমান পঢ়, তই একেবাৰে হাক

0: কি হ'ব লাগিব আৰু সেই গাড়ীত উঠি ঘূৰি ফুৰিব লাগিব, বুজিছ?
1: বৰ ভাল হ'ব নহয়নে পিতাই? আমি চাৰিওটাই গাড়ীত উঠি চহৰলৈ যাম, চহৰত গৈ বহুত বস্তু কিনিম আৰু হোটেলত চাহ ভাত খাম। বা বা বঢ়িয়া হ'ব পিতাই, বঢ়িয়া
0: হ'ব। পাই পাই অ' যাম যাম, ঈশ্বৰে তোৰ মংগল কৰক, তই আমাৰ বংশৰ সেই ধ্ৰুৱতৰাটোৱে হবি অ' পাই, অঁ হবি।

0: দাইতি, অ দাইতি, ৰাতি আহিলে অ
1: মহাশয়, দেখোন এই পুৱাই পুৱাই যে, অ ধ্ৰুৱ, ধ্ৰুৱ তোৰ ছাৰ আহিছে অ, আহচোন ওলাই।
2: অ ছাৰ।
0: ধ্ৰুৱ, পঢ়ি আছিলানে নে এতিয়াহে উঠিছা?
2: নাই ছাৰ, ৰাতিয়েই উঠিছোঁ। আজি পিতাইৰ লগত বজাৰলৈ যাম, চোলা পেণ্ট কিনিম। অ পিতাই, ওলাওনে মই?
1: ওলাবি অ, শুন, ওলাবি, ভাতকেইটামান খাই যাওঁ। এই আয়েৰে পাকঘৰটোতে সোমাই কি বা কৰি আছে তই এবাৰ চাই আহচোন, আৰু সেই মহাশয়লৈ চাহ কৰিবলৈও কবি।
2: হ'ব পিতাই, মই আইক কওঁগৈ।
3: অ দাইতি, আপোনাৰ এই ল'ৰাই এদিন বংশৰ মুখ উজ্বলাইহে এৰিব। সি পঢ়া শুনাত বৰ ভাল, স্মৃতিশক্তিও বৰ ভাল। এইবেলি বৃত্তি পৰীক্ষাত সি জিলাৰ ভিতৰতে স্থান এটা ৰাখিব বুলি আমি আশা কৰিছোঁ। তাৰ অলপ ভালকৈ যত্ন ল'ব। খুৰীকো কৈছোঁ মই, খালে ডোঙে বৰশী বাই আনৰ বাৰীত আম জাম লেটেকু পনিয়ল বিচাৰি যাতে সি নুফুৰে।
1: এই মইনো কি কৰিম মহাশয়, পামখনত মই নেথাকিলেই নহয়, গৰু গাইৰ পৰা খেতি বাতিলে সকলোখিনি সেই পামতেই। কোনফালে চাম কোনফালে নাচাম, এই ল'ৰা ছোৱালীহালৰ দায়িত্ব সম্পূৰ্ণ মাকৰ হাততে দি দিছোঁ। তেওঁৱে যি কৰে, ল'ৰাক ডাঙৰ মানুহ সজায় নে মোৰ দৰে সেই হালোৱা সজোৱা কৰে।
3: অ খুৰী, ভালনে?
4: মই মাতেই লগাব পৰা নাই তোমাক, ভাততে লাগি আছোঁ, চাহকাপ লোৱাচোন।
3: হ'ব দিয়ক খুৰী, এই ভাত হ'লেই নেকি আপোনাৰ?
4: এই পিতাকে ধ্ৰুৱক লৈ বজাৰলৈ যাবলৈ ওলাইছে, কেতিয়া উভতে ঠিকনা নাই, ভাতকেইটামান খাই নগ'লে মনটোৱে দেখোন ভাল নালাগিব।
3: অ ঠিকে আছে দিয়ক খুৰী, পিছে দাইতিয়েনো বজাৰলৈ কি নিম বুলি ভাবিছে?
1: এই কিনো নিম আৰু, সৰিয়হ হেমুন লৈছোঁ, মোনে বোলে সেই হাজাৰ বাৰশ হৈ আছে। এই ইয়াৰ ফৰমাইচখিনিৰ লগতে মাকলৈও কিবা এটা আনিব লাগিব। অ
3: খুৰী, তেতিয়াহ'লে কথা দেখোন আজি বেলেগ, ৰাতিলৈ ভাতহে খাব লাগিব যেন পাইছোঁ।
4: আও মানুহটোৱে কথা কৈছে চোৱা, মোলৈ একো কিয়, নিজৰ কাৰণেহে লাগিব। ল'ৰাই বৃত্তি দিবলৈ যাব, বাপেকিটো হৈ জানো লগত নাযাব, জধলাটো হৈ গ'লে নহ'ব নহয়, ধুতি চোলা এযোৰ আনিব, সিও ভাল পাব।
3: খুৰীয়ে ঠিক কথাই কৈছে দাইতি, নতুন কাপোৰ এযোৰ লওক, বাকীবোৰ ল'ৰা ছোৱালীৰ বাপেক মাকবোৰক দেখিব নহয়।
1: এহ মোকনো আৰু সেইবোৰ কেলে, এঙাৰ গাখীৰে ধুলে জানো বগা হ'ব, সেই কথাতে কয় নহয়, গাখীৰে যদি ধোৱা এঙাৰ তথাপিও নুগুচে কোলা বৰণ তাৰ। খেতি খোলা কৰা হজোৱা মানুহ আৰুনো বাৰু ক'ত সলনি হ'ব পাৰিব।
4: সেইবোৰ আবুল তাবুল বকিলে নহ'ব, কাপোৰ এসাজ ল'বলৈ কৈ আছোঁ লওক, মানে সন্মানৰো কথা এটা আছে।
1: হেৰা হ'ব হ'ব যোৱা, আনিম বাৰু, আজল মঠালিখন নকৰিবা, মিছা মিচি পইচা সোপা খৰচ। এ মহাশয় বহা, মই গাটো সাউতকৈ ধুই আহোঁ।
3: ময়ো উঠোৱে দিয়ক দাইতি, আপোনালোক যাব আৰু, খুৰী আহোঁ।
4: ভাল বাৰু, পাৰিলে সন্ধিয়া পাক এটা মাৰিবা, ইয়াক কিবা অলপ দেখুৱাই দিবাহি।
3: আহিম খুৰী, নিশ্চয় আহিম, আপোনাৰ হাতৰ চাহকাপ জানো এৰিব পাৰোঁ।
1: আহিবা আহিবা,
3: আহিম আহিম আহিম আহিবা।

0: পিতাই, তই তো মোক পেঞ্চলা দিবিয়ে, আৰু এটা বস্তুও খাম দেই।
1: হে আৰুনো কি খাবি অ বোপাই, ঘৰত দেখোন ভাত এগাল খাই আহিছই।
0: এ ৰুটি ঘুগুনি খাম বুলি ভাবিছো আকৌ, চম্পকহঁতে কয় নহয় মোৰ আগত, সিহঁতে বজাৰলৈ আহিলেই খাই যায় যিহে বোলে ভাল লাগে।
1: সিহঁত বজাৰলৈ আহিয়েই থাকে নেকি, কাৰ লগতনো আহে?
0: এ তই একোৱেই নাজান দে, কিয় চম্পকহঁতৰ গোলোক মোমায়েকে বজাৰে বজাৰে সূতাৰ বেপাৰ কৰে নহয়, মোমায়েকৰ লগতে আহে আকৌ, তাক মোমায়েকে যিমানহে বস্তু কিনি দিছে।
1: অ' হয় নেকি, মই পামত থকা মানুহটোৱে সেইবোৰৰ ভূ ভতং কেনেকৈ পাম হে? আহ আহ বোপাই আহ, এই খোজটো অলপ খৰকৈ দেচোন।
0: অ' পিতাই, বজাৰ পাবলৈ আৰু কিমান দূৰ আছে?
1: এই পামেই আহ, সেই যে কেঁকুৰিটো দেখিছ, সেই কেঁকুৰিটো ঘূৰিলেই বজাৰখন দেখা পাবি। হেম গেম দেখিছই নহয় হে, কিমান মানুহ।
0: অ' পিতাই, ইমানবোৰ মানুহ বজাৰলৈ গৈছেনে? এইখন বজাৰ বৰ ডাঙৰ নহয়নে পিতাই? চম্পকে কৈছে এইখন বজাৰত বোলে গৰু ছাগলীও কিনা বেচা কৰে।
1: এ আহৈ পাত কেপ কেপাই নাথাকিবি, ৰাস্তাৰ কাষে কাষে আহ, কিমান গাড়ী মটৰ আহি আছে দেখা নাই জানো, ভালকে আহ। নহব নহব, এহেজাৰ তলত মই দিয়াত নাই বুজিছা।
2: খুৰা, চাৰে আঠ দিম, আজি বজাৰ একদম বেয়া বুজিছে, উভতাই নিব লাগিব, মই ভাল দামেই দিছো, হয় যদি কওক।
1: এই আৰু টকা এশ দিয়াহে ভাইটি, বৰ আশা কৰি আহিছোঁ, এই ল'ৰাও আহিছে লগত, বৃত্তি পৰীক্ষা দিবলৈ যাব, কাপোৰ এযোৰ দিব লাগিব তাকো।
2: অ ভাইটি, বৃত্তি পৰীক্ষা দিবা, বৰ ভাল কথা, ঠিক আছে, এয়া লওক চাৰে নশ টকা।
1: দিয়া দিয়া, ৰ'বা দেই মই গণি লওঁ আকৌ, ৰ'বা এশ দুশ, ঠিক আছে ঠিক আছে, ভাল ভাল দেই, ভাল ভাল।
3: এইটো সেই সৌখন গাঁৱৰ সিদ্ধেশ্বৰ নহয়নে? বাৰু আহ ভিন্দু ভিন্দু, আহ বজাৰত যে চিনি পাইছেনে? কেলে মই মদন মদন যে
1: মদন কোন মদন? এই মদন, তোমাক মই দেখোন আগতে দেখা মনত পৰা নাই বোপাই।
3: ভিন্দু আপুনিও যে আৰু, কিয় মই আপোনাৰ খোলখালি বকুলৰ বন্ধু নহয়, চিন পাহৰিলে? এ বেয়া পাইছোঁ দেই, অঁ ইও হ'বলা বজাৰলৈ আহিছে।
1: এই মনত পৰা নাই দেখোন।
3: এ ইমান সোনকালে পাহৰিলে কেনেকৈ হ'ব ভিন্দু, বাইদেউ খং কৰিব কিন্তু আপোনাক। কেলে যোৱাবাৰ পূজাত বকুলৰ লগত গৈ আপোনালোকৰ ঘৰত মই ভাত খাই আহিছোঁগৈ নহয়, বাইদেউ যে ইমান জুতি লগাকৈ মাংসকণ ৰান্ধে, অ' জিভাত লাগিয়ে আছে পায়, এই আৰু এদিন যাওঁ যাওঁ বুলি সময়কে কৰিব পৰা নাই। পিছে বজাৰলৈ সৰিয়হ আনিছিল হ'ব পায়, কিমানকৈ দিলে?
1: এই মুঠেই টকা চাৰে নশহে পালোঁ বুইছা, এই আমাৰ ধুব এইবাৰ বিটি দিব নহয়, তাক কাপোৰ এসাজ দিব লাগে।
3: এ হয় নেকি, গমেই পোৱা নাই, অ' দেহি অসন্তু মই গমেই পোৱা নাছিলোঁ নহয়, আহাচোন আহা মোৰ ওচৰলৈ আহা, কেলে মোমায়ক চিনি পোৱা নাই, বৃত্তি দিবা নহয়, বৃত্তি পালে কিন্তু ডাঙৰ ডাঙৰ মিঠাই খুৱাব লাগিব দেই। পিছে কোৱাচোন এতিয়া তোমাক কি লাগিব?
0: পেন চোলা পেঞ্চিল ডাষ্ট কাগজ।
3: আই ঐ দেহি হয় নেকি, পিছে দেউতাই জানো এইবোৰ তোমাক কিনি দিব পাৰিব। অ ভিন্দু এটা কাম কৰক, আপুনি তোমাৰ মিছাতে কেলে কষ্টখন কৰি মৰিব লাগে, হে টকা পইচাখিনি মোক দিয়ক, মই ধ্ৰুৱক লগত লৈ গৈ তাক তাৰ পচন্দৰ কাপোৰ সাজ কিনি দিওঁ, এই আপুনি সেইবোৰ কাপোৰ একো মূল বুজি নাপাব বুজিছে, আজিকালি বেপাৰী যিহে চালাক ঠগিব আপোনাক, আপোনাক কিন্তু ভালকৈ ঠগিব, চাওক দিয়ক দিয়ক পইচাখিনি মোক দিয়ক।
1: ৰ'বা
3: ভিন্দু আপুনি কেলে চিন্তা কৰিছে, নহয় নহয় নহয় আপুনি এইখিনিতে বহি আৰাম কৰক, চাওক পইচাখিনি দিয়ক, আপুনি বহক ধ্ৰুৱ বোলা, আজি তোমাক মই তোমাৰ পেঞ্চোলা ছিলেকশ্যন কৰি দিম, ভিন্দু আপুনি বহক দেই আহিলোঁ।
1: এইটোৱে দেখোন টকাখিনি হাতৰ পৰা থপিয়াই লৈ গ'ল, কিবা কাপোৰ কিনি দিয়ে।

0: ও ভিন্দু দেখো, ভিন্দু বজাৰৰ মাজত ৰৈ কিনো ভাবি আছে?
1: বকুল দেখোন বজাৰলৈ আহিলি, এই তামোলৰ বস্তা দেখোন চাইকেলতে আছে।
0: ইয়াত তামোলৰ দাম আজি একেবাৰে বেয়া, পোনে 20 টকাও নিদিয়ে, উভতাই লৈ গৈ পুতিয়েই থওঁ বুলি ভাবিছো। মৰাপাত অলপ আনিছিলো, সেইখিনিকে দিলো।
1: এই ময়ো সৰিয়হ এমোন আনিছিলো 950 টকাত দিলো। এই ধুবই এবাৰ বিটি দিব নহয়, এই তাকো কাপোৰ এসাজ দিব লাগে, সিও আহিছে মোৰ লগত।
0: ধ্ৰুবও আহিছে? ক'তনো সি, দেখা নাই যে বজাৰত অকলে ঘূৰিব পৰা হলেই নেকি?
1: এই নহয় অ বকুল, তোৰ লগৰ যে সেই মদন,
0: মদন
1: এই কাপোৰযোৰ কিনি দিম বুলি সিয়েই তাক লৈ গ'ল।
0: কোন বুলি ক'লে ভিন্দু?
1: এই মদন অ, কিয় তোৰ লগৰ নহয় জানো?
0: টকাও দিছেনে?
1: দিলোতো আকৌ, এই সিয়েতো সেই কাপোৰ সাজ কিনি দিম বুলি সৰিয়হ বেচি পোৱা টকাখিনি লৈ গৈছে।
0: এ ভিন্দু, আপোনাক ঠগে পালে। আজিৰ এই মোবাইল ফোনৰ যুগতো মানুহ বুৰ্বক হৈ থাকেনে? বায়ে ফোন এটা কৰি দিলেওচোন, মই বজাৰতে আপোনাক লগ ধৰো। আজি লৰা টকা চব যাব আপোনাৰ। হাই হাই, বলক বলক তাক বিচাৰি যাওঁ।
1: কি বুলি কলি বকুল, কি বুলি কলি, মোক ঠগেহে পালেনে? ধুব উপায় অ, হে হৰি, মই কি কৰোঁ এতিয়া? মায়ে আজি মোৰ কলিজাটোকে খাব দেখোন অ উপায়। বকুল হ বকুল বকুল, হে কাপোৰৰ গোলাফালে যাওঁচোন বল। হয় হয় কাপোৰ কিনিলি নে বাৰু? হা কিনিলি নে?
2: নাই পিতাই, মোমাইদেৱে দেখোন মোক ইয়াতে থাকিব দি বাহিৰ ফুৰিবগৈ অহাই নাই।
0: ভিন্দেউ, মই কোৱা নাই নে আপোনাক ঠগে পালে বুলি? লৰাটো যে পাইছে সেয়াই বহুত, যিহে দিন কাল হৈছে হে লৰাও ধৰি নি চকু কাণ তেজ কাঢ়ি বেচে।
1: জনমৰ পৰা পামখনৰ লগত গৰু গাইবোৰৰ লগতে গ'ল, জীৱ জন্তুবোৰ আৰু মানুহৰ দৰে নহয়। সমাজ জীৱ জন্তু হলে কি হ'ব, সিহঁতেতো মোক কোনোদিনে ঠগা নাই।
0: সেইটোৱেই কথা ভিন্দেউ, অমাত জীৱ জন্তুৰ লগত থাকি থাকি আপুনিও অমাত জীৱই হৈ আছে। যুগ সলনি হৈছে ভিন্দেউ, এতিয়া কোনে কাক ঠগি লুটি খাব পাৰে তাৰহে দিন, বুজিছে?
1: এতিয়া পিছে মই কি কৰোঁ বকুল, দেহা মাটি কৰি কষ্ট কৰি পোৱা টকাখিনি সেই ঠগটোৱে খালে, ল'ৰাটোৱে কমখন আশা কৰি 10-12 মাইল বাট কৰিবাই আহিছেনে? একোতো ল'ব নেপালেই, একো খাবলৈও নেপালে, কি হতেনো এতিয়া ঘৰলৈ উভতোৱ বকুল? হে ভাইৰে কথাটো গম পালে একেবাৰে কান্দি কান্দি বলিয়া হ'ব।
0: ভিন্দু ভিন্দু, অধৈৰ্য নহ'বচোন, ধৈৰ্য ধৰক, হৈ যোৱাটোতো আৰু ঘূৰাই আনিব নোৱাৰি। ৰ'বচোন, এই মৰাপাত বেচি পোৱা মোৰ টকা কেইটামান জেপতে আছে, ধ্ৰুৱ কাপোৰ এযোৰ ময়ে কিনি দিওঁ, ভাগিনটোৱে বৃত্তি পৰীক্ষা দিব, কম ডাঙৰ কথা নে, বংশৰ গৌৰৱ কি? ধ্ৰুৱ আহ, কাপোৰ এযোৰ পচন্দ কৰি আহ।
1: এই নেলাগে অ, মোৰো দেহা পানী কৰি পোৱা ধনখিনিৰে বেটাই নি কেইদিন খাব, হে কেইদিন খাব, হজম কৰিব নোৱাৰিব সি, হে বুজিছ বকুল, বুজিছ, বতিয়াব সি, বতিয়াব বুজিছ, হে ভগৱান হে ভগৱান, কেনে ঠগবাজি কৰি টকাখিনি লৈ গ'ল সি দেখিছানে? বেটা কথাৰ পাপ কি চাবা, মথনিত গৈ খোৱা ভাতৰ জুতি এতিয়াও তাৰ জিভাৰ আগত, হা কিনো দিন কাল পৰিল মোৰ কণা গোহাই, ৰহ বেটা ৰহ, কটানি ধক তোক কেতিয়াবা লগ পালে ভালকৈ খুন্দা দিম।
0: ভিন্দু ধৈৰ্য ধৰকচোন,
1: বুঝিছ,
0: আপুনি অলপ ধৈৰ্য ধৰক, এতিয়া ল'ৰাটো লৈ ঘৰলৈ যাওক, এই ৰ'দত তাক তলৌ তলৌকৈ ঘূৰাই লৈ ফুৰাব নালাগে, ভাগ্য ভাল বুলিয়েই ধৰক যে আপুনি মোক লগ পালে, আৰু বাইক কথাটো নোকোৱাই ভাল নেকি, কান্দি কাটি ভাত পানীহে এৰিব, এনেনো মানুহে কয়নে অচিন কাঠৰ থোৰাও নলগাবা বুলি, ভৱিষ্যতে আৰু যাকে তাকে

0: বিশ্বাস নকৰিব দেই ভিন্দু।
1: নকৰো বকুল নকৰো, তই জানো নাজান যে বোলে এবাৰ সাপে খালে লেজুলৈও ভয়। আজি সেই বঙলাগড়ৰ শুকুৰবুৰীয়া ঘাটলৈ আহি ভাল এটা শিক্ষা পালো দে। অঁ
0: ধ্ৰুৱ, অ ধ্ৰুৱ, তই কিবা খাবি নেকি? অ
2: মোমাইদেউ, মই পিতাইক বাটতে কৈছোৱেই ৰুটি ঘুগুনি খুৱাব লাগিব বুলি।
0: অঁ
2: আৰু মোৰ দাঁত কাগজ পেঞ্চিল এইবোৰো লাগিব।
0: অ হয় নেকি? বল বল, সৌখন হোটেলতে ৰুটি ঘুগুনি খাই তোৰ ফৰ্মাইজখিনিও ওচৰৰ দোকানখনতে পূৰ কৰিম। অঁ ভিন্দু আপুনিও বলক।
1: নালাগে নেকি?
0: একো নহয় একো নহয়, বলকচোন।
2: বৰ ভাল হ'ব নহয়নে মোমাইদেউ, ময়ো আজি চম্পকহঁতৰ আগত গৈ ক'ব পাৰিম।
0: কি কবি অ ধ্ৰুৱ,
2: ৰুটি ঘুগুনি খোৱাৰ কথা আকৌ।
0: হয় নেকি?
2: মোমাইদেউ মাইনালেও লৈ যাম নেকি ৰুটি?
0: এ নালাগে দে, এ মাৰে আৰু মাইনাই জিলাপি খাইহে ভাল পায়, মই কিনি আনিছো ৰ। আৰু কিবা লাগিব নেকি ভিন্দু?

0: কথা আকৌ
1: হয় নেকি?
0: মোমাই দেও মাইনালেও লৈ যাম নেকি ৰুটি?
1: এ নালাগে দে, এ মাৰে আৰু মাইনাই জিলাপি খাইহে ভাল পায়, মই কিনি আনিছো ৰ। আৰু কিবা লাগিব নেকি ফিন্দেও?
2: এই নালাগে দেও বকুল, নালাগে, এই ঘৰত চব শাকপাত আছেই নহয়, এই তোক আৰু আমনি নকৰোঁ, যিখিনি কৰিলি সেয়াই বহুত কৰিলি বুইছ, এই বল নহ'লে আজি বাইৰৰ ঘৰলৈকে, মোৰ মনটো অলপ ভাল লাগিব, ল'ৰাটোৱেও কাপোৰ সাজ নেপালে বজাৰৰ মাজতে কন্দা কটা লগালেহেঁতেন, সকলো সেই তেওঁৰে দয়া বুইছ।
1: আজি নালাগে দিয়ক ফিন্দেও, এই খেৰ কাটিবলৈও যাব লাগে, থকা ঘৰটোৰ ছালখন বেয়া হৈছে, সোনকালে চাই নল'লে এই বাৰিষা দিগদাৰেই হ'ব, বেলেগ এদিন যাম দিয়ক, বাইক ক'ব। আৰু ধ্ৰুৱ,
0: মোমাই দেও,
1: এই মই গ'লে কিন্তু হাঁহ খুৱাব লাগিব বুইছ?
0: হ'ব মোমাই দেও হ'ব, আমাৰ ইমানবোৰ হাঁহ আছে, সদায় এখৰাহি কণী পাৰে, ৰাতিপুৱা চাহৰ লগত আয়ে সিজোৱা কণীকে দিয়ে।
1: এই হয় নেকি? সেই আমাৰ মামীয়েৰ আৰু মামনিলৈও দি পঠাবিচোন। আৰু শুন, এই বৃত্তি পৰীক্ষাটো ভালকৈ দিবি, বৃত্তি পাব লাগিব দেই।
0: হ'ব মোমাই দেও,
1: বাতৰি কাকতত ফটো ওলাব লাগিব বুইছ? এতিয়া যা, গৈ যা, ঘৰলৈ যা।
2: বকুল, এই যাওঁ দে, এই বেলিও সেই মাছবোৰ পালেহি নহয়, হ'ব পায় ধ্ৰুৱ, বল বল গৈ থাকো।
1: ভিন্দু, আপোনালোক যাওক গৈ, এ বাইক মই এই সপ্তাহৰ ভিতৰতে এদিন গৈ আছো বুলি ক'ব।
0: মোমাই দেও যাওঁ।
1: শুন, যা গৈ, ঈশ্বৰে তোৰ মংগল কৰক।
2: এই যাওঁ বকুল, তই আজি মোক ৰক্ষা কৰিলি বুইছ, যা যা, ভাল হ'ব তোৰ, যা।
3: Thank you.

অচিন কাঠৰ থোৰা সুভদ্ৰা দেৱী ভট্টাচাৰ্য ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সিদ্ধেশ্বৰ, কৌস্তুভমণি শইকীয়া, মাষ্টৰ অৱনী বৰা, ধ্ৰুৱ অনিৰ্বাণ পাঠক, বেপাৰী সীমান্ত বাৰ্মা, মদন ঋতুপৰ্ণ দাস, বকুল ইন্দ্ৰজিৎ দাস আৰু গোলাপী পৰিণীতা শইকীয়া। প্ৰবাল কুমাৰ শৰ্মাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।

ডলি ঘোষৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতা আইডিসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছো। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বুলনিত। নমস্কাৰ।

0: ল'ৰা ছোৱালী একেটাই হ'বনে?
1: ৰুমত থকা গাৰু কুচন আৰু এই পুতলাবোৰ আমাৰ লগতে লৈ লওঁ।
2: অঁ, সেইবোৰ স্কুলৰ ল'ৰা ছোৱালী হ'ব।
3: ঠিকেই, তেতিয়া স্কুলৰ ল'ৰা ছোৱালী বাঢ়িব।
0: অঁ অঁ, এই ডাঙৰ পুতলাটো ইয়াত থোৱা, এইটো এইখিনিত, কুচনটো সৌখিনিত থোৱা।
1: বহা বহা, স্কুলৰ ল'ৰা ছোৱালী বহাৰ দৰে বহা।
4: অঁ, তোমালোকৰ ওচৰৰ পৰা এতিয়া মই অলপমান আঁতৰি যাওঁ, দূৰৈৰ পৰাই তোমালোকৰ খেলা চাম।
2: নহ'ব দেই যাদুকৰী খুৰা, তুমি কলৈনো যোৱা? তুমি আমাৰ লগত খেলা, হ'ব লাগিব তুমি স্কুলৰ ল'ৰা।
4: মই যে বুঢ়া, বুঢ়া বয়সত আৰু কিনো পঢ়িবা।
2: নহ'ব নহ'ব, তুমিও আহা যাদুকৰী খুৰা।
4: এওঁ তৰাৰ পৰা আৰু উপায় নাই দেখিছোঁ, এতিয়া ময়ো স্কুলৰ সৰু ল'ৰাৰ দৰে বহি লৈ শাৰী পুৰাব লাগিব।
2: তৰাই হাতত বেট লৈ একেবাৰে গহীন,
0: একেবাৰে মাষ্টৰনী বাইদেউৰ দৰে পাইচাৰি দিছে।
2: কুঢ়াল নকৰিবা, মনে মনে থাকা, মই এতিয়া পাঠ ল'ম। তুমি মুখস্থ কৰিলা?
0: চোফাত থকা ডাঙৰ পুতলাটো সুধিছে।
2: অঁ হ'ব বহা।
5: নিজে নিজে কৈছে।
1: অঁ, এইবাৰ গাৰুটো ওচৰলৈ গৈছে,
5: গাৰুটো সুধিব
2: তুমি।
3: অঁ, গাৰুটোকে সুধিছে,
0: স্কুলৰ ল'ৰা বুলি ধৰি লৈছে আকৌ।
2: নাই কৰা নাই কৰা, কেতিয়া কৰিবা হা, কেতিয়া কৰিবা, গৰু চব কৰোবাৰ
5: গাৰুটোকে মাৰিছে।
0: অ', এইবাৰ যাদুকৰী খুৰা ওচৰলৈ গৈছে।
2: তোমাৰ পাঠ মুখস্থ হ'ল নে নাই?
4: হায় হায়, এইবাৰ মোৰ পাল।
3: ইয়ে যাদুকৰী খুৰা আঁঠুকাঢ়ি থিয় হৈছে।
2: মুখস্থ হ'ল যদি পাঠ দিয়া।
4: পুৱাতে উঠি ফলি পুঠি লৈ পঢ়াত বহো মই।
2: হেই, কি আবুল তাবুল গাইছা, সেইটো পাঠ নহয়।
4: তেতিয়াহ'লে অঁ, মনত পৰিছে মনত পৰিছে, অ আ ক খ, এক দুই তিনি চাৰি।
2: নাই হোৱা গেধা গৰু, এনেকৈ পঢ়া নোৱাৰিলে স্কুলৰ পৰা উলিয়াই দিম। বহা, কালিলৈ মোক পুৰা পাঠ মুখস্থ লাগিব।
4: ভাল ভাল বাইদেউ।
2: অঁ বেলি, তোমাৰ পদ্য মুখস্থ হ'ল?
0: হ'ল বাইদেউ।
2: মাতা।
0: ভাল বাইদেউ। চিম্পেথি, আই লে ইন ছৰ' ডিপ ডিষ্ট্ৰেছড, মাই গ্ৰীফ এ প্ৰাউড।
2: ইংলিছ পদ্য হ'লে নহ'ব, অসমীয়া হ'ব লাগিব।
0: মই অসমীয়া পদ্য নাজানো।
2: এই তেতিয়াহ'লে এইবোৰ খেলা নেখেলো
3: বুলি তৰাহে স্কুল স্কুল খেলিম বুলিছিল।
4: ভালেই হ'ল, শাস্তিৰ পৰা ৰক্ষা, এতিয়া খেলা খতম, পইচা হজম।

0: কওয়া বাহিৰলৈ চোৱা, ৰ'দো দিছে বৰষুণো দিছে।
1: বাবা, খৰা শিয়ালৰ বিয়া হৈছে? খৰা শিয়ালৰ বিয়া?
2: কি খৰা শিয়ালৰ বিয়া খুৰা?
1: হে বেলি, ৰ'দ বৰষুণ একেলগে দিলে বোলে খৰা শিয়ালৰ বিয়া হয়। আগে আমি সৰু হৈ থাকোঁতে গাইছিলোঁ নহয়।
0: তোমাৰ সেই 42 আৰু 50 গাইছিলা নহয় জানো?
1: তোমালোকে যি ভাবা।
3: কিনো গাইছিলা?
1: গাইছিলোঁ, ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটিছে, আমাকো এখন দিয়া।
4: ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটিছে, আমাকো এখন দিয়া।
1: শিয়ালিৰে বিয়া, আজি শিয়ালিৰে বিয়া, ঘৰ চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া।
4: শিয়ালিৰে বিয়া, আজি শিয়ালিৰে বিয়া, ঘৰ চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া।
1: মঞ্জু আমাৰ ঢুলীয়া হ'ব, বন্তি ডোলা ভাৰী, বৰযাত্ৰী হৈ আমি যাম শাৰী শাৰী।
4: মঞ্জু আমাৰ ঢুলীয়া হ'ব, বন্তি ডোলা ভাৰী, বৰযাত্ৰী হৈ আমি যাম শাৰী শাৰী।
1: ৰঙা বেলি মাৰ গ'ল, খেলা আমাৰ শেষ হ'ল, ঘৰলৈ গৈ আমি ফুল বুটলিম।
4: ৰঙা বেলি মাৰ গ'ল, খেলা আমাৰ শেষ হ'ল,

0: Butolim.
1: উফ, বৰ ভাগৰ লাগিছে, বহুত খেলিলো, এতিয়া মই যাওঁ। তোমালোকৰ কথা, তোমালোকৰ আকৌ কি কথা আছে?
2: বহুত কথা আছে।
3: মোৰ নাম বেলি শইকীয়া, শইকীয়া নহয় শইকীয়া। যেতিয়া মই ডাঙৰ হ'ম তেতিয়া ডেডীৰ দৰে শইকীয়াৰ ঠাইত শইকীয়া হৈ যাম। মই এই চহৰৰ এখন ৰেপুটেড ইংলিছ মিডিয়াম স্কুলত পঢ়োঁ, ক্লাছ এইটত। মোৰ ডেইলী ৰুটিনখন হ'ল মৰ্ণিং ফাইভতে শুই উঠিব লাগে, ছিক্সত ব্ৰেকফাষ্ট, 6:30 to 8 অল্টাৰনেট ডে'ত স্কুল টিচাৰৰ ওচৰত ইংলিছ প্ৰাইভেট টিউশ্যন কৰিবলৈ যোৱা, আৰু ঘৰত স্কুলৰ টেক্সট, মৰ্ণিং 8 বাথৰুম, 8:15 লাঞ্চ, 8:30 to 9 স্কুল বাছৰ বাবে অপেক্ষা কৰা, ইভিনিং 4:30 পৰ্যন্ত স্কুল, উইকত দুদিন ইভিনিং 4:30 মিউজিক স্কুল, দুদিন আৰ্টছৰ ক্লাছ, বাকী 3 আকৌ মেথছৰ টিউশ্যন, ইভিনিং 6:30 পৰা অল্টাৰনেট ডেত প্ৰাইভেট টিউটৰ ঘৰলৈ আহে, বাকী দিনকেইটা ইভিনিং 6:30 পৰা হোমৱৰ্ক, নাইট 9 ডিনাৰ, 9:30 শোৱা। মামী আৰু ডেডীয়ে সকলো সময়তে পঢ়ি থাকিবলৈ কয়। বাৰু কওকচোন, অনবৰত পঢ়ি থাকিবলৈ কাৰণো ভাল লাগে? মোৰ খুব খেলিবলৈ মন যায় কিন্তু সময় যে নাপাওঁ।
4: মোৰ নাম আকাশ, আকাশ দেউৰী। মই বৰ্তমান ক্লাছ 4 মানে এখন নামী ইংলিছ মিডিয়াম স্কুলৰ ক্লাছ 4 এডমিশ্যন ল'বলৈ ট্ৰাই কৰিছোঁ। আগতেও ইংলিছ স্কুলতে পঢ়িছিলোঁ, আগৰখনতকৈ এতিয়াখন বেছি ষ্টেণ্ডাৰ্ড। মই প্ৰায় সপোন দেখোঁ, মোৰ ওচৰতে আলাউদ্দিনৰ চাকি আছে, টিভিত দেখুৱাকে আলাউদ্দিন এণ্ড হিজ ৱাণ্ডাৰফুল লেম্প, সেইটো ঘঁহি জিন মাৰি কম যেন প্ৰত্যেক বছৰতে ক্লাছৰ ফাৰ্ষ্ট হওঁ। মামীয়ে সেইটোকে বিচাৰে, সেইবাবে চাকিটোক কম মোক ফাৰ্ষ্ট কৰি দিয়া, কনভেন্স স্কুলত এডমিশ্যন টেষ্ট দিয়াই দিয়া, নহ'লে মামী ডেডীৰ ষ্টেটাছ কমি যাব।
5: মই জুন ভট্ট, আচলতে মোৰ নাম জুনমণি ভট্টাচাৰ্য। ভট্টাচাৰ্যটো সকলোৱে চমুকৈ ভট্ট বুলিয়েই কয়। মই অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়োঁ। এইবাৰ মই ক্লাছ 7 পাইছোঁ। আমাৰ বিজ্ঞান ছাৰে ক্লাছত নোটছ দিয়ে, বিজ্ঞানৰ নামবোৰ কি যে অদ্ভুত, ভ্ৰূণ, মুকুল, গৰ্ভমুণ্ড, প্ৰটোপ্লাজম, এই শব্দবোৰ মই একো বুজি নাপাওঁ, মাত্ৰ মুখস্থ কৰোঁ। দেউতাই কৈছে ওপৰৰ শ্ৰেণীতহে এইবোৰ পাম। তেতিয়াহ'লে এইবোৰ ক্লাছ 7 কিয় পঢ়ায় ক'ব নোৱাৰোঁ। মই প্ৰায়ে কমিক্স পঢ়োঁ, কমিক্স পঢ়ি মই বৰ ভাল পাওঁ। মই টিভি চাওঁ, কিন্তু জি টিভি, এম টিভি আৰু 2 চেনেল, 1 চেনেলটো একেবাৰে ভাল নালাগে। আৰু অসমীয়া একেবাৰে মস্ত বোৰ, স্কুলৰ যিসোপা কিতাপ, পুৱা গধূলি টিউশ্যন নকৰিলে নহয়ে, মা দেউতাহঁতে শ্ৰেণীত প্ৰথম হোৱাটো বিচাৰে, গতিকে পঢ়া, কেৱল পঢ়া। আমাৰো এখন নিজস্ব জগত আছে, আমি আমাৰ নিজস্ব জগতখনত বিচৰণ কৰিবলৈ সময়ে নাপাওঁ, নহ'লে যে আমি আনৰ লগত পিছ পৰি যাব লাগিব।
6: মোক তৰা বুলিয়ে সকলোৱে মাতে, স্কুলৰ নামটো বৰ দীঘল, শ্ৰীমতী জ্যোতিমঞ্জুৰী নৰনাৰায়ণী ৰাজখোৱা দাস। মই 3 শ্ৰেণীত পঢ়োঁ। মোৰ 2 বন্দুক আছে, এখন গাড়ী আৰু এটা AK-47 আছে। নহয় নহয়, সেইবোৰ সঁচাসচি নহয়, পুতলাহে। মই খেলি ভাল পাওঁ, কিন্তু খেলিলে মাহঁতে দাবী দিয়ে পঢ়া ক্ষতি হয় বোলে। আচলতে সকলো ল'ৰা ছোৱালীয়ে খেলি ভাল পায়, খেলিনো কাৰ ভাল নালাগে?
7: মোৰ নাম সৌৰ মজুমদাৰ। মোৰ খুব খেলিবলৈ মন যায়, কিন্তু ডেডী মামীয়ে অনবৰতে পঢ়ি থাকিবলৈ কয়, শ্ৰেণীত প্ৰথম নহ'লে তেওঁলোকৰ বোলে সন্মান যাব। কিন্তু মই পঢ়িব খোজোঁ, খেলিবলৈ খোজোঁ, মামী ডেডীয়ে মোক খেলিবলৈ নিদিয়ে।
1: জোন, বেলি, তৰা, তোমালোকেতো বহুত কথাই কৈ দিলা।
2: আমাৰ আৰু বহুত কবলগা আছে।
1: হ'ব হ'ব, মই সকলো বুজিছোঁ, এয়াতো অকল তোমালোক।

0: বৰ কথাই কোৱা নাই, সকলো ল'ৰা ছোৱালীৰ কথা তোমালোকে কৈ পেলালা। বাৰু স্কুল খোলা থাকিলে তোমালোকে খেলিবলৈ নোপোৱা, কিন্তু স্কুল বন্ধত মানে গৰম বন্ধ, বিহু বন্ধ, পূজা বন্ধ, এইবোৰতো তোমালোকে বহুত সময় পোৱা।
1: যাদুকৰী খুৰা, এই দীঘলীয়া বন্ধবোৰলৈ আমাৰ ভয়হে লাগে।
0: ভয় কিয় বেলি?
1: তাতকৈ স্কুল খোলাই ভাল।
0: মই নুবুজিলো।
2: সেইটোৱে বুজি নোপোৱানে, এই বন্ধবিলাকত আমি বেছিকৈ টিউচন কৰিব লগা হয়।
3: তাতকৈ স্কুলত থাকিলে লগ ভাগ পাওঁ, মুকলি মুকলি লাগে।
0: ইমান যে টিউচন কৰিব লাগে, তোমালোকে স্কুলতনো কি কৰা?
4: নপঢ়ে, খেলে, কথাৰ মেহেলা মাৰে।
1: তৰাই ঠিকে কৈছে, যদি স্কুলত টিচাৰে পঢ়াবই লাগে তেন্তে টিউচন কিয়?
2: আৰু এই বুজা কিতাপ বছৰটো শেষ কৰিম কেনেকৈ?
0: এইখিনি তোমাৰ কিতাপ গোটেইখিনি এটা ক্লাছৰ বাবে?
2: অঁ।
0: আকাশ, এইখিনি কিতাপ পিঠিত ল'লে তোমালোককতো কুজা কৰি পেলাব, কোঙা কৰি পেলাব।
4: আমিতো কুজা হৈছোৱেই।
1: ডাঙৰসকলে আমাৰ পৃথিৱীখনৰ কথা অকণমানো নাভাবে, নহয়নে জোন?
3: অঁ ঠিকেই,
1: খালী আমাৰ কামত আমাৰ কথাত সকলো সময়তে ইণ্টাৰফেয়াৰ কৰিব।
0: আমিওতো আগতে স্কুললৈ গৈছিলোঁ, পঢ়িছিলোঁ, খেলিছিলোঁ, আনকি ভাওনা সভাও পাতিছিলোঁ। পঢ়াটো সকলো ঠিক আছিল।
3: যাদুকৰী খুৰা, তুমি 1942-50ৰ কথা কৈছা?
2: আৰু যাদুকৰী খুৰা, আজিকালি কিতাপ গল থাকোঁতে ইমানবোৰ কিদৰে কৰিবা?
1: যাদুকৰী খুৰা, তোমালোকক তোমালোকৰ টিচাৰে স্কুলতে সকলো পঢ়া শেষ কৰি দিছিল হ'বলা?
0: অঁতো, আজিকালি ল'ৰা ছোৱালী পঢ়োৱাটো বহুতৰ বাবে ব্যৱসায় হ'ল। আগতে এয়া আছিল সেৱা, মানৱ সেৱা।
3: এয়া এটা প্ৰতিযোগিতা, ইয়াত যি দৌৰিব নোৱাৰে সি পিছ পৰি ৰ'ব, হাৰি যাব। আমাৰ মা দেউতাহঁতে সেইটো হোৱাটো নিবিচাৰে।
0: পঢ়িবতো লাগিবই, নপঢ়িলে কেনেকৈ হ'ব?
4: নপঢ়িলে ফেইল কৰিব।
0: কিন্তু পঢ়োৱাৰ নামত প্ৰতিযোগিতা দৌৰাবলৈ এচাম মানৱতাহীন শিক্ষকে টকা ঘটা যন্ত্ৰ হৈ পৰিছে, একেবাৰে এল পি স্কুলৰ পৰা কলেজৰ শেষ প্ৰান্তৰলৈকে।
2: ইমানবোৰ কিতাপ, ইমানবোৰ পঢ়া, অনবৰত পঢ়া, কেতিয়াবা পঢ়াবোৰ পাহৰি যাওঁ। কাইলৈ এডমিশ্যন টেষ্টৰ বাবে পঢ়া সকলো পাহৰি গৈছোঁ।
0: মন নেপেলাবা, মন নেপেলাবা আকাশ, যিটো কাম এবাৰত নোৱাৰা এশবাৰ কৰা।
4: আমাৰ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিত এটা পদ্য আছে, নোৱাৰো কথাটি বোপা বেয়া কথা বৰ।
0: হে হিলিবিলি হিলিবিলি হিলিবিলি ফু, মোৰো এটা পদ্য মনত পৰিছে।
1: 1942-50 নহয়তো?
0: এ নহয়, এতিয়া এইমাত্ৰ মই মনত ভাবি উলিয়ালোঁ, বুজিছা? মই আবৃত্তিৰ দৰে গাই যাম, তোমালোকে শুনিবা হা। শিলিখা তলত ফপৰা শিয়াল, সোমাল মেধিৰ ঘৰ, মাৰোতে কামোৰ হাঁহৰ ডিঙিত, ঘটনা ঘটিল বৰ। পেক পেক পেক কৰিলে হাঁহে, মেধিয়ে বুলিলে চোৰ। ভলুকা কুকুৰে ৰাউচি ধৰিলে, লাগি গ'ল হুৰমূৰ। উপায় নাপায় ফপৰা বপুৰাই, মাৰিলে ভিৰাই লৰ। চেপট লাগি নেজডাল তাৰ হ'ল দুডোখৰ।
4: এইটো পদ্য বোলে আমাৰ ককাহঁতে স্কুলত থাকোঁতে পঢ়িছিল, এইটো তোমাৰ পদ্য
0: নহয়? এইটোতো ধৰা পৰিলোঁ, তোমালোকৰ পৰা আৰু উপায় নাই দেখিছোঁ।
1: জোন, যাদুকৰী খুৰাই একেবাৰে বৰ কৰি দিলে।
3: ঠিকেই, যিহে বে বে কৰি বেবালে।
2: গান গাব লাগে একেবাৰে ফূৰ্তি থকা।
3: আজিকালি গান বেলি তহঁতৰ ডেকত কেছেট এটা বজাই শুনাই দে।
1: ৰ, বজাইছোঁ।

0: অ বাবাই, এই নাচ গানবোৰ দেখোন বাৰুকৈয়ে আমাৰ মাজত সোমাই পৰিছে, দলৈকে শিপাইছে, আৰু আমাৰবোৰ আমি পাহৰি গৈছোঁ, আমাৰ মাজৰ পৰা হেৰাই গৈছে। আচলতে কি জানা, মই সৰুৰে পৰাই কবি হ'ম বুলি ভাবিছিলোঁ, সেইকাৰণে মাজে মাজে কবিতা চবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ, নাই নোৱাৰিলোঁ, লোকৰ নকল কৰিলেও ধৰা পৰোঁ। এতিয়া কবি হ'ব নোৱাৰি যাদুকৰ হ'লোঁ।
1: ফাংফুং যাদুকৰ,
2: মোৰ ডাঙৰ হৈ টিচাৰ হ'বলৈ মন, কিন্তু মামীয়ে কৈছে মোক ডাক্তৰ কৰিব, ডেডীয়ে আকৌ ইঞ্জিনিয়াৰ হোৱাটোহে বিচাৰে, ইয়াকে লৈ ডেডী মামীৰ মাজত কাজিয়া। তেওঁলোকৰ আগত যদি মই কওঁ মই ডক্টৰ ইঞ্জিনিয়াৰ একো নহওঁ, মই টিচাৰ হ'ম, তেতিয়া ডেডী মামীৰ অৱস্থা কি হ'ব বাৰু?
0: আচলতে আমি ডাঙৰ আৰু তোমালোক সৰুবোৰৰ মাজত ক'ৰবাত এটা বিৰাট ফাট মেলিছে, এটা মস্ত শূন্য আমাৰ আগত ৰৈ আছে।
1: কিনো কৈছা, একোকে বুজি পোৱা নাই।
0: তৰা, তোমালোকে তোমালোকৰ ক'ব লগাবোৰটো কৈ শেষ কৰিলা, এতিয়া মই যাওঁ, মোৰ যোৱাৰ সময় হ'ল। যোৱাৰ আগতে তোমালোকক মই দুটামান কথা কওঁ, এই কথা তোমালোকে তোমালোকৰ মা দেউতা, ডেডী মাম্মী, অভিভাৱক, গাৰ্জিয়ানছ সকলোকে পাৰিলে ক'বা। আজি জগতখন যে ইমান কৃত্ৰিম হৈ পৰিছে, কৃত্ৰিম মানে আৰ্টিফিচিয়েল, আমি মানুহবোৰ সকলো যান্ত্ৰিক হৈ পৰিছোঁ, আমি যন্ত্ৰচালিত মানৱ, একো একোটা ৰবট। মোৰ পৰিচয় শুনক, এই যে জোন, বেলি, তৰা আৰু আকাশ, সিহঁতৰ এই সৰু সৰু অকণমানি অকণমানি মনবোৰৰ লগত মোৰ খেলা। নাই নাই, মই কোনো শিশু মনস্তত্ববিদ নহয়, কোনো সমাজ সংস্কাৰকো নহয়, মোক জোন বেলি তৰাহঁতে যাদু কৰি খুৰা বুলি মাতে, বাছ বাছ ইমানেই মোৰ পৰিচয়। সিহঁতৰ যে কিমান সমস্যা, সিহঁতৰ মনৰ মাজত যে কিমান প্ৰশ্ন লুকাই আছে, যিবোৰ সিহঁতে আমাৰ ডাঙৰসকলৰ আগত ক'বলৈ ভাষা বিচাৰি নাপায়। সিহঁতে একো নোকোৱাকৈ, একো নজনাকৈ কেৱল আমাৰ নিৰ্দেশত দৌৰিছে, মাতো দৌৰিছে। এই দৌৰত মাতৃ হিচাপে, পিতৃ হিচাপে, অভিভাৱক হিচাপে আমিও দৌৰিছোঁ, কিন্তু আমি আমি কাৰ ইংগিত দৌৰিছোঁ এবাৰো ভাবি চোৱা নাই। কেৱল নদৌৰিলে উপায় নাই বাবেই দৌৰিছোঁ, নদৌৰিলে বহুত পিছ পৰি যাম বুলিয়ে দৌৰিছোঁ, মুখ ঠেকেচা খাই পৰি ৰ'ম, সেইবাবে সেইবাবেই দৌৰিছোঁ। কিন্তু জোন বেলি তৰাহঁতৰ নিচিনা এই কণ কণ ল'ৰা ছোৱালীবোৰৰ মুকলিমূৰীয়া মনবোৰ আমি বুজিবলৈ চেষ্টা নকৰোঁ, সিহঁতৰ ৰং বিৰঙৰ বিচিত্ৰ কল্পনাৰ জগতখনৰ বিষয়ে বুজ ল'বলৈ আমি চেষ্টা নকৰোঁ। শিক্ষক, অভিভাৱক, আমি আমি সকলোৱে কিতাপৰ বোজাই সিহঁতৰ কামিহাৰ বেঁকা কৰি দিছোঁ, পঢ়াৰ হেঁচাত সিহঁত সিহঁত পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে আবদ্ধ হৈ পৰিছে। কিন্তু কিয়, কিন্তু নহয় নহয়, কিবা এটা কৰিবৰ হ'ল, কিন্তু আমাৰ গোটেই সমাজ ব্যৱস্থাতেই ঘূণে ধৰিছে, কেৰুণে ধৰিছে, সমাজত টকা পইচাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি, কিন্তু কিন্তু ইয়ে একমাত্ৰ মূল প্ৰয়োজন নহয়, জীৱন ধাৰণৰ মানদণ্ড উচ্চ হোৱাটো সকলোৱে বিচাৰে সঁচা, কিন্তু সি সি মানৱতা বিসৰ্জন দিয়াটো নুবুজায়, কিবা এটা কৰাৰ আৱশ্যক হৈ পৰিছে। জোন বেলি তৰাহঁতে অকণমান মুকলিমূৰীয়াকৈ খেলা ধূলা কৰিব বিচাৰে, সিহঁতে প্ৰকৃতিৰ লগত নিবিড় সম্বন্ধ স্থাপন কৰিব বিচাৰে, সিহঁতৰ চিত্ৰ বিচিত্ৰ কল্পনা জগতখনত অকণমান বিচৰণ কৰিব বিচাৰে, সিহঁত সৃষ্টিশীল মন এটাৰ অধিকাৰী হ'ব বিচাৰে, সিহঁত মানুহ হ'ব বিচাৰে, যন্ত্ৰ মানৱ নহয়। সিহঁতৰ দায়িত্ব আমাৰ হাতত, প্ৰয়োজন হ'লে শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা, এই

0: তহঁতে কি ইমান চিন্তা কৰি বহি আছ?
1: হাম
0: অথনিৰ পৰা ফোনটো বাজি আছে খবৰ নাই? এওঁলোকে একেবাৰে গালে মুখে হাত দি বহি আছে। হেল্ল' বিলি স্পিকিং, কোন? সৌৰ, অঁ কি হ'ল, তই নাহিলি যে? বতৰটো দেখোন অলপ ভাল হৈছিল। অঁ আহিলে, কেতিয়াবাই আহিলে, ইয়াতে আছে। অঁ অঁ ৰ আকাশ, তোৰ লগত সৌৰৰ কথা পাতে।
2: মোৰ লগত দে ফোনটো দে।
0: ল
2: হেল্ল' সৌৰ, অঁ কেতিয়াবাই আহিলোঁ, গৈছিলোঁ মিষ্টাৰ বি কে কুমাৰৰ চৰতাত লাষ্ট ছাজেশ্যন লৈ আহিলোঁ। তই নাহ, অঁ ঘৰৰ পৰা ওলাবলৈ নিদিয়ে।
0: আকাশৰ কি হ'ল যোন?
3: জানো, কথা বতৰা নকৰ, ৰিচিভাৰটো কাণত লৈ আছে।
4: যোনবা আকাশদাৰ মুখখনত আকৌ বেজাৰ হৈছে।
3: তুমি ঠিকেই কৈছা তৰা আকাশ।
2: হা, অঁ
0: তোৰ কি হৈছে আকাশ?
4: আকাশদা, তোমাৰ চকুত চকু পানী, তুমি কান্দিছা।
3: কি হ'ল আকাশ, কান্দি কান্দি বহি দিছ কিয়?
2: মই পঢ়া নাই, মই খেলি আছোঁ, মই ফেইল কৰিম।
3: উঠ উঠ উঠ আকৌ।
0: ঐ আকাশ, তোৰ হৈছে কি? তই ফেইল নকৰ, অঁ উঠ।
2: বেলি সৰু ঘৰৰ ভিতৰত সোমাই দিনটো পঢ়ি আছে, তাক তাৰ মামী দেদিয়ে ওলাবলৈ দিয়া নাই, কাইলৈ এডমিশ্যন টেষ্ট, সি দিনটো পঢ়ি আছে, সি পাছ কৰিব, সি তাৰ মামী দেদিয়ে তোৰ সমান ৰাখিব পাৰিব, মই নোৱাৰোঁ।
3: আকাশ তই কেলৈ মনটো পেলাই দিছ?
4: যোনবাই ঠিকেই কৈছে আকাশদা, তুমি বেজাৰ নকৰিবা আকৌ, তুমি পাছ কৰিবা নহয়।
2: মই ফেইল কৰিম তৰা, মই পঢ়া নাই, কাইলৈ এডমিশ্যন টেষ্টত মই ফেইল কৰিম।
0: তই ফেইল নকৰ আকাশ, আজি আবেলিটো ৰাতিটো পঢ়িবলৈ সময় পাবি নহয়।
2: বেলি মই যে পঢ়াবোৰ সকলো পাহৰি গৈছোঁ।
3: আকাশ তই ইয়াৰ পৰা গৈ আকৌ ভালদৰে পঢ়িবি।
2: মইতো পঢ়িছোঁ যোন, যিমান পঢ়িব লাগে তাতোতকৈ বেছি পঢ়িছোঁ, মামী দেদিয়ে যিমান কৈছে সিমান পঢ়িছোঁ, মোৰ ভয় লাগিছে, যিমানে পঢ়িছোঁ সিমানেই পাহৰিছোঁ।
4: ভয় নকৰিবা আকৌ আকাশদা,
2: মই মামী দেদিৰ সমান ৰাখিব নোৱাৰোঁ, মোৰ ভয় লাগিছে, মই কনভেন্টত ছিট নাপালে মামী দেদিৰ কি হ'ব, মোৰ ভয় লাগিছে।
3: এতিয়া ইয়াৰ পৰা গৈ বাৰে বাৰে পঢ়িবি, তই পাৰিবি, তই ছিট পাবি।
0: ভয় নকৰিবি আকাশ, পঢ়াবোৰ তই ৰিভাইজ কৰিবি, সকলো হৈ যাব, পাছ কৰিব পাৰিবি।
3: এবাৰত নোৱাৰিলে দহবাৰ পঢ়িবি, দহবাৰতো নহ'লে এশবাৰ। তৰা, তোমাৰ পাঠ্যপুথি পদ্ধতি কি আছিল?
4: নোৱাৰো কথাটি হেৰা, বেয়া কথা বৰ কদাপি নহয়, সিটো কথা মানুহৰ, এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবলিবা নোৱাৰো বচন, দহজনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে
1: এশ বাৰ কৰা।

শ্রোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত আলি হাইদৰ ৰচিত ধাৰাবাহিক নাট জোন বেলি তৰা আৰু যাদুকৰী খুৰাৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে জোন স্মিতা লহকৰ, বেলি কহুঁৱা জ্যোতি, তৰা প্ৰতীক্ষা।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাঁচদেশীয় ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোথেনবাৰ্গত উপস্থিত হ'ব। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আৰু দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঁচদেশীয় ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোথেনবাৰ্গত উপস্থিত হ'ব। এই দুদিনীয়া ভ্ৰমণ ভাৰত ছুইডেন সম্পৰ্কৰ ঐতিহাসিক মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্ছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই বাণিজ্য, সেউজ স্থানান্তৰ, কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলা, প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু সম্বন্ধীয় কাম কাজ, গণসংযোগ আদি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা সম্বন্ধৰ আলোচনা কৰিব। শ্ৰীমোদী আৰু শ্ৰীক্ৰিষ্টাৰ্ছনে ইউৰোপৰ উদ্যোগপতিসকলৰ

বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ইউৰোপীয়ান আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লেয়েনো উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহী আৰু নেডাৰলেণ্ডছ ভ্ৰমণ সম্পূৰ্ণ কৰিলে। চলিত বৰ্ষৰ জানুৱাৰীত হোৱা ভাৰত ইউৰোপীয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম ইউৰোপ ভ্ৰমণ। ভাৰত ছুইডেনৰ মাজত দ্বিপাক্ষিক বাণিজ্যই যোৱা বছৰ 7.75 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলেখ গঢ়িছিল। ছুইডেনে 2000-2025 চনলৈকে ভাৰতত 2.8 বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। কালি ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী নেডাৰলেণ্ডছত উপস্থিত হৈছিল। এই ভ্ৰমণত ডি হেগত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেনেটৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কক নতুন মাত্ৰা দিয়াত সহমত প্ৰকাশ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত থকা বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, জল ব্যৱস্থাপনা, পৰিষ্কাৰ শক্তি, স্বাস্থ্যসেৱা, শিক্ষা আদি ক্ষেত্ৰত থকা সহযোগিতাৰ পৰ্যালোচনা কৰে। দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে নেডাৰলেণ্ডছক ভাৰতৰ অন্যতম প্ৰধান ইউৰোপীয় অংশীদাৰ হিচাপে বৰ্ণনা কৰে। শ্ৰীমোদীয়ে কালি ডি হেগৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। হৰ্মুজ প্ৰণালীত বাণিজ্যিক জাহাজত হোৱা আক্ৰমণক ভাৰতে কঠোৰ ভাষাৰে গৰিহণা দিছে। এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্ভ থানেনি হৰিছে কয় যে অসামৰিক নাবিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আৰু জলপথৰ স্বাধীনতাক বিঘ্নিত কৰা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহ'ব। তেওঁ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ গোলকীয় শক্তি আৰু সৰবৰাহ শৃংখলাৰ সুৰক্ষা সম্বন্ধীয় এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰি এইদৰে কয়। অলপতে ওমানৰ উপকূল অঞ্চলত ভাৰতৰ ধবজাবাহী এখন বাণিজ্যিক জাহাজত আক্ৰমণ হৈছিল। ওমানৰ প্ৰশাসনে ছোমালিয়াৰ পৰা অহা জাহাজখনত থকা 14গৰাকী নাবিকৰ সকলোকে উদ্ধাৰ কৰে। এই জাহাজখনৰ আক্ৰমণকাৰী এতিয়ালৈকে চিনাক্ত হোৱা নাই। চলিত বছৰত ইয়াৰ পূৰ্বে ভাৰতৰ ধবজাবাহী কমেও 2খন জাহাজ আক্ৰমণৰ বলি হৈছিল। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৌৰসভা এলেকাত এই গণনা আৰম্ভ হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাব, তেলেংগানা আৰু উত্তৰাখণ্ডত গৃহ তালিকাভুক্তকৰণৰ কাম চলি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ব্যাপক আৰু সঠিক তথ্য নিশ্চিত কৰিবলৈ গণনা প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গৃহৰ অৱস্থা, ঘৰৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্যসমূহ 33টা প্ৰশ্ন সম্বলিত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে গুজৰাট, জম্মু কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজি আৰম্ভ হোৱা স্বগণনাৰ সুবিধা চলিত মাহৰ 31 তাৰিখলৈকে উপলব্ধ হ'ব। উত্তৰ প্ৰদেশতো এই স্বগণনা 21 মে পৰ্যন্ত চলিব। লোকপিয়লৰ কাৰ্যকলাপত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্বগণনাৰ সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। ইতিমধ্যে 25খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,44,00,000তকৈ অধিক পৰিয়ালে চৰকাৰী পৰ্টেলৰ জৰিয়তে স্বগণনা সম্পন্ন কৰিছে। এই প্ৰক্ৰিয়াই লোকপিয়লক ডিজিটেলাইজ কৰাৰ লগতে দেশৰ নাগৰিকক লোকপিয়লত অংশগ্ৰহণ কৰিবলৈ সুবিধাজনক আৰু সুৰক্ষিত মঞ্চ প্ৰদান কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মেত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1700-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922-ত মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোক নিজৰ

অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি চাৰিজন লোকৰ ভিতৰত এজনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থাই কংগো গণৰাজ্য আৰু উগাণ্ডাত ইবোলা প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক চিন্তাৰ বিষয় আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকে 300ৰো অধিক সন্দেহযুক্ত ৰোগী আৰু 88জন লোকৰ মৃত্যু হোৱাৰ পাছত এই ঘোষণা কৰিছে। সংস্থাটোৱে সামাজিক মাধ্যমৰ বাৰ্তাত ইবোলাই কোভিড-19 মহামাৰীৰ দৰে জৰুৰীকালীন অৱস্থা সৃষ্টি কৰা নাই বুলি স্পষ্ট কৰি দিয়ে আৰু আন্তঃৰাষ্ট্ৰীয় সীমা বন্ধ নকৰিবলৈ পৰামৰ্শ দিয়ে। নেপালৰ পৰ্বতাৰোহী কামিৰিতা শ্বেৰ্পাই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট 32 বাৰ আৰোহণ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। তেওঁ আজি পুনৰ শৃংগটো জয় কৰি নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰে। নেপালৰ কোশী প্ৰদেশৰ চলুখুম্বু জিলাত জন্ম হোৱা 56 বছৰীয়া পৰ্বতাৰোহীজনে 1994 চনত প্ৰথমবাৰৰ বাবে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিল। যোৱা বছৰৰ 27 মে'ত তেওঁ 31 সংখ্যক বাৰৰ বাবে শৃংগটো জয় কৰিছিল। ইপিনে পৰ্বতৰাণী হিচাপে খ্যাত নেপালৰ মহিলা পৰ্বতাৰোহী লাকপা শ্বেৰ্পাই মাউণ্ট এভাৰেষ্ট 11 সংখ্যক বাৰৰ বাবে আৰোহণ কৰি এই ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাতিক ছাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো 12-21, 23-25 ব্যৱধানত ইণ্ডোনেছিয়াৰ লিঅ' ৰলি কৰ্ণেডো আৰু ডেনিয়েল মাৰ্টিনৰ হাতত পৰাস্ত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত 1খন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 5 দেশীয় ভ্ৰমণৰ 3য় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হ'ব। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আৰু দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3:00 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: নিবেদন কৰা হৈছে বৃন্দগান, ৰচনা তফজ্জুল আলীৰ।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: আলাপ অনুরাগ
3: আভরণ
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

সংগ্ৰহালৈ এই বিষয়ক এটি আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুৰুচি পাটোৱাৰীয়ে। অনুষ্ঠানটি আঁতৰিব মানসজ্যোতি বৰায়।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, এই ঘণ্টাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। অহা 21 মে'ৰ পৰা 4-দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়ক বিধায়িকাক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। 16 বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন। নিৰাপত্তাৰক্ষীৰ বাবে যাতে নতুন জনপ্ৰতিনিধিসকলে কোনো অথন্তৰৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। প্ৰবীণ সাংবাদিক, সম্পাদক, লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। আপোচবিহীন সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক আজি 31 সংখ্যক মৃত্যু দিৱসত ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱা গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1,400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোক নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4 জন লোকৰ ভিতৰত এজনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সমৰ্থ হৈছে। চলিত 2025-26 বৰ্ষত 7 মাহত পৰ্যটনৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমানলৈকে উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটনৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। শ্ৰীভূমি জিলাৰ স্বাস্থ্যখণ্ডত কেন্দ্ৰীয় GST সম্বন্ধীয় হিচাপ নিকাচৰ বাবে বেচৰকাৰী হস্পিতাল, নাৰ্ছিংহোম, পলিক্লিনিক, ডায়েগনষ্টিক চেণ্টাৰ আৰু চিকিৎসকৰ ক্লিনিকসমূহক অহা 20 মে'ৰ ভিতৰত যাৱতীয় তথ্যপাতি দাখিল কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ জাৰি কৰিছে।

0: কৰিছে। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি দেশৰ কণ্ট্ৰলাৰ এণ্ড অডিট জেনেৰেলৰ পক্ষৰ পৰা কলকাতাৰ ডাইৰেক্টৰ জেনেৰেল অব অডিট আৰু গুৱাহাটী শাখাৰ নিৰ্দেশ অনুসৰি এই হিচাপ নিকাচ সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 1 জুলাইৰ পৰা 9ম-10ম শ্ৰেণীত 3টা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে। ইয়াৰে 2টা ভাষা দেশীয় আৰু আনটো বিদেশী ভাষা হ'ব বুলি পৰিষদে জানিবলৈ দিছে। পৰিষদে ইংৰাজীত বিদেশী ভাষাৰূপে ৰাখিব বুলি জানিবলৈ দিছে। এটা নিৰ্দেশনাত পৰিষদে কৈছে যে কেন্দ্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ NCERTয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু স্কুলীয়া শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি 2023ৰ আধাৰত গ্ৰহণ কৰা ব্যৱস্থাৰ ভিত্তিত উচ্চ মাধ্যমিকৰ শ্ৰেণী দুটাত এই 3টা ভাষা বাধ্যতামূলক কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন কৰা হয়। এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত দিয়া নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক উদ্যোগ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আচুৰ্য বৰপাত্ৰৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ইভা মহন্ত। পাঁচদেশীয় ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হ'ব। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। ৰাজ্য চৰকাৰে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ 1খনকৈ BSc নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন কৰা হৈছে। চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। আৰু IPL প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুখামুখি হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 4 অভাৰত 1 উইকেটৰ বিনিময়ত 44 ৰাণ সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাত আজি আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

0: বৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপত শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

0: বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। 16 বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস চতুৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটীৰ প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
1: পৰাগ দাসৰ দৰে 2-3 জন মানুহ যদি অসমত জীয়াই থাকিলহেঁতেন, সংকটকালত অসমত তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যিধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছে আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে। পৰাগ দাসৰ এই সামাজিক বৃহত্তন্ত্ৰৰ প্ৰতি আমাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ ফল আচলতে সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, বজাৰখনো বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি জড়িত থাকিবও পাৰে। যিসকল সদা হয় লোকে মোৰ প্ৰতি আপোনাৰ ইয়াত আজি মৰম দেখুৱালে তেখেতসকলে, গতিকে অসুস্থ দেহেৰেও মই উপস্থিত থাকিছোঁ।
0: অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিষয় বিতৰণ 31 মে'ৰ ভিতৰত গুৱাহাটীৰ প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড় থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। এই উপলক্ষে বড়োৰ জন্মস্থান গোৰেশ্বৰ গুৰমুঠ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচান অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা পৰম্পৰাগত আৰজ প্ৰাৰ্থনা আৰু মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত বিশিষ্ট চিকিৎসক নয়নমণি শৰ্মা, বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট প্ৰসাদ বড়ো, মন্ত্ৰীগৰাকীৰ কন্যা শশীপ্ৰভা বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈকে উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
2: 2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা এইটো ৰেভিনিউ আমি পাইছোঁ। ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰকৈ এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000।

0: আৰু বিদেশী পৰ্যটক ক'ব লাগিলে সল্লহৰ ওপৰত এতিয়ালৈকে আহিছে আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, ডেৰ মাহ সময় আছে, জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব। অলৰেডি এখন আমাৰ ইয়াৰ ডাইটো চাৰ্ভে এটা অৰ্ডাৰ এটা ওলাইছে 2026 চনৰ 25 জুনলৈকে আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ খোলা থাকিব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত জমুৰবোৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। বিশিষ্ট আইনজ্ঞ অসম আন্দোলনৰ অগ্ৰণী নেতা ডঃ ভুৱন বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। আজি বহু গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত ভূটনা শ্মশানতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ডঃ বৰুৱাই পৰৱৰ্তী সময়ত তেজপুৰ আৰু NEF আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ৰয়েল ক্লবেল বিশ্ববিদ্যালয় আইন বিভাগৰ ডিন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভাকে ধৰি অন্যান্য ব্যক্তি আৰু প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ভাষানীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি 1 জুলাইৰ পৰা 9ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলত হ'ব। অৱশ্যে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 3য় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ইয়াৰ পূৰ্বে CBSEয়ে 6ষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোকে নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4জন লোকৰ ভিতৰত এজনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ডগ্ৰাছ পৰ্যটন নিবাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱা আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটন বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউতসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলত বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যত সক্ৰিয়ভাৱে জড়িত বৰুৱাই স্থানীয় মহিলাসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰ 4টা উইকেট হেৰুৱাই 222 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰান কৰে। বিৰাট কোহলীয়ে 58 আৰু দেৱদত্ত পাৰ্টিকলে 45 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰবোৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰানৰ লক্ষ্য নিৰ্ধাৰণ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মধুকৃষ্ণা বৰঠাকুৰ, নিয়ন্ত্ৰণ কক্ষত আছে ধীৰাজ বৈশ্য, কৌস্তভ দাস আৰু শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত আছে ধ্ৰুৱজ্যোতি বৰ্মন আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো বাগিচাঞ্চলৰ শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰ, এই সম্পৰ্কে ডাক্তৰ পৱন কুমাৰ গঞ্জুৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই।
1: ডাক্তৰ গঞ্জু নমস্কাৰ।
2: পোন প্ৰথমে আপোনাক আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানলৈ স্বাগতম জনাইছো।
3: ধন্যবাদ।
2: আপোনাৰ পৰিচয়টো প্ৰথমে দিয়কচোন।
3: মই ডক্টৰ পৱন কুমাৰ গঞ্জু, ৰিটায়াৰ জইণ্ট ডিৰেক্টৰ হেলথ চাৰ্ভিচ ইনচাৰ্জ।
2: হয়, ধন্যবাদ। আজি আমি আলোচনা কৰিবলৈ ওলাইছো বাগিচা অঞ্চলত শিশুসকলৰ আৰু মহিলাসকলৰ পুষ্টিহীনতাত ভোগা কাৰণ আৰু প্ৰতিকাৰ, এই বিষয়ে। বিশেষকৈ আমাৰ বাগিচা অঞ্চলত কি কি কাৰণত শিশুসকল পুষ্টিহীনতাত ভোগে, এই বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা কওকচোন।
3: আমি প্ৰথমে কব লাগিব যে পুষ্টিহীনতানো কাক কয়।
2: হয়,
3: মানে পুষ্টিহীনতা হল এনে এক শাৰীৰিক অৱস্থা য'ত এজন ব্যক্তিৰ খাদ্যত বা ল'ৰা ছোৱালীৰ পুষ্টিকৰ উৎপাদনৰ অভাৱ ঘটে বা এই উপাদানসমূহৰ পৰিমাণ সঠিক নহয়। যেতিয়া শৰীৰ জীয়াই থকা আৰু সুস্থ হৈ থকাৰ বাবে প্ৰয়োজনীয় ভিটামিন, খনিজ লৱণ বা মিনাৰেল আৰু অন্যান্য উপাদানসমূহ পৰ্যাপ্ত পৰিমাণে নাপায়, তেতিয়াই শৰীৰত মানে পুষ্টিহীনতাৰ লক্ষণ পোৱা যায়। পুষ্টিহীনতাক প্ৰথমে দুটা ভাগত ভগাব পাৰি। অপুষ্টি মানে আণ্ডাৰ নিউট্ৰিচন, প্ৰয়োজনতকৈ কম খাদ্য বা কম পুষ্টি লাভ কৰা, ইয়াৰ ফলত শৰীৰৰ দুৰ্বল হয় আৰু বিকাশ বাধাপ্ৰাপ্ত হয়। আৰু এটা আছে লগতে অতিপুষ্ট মানে অভাৰ নিউট্ৰিচন, প্ৰয়োজনতকৈ অতিমাত্ৰা পুষ্টি বা কেলৰি যি কাৰ্বহাইড্ৰেট যদি খায়, যাৰ ফলত আমি জানো যে মেদবহুলতা মানে অবিছিটি আৰু তেনেকুৱাৰ পৰা সেইটো হয়তো পিছত আপোনাৰ ডায়েবেটিছো হ'ব পাৰে। গতিকে অভাৰ নিউট্ৰিচনটো এটা পুষ্টিহীনতাৰ লক্ষণেই বুলি ক'ব পাৰি।
2: হয় হয়। এতিয়া আপুনি লক্ষণৰ কথা কওঁতে এতিয়া ধৰি লওক আৰু কেনেধৰণৰ লক্ষণসমূহে দেখা দিয়ে বাৰু?
3: পুষ্টিহীনতাৰ লক্ষণসমূহ হ'ল শৰীৰৰ ওজন অস্বাভাৱিকভাৱে কমি যোৱা, সঘনাই বেমাৰত পৰা বা ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা, সদায় ভাগৰুৱা অনুভৱ কৰা, কাম কৰিবলৈ মন নোযোৱা, শিক্ষাৰ ক্ষেত্ৰত শাৰীৰিক বৃদ্ধি আৰু মানসিক বিকাশ লেহেমীয়া হোৱা বাবে ল'ৰা ছোৱালীবিলাকে সঠিকভাৱে মানে পঢ়িব নোৱাৰা হয়, ছাল শুকাই যায় আৰু কেতিয়াবা চুলিও সৰি যোৱা হয়। এইকেইটা মানে পুষ্টিহীনতাৰ প্ৰধান লক্ষণ।
2: হয়, কি কি কাৰণে এই লক্ষণসমূহে দেখা দিব পাৰে?
3: ইয়াৰ বহুত কাৰণ আছে।
2: হয়,
3: আমি খাদ্যত প্ৰয়োজনীয়

0: প্ৰটিন, ভিটামিন আৰু খনিজ লৱণ বা মিনাৰেলছ অভাৱ হ'ব পাৰে। আৰ্থিক সমস্যা, যিটো দৰিদ্ৰতাৰ বাবে পুষ্টিকৰ খাদ্য কিনিবলৈ সক্ষম নোহোৱা, গতিকে আমাৰ চাহ বাগিচাৰ ক্ষেত্ৰত এইটো অতি প্ৰয়োজনীয়। মানুহৰ মানে আৰ্থিক ক্ষেত্ৰত ইমান সমৃদ্ধি নহয়, ল'ৰা ছোৱালীক ভালকে খাবলৈ বেলেঞ্চ ডায়েট যিটো বোলা হয় সেই ডায়েটটো দিব নোৱাৰা হয়, গতিকে চাহ বাগিচাত এই পুষ্টিহীনতাৰ লক্ষণবিলাক বেছিকৈ পোৱা যায়। আৰু অজ্ঞতা, কোনোবোৰ খাদ্য শৰীৰৰ বাবে দৰকাৰী সেই বিষয়ে সঠিক জ্ঞানো নাথাকে যে আমি এই বেলেঞ্চ ডায়েটত কি কি থাকে সেইবিলাক খাব লাগে। কাৰণ তেখেতসকল হৈছে মানে শিক্ষা নোহোৱাৰ কাৰণেই এইবিলাক মানে আটাইতকৈ তেনেকুৱা ধৰণৰ বেমাৰবোৰ বা পুষ্টিহীনতাত ল'ৰা ছোৱালীয়ে ভুগে। আৰু কেতিয়াবা বেমাৰ আজাৰ হৈও বা ডায়েৰিয়া নিচিনা বেমাৰ হলেও, আৰু এটা হৈছে হুকৱৰ্ম বুলি কয়, কৃমি বুলি যিটো কয়, সেইটো সমস্যা থাকিলেও শৰীৰে খাদ্যৰ পুষ্টি সঠিকভাৱে শোষণ কৰিব নোৱাৰে। গতিকে এইটোতো আমাৰ চাহ বাগিচা অঞ্চল বা আদিবাসী যিবিলাকত আছে সেইবিলাকৰ অঞ্চলত মানুহবিলাকে মানে খোৱা পানীৰ অভাৱতো মানে মানে বিশুদ্ধ পানী নোখোৱাৰ কাৰণেই এইবিলাক বেমাৰ হয়। আমি চাওঁ বাগিচা বা অন্য এখন টিউবৱেল মানে বহাই দিছে, কিন্তু সেই টিউবৱেলটোৰ গোটেই ৰাউণ্ডটো এটা মানে প্লাষ্টাৰ বা ওখ কৰি নিদিয়ে, তেতিয়া তেনেকাই যদি থাকে তাত পাইপৰ লগতে পানীবিলাক জমা হৈ থাকে। গতিকে সেই পাইপত জমা হোৱা পানীবিলাক অতি মানে বীজনুৱা থাকিব পাৰে, গতিকে তেনেকৈ পানী খালেও মানে স্বাস্থ্যৰ অৱনতি হয় আৰু ফলত সঘনাই সংক্ৰমণ বা এইবিলাক বেমাৰ হ'ব পাৰে।
1: আপুনি বৰ সুন্দৰকৈ ক'লে। আৰু মানে অপৰিষ্কাৰ হোৱাৰ বাবেও এই ৰোগসমূহ হ'ব পাৰে আমাৰ, নহয় জানো?
0: বিশেষকৈ অস্বাস্থ্যকৰ থকা বা এটা ক্লিন যিটো কয় এটা মানে পৰিৱেশত এনভাইৰনমেণ্ট যিহতে থাকিব লাগে সেইটো সুবিধা নাপায়। আৰু ইয়াৰ মেইন কাৰণ হৈছে মানে আৰ্থিক সমস্যা, কাৰণ এটি দৰমহা পাতিও যি কাম কৰে, আৰু এটা বেয়া অভ্যাস আছেই বাগানৰ বা অন্যৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যে মদ খোৱাটো, মদ খোৱাটোৱে আটাইতকৈ ডাঙৰ মানে অসুবিধা বুলি মই ভাবোঁ। কাৰণ বাগিচাত দিনটো ভাগৰে যোগৰে কাম কৰিলে এটি গধূলি হলেই আৰু মদৰ মহল বা অন্যান্য যি ঘৰুৱা মদে হওক এইবিলাক আনি খায়, গতিকে সেই মানুহজন যেতিয়া যিখিনি পইচা পায় মানে এই তাতে মানে ব্যৱহাৰ কৰি দিয়ে,
1: নিচাৰ কবলত পৰে হয়,
0: সেইবিলাকত মানে ল'ৰাৰ স্বাস্থ্যৰ প্ৰতি বা নিজৰ পৰিবাৰৰ স্বাস্থ্যৰ প্ৰতি সিহঁতি খবৰ নলয়। গতিকে এইবিলাক প্ৰতিকাৰ কৰিব নোৱাৰিলে আমি আমাৰ এই ল'ৰা ছোৱালীবিলাক ভৱিষ্যতৰ নাগৰিক হ'ব, সিহঁতি সু নাগৰিক হ'ব নোৱাৰে। তাৰোপৰি আৰু এটা হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকক স্কুললৈ বহু সময়ত নপঠায়, সিহঁতি ভাবে যে মোৰ সৰু ল'ৰাটো 10-12 বছৰ হৈছে, মোৰ লগত গৈ যদি মানে হাজিৰা কাম কৰোঁ বা যিকোনো কাম কৰোঁ তেতিয়া মোৰ অলপ বেছি পইচা ইনকাম হ'ব। গতিকে এইবিলাকো দেখা যায় যে এটা সমস্যাই মানে ল'ৰা ছোৱালীক স্কুলত নপঠোৱাটো এটা ডাঙৰ সমস্যা,
1: এইবোৰ সামাজিক সমস্যা হিচাপে আমি ধৰো।
0: হয় হয়।
1: আৰু এইখিনিতে ধৰক এতিয়া মাতৃসকল গৰ্ভধাৰণ কৰা অৱস্থাৰ পৰা আমি শিশুসকলৰ যত্ন লোৱাটো দৰকাৰ।
0: গতিকে মাতৃৰ ক্ষেত্ৰত আমাৰ চাহ জনজাতি বা বাগানৰ মহিলাই হওক, এটা শিশু যেতিয়া মানে গৰ্ভধাৰণ কৰে তেতিয়াৰ পৰা মানে বাচ্চাটো যেতিয়ালৈকে ডেলিভাৰী নহয় এই পিৰিয়ডটোত আমাৰ এই গৰ্ভৱতী মহিলাসকলে যিধৰণে থাকিব লাগে বা নিজৰ আহাৰ পাতিবিলাক মানে যিটো বেলেঞ্চ ডায়েট কয় সেইটোৱে গৰ্ভধাৰণ মহিলাক কেনেকৈ মানে খাব লাগে সেইবিলাকৰ এটি মানে অজ্ঞানতাৰ কাৰণেও তেনেকা হয়। গতিকে চৰকাৰে এতিয়া বহুতো মানে ব্যৱস্থা লৈছে যাতে আমাৰ যিবিলাক প্ৰেগনেণ্ট ৱমেন আছে এটি যাতে নিজৰ বাচ্চাটো সুস্থভাৱে প্ৰসৱ কৰিব পাৰে বা ডেলিভাৰী হয় যাতে ভৱিষ্যতৰ ল'ৰাটো মানে সুস্থ শৰীৰে জন্ম গ্ৰহণ কৰিব পাৰে, তাৰ লৈ থাকি চৰকাৰে কিছুমান ব্যৱস্থাও লৈছে। এতিয়া বাগানৰ

0: যিবিলাক মহিলা প্রেগনেন্ট হয় সেইবিলাক মহিলাসকলক আমাৰ এতিয়া NHCM নেশ্যনেল হেলথ মিশনৰ আণ্ডাৰত বহু ব্যৱস্থা লৈছে। সেইবিলাক মহিলাক এতিয়া চৰকাৰে মানে টকা প্ৰেগনেণ্ট হোৱাৰ পৰা ডেলিভাৰী হোৱালৈকে চৰকাৰে গোটেই পিৰিয়ডটোত কিস্তি কিস্তি এনেকে কৰি মানে চাৰিটা ভাগত মানে দিয়ে। গতিকে এইটো পিৰিয়ড যাতে সিহঁতি ঘৰত থাকি ভালকে নিজৰ স্বাস্থ্য পাতি বা খোৱা বোৱাত যি অসুবিধা হয় সেইকাৰণে চৰকাৰে এইটো টকা মানে দিয়ে। গতিকে ইয়াৰ সদ ব্যৱহাৰ যদি কৰে নিশ্চয় আৰু এইটো পিৰিয়ডত যিটো চাব চেণ্টাৰ ওচৰত থাকে সেই চাব চেণ্টাৰৰ ANM গৰাকীক এইটো দায়িত্ব থাকে বা আজিকালি আশাও আছে, প্ৰত্যেক গাঁৱতে আশাই আছে, আশাই সেই ডেলিভাৰীটো ওচৰৰ চাব চেণ্টাৰত লৈ যাব আৰু তাৰ কি কি অসুবিধা গোটেই প্ৰেচাৰ চাব, পালছ চাব আৰু অন্যান্য কিবা এনিমিয়া যিটো ৰক্তহীনতা বুলি কোৱা হয় এইটো আমাৰ চাহ বাগানৰ মহিলাসকলৰ ভিতৰত বেছি দেখা যায়। কাৰণ দেখা পোৱাৰ এটা মেইন কাৰণ হল এটি পুষ্টিকৰ আহাৰ নাখায়, যিসমতে দৰৱ ANM বিলাক দিব সেইবিলাকো খাবলৈ কেতিয়াবা পাহৰি যায়। গতিকে আৰু এইটো পিৰিয়ডত এটি দুটা ভেকচিন ল'ব লাগে, ডিটক্সয়েড বুলি কয়, এইটো প্ৰথম যদি হয় এটা তিনি মাহৰ পিছত আৰু এটা মানে এমাহ দুমাহৰ পিছতো ল'ব পাৰে, দুটা ডিটক্সয়েড ল'ব আৰু ইয়াতে এই গোটেই কেনেকে কি কৰিব লাগে এইটো মানে ANM গৰাকী বুজায়। আৰু যেতিয়া আপোনাৰ ডেলিভাৰী কত হব সেইটোৰো এটা বন্দোবস্ত কৰি থয়, ওচৰৰে ওচৰৰ PHC যাব, PHC যদি নহয় CHC আছে এতিয়া গাঁও, তাৰপিছত এই মডেল হস্পিটেল বিলাকো আছে বা চিভিল হস্পিটেলো আছে য'ত সুবিধা হয়। এতিয়া মই কলোৱেই এনিমিয়া আটাইতকৈ বেছি প্ৰব্লেম হয়, তাৰ লগতো আমাৰ এই মহিলাবিলাকৰ মানে প্ৰেচাৰো বেছি হৈ যায়। চাহত আমাৰ নিমখটোহে দিয়ে, সেইটো বেছি পৰিমাণৰ দিয়াৰ কাৰণে কেতিয়াবা সেইটোৱে মানে প্ৰেগনেণ্ট ৱমেনৰ কাৰণে এইটো ক্ষতি কৰিব, কাৰণ প্ৰেচাৰ হ'ব পাৰে, বেছি হাই প্ৰেচাৰ হ'লে যদি চিকিৎসা নলয় তেতিয়া সেইটো একলেমছিয়াও হ'ব পাৰে, মূৰ্চা গৈ মানে অজ্ঞান হৈ যাব পাৰে। গতিকে তেতিয়া সেই অৱস্থাত যদি সোনকালে হস্পিটেললৈ নিনিয়ে তেতিয়া মানে হয়তো মৃত্যু হব পাৰে। এতিয়া দেখা গৈছে আমাৰ চাহ বাগান আদিবাসীৰ মাজত মেটাৰনেল মৰ্টেলিটি আৰু নিউবৰ্ণ মৰ্টেলিটিটো বেছি হয়। গতিকে এইবিলাকৰ চৰকাৰে বহুতো আঁচনি গ্ৰহণ কৰিছে, গতিকে আমাৰ গাঁৱত আশা থাকে, দুই চাৰিখন গাঁৱৰ ভিতৰত এজনী ANM থাকে আৰু অন্যান্য স্বাস্থ্য কৰ্মীবিলাক থাকে, এহেঁতিৰ ওচৰত গৈ ভালকে মানে নিজৰ দেহাটো চেক আপ কৰাব লাগে,
1: সন্তান
0: মানে পাব পাৰে। তাৰোপৰি আমাৰ যিবিলাক ইমিউনাইজেশ্যন যিটো কয় সেইটো আমাৰ ল'ৰা ছোৱালী হস্পিটেলত জন্মৰ লগে লগে মানে কেইটামান ভেকচিন দিয়ে, সেইটোক মানে জিৰ' ড'জ বুলি কোৱা হয়। ডেলিভাৰী হোৱাৰ 24 ঘণ্টাৰ ভিতৰত ড'জ বিলাক লগালে, যেনেকে পলিঅ', BCG যিটো মানে TB নহবৰ কাৰণে দিয়ে, তেনেকা অন্যান্য ভেকচিনো দিয়ে। তাৰোপৰি আৰু দুবছৰৰ ভিতৰত মানে সেই বাচ্চাটোক গোটেই টোটেল 10টামান ভেকচিন ল'ব লাগে, এইবিলাক শ্বিডিউল কৰা থাকে। সেইমতে এহেঁতি আহি চাব চেণ্টাৰত এইবিলাক বেজী ল'লে বাচ্চাবিলাক মানে বহুত বেমাৰ নহবৰ কাৰণে এইবিলাক দিয়া হয়, বহুত বেমাৰৰ পৰা হাৰি থাকিব। গতিকে এইবিলাক যদি ব্যৱস্থা লয় আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বৰ ব্যৱস্থা লয় নিশ্চয় মই ভাবিছো এই মহিলাসকলৰ মানে স্বাস্থ্য উন্নতি হ'ব আৰু ভৱিষ্যতো ল'ৰা ছোৱালীৰ ভাল হ'ব বুলি মই আশা ৰাখিছো।
1: আপুনি বৰ সুন্দৰকৈ ক'লে। আৰু ধৰক এতিয়া পুষ্টিহীনতাত ভোগা শিশুসকলৰ বা মহিলাসকলৰ খাদ্য প্ৰণালী কেনেধৰণৰ হ'ব লাগে খাদ্যভ্যাস?
0: আমাৰ বডিটো মেইনলি ধৰক কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছৰ হয়, তাৰ লগতো আমাক বহুতো ভিটামিন জাতীয় বস্তু থাকে আৰু মই কলো মিনাৰেল এইবিলাক থাকিব লাগে। এতিয়া এই ভিটামিন বিলাকৰ ভিতৰত দুবিধ, পানীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আছে, মানে ৱাটাৰ চলিবল ভিটামিন বি কমপ্লেক্স, এইবিলাক খালে ই শক্তি উৎপাদন আৰু স্নায়ুতন্ত্ৰৰ বাবে প্ৰয়োজন।

0: প্রয়োজন, যেনে ভিটামিন B1, ভিটামিন B2, B6, B12, ফলিক এসিড, এইবিলাক মানে বাচ্চাক সময়মতে খোৱাব লাগে। এইবিলাক নহলে পুষ্টিহীনতাৰ ভুগিবৰ মানে হেৰি থাকে। তাৰোপৰি ভিটামিন C-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আঘাত সোনকালে শুকোৱাত মানে সহায় কৰে। এইবিলাক বস্তু আমি নেমু, আমলখি বা কমলা আদিত বেছিকৈ পোৱা যায়। আৰু চৰ্বিত দ্ৰৱণীয় ভিটামিন বিলাক হল ভিটামিন A। ভিটামিন A যদি কমি যায় তাতে সেইগৰাকী মানুহে হওক, লৰাই হওক, ছোৱালীয়ে হওক বা যিকোনো মানুহৰে দৃষ্টিহীনতা হব পাৰে, যিটো আমি নাইট ব্লাইণ্ডনেছ বুলি কওঁ বা নাইট ব্লাইণ্ডনেছৰ এইটো চিম্পল ট্ৰিটমেণ্টটোৱে হল ভিটামিন A। এই ভিটামিন A যদি কমি যায় সি মানে কুকুৰি কণা বুলি কয় আমাৰ বা নাইট ব্লাইণ্ডনেছ হব পাৰে। গতিকে এই ভিটামিন A উৎস হল গাজৰ, অমিতা, ৰঙালাও। আৰু ভিটামিন D হাড় আৰু দাঁত মজবুত কৰাৰ বাবে ই কেলছিয়াম শোষণত সহায় কৰে। আৰু এইবিলাক মেইনলি D টো পাবলৈ হলে আমি সূৰ্যৰ তাপ যদি লওঁ কিছু সময় সদায় তেতিয়া এইটো ভিটামিন D মানে সূৰ্যৰ পোহৰৰ যিবিলাক কণিকা আছে এইটো শুহে। আৰু কিছুমান আছে মাছৰ তেলতো হয় আৰু অন্যান্য বহুতো খাদ্যবিলাক আছে। আৰু এবিধ হল ভিটামিন E, ই কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে, মানে এণ্টি অক্সিডেণ্ট বুলি কোৱা হয়। গতিকে এইবিলাক যাতে কোষবিলাক ক্ষতি হব নোৱাৰে তাৰ কাৰণে এইটো ভিটামিন E মানে অতি প্ৰয়োজনীয়। এহেঁতিৰ পৰিমাণ কম হলেও কিন্তু এইবিলাক নহলেও এইবিলাক মানে বেমাৰ হব পাৰে। তাৰোপৰি ভিটামিন K তেজ গোট মৰাত সহায় কৰে, মানে আমি যদি কতোবা এটা কিয়েৰে কাট খাই যাব পাৰে তাৰ পৰা তেজ ওলাব, সেই তেজ ওলোৱাটো বন্ধ কৰিবৰ কাৰণে এই ভিটামিন K দেহত থাকিব লাগে, তেতিয়া আৰু ব্লিডিংটো মানে ৰখিব। নহলে যদি এইটো কম হলে ব্লিডিং হৈ থাকিব, আল্টিমেটলি যদি ট্ৰিটমেণ্ট নলয় পেচেণ্টটো মৰিবও পাৰে। আৰু খনিজ লৱণ বা মিনাৰেলছ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া পৰিচালনাৰ বাবে প্ৰয়োজন হয়, যেনে আইৰণ। এই আইৰণটো আমাৰ অতি দৰকাৰী, কাৰণ আইৰণ নহলেই এনিমিয়া বুলি কয় বা ৰক্তহীনতা হয়। আৰু তেনেকা আৰু যেতিয়া মানুহটো ইয়াৰ ৰক্তহীনতা ভুগিব তেতিয়া অন্যান্য কিছুমান বেমাৰো তাৰ মানে সহজে আক্ৰমণ কৰিব পাৰে। গতিকে এইটোৱে হিমোগ্লবিন প্ৰস্তুত কৰিবলৈ ইয়াৰ অতি প্ৰয়োজন, ইয়াৰ অভাৱত এইটো এনিমিয়া হব পাৰে। কেলছিয়ামো আমি হাড় আৰু দাঁত মজবুত কৰাৰ উপৰি মাংসপেশীৰ সঞ্চালনা সহায় কৰে। আয়োডিন থাইৰয়ড গ্ৰন্থিৰ সঠিক কাৰ্যক্ষমতাৰ বাবে ই আৱশ্যক। মহিলাবিলাকৰ থাইৰয়ড বেমাৰ বহুত হয়, থাইৰয়ড গ্ৰন্থিটোৰ মানে যিটো হৰমন থাকে সেইটো বাঢ়ি যায়। গতিকে আজিকালি এইবিলাকৰ পৰা হাৰি থাকিলে নিজৰ মানে ডক্টৰ ওচৰত গৈ দেখাব লাগে, বাচ্চাই হওক মাকে হওক, তেতিয়া নিশ্চয় এই আমি থাইৰয়ড বেমাৰৰ পৰা থাইৰক্সিন বুলি যিটো হৰমন ওলায় সেইটো মানে বাধা দিব পাৰে। মেগনেছিয়ামো আমাৰ প্ৰয়োজন হয়, হৃদয়স্পন নিয়ন্ত্ৰণ আৰু শক্তি উপাদানত সহায় কৰে। এইটো মানে আমাৰ হাৰ্টটো মানে ভালে ৰাখিবৰ কাৰণে কিছুমান উপাদান আছে, সেইটোত সহায় কৰে। জিংক কোষৰ বিভাজন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখে। গতিকে এইবিলাকে মেইনলি মানে ভিটামিন, মিনাৰেল বা আমাৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছ, এইবিলাক অতি দৰকাৰ। আৰু এইটো বেলেঞ্চ হব লাগে, বেলেঞ্চ ডায়েট বুলি কয়,
1: সুষম আহাৰ বুলি,
0: সুষম আহাৰৰ কাৰণে এইবিলাক থাকে। আৰু এই বেলেঞ্চ ডায়েটটো আমি খালে আমাৰ এইবিলাকৰ পৰা যিকোনো বেমাৰৰ পৰা বা মানে বাধা দিব পাৰে।
2: নিশ্চয় নিশ্চয়, আপুনি বৰ সুন্দৰকে কলে।
3: ধন্যবাদ ডাক্তৰ গঞ্জু, আজি আপুনি আমাৰ শ্ৰোতাসকলক বাগিচা অঞ্চলৰ শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰ সম্পৰ্কে বহু কথাই কলে আৰু আপোনাৰ বহুমূলীয়া সময়খিনি আমাৰ শ্ৰোতাসকলক দি উপকৃত কৰিলে, তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছো।

0: নমস্কার,
1: ধন্যবাদ।
2: শ্ৰোতাসকলে ইমান পৰে বাগিচা অঞ্চলত শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰ এই সম্পৰ্কে ডাক্তৰ পৱন কুমাৰ গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক আনন্দ গোসাঁই আৰু সংগীসকলে পৰিৱেশন কৰা এটি দমকজ।

0: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।
1: চাহগছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি সন্ধিয়াৰ 7 বজাৰ কথিকাৰ অনুষ্ঠানত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকা বিজ্ঞান আৰু অন্ধবিশ্বাস। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহ অৱস্থানলৈ এই বিষয়ে এটি আলোচনাত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা হাতীমাতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে। আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 স্বপ্না শইকীয়াৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 বিনয় তালুকদাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বিভা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত শিল্পী মিতালী চৌধুৰী, সংগীত সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ, নিশা 8:10 গজল, নিশা 9:00 চিত্ৰগীত, নিশা 9:30 অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন বাওনা, নাট্যকাৰ ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ব্ৰামধেনু।

কাইলৈ পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ 5ম খণ্ড সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। বিয়লি 5:25 বজাৰ গয়া শ্ৰোতাৰ অনুষ্ঠানত হাজোৰ বিজুলীঘাট অঞ্চলত থলিতে পানীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু গৌতমে। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত এইচ এৱাৰনেছ এণ্ড একশ্যন এই বিষয়ে মানৱ সূৰ্য দাস আৰু দীপশিখা তালুকদাৰৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতি মালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বজাৰ বিদ্যাৰ্থী অনুষ্ঠানত 9ম মানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ নটিছ ৰাইটিং যুগুতাই আগবঢ়াব সপোন দুৱৰাই। দিনৰ 1:50 বজাত ঋতুপৰ্ণ ঘোষ বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 6:40 বজাত ক্ৰীড়া বাৰ্তা। 7:05 বজাত বৃন্দগান। 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাৰ পূবালীৰ সুৰ অনুষ্ঠানত সীনাৰাম তেৰণ আৰু সংগীতসকলৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত চিত্ৰগীত। 9:30 বজাত এখনি নাটক সাজ। আকৌ কৈছো, 9:30 বজাত এখনি নাটক মাজনিশাৰ চিঞৰ, ৰচনা আৰু প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক এটি সমবেত কণ্ঠৰ গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল মোহনলাল ব্ৰহ্মৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা

0: নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ষোড়শ বিধানসভালৈ নিৰ্বাচিত 126গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47গৰাকী হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহান জনাইছে। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতিবছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেডাৰলেণ্ডছ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা ভাৰতৰ জল ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ ফলত অসমো বহুলভাৱে লাভৱান হ'ব। কৃষিৰ ক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতা বাণী প্ৰদান আৰু আভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নেডাৰলেণ্ডছে জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত নিদৰ্শনৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰযুক্তিৰ সুবিধা আৰু অভিজ্ঞতা অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে উপযোগী বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত কৌশলগত জল সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰবীণ সাংবাদিক, সম্পাদক, লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
1: যে পৰাগ দাসৰ দৰে দুই তিনিজন মানুহে যদি অসমত জীয়াই থাকিলহেঁতেন সংকট কালত অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যিধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছিল আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে। পৰাগ দাসৰ এই সামাজিক বিৱৰ্তনটোৰ প্ৰতি আমাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ ফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীত আপোনাৰ বাধাগ্ৰস্ত হ'ব, বজাৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি জড়িত থাকিবও পাৰে। যিসকল সদা হয় লোকে মোৰ প্ৰতি ইয়াত আজি মৰম দেখুৱালে তেখেতসকল।
0: অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিশদ বিৱৰণ 31 মেৰ ভিতৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি তেওঁক স্মৰণ কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ চাউলধোৱা, ঠেকেৰাগুৰি, ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট শীৰ্ষক আলোচনাচক্ৰত মানৱাধিকাৰ কৰ্মী গণেশ গোস্বামী, সাংবাদিক ৰয়েল পেগু, পৰিৱেশ কৰ্মী তুখেশ্বৰ মিৰি আগৰৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। কিয়নকৰি 1 জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ

0: সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ইয়াৰ পূৰ্বে চি বি এছ ইয়ে ষষ্ঠ শ্ৰেণীৰ পৰা তিনিটা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা ছাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি জনগোষ্ঠীটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যৰে ধেমাজি মহাবিদ্যালয়ত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ নেওগ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত জনগোষ্ঠীটোৰ 650গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধেমাজি জিলাৰ কোলাজান আঞ্চলিক সমিতিয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনায়। কোলাজান মহাবিদ্যালয়ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ 50গৰাকীৰো অধিক মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ড গ্ৰাছ পৰ্যটন নিৱাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱাৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউথসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰাণ কৰে। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতৰ পৰলৈ পাঞ্জাব কিংছে 3টা উইকেট হেৰুৱাই 6 অভাৰত 49 ৰাণ কৰি খেলি আছে। অহা 21 মেৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। বানৰ পূৰ্বাভাস আৰু ইয়াৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো কৃষি আৰু বন্যপ্ৰাণীৰ সংঘাতৰ পৰা সহৱস্থানলৈ এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অন্যতম গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। আজি আমাৰ বিষয়টি হৈছে কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থানলৈ। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমতা বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।

0: আমাৰ মাজত উপস্থিত আছে গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ আঞ্চলিক বন বিষয়া সুৰশ্ৰী পাটোৱাৰী বাইদেউ। আপোনাক স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: হয়, যিহেতু আমি আজি কৃষি আৰু বন্যপ্ৰাণীৰ বিষয়ে আমি আলোচনা কৰিম, প্ৰথমতে আমি প্ৰিয়ংকা হাতীমতা বাইদেউৰ পৰা জানিব বিচাৰিম যে মানুহ আৰু বন্যপ্ৰাণী সংঘাত বুলি ক'লেনো আমি আচলতে কি বুজি পাওঁ আৰু ইয়াৰ কাৰণসমূহ কি কি, আপুনি অলপমান বুজাই কওকচোন।
1: হয়, মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই প্ৰাকৃতিৰ অংশ হয়, কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে বন্যপ্ৰাণীৰো জনসংখ্যা বৃদ্ধি হৈ গৈ আছে, যাৰ ফলত সঘনাই বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হৈছে। যিহেতু জনসংখ্যা বাঢ়িলেও বাসস্থান বৃদ্ধি কৰাটো সম্ভৱ নহয়, গতিকে এই ক্ষেত্ৰত যেতিয়া বন্যপ্ৰাণীয়ে নিজৰ এলেকাৰ পৰা বাহিৰলৈ ওলাই গৈ জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই সংঘাতৰ সৃষ্টি হয়। ইয়াৰ কাৰণসমূহ বিভিন্ন হ'ব পাৰে, যেনে ধৰক নগৰীকৰণৰ ফলত বনাঞ্চল ধ্বংস কৰা হৈছে, যাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হৈছে আৰু বন্যপ্ৰাণীয়ে মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰিছে। দুই নম্বৰতে আহিলে বন্যপ্ৰাণীৰ খাদ্যৰ অভাৱ, যাৰ ফলত খেতিপথাৰলৈ গৈ খাদ্য নষ্ট কৰে বন্যপ্ৰাণীয়ে। তাৰ পাছত আহিছে কৰিডৰ অঞ্চলসমূহ। কৰিডৰ মানে হৈছে বন্যপ্ৰাণী সঘনাই যিবিলাক ৰাস্তাত অহা যোৱা কৰে সেইবিলাকক কৰিডৰ বুলি কোৱা হয়, আৰু সেই কৰিডৰ অঞ্চলসমূহত মানুহে বসতি কৰিবলৈ লৈছে। লগতে যিবিলাক ৰেলৱে লাইনবিলাকতো মানুহে ঘৰ সাজিবলৈ লৈছে, তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। তদুপৰি অসম হৈছে বানপানী অধ্যুষিত ৰাজ্য, গতিকে বানপানীৰ সময়ত জীৱ জন্তুৱে যেতিয়া বাট পথ হেৰুৱাই পেলাই জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া সংঘাতৰ সৃষ্টি হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে আজিকালি মানুহৰ সহনশীলতাৰ অভাৱ। যেতিয়া বন্যপ্ৰাণী মানুহৰ বসতি কৰা অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই মানুহে ধৰক শিলগুটি দলিওৱা বা বিভিন্ন ধৰণে ভয় ভাবুকিৰ সৃষ্টি কৰা, এইবিলাক কৰাৰ কাৰণে বন্যপ্ৰাণীবিলাকে কি কৰে, ঘৰ ধ্বংস কৰাৰ লগতে খেতি বাতি অনিষ্ট কৰে। এইখিনি
0: হয়, খুব সুন্দৰকৈ আপুনি গোটেই কথাখিনি অৱতাৰণা কৰিলে। এতিয়া মই সুৰশ্ৰী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে বা সাধাৰণ জনসাধাৰণে আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে বা তেওঁলোক কেনেধৰণে সাৱধান হ'ব পাৰে?
2: হয়, এতিয়া যিহেতু আমি অলৰেডি প্ৰিয়ংকা বাইদেউ ক'লে যে আমি যিটো হিউমেন এনিমেল কনফ্লিক্ট হয় বা বন্যপ্ৰাণী আৰু মানুহৰ মাজত যিটো সংঘাত হয়, তাত যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা, ইয়াত অকল আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে বন বিভাগৰেই দায়িত্ব নাথাকে। তাত আমি যিখিনি ক্ষতিগ্ৰস্ত হোৱা মানুহ, কমন পিপল, যিখিনি জেনেৰেল পিপল, তাহাঁতৰ অকণমান দায়িত্ব থাকে। তেওঁলোকৰ দায়িত্ব পোনপ্ৰথমতে আমি যেতিয়া এনেকুৱা ধৰণৰ সংঘাতৰ কথা পাতোঁ তেতিয়া আমি সচৰাচৰ আচলতে আমি যিটো এটা সচেতনতাৰ অভাৱ যিটো বা ধৰক প্ৰশিক্ষণৰ অভাৱ, তেনেকুৱা ধৰণৰ আমি কথা কিছুমান গুৰুত্ব দিয়া উচিত। সচেতনতা বুলি ক'লে এতিয়া বিভিন্ন মাধ্যমেৰে সচেতনতা প্ৰচাৰ কৰা হয়, মানুহে কি কৰিব লাগিব, তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে আমাৰ বিভাগক। ধৰক এতিয়া মানুহে বনাঞ্চল সংৰক্ষণৰ কাৰণে সহায় কৰিব লাগিব, যেনে আমি ধৰক অবৈধ গছ কটা বা বন ধ্বংস কৰা, তেনেকুৱা ধৰণৰ কামবোৰ বন্ধ হ'ব লাগিব। মানুহে সেইখিনি কথাত গুৰুত্ব দিব লাগিব আৰু নিজেই নকৰিও আনকো আমি সজাগ কৰিব লাগিব মানুহখিনিয়ে, বা ধৰক বন্যপ্ৰাণীক উত্তেজিত নকৰিব লাগিব। যিধৰণে প্ৰিয়ংকা বাইদেউ অলৰেডি ক'লে যে বন্যপ্ৰাণী যিহেতু জনবসতি অঞ্চললৈ সোমাই আহিছে, সেইখিনি সময়ত মানে বহু ক্ষেত্ৰত মানে পৰিলক্ষিত হয় যে মানুহে খুব হাই উৰুমিৰ সৃষ্টি কৰে বিভাগক জনোৱাৰ লগতে তেওঁলোকে কি কৰে, আপোনালোকৰ ধৰক শিলগুটি দলিয়াইছে বুলি কৈছে, বা আজিকালি খুব এটা হেৰি হৈছে যে মানুহ মানে প্ৰশাসন অহাৰ আগতেই তেওঁলোকে বস্তুবোৰ নিজে মেনেজ কৰিবলৈ চেষ্টা কৰে। ধৰক ফোনটো উলিয়াই ভিডিঅ' উলিয়াই পিনি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলে, বা ধৰক এটা ঘেৰাও কৰে। চ' সেই যিখিনি বন্যপ্ৰাণী আছে তেওঁলোকে মুভ কৰিবলৈ দিগদাৰি পায়। চ' তেওঁলোকে আমাক এইধৰণে সহায় কৰিব পাৰে বিভাগক, কাৰণ বিভাগৰ যিহেতু আমাৰ প্ৰধান প্ৰব্লেম এটা হৈছে কি আমাৰ মানুহ কম, সেইটো কাৰণে আমাক ধৰক এতিয়া যিখিনি পাব্লিক আছে পাব্লিকৰ খুব প্ৰয়োজন আমাক, তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া সৃষ্টি হয় মানুহ বন্যপ্ৰাণী হাতী হওক বা বেলেগ ধৰণৰ ধৰক বনৰীয়া জীৱ জন্তু যদি খেতিপথাৰলৈ সোমাই আহিছে বা জনবসতি অঞ্চললৈ সোমাই আহিছে, তেতিয়া মানুহখিনিয়ে সজাগতাৰ লগতে তেওঁলোকে এটা যিমান পাৰে এটা ছেফ ডিষ্টেন্স মেইনটেইন কৰিব লাগে, যিমান পাৰে আঁতৰলৈ গৈ দূৰৰ পৰা আমাক সহায় সহযোগিতা কৰিব লাগে। লগতে তেওঁলোকে আৰু যিহেতু আমাৰ মই যিহেতু ক'লো যে মানুহ কম আমাৰ ডিপাৰ্টমেণ্টৰ,
0: তেতিয়া
2: যোগাযোগটো কৰিবই লাগে, লগতে আপোনাৰ তথ্য দিয়া

0: এতিয়া আমাৰ এটা ইনফৰ্মাৰ নেটৱৰ্ক এটা বনিব লাগে, মানে কেনেকুৱা হয় আমাৰ বিভাগক যিখিনি লোকেল মানুহ আছে তেওঁলোকে আমাক ইনফৰ্ম কৰে, এনেকুৱা ধৰণৰ হ'লে তাৎক্ষণিকভাৱে যে তেওঁলোকে আমাক ইনফৰ্ম কৰে, লগতে বিভিন্ন ধৰক এতিয়া কৃষকসকলে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে তেওঁলোকৰ যিটো কৃষিৰ পদ্ধতি অকণমান সলনি কৰিব পাৰে, তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ কৃষি অল্টাৰনেটিভ চ'ৰ্চ, যেনে ধৰক যিবোৰে জীৱ জন্তুক মানে আকৰ্ষিত নকৰে তেনেকুৱা ধৰণৰ, যেনে ধৰক এতিয়া জলকীয়াৰ খেতি হওক বা যিবোৰ আমি চিট্ৰাছি ফ্ৰুটছ যিবোৰ আছে ধৰক নেমুজাতীয় বা যিবোৰ কাঁইটীয়া তেনেকুৱা ধৰণৰ কিছুমান ক্ৰপছ তেওঁলোকে লগাব পাৰে, যিটোৰ থ্ৰু মানে এলিফেণ্টছ হওক বা তেনেকুৱা ধৰণৰ হাতী হওক বা তেনেকুৱা জীৱ জন্তু যাতে এট্ৰেক্ট নহয় আৰু আঁতৰি থাকে, লগতে আৰু লগতে আমাৰ বিভাগৰ সৌৰ ফেন্সিঙৰ সুবিধাটোও আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমি সততে শুনি থকা এটা ঘটনা হৈছে বান্দৰৰ উপদ্ৰৱ। আমাৰ অসমৰ বিভিন্ন গাঁওসমূহৰ চুকে কোণে এতিয়া আমি বান্দৰৰ উপদ্ৰৱৰ কথা শুনিবলৈ পাওঁ। বান্দৰৰ উপদ্ৰৱৰ কাৰণে বহু কৃষকে ৰবি শস্যৰ পৰা লাহে লাহে তেওঁলোকে মন আঁতৰাই পেলাই খাৰিফ বা অন্যান্য শস্যৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে। এই ক্ষেত্ৰত বান্দৰৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে কৃষকসকলে কেনেধৰণে আগবাঢ়িব পাৰে বা কি কাৰ্যপন্থা আছে অলপমান জনাওকচোন।
2: আপুনি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। গাঁও অঞ্চলতেই নহয়, নগৰ বা আজিকালি প্ৰায়বোৰ অঞ্চলতে বান্দৰৰ উপদ্ৰৱ দেখা পোৱা গৈছে। ই এক ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে, কিন্তু বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ যিকোনো এটা উপায়েৰে কেতিয়াও ইয়াক ৰোধ কৰিব নোৱাৰি। ইয়াৰ কাৰণে বিভিন্ন উপায় ল'ব লগা হয়। যেনে ধৰক আমি কিছুমান বান্দৰে নোখোৱা খেতি কৰিব পাৰোঁ, জলকীয়া হওক, আদা, হালধি এইবিলাকৰ খেতি। দুই নম্বৰতে আহিলে আমি কম বিদ্যুৎ চালিত যিবিলাক ফেন্সিং, সেই ফেন্সিঙৰ ব্যৱস্থা কৰিব পাৰি। বান্দৰক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ আকৃতিৰ পুতলা, টিন, ড্ৰাম বা ৰিফ্লেক্টিভ টেপ ব্যৱহাৰ কৰিব পাৰি। কিছুমান জৈৱিক উপায় যেনে ধৰক নিম তেল বা জলকীয়াৰ গুড়ি, এইবিলাক যদি বান্দৰ অহা যোৱা কৰা ৰাস্তাত ব্যৱহাৰ কৰা হয় তেতিয়া অহা যোৱাটো কিছু পৰিমাণে কম হয়। আৰু তদুপৰি যিখিনি গাঁৱৰ মানুহ থাকে তেওঁলোকৰ যিটো কমিউনিটি এফৰ্ট, তেওঁলোক একেলগ হৈ পেলাই পহৰা দিয়া কামটো কৰিব পাৰে। লগতে বিকল্প খাদ্য হিচাপে মানে বান্দৰৰ কাৰণে হাবি জংঘলত কিছুমান আমি ফল মূলৰ খেতি কৰিব পাৰোঁ। তদুপৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ আধাৰত বান্দৰৰ ৰিচাৰ্চ মেকাক, যিটো আমাৰ অসমীয়া বান্দৰ, তাক শ্বেডিউল 2 অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক হত্যা কৰাটো অফেন্স এগেইনষ্ট ৱাইল্ড লাইফ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে জৰিমনা লগতে কাৰাদণ্ড হিচাপত 3-7 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। বেছি বান্দৰে যদি বেছি অনিষ্ট কৰে তেতিয়াহ'লে তেওঁ মানুহে বন বিভাগৰ অনুমতি লৈ বান্দৰৰ ৰিলোকেশ্যন, যেনে ধৰক বাসস্থান স্থানান্তৰকৰণ বা ষ্টেৰিলাইজেশ্যনৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু স্বেচ্ছাই বান্দৰক হত্যা কৰাটো একেবাৰে অবৈধ।
1: হয়, খুব সুন্দৰকৈ কৈছে। আচলতে আমাৰ কৃষক ৰাইজো এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লগা আছে। আপুনি খুব সুন্দৰকৈ উল্লেখ কৰিলে যে আমি যিখিনি বিকল্প খেতি, যেনেকৈ ভোট জলকীয়া বা আমি বিভিন্ন ধৰণৰ কাঁইটীয়া গছসমূহৰ বিষয়ে ক'লে, সেইসমূহৰ খেতিলৈ আমি যাব পাৰোঁ, যিসমূহ আচলতে বান্দৰে নিজৰ খাদ্য হিচাপে গ্ৰহণ নকৰে। এতিয়া অন্য এটা সচৰাচৰ শুনি থকা কথা হৈছে হাতীৰ উপদ্ৰৱ। অসম যিহেতু এখন অসমৰ বনাঞ্চলৰ সংখ্যা যথেষ্ট বেছি, তেনে এটা প্ৰেক্ষাপটত অসমত হাতীৰ উপদ্ৰৱৰ কথাও বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। এই ক্ষেত্ৰত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব বা আমাৰ কৃষক ৰাইজক কেনেধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ উপদেশ প্ৰদান কৰিব?
2: হাতী আৰু মানুহৰ সংঘাটো এক এৰাব নোৱাৰা সমস্যা। যেনেদৰে আমি মাহৰ মূৰত বা সপ্তাহত হোটেলত গৈ এসাঁজ খাই আহোঁ, ঠিক তেনেদৰে বন্য জীৱ জন্তুবিলাকেও নিজৰ জেগাৰ পৰা, নিজৰ এলেকাৰ পৰা বাহিৰত মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰে। তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। গতিকে এই হাতী আৰু মানুহৰ যি সংঘাত, এইটো দিনক দিনে বৃদ্ধি পাবলৈ গৈছে, যিহেতু হাতীৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই হাতী মানুহৰ সংঘাত কিছু পৰিমাণে একেবাৰে নিৰ্মূল কৰিব নোৱাৰি আচলতে, কিন্তু কিছু পৰিমাণে ৰোধ কৰিব পাৰি। তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। যেনে ধৰক আমি জনসাধাৰণক, আমাৰ বন বিভাগে জনসাধাৰণক সচেতন আৰু সজাগ কৰিব লাগে যাতে তেওঁলোকে হাতীৰ লগত সহাৱস্থান কৰিব পাৰে। দুই নম্বৰতে আহিলে ইলেক্ট্ৰিক বা ছ'লাৰ ফেন্সিং। ই এক বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা যাৰ দ্বাৰা ইতিমধ্যে বহু পৰিমাণে সংঘাত কম কৰিব পৰা গৈছে। তাৰপাছতে আহিলে ক্ষেত্ৰৰ চাৰিওফালে মৌচাক বা বী হাইভ ফেন্সিং। মৌ পালন কৰিলে কি হয়, হাতীয়ে সাধাৰণতে মৌৰ যিটো কুণকুণনি, সেই

0: কুনকুননিক বহুত বিৰক্তি পায়। লগতে
1: মৌমাখিয়ে আচলতে হাতীৰ আগমনৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে।
0: হয় হয় হয়। তাৰপিছতে আহিছে কাঁইটীয়া কিছুমান গছ, যেনেকৈ ধৰক নেমু টেঙাৰ খেতি বা জলকীয়াৰ খেতি, এইবিলাক কৰিলে সেই জেগালৈ হাতী প্ৰৱেশ নকৰে। হাতী খেদিবৰ কাৰণে টিং, ড্ৰাম বা চিলি পাউডাৰ, মানে জলকীয়াৰ যিটো গুড়ি, সেইটো ব্যৱহাৰ কৰিব পাৰি। আৰু বিকল্প হিচাপে বন বিভাগে হাতীৰ কাৰণে কিছুমান খাদ্য, যেনে ধৰক কুঁহিয়াৰ, কলগছৰ খেতি ইত্যাদি কৰিব পাৰে।
1: হয়, সেই যিখিনি বিকল্প খাদ্যৰ কথা ক'লে, সেইখিনি চৰকাৰীভাৱে বন বিভাগে আচলতে তেনেকুৱা ধৰণৰ খেতি কৰি যাতে হাতী বা অন্যান্য জীৱ জন্তুসমূহে খাদ্য লাভ কৰিব পাৰে, যাতে কৃষক ৰাইজৰ খাদ্য শস্যসমূহ অনিষ্ট নকৰি আচলতে তেওঁলোকে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা খাদ্য শস্যসমূহৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰে। গতিকে খুব সুন্দৰ পদক্ষেপৰ বিষয়ে আপুনি উল্লেখ কৰিলে। এতিয়া আমি সচৰাচৰ দেখা পাওঁ যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় কৃষক, য'ত বনাঞ্চলৰ কাষত তেওঁলোকে খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকৰ পশুধন অথবা বিভিন্ন ধৰণৰ খেতি বাতি অনিষ্ট কৰা দেখা পোৱা যায়। গতিকে তেনে পশুধন বা খেতি বাতি অনিষ্ট কৰা এটা পৰ্যায়ত কৃষকজনে বিভাগৰ পৰা বা প্ৰশাসনৰ পৰা কিবা তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছে নেকি, সেই বিষয়ে অলপ জনাওক।
2: হয়, অসমত বন্যপ্ৰাণীৰ ফলত হোৱা যিবোৰ ক্ষতি আছে তাৰ বাবে আমাৰ বিভাগৰ ফালৰ পৰা কিছু ব্যৱস্থা আছে, ক্ষতিপূৰণৰ ব্যৱস্থা কিছু কৰা হৈছে, যিটো বহু সময়ত কি হয় কৃষক সমাজ অৱগতও নহয় বা হয়তো বহুত সময়ত তেওঁলোকে নোপোৱা এছিষ্টেঞ্চৰ বাবে তেওঁলোকে এইবোৰৰ পৰা অকণমান তেওঁলোক আঁতৰি থাকে। হয়, বন বিভাগে এনেকুৱা ধৰণৰ কিছুমান ক্ষতিপূৰণ পৰিচালনা কৰি আহিছে যাতে মানুহে ক্ষতিৰ পিছতো কিছু হ'লেও অন্ততঃ আৰ্থিক সহায় পায়। যেনে ধৰক এতিয়া কেতিয়াবা কি হয়, মানে মানুহ কৃষি লগতে আপোনাৰ ক্ৰপ ডেমেজটো হৈছে, লগতে কি হয় মানুহৰ মৃত্যুও হৈছে, তেনেকুৱাও হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, আমাৰ যিখিনি ফৰেষ্ট এৰিয়া আছে, যিখিনি বনাঞ্চল আছে, তাত বহু সময়ত ৰেষ্ট্ৰিকশ্যন থাকে, যোৱাটো নিষেধ থাকে। বহু সময়ত কি হয়, তেনেকৈ যিখিনি পশুধন থাকে তেওঁলোক ধৰক ঘাঁহ খাবলৈ হওক বা চৰিবলৈ হওক তেনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত গুচি যায়। তো তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ পশুধন মৃত্যুমুখত পৰে। তেনেকুৱা ক্ষেত্ৰত মৃত্যুৰ ক্ষেত্ৰতো কিছু পৰিয়ালক আৰ্থিক সহায় দিয়া হয়। এনেকুৱা ক্ষেত্ৰত যেতিয়া তেনেকুৱা ক্ৰপ ডেমেজেই হওক বা পশুধনেই ধৰক আপোনাৰ বিনষ্ট হৈছে, তেতিয়া লগে লগে তাৎক্ষণিকভাৱে 24 hours ভিতৰত, এদিনৰ ভিতৰতে দেৰি নকৰি তেওঁলোকে যিটো নিয়াৰেষ্ট যোনটো মানে
1: স্থানীয়
2: বন বিষয়া লগতে মানে যিকোনো ধৰণৰ হয়তো ৰেঞ্জ অফিচ হ'ব পাৰে বা বিট অফিচ হ'ব পাৰে, যিকোনো তেনেকুৱা এজন অফিচাৰক তেওঁলোকে কণ্টেক্ট কৰিব লাগে। আৰু ইয়াতো এটা আপোনাৰ ক্ৰাইটেৰিয়া আছে যে তেওঁলোকে সেই যিমান সোনকালে জনাইছে তাৰপিছত এটা ভেৰিফিকেশ্যন কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ বিভাগ মানে জড়িত হৈ থাকে, তেওঁলোক কোঅৰ্ডিনেট কৰে। যেনে ধৰক এতিয়া আমাৰ বন বিভাগ থাকিবই, লগতে কৃষি বিভাগো থাকিলে, আৰু লগতে আপোনাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টো থাকিব, ধৰক এতিয়া যদি পশুধন মৃত্যুমুখত পৰে তেনে ক্ষেত্ৰত। চ' সেনেকুৱা আছে। এতিয়া ফচলৰ কাৰণেও তেওঁলোকে কিছু ক্ষতিপূৰণ পায়, লগতে ঘৰ বাৰী যদি আপোনাৰ যেনে আমি দেখিবলৈ পাওঁ ধৰক এই গড়ভঙা অঞ্চলতে হওক বা এনেকুৱা ধৰণৰ যিখিনি আমাৰ গুৱাহাটীতে যিখিনি আছে, হাতীৰ উপদ্ৰৱ খুব বেছি এইটো কাৰণেই, কাৰণ আমি আগতে আলোচনা কৰি আহিছোঁ যে হাতী হওক বন্যপ্ৰাণীখিনিয়ে এতিয়া বৰ্তমান বাসস্থানলৈ গতি কৰিছে, কাৰণ পপুলেশ্যন বাঢ়িছে বা তেওঁলোকৰ হেবিটেটটো ফ্ৰেগমেণ্ট হৈছে, খাদ্য বিচাৰি তললৈ আহে। তেতিয়া আমি মানুহখিনিয়ে কি কৰিব লাগিব, এতিয়া ধৰক এনেকুৱা ধৰণৰ ঘৰ বাৰীও বিনষ্ট হৈছে, এনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ ধৰক ডিপেণ্ডছ আপন কিমানখিনি ক্ষতি হৈছে তাৰ ওপৰত ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ খেতি নষ্টই হওক বা পশুধনেই হওক তাৰ ওপৰত ভিত্তি কৰি ডিপেণ্ড কৰে। 10,000 পৰা আদি কৰি আপোনাৰ 4,00,000-5,00,000 পৰ্যন্ত এককালীন সাহায্য দিয়াৰ কম্পেনচেশ্যন হয়, যিটো ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা আছে। কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে বিভাগক জনাব লাগিব, জনাব লাগিব।
1: খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি ক'লে। এতিয়া আমাৰ আজিৰ আলোচনাৰ মাজতে এটা খুব সুন্দৰ কথা অৱতাৰণা হৈছিলে যে আমাৰ বন্যপ্ৰাণীসকলৰ বাবে আমি পৃথককৈ বিকল্প খেতি কৰা, সেই বিকল্প খেতিৰ জৰিয়তে বন্যপ্ৰাণীসকলৰ যাতে আমাৰ কৃষক ৰাইজৰ খেতি নষ্ট নকৰাকৈয়ে তেওঁলোকে জীয়াই থাকিব পাৰে, গতিকে সেই দিশত আগবঢ়া। আৰু তাৰ লগত সামঞ্জস্য থকা এটা বিষয় হৈছে যে কৃষি বনানীকৰণ, যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় ঠাই আছে সেই ঠাইসমূহত তাৰ কৃষিজাত সামগ্ৰীসমূহৰ লগতে অন্যান্য

0: বজাৰত মূল্য থকা বৃক্ষসমূহ, যিসমূহৰ ধৰি লওক শাল, চেগুন, বনচুম, তিতাচপা এনেকুৱা ধৰণৰ গছসমূহৰ যথেষ্ট বজাৰ মূল্য আছে। গতিকে কৃষি আৰু বন দুয়োটা বিষয়ক একত্ৰিত কৰি কৃষক ৰাইজে আগবাঢ়ি গ'লে তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: কৃষি বনানীকৰণ হৈছে এক লাভজনক আৰু স্থায়ী ব্যৱস্থা। যেতিয়া এজন কৃষকে একেডৰা মাটিতে কৃষি শস্য, বহুমূলীয়া গছ ৰোপণ আৰু পশুপালন কৰে, তেতিয়া তেওঁ কি হয়, ধীৰে ধীৰে স্বাৱলম্বী হ'বলৈ ধৰে। ই এক কম খৰচী আৰু বহুমুখী আয় ল'ব পৰা এক ব্যৱস্থা, আৰু লগতে ই পৰিৱেশ সুৰক্ষিত কৰে। ধৰি লওক, এডৰা মাটিত এজন কৃষকে আম গছ, শাক পাচলি আৰু পশুধন একেলগে পালন কৰিছে, তো তেওঁ তাৰ ফলত কি হ'ব, যদি তেওঁৰ এটা খেতি লোকচানো হয় তেতিয়াহ'লে আনটো কিন্তু লাভ হ'ব। এই পদ্ধতিৰ জৰিয়তে বছৰৰ সকলো সময়তে আয় পাব পাৰে। যেনে ধৰক, শস্য মৌচুমী হ'লেও গছ গছনি বা পশুধনৰ পৰা বছৰি আয় লাভ কৰিব পাৰে এজন কৃষকে। লগতে ই এক কম খৰচী আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব পৰা পদ্ধতি। দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, যেনে ধৰক কিছুমান মূল্যৱান গছ, শাল, চেগুন, গমাৰি ইত্যাদি ৰোপণৰ ফলত তেওঁলোকে দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে। তদুপৰি এই পদ্ধতিৰ জৰিয়তে গছৰ সংখ্যা বাঢ়ে, বন্যপ্ৰাণীৰ কাৰণে বাসস্থানৰ সৃষ্টি হয় আৰু ই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।
0: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমাৰ ধৰি লওক এজন সচৰাচৰ কৃষকে, তেওঁ ভাবিছে যে তেওঁ বনাঞ্চলৰ ওচৰত তেওঁ যিহেতু খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁ বিভিন্ন উন্নত জাতৰ বৃক্ষসমূহ তেওঁ ৰোপণ কৰিব বিচাৰিছে, তেওঁ কেনেধৰণে আগবাঢ়িব, তেওঁ প্ৰথমতে কাৰ লগত যোগাযোগ কৰিব, আৰু উচ্চ মানদণ্ডৰ, উচ্চ ক্ষমতা সম্পন্ন এই গছসমূহৰ যিসমূহ পুলি, সেই পুলিসমূহ তেওঁলোকে ক'ত পাব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: বন বিভাগৰ ওচৰত আচলতে যিবিলাক নাৰ্চাৰী থাকে, সেই নাৰ্চাৰীবিলাকত আমাৰ উন্নত মানদণ্ডৰ গছপুলি থাকেই। গতিকে যেতিয়া এজন কৃষকে সেই গছপুলিখিনি পাবলৈ বিচাৰে, তেওঁলোকে আবেদন কৰিলে হয় স্থানীয় বন বিভাগক, বন বিষয়াক তেওঁলোকে যদি আবেদন কৰে, তেওঁলোকে বিনামূলীয়াকৈ এই গছপুলিসমূহ লাভ কৰিব পাৰে।
0: হয়, ইয়াৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, কৃষকসকলে কেনেধৰণে সেই কৃষিৰ লগতে উন্নত পদ্ধতিৰে তেওঁলোকে উন্নত মানসম্পন্ন বৃক্ষসমূহ ৰোপণ কৰিবৰ কাৰণে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, আপোনালোকে আপোনালোকৰ বিভাগৰ পৰা তেনেকুৱা ধৰণৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি? ধৰি লওক কিবা সংস্থা আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটসমূহ আছে, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আছে, তিনিচুকীয়াতো প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, হয়তো আমাৰ গুৱাহাটীতো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, সেইসমূহৰ জৰিয়তে কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰে নেকি যদি কোনোবা কৃষক ইচ্ছুক হয়?
1: আচলতে আমাৰ যিবিলাক ইক' ডেভেলপমেণ্ট কমিটি বনোৱা যায় আমাৰ বন বিভাগৰ জৰিয়তে, তেওঁলোকে গাঁৱৰ মানুহখিনিক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰে গছপুলি ৰোপণ বা বনানীকৰণৰ কাৰণে। এই ক্ষেত্ৰত সেই স্থানীয় মানুহখিনি সেই পদ্ধতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে আৰু তেওঁলোকে সেই প্ৰশিক্ষণ নহয় আচলতে, তেওঁলোকে সেই পদ্ধতিৰ জৰিয়তে তেওঁলোকে নিজৰ বাবেও কিছুমান আৰম্ভ কৰিব পাৰে।
0: হয়, খুব সুন্দৰকৈ ক'লে। এতিয়া যিহেতু আমি ইতিমধ্যে প্ৰান্তীয় কৃষকসকলৰ, বনাঞ্চলৰ প্ৰান্তীয় কৃষকসকলে কৃষি আৰু বনানীকৰণৰ জৰিয়তে তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশটোৰ কথা আমি আলোচনা কৰি আছোঁ, এই ক্ষেত্ৰত এজন কৃষকে সেই বনানীকৰণৰ জৰিয়তে কেনেধৰণে লাভান্বিত হ'ব পাৰে তাৰ বিষয়ে অলপমান জনাওকচোন।
1: হয়, কৃষকজনে তেওঁলোকৰ মূল্যৱান যিবিলাক গছপুলি লাগে, তেওঁলোকে বন বিভাগৰ অনুমতি লৈ পেলাই তেওঁ ঘৰত ৰোপণ কৰিব পাৰে। ঘৰত হওক বা তেওঁ নিজৰ যিখিনি মাটি আছে, দূৰত হ'লেও সেই মাটিত তেওঁলোকে ৰোপণ কৰিব পাৰে। মূল্যৱান গছ হ'লে যেতিয়া কাটিবৰ সময় হয়, যদি নিজৰ ঘৰৰ মাটিত আছে, সেই গছজোপা কাটি পেলাই বেলেগ জেগাত নিব লগা নহয়, নিজৰ ঘৰতে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তেওঁ কোনো অনুমতি ল'ব নালাগে বন বিভাগৰ পৰা।
0: হয়, লগতে তেওঁলোকৰ নিজৰ দৈনন্দিন জীৱন জীৱিকাৰ বাবেও আচলতে তেওঁলোকে এই সমলসমূহক ব্যৱহাৰ কৰিব পাৰে, নিশ্চয় নহয়নে? হয়, গতিকে এই ক্ষেত্ৰত আমি দেখা পালোঁ যে কৃষি আৰু বনানীকৰণ দুয়োটা বিষয় যেতিয়া একত্ৰিত হৈ পেলাই আগবাঢ়ি যায়, তেনেহ'লে কৃষকসকলৰ স্বাৱলম্বিতা আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ দিশটোত তেওঁলোকে যথেষ্টখিনি ধনাত্মক প্ৰভাৱ ইয়াৰ পৰা পৰিব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিলে বনাঞ্চলৰ বিভিন্ন ধৰণৰ সম্পদসমূহ লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা আছে, গতিকে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে আমাৰ বহু কৃষক হয়তো অৱগত নহয়, এই ক্ষেত্ৰত আজিৰ অনুষ্ঠানটোৰ পৰা আপোনালোকে অলপমান কৃষকসকলৰ উদ্দেশ্যে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে কওকচোন।
2: হয়, কৃষি আৰু বন্যপ্ৰাণীৰ মাজত যিটো এটা সম্পৰ্ক, সেইটো বিশেষকৈ আমি আজি যিটো আমাৰ মুখ্য যিটো বিষয় আমাৰ মানুহ বন্যপ্ৰাণী সংঘাতৰ বিষয়ে আমি আচলতে পাতিছোঁ। এই সংক্ৰান্তত বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ হওক বা

0: সংৰক্ষণৰ বাবে আমাৰ ভাৰত চৰকাৰ ভাৰত ভাৰতত আমাৰ কিছুমান গুৰুত্বপূৰ্ণ আইন আছে। যেনে আমি প্ৰমুখ্যে প্ৰথমতে আমি পাতিছিলোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, যিটোৰ কথা আমি জানো 1972, এইটো ভাৰতৰ এটা মুখ্য বন্যপ্ৰাণী সংৰক্ষণৰ আইন। আৰু ইয়াত আমি ইয়াৰ অধীনত আমি বন্যপ্ৰাণী হত্যা হওক বা কোনো ধৰণৰ ক্ষতি বা আমাৰ বনাঞ্চল তাত যিকোনো ধৰণৰ ক্ষতিৰ ক্ষেত্ৰত আমি কিছু আমি নিয়ন্ত্ৰণমূলক ব্যৱস্থা আমি প্ৰদান কৰা হয় এই এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 অধীনত। তাৰ লগতে আমাৰ আৰু এটা এক্ট আছে, যেনে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980। এইটোত আমি কি কৰোঁ, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিহেতু নামতে আমি গম পাইছোঁ, আমাৰ যিখিনি আমাৰ ফৰেষ্ট লেণ্ড আছে সেই ফৰেষ্ট লেণ্ডখিনি যাতে কোনো ধৰণৰ নন ফৰেষ্ট কামৰ কাৰণে ব্যৱহাৰ নহওক। ধৰক এতিয়া আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ ফৰেষ্ট লেণ্ড ডাইভাৰ্ট কৰা হয় ৰাস্তা বনোৱাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যৰ কাৰণে। চ' এই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ থ্ৰুয়েদি বনাঞ্চলসমূহ সংৰক্ষণ কৰা হয় আৰু বনভূমি যিখিনি আছে আমাৰ অন্য কামত যাতে ব্যৱহাৰ হ'লেও তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটোৰ বাবে এই এক্টখন আছে। আৰু লগতে আমাৰ আৰু এটা এক্ট আছে, বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002, যিটোৰ থ্ৰুয়েদি আমি আমাৰ যিখিনি বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ তাৰ সংৰক্ষণৰ প্ৰতি আমি গুৰুত্ব দিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু লগতে এনেকুৱাও আছে যে আমাৰ যিটো আমাৰ কিছুমান যিখিনি আমাৰ ফৰেষ্ট ডুৱেলাৰ্ছ থাকে তেওঁলোকৰ কাৰণে আমাৰ ফৰেষ্ট ৰাইটছ এক্টটো আছে, সেইখন আচলতে আমাৰ হেৰি হৈ অহা নাই, তাত কিছু মানে তাত কাম কৰিবলগীয়া আছে ফৰেষ্ট ৰাইট এক্টৰ অধীনত। মানুহখিনিয়ে ৰাইটছখিনি এতিয়ালৈকে সম্পূৰ্ণভাৱে নাই পোৱা। তাৰ বাহিৰেও আমাৰ যিখন মষ্ট ইম্পৰ্টেণ্ট এক্ট, আমাৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927, সেইখনো আছে। সেইখনৰ থ্ৰুয়েদিও আমি বন আৰু বন সম্পদ ব্যৱস্থাপনাৰ প্ৰতি মানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি মানুহক সজাগ কৰিব পাৰোঁ আৰু এই বন্যপ্ৰাণী হওক বা আমাৰ যিখিনি আমাৰ বন সম্পদ আমি সংৰক্ষণ কৰিব পাৰোঁ। লগতে আমাৰ সময়ে সময়ে কি হয়, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগেই হওক আমাৰ কিছুমান SOP মানে উলিয়াই থকা হয়, তেওঁলোকে উলিয়ায়। এতিয়া ধৰক যিখিনি আমি আজি পাতিছোঁ যে বন্যপ্ৰাণী মানুহ যিখিনি হিউমেন এনিমেল কনফ্লিক্ট আছে তাৰ কাৰণেও আচলতে যদিও ই এটা দুৰ্যোগ নহয়, প্ৰাকৃতিক দুৰ্যোগ নহয়, যদিও ইয়াক মানে সময়ে সময়ে আচলতে ইয়াক দুৰ্যোগৰ নিচিনা মানে আচলতে ট্ৰিট কৰা হয়। সেইটো কাৰণে যিটো মই অলপ আগতে কোৱা আমাৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থা, সেইটো কাৰণে যিমান পাৰে মানে ফাষ্ট ট্ৰেক কৰা হৈছে যাতে মানুহখিনিৰ, যিটো আমি অলৰেডি প্ৰিয়ংকা বাইদেউ কৈছে যে মানুহখিনিৰ সহনশীলতা কমিছে, সেই হেতুকে যাতে কম্পেনচেশ্যনটো, ক্ষতিপূৰণটো যিমান পাৰোঁ সোনকালে দিয়া হয়, সেইটোৰ কাৰণে আচলতে সময়ে সময়ে বিভাগে কামবোৰ কৰি যায়। আৰু ইয়াত মানুহখিনিৰ যিখিনি পাব্লিক আছে, যিখিনি কৃষি ৰাইজ আছে, কৃষি সমাজ আছে, লগতে যিখিনি বনৰ ওচৰে পাজৰে থকা ফৰেষ্টৰ ওচৰে পাজৰে থকা যিখিনি মানুহ আছে, তেওঁলোকে যাতে সময়ে সময়ে বিভাগৰ লগত মানে একেলগ হৈ যাতে কামখিনি কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দিয়াই হওক, লগে লগে অৱগত কৰোৱাই হওক বা বিভিন্ন ধৰণৰ মানে সহযোগ কৰাই হওক, সেই কামখিনি যাতে তেওঁলোকে কৰে, সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু তেওঁলোকে আচলতে এই যিখিনি আমাৰ এক্ট আছে, বিভিন্ন এক্টৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি তেওঁলোকে এইখিনিৰ প্ৰতি আচলতে অৱগত হ'ব লাগে, সজাগ হ'ব লাগে আৰু আনকো কৰাব লাগে সজাগ, তেনেকৈ ভাবোঁ।
1: ইয়াৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰোঁ, বায়'ডাইভাৰ্চিটি এক্ট 2002ৰ অধীনত আচলতে কৃষকসকল বহুত লাভান্বিত হয়। ইয়াত বনজ যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়া হয়।
2: হয়, খুব সুন্দৰকৈ আচলতে কথাখিনি কৈছে। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে আধুনিক প্ৰযুক্তি। এতিয়া বন্যপ্ৰাণী আৰু মানুহ বিশেষকৈ খেতিপথাৰৰ ক্ষেত্ৰত অনিষ্ট কৰাৰ দিশটোলৈ যদি আমি লক্ষ্য কৰোঁ, বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰিবৰ কাৰণে আধুনিক প্ৰযুক্তি কেনেকুৱা ধৰণৰ এতিয়া আমাৰ সমাজলৈ আহিছে তাৰ বিষয়ে জনাওকচোন।
0: হয়, সময়ে সময়ে আমি মানুহ আৰু বন্যপ্ৰাণীৰ যিখিনি কো এক্সিষ্টেঞ্চ সেইখিনি আমি নিশ্চিত কৰিবলৈ আমি সচৰাচৰতে আমি আচলতে বন বিভাগেও আমি ইউজ কৰি আহিছোঁ, আমি ব্যৱহাৰ কৰি আহিছোঁ বিভিন্ন ধৰণৰ প্ৰযুক্তি, যেনে আমি পেট্ৰলিং আমি যিটো কৰোঁ, আমি ডেইলি পেট্ৰলিং কৰা হয়। পেট্ৰলিঙৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ এপ আছে, এম ষ্ট্ৰাইপছ নামৰ এপ এটা আছে, আমি সেই এপটো ইউজ কৰোঁ পেট্ৰলিঙৰ কাৰণে, যিটোৱে বিভাগক সহায় কৰে। লগতে তেওঁলোকে তাত আচলতে সেই এপটোত আমি পেট্ৰলিং কৰাৰ সময়ত আমি কি দেখিছোঁ, আমি পেট্ৰলিং কৰা ৰাস্তাটোত আমি কি দেখিছোঁ আৰু কিমানখিনি আমি আচলতে ভালকৈ পেট্ৰলিং কৰিছোঁ, সেই গোটেইখিনি আচলতে সেই এপটোত আমি গম পাওঁ। সেইটোত আচলতে আমি ইনপুট দিব লাগে, তেনেকুৱা এটা এপ আছে। লগতে আমি এনেকুৱা ধৰণৰ যিটো কো এক্সিষ্টেঞ্চৰ কাৰণে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে, যাতে যিহেতু আমি গম পাওঁ, আমি শুনিবলৈ পাওঁ, আমাৰ গুৱাহাটীতে আমি শুনিবলৈ পাওঁ

0: আমি আমাৰ যিহেতু ৰেলৱে ট্ৰেকছ আছে, আমাৰ পামহি অঞ্চলত আমাৰ যিটো ৰেল লাইন আছে, তো সেইফালেদি আমি তাত আমাৰ আচলতে আমাৰ পাঁচটা এলিফেণ্ট কৰিডৰ্ছ আছে, চ' সেইফালেদি হাতী প্ৰায় অহা যোৱা কৰে। চ' সেইকাৰণে কি হয়, সচৰাচৰ কি হয় আপোনাৰ হাতী প্ৰায় আপোনাৰ দুৰ্ঘটনা পতিত হয়, লগতে আপোনাৰ মৃত্যুমুখতো পৰে। সেয়েহে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে, লগতে আমি ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত আমি অনবৰতে আমি সংযোগ বনাই ৰাখোঁ। আমাৰ এছ এম এছ এলাৰ্টৰ থ্ৰুইদিয়ে হওক বা বিভিন্ন ধৰণৰ গ্ৰুপৰ থ্ৰুইদি হওক, আমি এইবোৰ ৱাৰ্নিং ছিষ্টেম আমি হেৰি কৰোঁ। আৰু ছ'লাৰ ফেঞ্চিঙৰ সুবিধা আমি আগতে পাতিছিলোঁ, ছ'লাৰ ফেঞ্চিঙৰ সুবিধাও আছে। আমি ছ'লাৰ ফেঞ্চিং যিটোৰ থ্ৰুইদি, ছ'লাৰ ফেঞ্চিং মানে কি, আমাৰ এতিয়া এনেকুৱা নহয় যে ইলেক্ট্ৰিক খুব এটা হাই ভল্টৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰি আছোঁ, তাত আমি খুব এটা কম যাতে পালছৰ নিচিনাকৈ মানে এটা সৰু হেৰি মানে আপোনাৰ পালছিফাই হোৱা, যাতে মানে হাতীটো আপোনাৰ ক্ষতিও নহওক অথচ তেওঁলোক সেই মানে ৱাৰ্ণো হওক, তেনেকুৱা ধৰণৰ সুবিধা এটা আছে। বা বাইদেউ কোৱাৰ নিচিনা যিটো বি হাইভৰ কথা কৈছিলে, মৌমাখি ব্যৱহাৰ কৰি, তেনেকুৱা ধৰণৰো আছে। আমি মুঠৰ ওপৰত আমি কমিউনিটি পাৰ্টিচিপেশ্যন খুব এটা ইম্পৰ্টেণ্ট বিষয় এই ক্ষেত্ৰত। আমি টেকন'লজি ইউজ কৰোঁ, আমি আৰু আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত আমি দুটা ধৰণৰ টেকন'লজিৰ কথা আমি জানিবলৈ পাইছিলোঁ। এটা হৈছিলে আমি ই আই নামৰ এটা টেকন'লজি তেওঁলোকে ইউজ কৰে, যিটো থ্ৰুইদি তেওঁলোকে বহুত এটা ডাঙৰ এৰিয়া তেওঁলোকে কাভাৰ কৰে, আৰু যিটো থ্ৰুইদি তেওঁলোকে নজৰ দিব পাৰে যাতে বহু বন্যপ্ৰাণী ক'ৰবাত ক্ষতি হৈছে নেকি বা কোনো ধৰণৰ মানে ইনট্ৰুডাৰ সোমাইছে নেকি। লগতে আমি যিটো দেখি পাওঁ, আমি কাজিৰঙাৰ যেতিয়া আমি এলিফেণ্ট সেইটোতো কৰিডৰ হয়, এনিমেল কৰিডৰ হয়, নেশ্যনেল হাইৱেৰে আমি যাওঁ, যাওঁতে আমি দেখোঁ যে তাত কিছুমান জেগাই জেগাই স্পীড লিমিট লগোৱা আছে। অকল স্পীড লিমিট লগোৱাই নহয়, তাত আচলতে আমাৰ থাৰ্মেল কেমেৰাৰো সুবিধা আছে, যিটো থ্ৰুইদি মানে যাতে এক্সিডেণ্ট নহওক, মানে হাতী হওক বা জীৱ জন্তুৰ হওক, সেইটো এটা
1: গুৰুত্ব প্ৰদান কৰা হৈছে। হয়, আচলতে খুব সুন্দৰকৈ আজি এই আলোচনাটোত আপোনালোকে বিভিন্ন ধৰণৰ কাৰিকৰী দিশসমূহ, বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণ আৰু কৃষিখণ্ডত আমি আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে বন্যপ্ৰাণীয়ে কৃষিখণ্ডত আচলতে বিভিন্ন ধৰণৰ সংঘাত বা অপকাৰ বা অনিষ্ট আদি নকৰিবৰ কাৰণে কি কি কাৰ্যপন্থা ল'ব লাগে, কি কি আইন আছে আৰু কেনেকৈ ধৰণে আমাৰ কৃষকসকল আগবাঢ়ি যাব, এই বিষয়ে খুব সুন্দৰকৈ আৰু সাৱলীলভাৱে আপোনালোকে আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে জনালে। দুয়োগৰাকী সমল ব্যক্তিলৈকে আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কৃষক ৰাইজক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহ অৱস্থানলৈ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমাতা আৰু গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ সঞ্চালক বন বিষয়া সুৰুশ্ৰী পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: তিনি হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ, আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ, যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণফুলি কি হব, যাবানে ভিডিঅ' ইনজেকচন?
4: আৰবিআই কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক স্বপ্না শইকীয়াৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

0: ইমান পৰে বৰগীত শুনিলে স্বপ্না শইকীয়াৰ কণ্ঠত বৰগীত ভাগী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত শ্বহীদ দিৱস পালন। নগাঁও জিলাৰ জুমুৰপুৰ গাঁও পঞ্চায়তৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।

0: আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতি বছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেডাৰলেণ্ডছ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা ভাৰতৰ জল ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ ফলত অসমো বহুলভাৱে লাভৱান হ'ব। কৃষিৰ ক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতাবাণী প্ৰদান আৰু আভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নেডাৰলেণ্ডছে জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত নিদৰ্শনৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰযুক্তিৰ সুবিধা আৰু অভিজ্ঞতা অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে উপযোগী বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত কৌশলগত জল সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশাল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এডভান্টেজ অসম শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনৰ প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অহা 21 মেৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ষোড়শ বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহান জনাইছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈকে উদ্যানখনলৈ 81,000 দেশী পৰ্যটক আৰু 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
1: 2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা এতিয়ালৈকে ৰেভিনিউ আমি পাইছো। ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰকে এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000ৰ ওপৰতে হ'ব আৰু বিদেশী পৰ্যটক ক'ব লাগিলে 1,600 ওপৰত এতিয়ালৈকে আহিছে আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, 1.5 মাহ সময় আছে। জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব। অলৰেডি এখন আমাৰ ইয়াৰ ডাইৰেক্টৰ ছাৰৰ এটা অৰ্ডাৰ এটা ওলাইছে 2026 চনৰ 25 জুনলৈকে আমাৰ এই
0: অসমত অপৰাধী কাৰ্যকলাপৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2লৈ হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি 1 জুলাইৰ পৰা 9ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 3য় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে CBSEয়ে 6ষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: প্ৰবীণ সাংবাদিক সম্পাদক লেখক হায়দৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস চতুৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ

0: কথা সোঁৱৰে।
1: পৰাগ দশৰ দুইজনমান হৈ যদি অসমত জীয়াই থাকিলহেঁতেন, সংকট কালত অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যি ধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছে আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে, পৰাগ দাসৰ এই সামাজিক বিৱৰ্তনটোৰ প্ৰতি আপোনাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ ফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীত আপোনাৰ বাধাগ্ৰস্ত হ'ব, বজাঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি জড়িত থাকিবও পাৰে। যিসকল সদা হয় লোকে মোৰ প্ৰতি ইয়াত আজি মৰম দেখুৱালে তেখেতসকলে, গতিকে অসুস্থ দেহেৰেও মই উপস্থিত থাকিছোঁ।
2: অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰিন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিষয় বিৱৰণ 31 মেৰ ভিতৰত গুৱাহাটীৰ প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ চাউলধোৱা ঠেকৰাগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট শীৰ্ষক আলোচনা চক্ৰত মানৱ অধিকাৰ কৰ্মী গণেশ গোস্বামী, সাংবাদিক ৰয়েল পেগু, পৰিৱেশ কৰ্মী তুষেশ্বৰ মিৰি আগৰৱালাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাই জলমগ্ন হৈ পৰাৰ লগতে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাতৰি আমালৈ আহিছে। চিৰভূমি জিলাৰ বদৰপুৰৰ বগলিগুল অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বহু ঠাইত বৰষুণে ঘৰ বাৰীৰো ক্ষতি কৰিছে। আজি উত্তৰ কৰিমগঞ্জৰ বিধায়ক জাকাৰিয়া আহমেদে পৰিস্থিতি পৰিদৰ্শন কৰাৰ উপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে এই লোকসকলক অতি শীঘ্ৰেই প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। ডিব্ৰুগড় জিলাতো আজি পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। চহৰখনৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত মানকটা পথৰ দেওবৰীয়া বজাৰকে ধৰি বহু ঠাই জলমগ্ন হৈ পৰিছে। তামোলপুৰ জিলাৰ গুৰেশ্বৰ গান্ধী চক দীঘলীপাৰত খাদ্য বিষক্ৰিয়া হৈ এটা চুবুৰী শতাধিক লোক অসুস্থ হৈ পৰিছে। যোৱা বৃহস্পতিবাৰে এটা পৰিয়ালত আয়োজিত বাথৌ পূজাৰ প্ৰসাদ খোৱাৰ পাছৰে পৰা এই লোকসকল অসুস্থ হৈ পৰে। আজি ইয়াৰে 65জন লোকক জিলাখনৰ উত্তৰ বেতনৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই লোকসকলৰ ভিতৰত কেইবাটাও শিশু আছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইয়াৰ পূৰ্বেও কালি 29জনীয়া চিকিৎসকৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ অসুস্থ লোকসকলক চিকিৎসা প্ৰদান কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ পাছত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে চিকিৎসালয়ত উপস্থিত হৈ অসুস্থ লোকসকল

খবৰ লোৱাৰ লগতে তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অসম সাহিত্য সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন উচ্চস্তৰীয় সভা আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ডঃ মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হয়। সভাত গুৰুজনাৰ সৃষ্টিৰাজি হিন্দী ইংৰাজীৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই এই সন্দৰ্ভত কয় যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি সন্দৰ্ভত দেশৰ অন্য প্ৰান্তৰ লোকে যাতে অৱগত হ'ব পাৰে তাৰ বাবে চেষ্টা চলাব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অনাগত সময়ছোৱাত দুয়োটা সংগঠন একগোট হৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। লখিমপুৰ আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এখন বাহনত বৈধ নথিপত্ৰ অবিহনে অনা 18টা মহ উদ্ধাৰ কৰে। বাহনখনৰ 3জন লোকক ইতিমধ্যে আটক কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

0: লখিমপুৰৰ ৰক্ষে যোৱা নিশা জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এখন বাহনত বৈধ নথিপত্ৰ অবিহনে অনা 18টা মহ উদ্ধাৰ কৰে। বাহনখনৰ 3জন লোকক ইতিমধ্যে আটক কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ গৈছো অৰুণিমা গোস্বামীৰ কাষলৈ।
1: ইলোৰা বিজ্ঞান মঞ্চ নলবাৰী শাখাৰ 23সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অসম ভেলী বিদ্যালয়ত তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত শিশু আৰু মাতৃৰ সুস্বাস্থ্য শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰাণ কৰে। বিৰাট কোহলীয়ে 58 আৰু দেৱদত্ত পাৰ্ডিকলে 45 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈ পঞ্জাব কিংছে 16 অভাৰত 5টা উইকেট হেৰুৱাই 160 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ড গ্ৰাছ পৰ্যটন নিবাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱাৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউতসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যত সক্ৰিয়ভাৱে জড়িত বৰুৱাই স্থানীয় মহিলাসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। তেওঁৰ মৃত্যুত গুণমুগ্ধ সকলে গভীৰ শোক প্রকাশ কৰিছে। বিশিষ্ট আইনজ্ঞ অসম আন্দোলনৰ অগ্ৰণী নেতা ডঃ ভুৱন বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ৰ বয়স হৈছিল 71 বছৰ। আজি বহু গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত ভূতনাথ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ডঃ বৰুৱাই পৰৱৰ্তী সময়ত তেজপুৰ আৰু NEF আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভাকে ধৰি অন্যান্য ব্যক্তি আৰু প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। যোৰহাটৰ গোহাঁই টেকেলাগাঁও নিবাসী নূৰ নাহাৰ হাজৰিকাৰ আজি দুপৰীয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 59 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 21 মেৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। নগাঁও জিলাৰ জুমুৰমুৰ গাঁও পঞ্চায়তৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: আজিৰ কথিকাৰ অনুষ্ঠানত শুনক ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাৰ কথিকা বিজ্ঞান আৰু অন্ধবিশ্বাস।
2: বিজ্ঞানৰ বুনিয়াদ হৈছে যুক্তিতৰ্ক, পৰীক্ষাপাতি আৰু বিচাৰ বিশ্লেষণ। আনহাতে অন্ধবিশ্বাসৰ আধাৰ হৈছে ৰীতি নীতি, আচাৰ ব্যৱহাৰ আদিৰ ওপৰত বিচাৰ বিশ্লেষণহীন আস্থা, বিশ্বাস আৰু নিৰ্ভৰশীলতা। দুয়োৰে মাজৰ সীমাৰেখা অতি সুস্পষ্ট, পিছে বহুতেই সময়ে সময়ে দুয়োকে একাকাৰ কৰি পেলোৱা দেখা যায়। এনে কৰাৰ গুৰিতেই হ'ল দুষ্ট প্ৰকৃতিৰ লোকৰ স্বাৰ্থ আৰু অভিসন্ধি। নজনা আৰু জানিবলৈ ইচ্ছা নকৰা লোকসকলক লুটিপুটি ঠগাই মেলি খোৱাৰ প্ৰৱণতা, সেইবাবেই এচামে সদায় ইটো সিটো অজুহাত দেখুৱাই অন্ধবিশ্বাসক ব্যাপকভাৱে জীয়াই ৰাখিবলৈ বিচাৰে। তেওঁলোকে যুগ যুগ ধৰি সেই কাম কৰিও আহিছে আৰু কৰিও আছে। আস্থা, বিশ্বাস আৰু নিৰ্ভৰশীলতা, এই তিনিটাত ভেজা দিয়েই অন্ধবিশ্বাসে জীপ লৈ উঠে। অজ্ঞতা আৰু যুক্তি বিচাৰৰ অভাৱে তাক পোহপাল দিয়ে। সেইবাবেই কেতিয়াবা ৰীতি নীতি বা ঐতিহ্য পৰম্পৰাৰ নামত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠে, কেতিয়াবা আকৌ ধৰ্মৰ নীতি নিয়মৰ নামতো এইবোৰ ব্যাপক হৈ উঠে। যেনেকৈয়ে নহওক, যিদৰেই নহওক, এইবোৰে মানুহৰ ক্ষতি সাধন কৰে। এনে ক্ষতিসাধন কেতিয়াবা সাংঘাতিক আৰু মাৰাত্মকো হৈ পৰে আৰু সেইবাবে এইবোৰক মানৱতাৰ শত্ৰু বুলি কোৱা হয়। এইবোৰ কথা বহুতেই জানে, বহুতেই বুজে, পিছে জনা আৰু বুজা স্বত্তেও বহুতেই এইবোৰ এৰিব নোৱাৰে। তেওঁলোক এইবোৰৰ বলি হৈ পৰে। বহুতেই আকৌ এইবোৰ কথা নাজানে, বুজালেও বুজিব নোখোজে। ৰীতি নীতি ঐতিহ্য

পৰম্পৰা, ধৰ্মশাস্ত্ৰ আদিৰ দোহাই দি এইবোৰ জীয়াই ৰখাটোকেই তেওঁলোকৰ পবিত্ৰ কৰ্তব্য বুলি ভাবে। এনে হোৱাৰ গুৰিৰ কাৰণ কেইবাটাও। তাৰে এটা হ'ল মানুহৰ মন আৰু চিন্তা চৰ্চা কৰাৰ ধৰণকৰণ। ইয়াক থোৰতে মানসিকতা বুলি কয়। যিকোনো ক্ষেত্ৰতেই মানসিকতা যুক্তিৰ আধাৰতহে হ'ব লাগে। তেনে মানসিকতাইহে প্ৰগতিৰ পথত সহায় কৰিব পাৰে। কিছুমানৰ মানসিকতা আকৌ যুক্তিৰ বিপৰীতে আৱেগ আৰু অজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। কিছুমানৰ মানসিকতাৰ আধাৰ আকৌ অনুকৰণ, যধে মধে চিন্তা ভাৱনা নকৰাকৈ কৰা অনুকৰণ, ভাল বেয়াৰ বিচাৰ নকৰাকৈ উতিভাহি ফুৰাৰ মানসিকতা। যুক্তি তৰ্কৰ আধাৰত প্ৰতিষ্ঠিত মানসিকতাক বিজ্ঞান মানসিকতা বোলে। ইয়াৰ বাহিৰে বাকী আটাইবোৰেই অবৈজ্ঞানিক, মানে বিজ্ঞানসন্মত নহয়। এইবোৰক ভাববাদী মানসিকতাও বুলিব পাৰি। ভাববাদী মানসিকতাই অন্ধবিশ্বাস আৰু কুসংস্কাৰক সকলো ফালৰ পৰাই লাই দিয়ে আৰু ইয়াৰ ফল অতি মাৰাত্মক, অতি ভয়াৱহ। ভাববাদী মানসিকতাই মানুহক দুখ যাতনা দিয়ে। এনেবোৰ খবৰ সময়ে সময়ে সঘনাই ওলাই থাকে। তথাপিও কিন্তু মানুহ সতৰ্ক বা সাৱধান হোৱা দেখা নাযায়, ফলত এনেবোৰ ক্ষয়ক্ষতিৰ মাত্ৰা বাঢ়ি গৈ থাকে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। তাৰ লগে লগে মুষ্টিময় এচামে আকৌ ইয়াৰ বিৰুদ্ধে অভিযানো চলাই আহিছে, ইয়াক নিৰ্মূল কৰাৰ প্ৰয়াস কৰি আহিছে। তথাপিও দেখা যায় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰয়োভৰ যেন বাঢ়িহে যাব ধৰিছে। এইটো একধৰণৰ এটা হাতৰ যেনেই লাগে। এনে হোৱাৰ গুৰিৰ কাৰণ কেইবাটাও। তাৰে এটা হ'লগৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তাই ৰাখিব পাৰিলে সমাজৰ এচামৰ লাভ হয়। এচামৰ দুখ, দৈন্য আৰু যাতনাৰ পৰা আন এচাম লাভৱান হয়, সমৃদ্ধিশালী হয়। গতিকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আধাৰত সেইচামে ব্যৱসায় গঢ়ি তুলিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰক পণ্য, মানে ব্যৱসায়ৰ আধাৰ কৰি তুলিছে। ৰাইজৰ অজ্ঞতা আৰু ভাববাদী মানসিকতাই সেই ব্যৱসায়ক ৰমৰমীয়া কৰি তুলিছে। তেনেই কম দিনৰ ভিতৰতেই এইবোৰে ব্যাপক ৰূপ ধাৰণ কৰিব পাৰিছে। এনে হোৱাৰ আৰু এটা কাৰণ আছে। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতা কিছুমান ক্ষেত্ৰত নিজাববীয়াকৈ সলনি হয়। কেতিয়াবা একো একোজন ব্যক্তিৰ পৰাই এনে পৰিৱৰ্তনৰ সূচনা হয়। পিছলৈ সেইবোৰ সমাজৰ বিভিন্ন স্তৰলৈ বিয়পি পৰে। কেতিয়াবা আকৌ সময়ৰ তাগিদাত সামূহিকভাৱেই এনেবোৰ পৰিৱৰ্তন ঘটে। তাৰ বাবে কতো কোনো ধৰণৰ অভিযান বা অতিৰিক্ত প্ৰয়াসৰ প্ৰয়োজন নাথাকে। কিন্তু কিছুমান ক্ষেত্ৰত মানুহৰ মানসিকতাৰ পৰিৱৰ্তন প্ৰায় নহয়েই, হলেও অতি ধীৰ গতিৰেহে হয়। তেনেবোৰ ক্ষেত্ৰতেই বিশেষ ধৰণৰ অভিযান আৰু অতিৰিক্ত প্ৰয়াসৰ প্ৰয়োজন আটাইতকৈ বেছি। ঐতিহ্য, পৰম্পৰা আৰু ধৰ্মশাস্ত্ৰ আদিৰ আধাৰত চলি থকা বিশ্বাস আৰু ৰীতি নীতিৰ ক্ষেত্ৰতেই এনে পৰিৱৰ্তন অতি মন্থল। মন্থৰ হোৱাৰ কাৰণো আছে, ধৰ্মশাস্ত্ৰ আৰু ঐতিহ্য পৰম্পৰাৰ আধাৰত গঢ় লৈ উঠা অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ জীয়াই ৰাখিবৰ বাবে এচামে অহৰহ চেষ্টা চলাই থাকে। ইয়াৰ আধাৰত তেওঁলোকে ৰমৰমীয়া ব্যৱসায় কৰিব পাৰে। সহজ সৰল ভাববাদী ৰাইজক শোষণ কৰাৰ বাবে এইবোৰে অতি কৌশলী সাধনৰ দৰেই কাম কৰে। সেইবাবেই এই ব্যৱসায়ত এইচাম লোকে যথেষ্ট পুঁজি আৰু জনবল প্ৰয়োগ কৰে। তাৰ বাবে তেওঁলোকে পৰিস্থিতি অধ্যয়ন আৰু তাৰ ভিত্তিত ন ন কৌশল অৱলম্বন কৰে। বিশ্বাস কৰিবলৈ টান লাগে, কিন্তু কথাষাৰ সঁচা। এনেধৰণৰ ন ন কৌশল উদ্ভাৱন কৰাৰ বাবে তেওঁলোকে গৱেষণা গোটো প্ৰতিষ্ঠা কৰি লয়। এই গৱেষণা গোটবোৰে চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ নতুন ৰূপত গঢ় দি তোলে, যুগৰ উপযোগী কৰি তোলে, আধুনিক জগতৰ সৈতে দেখাত খাপ খোৱা কৰি সজাই পৰাই আকৰ্ষণীয় কৰি তোলে। সেইবাবেই তেওঁলোকৰ বজাৰ সদায় ৰমৰমীয়া, চাৰিওপিনে লাভেই লাভ। স্থানীয় বিশ্বাস আৰু আৱেগৰ আধাৰত এইবোৰ সাধাৰণভাৱেই আৰম্ভ হয়। স্থানীয় পৰ্যায়ত সফল হলে ইয়াৰ প্ৰসাৰ ঘটোৱা হয়। ই ক্ৰমে ৰাজ্য আৰু দেশৰো সীমা অতিক্ৰম কৰি যায়। একো একোটা শক্তিশালী আন্তৰ্জাতিক চক্ৰ বা নেটৱৰ্কে গঢ় লৈ উঠে। সেইবাবেই আইন কানুন থকা স্বত্তেও এইবোৰৰ সুৰুঙাৰ সুযোগ লৈ এই চক্ৰবোৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰক ৰমৰমীয় বেহাৰ পণ্য কৰি তুলিব পাৰিছে। দেখাত অন্ধবিশ্বাস আৰু কুসংস্কাৰক সাধাৰণ মানুহেই ব্যাপকভাৱে জীয়াই ৰাখিছে। ইয়াৰ অন্তৰালত অহৰহ সক্ৰিয় হৈ থকা চক্ৰটো কিন্তু সাধাৰণতেই চকুত নপৰে। সেয়ে এনে অদৃশ্য শক্তিৰ সৈতে যুঁজ দিয়াটো সহজ নহয়। এই অদৃশ্য শক্তি মানুহৰ দুৰ্ঘোৰ শত্ৰু, মানৱতাৰ ঘোৰ পৰিপন্থী। সেয়ে এইবোৰৰ বিৰুদ্ধে যুঁজ আমি দিবই লাগিব। আৰু এই যুঁজ কেৱল ৰাইজৰেই অকলে নহয় বা চৰকাৰৰো অকলে নহয়, দুয়োপক্ষ মিলি কৰিবলগীয়া এক উমৈহতীয়া যুঁজ। সুখৰ কথা, ইতিমধ্যে এই যুঁজ আৰম্ভ হৈছে।

0: শিক্ষাৰ প্ৰসাৰ, বিজ্ঞান জনপ্ৰিয় কৰা আৰু বিজ্ঞান প্ৰযুক্তিক ৰাইজৰ মাজলৈ লৈ যোৱা, সচেতনতা বৃদ্ধিৰ বাবে ঠায়ে ঠায়ে যুক্তিবাদী মঞ্চ গঠন আৰু দৃশ্য, শ্ৰাব্য আৰু ছপা মাধ্যমৰ জৰিয়তে প্ৰচাৰ আদি বিভিন্ন কাৰ্যসূচীৰে এই যুঁজ আৰম্ভ কৰা হৈছে। পিছে তাৰ পৰা আশা কৰা মতে সুফল এতিয়াও পোৱা হোৱা নাই। নোপোৱাৰ কাৰণৰ ব্যাখ্যা ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠান ভেদে বেলেগ বেলেগ হ'ব পাৰে, তাত বিতৰ্কৰ অৱকাশো থাকিব পাৰে। পিছে সামগ্ৰিকভাৱে কথাখিনি বোধ কৰোঁ আমি এনেদৰে চিন্তা কৰিব পাৰোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰক একধৰণৰ ৰোগ বুলি ধৰিব পাৰি। ই মনৰ ৰোগ, মানসিক ৰোগ। ইয়াৰ কাৰণ যিয়েই নহওক, ইয়াৰ আধাৰ হৈছে মন। ইয়াক পোহপাল দিয়া কাৰকটো হ'লগৈ মানসিকতা। ই কেতিয়াবা ব্যক্তিগত, কেতিয়াবা সামূহিক বা সমষ্টিগত। গতিকে ৰোগ নিৰাময়ৰ মূল লক্ষ্য হ'ব লাগিব মন আৰু মানসিকতাক লক্ষ্য কৰি ইয়াৰ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব। বহুতৰে ধাৰণা, শিক্ষাৰ প্ৰসাৰ ঘটাব পাৰিলেই এই ৰোগ বহু পৰিমাণেই কমি যাব। কথাষাৰ একেবাৰে সঁচাও নহয়, একেবাৰে মিছাও নহয়, অন্ততঃ আমাৰ দেশৰ ক্ষেত্ৰত। কাৰণ এতিয়াও এই একুৰি এক শতিকাৰ প্ৰথম দশকতো আমাৰ শিক্ষিত সমাজৰ মাজতো অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পয়োভৰ কম নহয়। শিক্ষাৰ প্ৰসাৰ অৱশ্যেই জৰুৰী কথা, কিন্তু তাৰ লগে লগে আটাইতকৈ বেছি কাম কৰিব পৰা এটা কথাও আছে, সেয়া হৈছে সচেতনতা। ব্যক্তিগত আৰু সমূহীয়া উভয় পৰ্যায়তে সচেতনতা। ৰাইজ সচেতন হলে, ৰাইজৰ মানসিকতা যুক্তিসংগত আৰু বিজ্ঞান ভিত্তিক হলে ই যিকোনো প্ৰত্যাহ্বানেই সফলতাৰে অতিক্ৰম কৰিব পাৰে। এটা সাধাৰণ উদাহৰণ দি এই কথাখিনি আৰু স্পষ্টকৈ ব্যাখ্যা কৰিব পাৰি। আমাৰ মাজত এটা অন্ধবিশ্বাস প্ৰচলিত আছে, গড়ৰ খৰ্গৰ পৰা কৰা আঙুঠি পিন্ধিলে বহুত কিবাকিবি অপায় অমংগল দূৰ হয়, বহুত কিবাকিবি লাভ হয়, কিন্তু আচলতে ইয়াৰ কোনো যুক্তিসংগত আধাৰ নাই। ই এক ধৰণৰ অতি সুপৰিকল্পিত অপপ্ৰচাৰহে। ৰাইজে যদি ইয়াৰ অন্তৰালৰ কথাখিনি বুজি লৈ সচেতন হয়, তেতিয়াহ'লে তেওঁলোকে নিজেই পিছৰ কামখিনি কৰি পেলাব পাৰে, মানে গড়ৰ খৰ্গৰ আঙুঠি পিন্ধা বাদ দিব পাৰে। ৰাইজে লগ লাগি যদি এই কামটো কৰে, নিজৰ মাজতে নিজৰ তাগিদাতে তাৰ প্ৰচাৰ কৰে, গড়ৰ খৰ্গৰ চাহিদা ভালেখিনি পৰিমাণে কমি যাব, আৰু চাহিদা কমি গ'লেই ইয়াৰ আধাৰত গঢ়ি তোলা কাঢ়া সুৰুঙা নথকা আইন কৰাৰো প্ৰয়োজন নাথাকিব, আৰু চোৰাং চিকাৰীৰ উপদ্ৰৱো কমি যাবলৈ বাধ্য হ'ব। এয়া মাত্ৰ এটা উদাহৰণহে, এনে আৰু বহুতো ক্ষেত্ৰ আছে। এইবোৰত ৰাইজক সচেতন কৰাটোহে ডাঙৰ কথা। বৰ্তমানৰ আটাইতকৈ তীব্ৰ আৰু ব্যাপক দাবী হ'ল এইটোৱেই। তাৰ বাবে বিজ্ঞান জনপ্ৰিয় কৰাৰ লগতে ৰাইজৰ মানসিকতাৰো পৰিৱৰ্তন ঘটাব লাগিব। যুক্তিবাদ আৰু বিজ্ঞান মানসিকতাই সকলো দিশতেই আগভাগ পাব লাগিব।
1: বিজ্ঞান আৰু অন্ধবিশ্বাস, ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকাটি শুনিলে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰ্মুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। এই সময়ছোৱাত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী আল্ফ ক্ৰিষ্টানছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বাণিজ্য, কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, স্থিতিস্থাপক যোগান শৃংখল, প্ৰতিৰক্ষা, মহাকাশ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোটেনবাৰ্গ অভিমুখে ৰাওনা হোৱাৰ সময়ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটন আমষ্টাৰডাম বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিদায় সম্ভাষণ জনায়। নেডাৰলেণ্ডৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটনৰ লগতে আন আন মন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়োপক্ষই

শিক্ষা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু অন্যান্য ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বাবে 17খনকৈ চুক্তিত স্বাক্ষৰ কৰে। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ ফলত সমগ্ৰ বিশ্বতে শক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰত পৰা বিৰূপ প্ৰভাৱক লৈ দুয়োগৰাকী নেতাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। ছুইডেনলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী জেটেনৰ সৈতে দেশখনৰ গুৰুত্বপূৰ্ণ বান্ধ আফস্লুইটাডিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত দুয়োখন দেশে জল ব্যৱস্থাপনা আৰু পৰিৱেশ অনুকূল আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰৰ সহযোগিতাক লৈ বিশদভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই বান্ধ পৰিদৰ্শন গুজৰাটৰ অভিলাষী প্ৰকল্প কল্পসাৰৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে ভাৰত নেডাৰলেণ্ডৰ কাৰিকৰী সহযোগিতাত গুজৰাটৰ খাম্বা উপসাগৰত 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বান্ধ নিৰ্মাণ কৰা হ'ব। এই বান্ধৰ মূল উদ্দেশ্য হৈছে নৰ্মদা, সাবৰমতী, মাহী আৰু ধাদৰকে ধৰি মূল নৈসমূহৰ পৰা অহা অলুণীয়া পানী আবদ্ধ কৰি এক বিশাল উপকূলীয় জলাশয় গঢ়ি তোলা। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ নেডাৰলেণ্ড ভ্ৰমণে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিলে। তেওঁ লগতে কয় যে এই ভ্ৰমণে দেশ দুখনৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লগতে ছেমিকণ্ডাক্টৰ, উদ্ভাৱন, প্ৰতিৰক্ষা, বহন ক্ষমতা, গতিশীলতা আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰিছে। দুয়োখন দেশে ভৱিষ্যতৰ বাবে এক অভিলাষী ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াইছে বুলিও শ্ৰীমোদীয়ে বাৰ্তাটোত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তাটোত উল্লেখ কৰে যে অনাগত বছৰবোৰত ভাৰত আৰু নেডাৰলেণ্ডৰ বন্ধুত্ব দৃঢ় হৈ থাকিব। উল্লেখযোগ্য যে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানসমূহক শ্ৰীমোদীয়ে ভাৰতত বিনিয়োগৰ বাবেও আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে'ত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ইতিমধ্যে নাম ঘোষণা কৰা ব্যক্তিসকলক ৰাষ্ট্ৰপতিয়ে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে ভাৰত চৰকাৰে 131গৰাকী ব্যক্তিক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰিছিল। ইয়াৰ ভিতৰত 5গৰাকীলৈ পদ্মবিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বঁটা প্ৰাপকসকলৰ ভিতৰত 19গৰাকী মহিলা আছে। আনহাতে 16গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হ'ব। 1954চনৰে পৰা এতিয়ালৈকে প্ৰতিবছৰে গণৰাজ্য দিৱসৰ দিনা বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই যোৱা 14 মে'ত কংগ্ৰেছ নেতৃত্বই সতীশনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল। উল্লেখযোগ্য যে কেৰালাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2/3 অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু বিভিন্ন কাৰণত মিত্ৰজোঁটে কোনো এজন নেতাকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পৰা নাছিল। ভি ডি সতীশনৰ লগতে কাইলৈ আন 20গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব। আজি সন্ধিয়া ভি ডি সতীশনে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলাৰকাৰক সাক্ষাৎ কৰি শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা দাখিল কৰে। থিৰুৱনন্তপুৰম চেণ্ট্ৰেল ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে ইৰাণে হৰমুজ প্ৰণালীক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। হৰমুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে। দেশখনৰ উপ ৰাষ্ট্ৰপতি ৰেজা আৰিফে কয় যে তেহৰাণে ইয়াৰ পূৰ্বে এই জলপথছোৱাত তেওঁলোকৰ সাৰ্বভৌমত্ব প্ৰয়োগ কৰাৰ পৰা বিৰত আছিল, কিন্তু এতিয়াৰে পৰা এই নীতি দেশখনে সলনি কৰিব। কালি ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ মুৰববী ইব্ৰাহিম আজিজে ঘোষণা কৰে যে ইৰাণে হৰমুজ প্ৰণালীৰ এক নিৰ্দিষ্ট পথেৰে সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰিবলৈ এটা পেছাদাৰী ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। এই ব্যৱস্থাটোৱে কেৱল বাণিজ্যিক জাহাজ আৰু ইৰাণৰ সৈতে সহযোগিতা কৰা দেশসমূহকহে পাৰ হৈ যোৱাৰ অনুমতি দিব। কেন্দ্ৰীয় নব্য আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ভাৰতে এতিয়া বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ সময়ত এটা দিনতে প্ৰয়োজন হোৱা 256.4 গিগাৱাট বিদ্যুৎ সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এটা ব্যক্তিগত ইংৰাজী সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীযোশীয়ে কয় যে বিদ্যুতৰ এই চাহিদাৰ প্ৰায় 33% বিদ্যুৎ নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ জৰিয়তে আহৰণ কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ শক্তিখণ্ডৰ আন্তঃগাঁথনি এতিয়া অধিক শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সবল হোৱাকৈ প্ৰস্তুত হৈ উঠিছে। তেওঁ লগতে কয় যে শক্তিখণ্ডৰ এই পৰিৱৰ্তনে দেশৰ বিকাশৰ যাত্ৰাত অধিক ত্বৰান্বিত কৰাত সহায় কৰিব।

0: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত থকা নেচনেল ইনষ্টিটিউট অব ডিজাইনত উদ্ভাৱন আৰু সৃজনীশীল কেন্দ্ৰ এটা উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্ব বৰ্তমান সময়ত অপৰিসীম। এনে প্ৰতিষ্ঠানে সৃষ্টিশীলতাক উদ্যোগশীলতাৰ সৈতে সংযোগ কৰে। তেওঁ কয় যে নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানসমূহে যুৱক যুৱতীসকলক উদ্ভাৱন আৰু পেছাদাৰিত্ব বিকাশৰ বাবে সঠিক মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলো উপস্থিত থাকে। আনহাতে শ্ৰীশ্বাহে গান্ধীনগৰত 5,00,000 লিটাৰ ক্ষমতাসম্পন্ন মধুৰ নামৰ এটা দুগ্ধ প্ৰকল্পও উদ্বোধন কৰে। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৌৰসভা এলেকাত এই গণনা আৰম্ভ হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাব, তেলেংগানা আৰু উত্তৰাখণ্ডত গৃহ তালিকাভুক্তকৰণৰ কাম চলি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ব্যাপক আৰু সঠিক তথ্য নিশ্চিত কৰিবলৈ গণনা প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ক্ষেত্ৰ ভ্ৰমণৰ সময়ছোৱাত গৃহৰ অৱস্থা, ঘৰৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্যসমূহৰ 33টা প্ৰশ্ন সম্বলিত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে গুজৰাট, জম্মু কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজি আৰম্ভ হোৱা স্বগণনাৰ সুবিধা চলিত মাহৰ 31 তাৰিখলৈকে উপলব্ধ হ'ব। উত্তৰ প্ৰদেশতো এই স্বগণনা 21 মে পৰ্যন্ত চলিব। চীনত অনুষ্ঠিত বাউজি চীনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰেয়াংশী বালিছেট্টিয়ে ৰূপৰ পদক জয় কৰিছে। বাউজি চিটি জিমনেছিয়ামত অনুষ্ঠিত ছুপাৰ 100 ইভেণ্টত বালিছেট্টিয়ে চীনৰ আন ফি কিউৱানক 14-21-6-21 ছেটত পৰাস্ত কৰে। ধৰমশালাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে বাতৰি যুগুতোৱাৰ পৰলৈকে 19 অভাৰত 6টা উইকেট হেৰুৱাই 190 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আনহাতে সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সাথিছানে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰ্মুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষ সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়া বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিনয় তালুকদাৰ আৰু লগৰীয়াসকলে পৰিৱেশন কৰা নাম।

0: ইমান পৰে নাম শুনিলে বিনয় তালুকদাৰ আৰু লগৰীয়াসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে
2: ৱাহ,
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক পূবালীৰ সুৰ। আজিৰ অনুষ্ঠানত বিভাৰ আভাৰো লগৰীয়াসকলে কোৱা দুটি ৰাভা গীত শুনাবলৈ লোৱা হৈছে।

0: পূবালীৰ শূন্যস্থানত ইমান পৰে শ্ৰোতাসকলে বিভাৰ আভাৰ আৰু লগৰীয়াসকলৰ কণ্ঠত দুটি ৰাভা গীত শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: সংবাদ চলন্তিকা।
4: নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক স্বাগতম জনাইছো। আজি 17 মে'। সমগ্ৰ বিশ্বতে আজিৰ দিনটোত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ বা হাইপাৰটেনশ্যন সম্পৰ্কে সজাগতা বৃদ্ধি আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ বিশেষকৈ দুই প্ৰকাৰৰ, প্ৰাথমিক উচ্চ ৰক্তচাপ আৰু গৌণ উচ্চ ৰক্তচাপ। কোনো লোকৰ উচ্চ ৰক্তচাপৰ প্ৰৱণতা বেছি, বৃদ্ধসকলৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা অধিক। আনহাতে যিসকল ব্যক্তি মেদবহুলতাত ভুগিছে, অত্যাধিক নিমখ সেৱন, ধূম্ৰপান, মদ্যপান কৰা লোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি। বৰ্তমান সময়ত অধিকাংশ লোকেই উচ্চ ৰক্তচাপত আক্ৰান্ত।
5: বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। বৰ্তমান সমগ্ৰ বিশ্বতে দেখা পোৱা গৈছে প্ৰায় 1,400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোক নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4 জন লোকৰ ভিতৰত 1 জনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
4: উচ্চ ৰক্তচাপ

0: চব আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে বিতংভাৱে জানিবলৈ আমি সংযুক্ত হৈছো মেডিচিন বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জিতা ডেকাৰ সৈতে। বাইদেউ নমস্কাৰ। যিহেতু আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো উচ্চ ৰক্তচাপ আচলতে কি?
1: উচ্চ ৰক্তচাপ আমি হাইপাৰটেনচন বুলি কম, এটা একচুৱেলি এটা অৱস্থা য'ত মানে যিটো আমাৰ আৰ্টাৰিজ হয় যাক আমি ৰক্ত নাড়ী নলী বুলি কওঁ, তাৰ ভিতৰত কিন্তু আমাৰ তেজৰ যদি প্ৰেচাৰ হয় সেইটো মানে নৰ্মেলি কিন্তু স্বাভাৱিকতকে মানে বেছি থাকে। ত' সেইটো আমাৰ এজ পাৰ ৰিচেণ্ট গাইডলাইন এতিয়া আমাৰ সেইটো হাইপাৰটেনচন বুলি ক'ব লাগিলে দুটা কেটেগৰিজত আমি কওঁ, মানে ষ্টেজ ওৱান আৰু ষ্টেজ টু। আমি দুটা প্ৰেচাৰ থাকে আমাৰ ইউজুৱেলি, এটা থাকে ওপৰত প্ৰেচাৰটোক আমি কওঁ ছিষ্টলিক ব্লাড প্ৰেচাৰ আৰু তলৰ আমি ডায়াষ্টলিক ব্লাড প্ৰেচাৰ বুলি কওঁ। ত' এতিয়া যদি আমাৰ কাৰোবাৰ 130-139ৰ ভিতৰত বা যদি 80-89ৰ ভিতৰত থাকে আমি ষ্টেজ ওৱান বুলি কওঁ, আৰু যদি আমাৰ কিছুমান পেচেণ্টৰ যদি আমি ডাইৰেক্টলি 140ৰ ওপৰত পাওঁ বা 90টো থাকে তলৰ প্ৰেচাৰটো, তো আমি ষ্টেজ টু হাইপাৰটেনচন বুলি কওঁ আৰু।
2: উচ্চ ৰক্তচাপৰ যিবিলাক সাধাৰণ লক্ষণ থাকে সেই লক্ষণখিনি কেনেধৰণৰ, কেনেকুৱা লক্ষণ দেখুৱায় যে এগৰাকী ব্যক্তিৰ উচ্চ ৰক্তচাপ হৈছে, আমি কেনেকে গম পাম যে তেওঁৰ উচ্চ ৰক্তচাপ হৈছে বুলি কি ক'ব?
1: মানে সাধাৰণ লক্ষণবোৰ মানে ইউজুৱেলি পেচেণ্টৰ এচিম্পটমেটিক থাকে, মানে বহুত ৰোগীৰ কোনো চিম্পটমছ নাথাকে, সেইকাৰণে আমি উচ্চ ৰক্তচাপক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। কিন্তু যেতিয়া পেচেণ্ট এজনৰ বিপিটো বহুত বেছি হাই হয় তেতিয়া নানা ধৰণৰ চিম্পটমছ থাকে, যেনেকে মানে মূৰ বিষ হয়, চকুৰে ধোঁৱা দেখে, বা কিছুমানৰ মূৰ ঘূৰণি হয় আমি ডিজিনেছ বুলি কওঁ, বা বুকু ধৰপৰ কৰে, পালপিটেশ্যন হ'ব পাৰে, সবৰে এইটো ডিফাৰেণ্ট হয়। মানে কাৰোবাৰ এইটো কাৰোবাৰ তেনেকে হ'ব, কাৰোবাৰ উশাহ লোৱা অসুবিধা হ'ব পাৰে, কোনোবাৰ বুকুটো ধৰপৰ কৰি থাকিব পাৰে, তেনেকুৱা চিম্পটমছ দেখা যায়।
2: হয়, এনেকুৱা কিছুমান মানুহ দেখা যায় যিবিলাকৰ হাই প্ৰেচাৰ আছে, তেওঁলোকৰ মূৰ ঘূৰণি হয় খুবেই, সেই মূৰ ঘূৰণি বা সেই যিখিনি জটিলতা হয়, যিখিনি লক্ষণ আমি দেখা পাওঁ, সেই লক্ষণখিনি নাইকিয়া কৰিবৰ কাৰণে কি কি উপায় আছে?
1: আমাৰ বহুত মেজাৰ থাকে যোনটোৰে আমি উচ্চ ৰক্তচাপটো কণ্ট্ৰল কৰিব পাৰোঁ।
2: হয়,
1: আমিতো এটাটো হয়তো মেডিকেশ্যন, তাৰ আগতে আমাৰ কিছুমান ডায়েটৰী মডিফিকেশ্যন থাকে, যোনটো আমাৰ খাদ্যসমূহ বা আমাৰ যোনটো ব্যায়াম, সেইবোৰ আমি বেছি এনকাৰেজ কৰিব লাগে, তাৰপিছত আমি মেডিকেশ্যন ষ্টাৰ্ট কৰিব লাগে। ত' ফাৰ্ষ্টটো হয় কি, আমি আমাৰ যোনটো অসম বা ফিল ৰাইজতে আমি বহুত নিমখ খাওঁ, ত' মেইন আমি ছল্ট ৰেষ্ট্ৰিকশ্যন কৰিব লাগে। ত' আমাৰ ৰিকমেণ্ডেড গাইডলাইন্স মতে আমাৰ ছল্ট ইনটেকটো 5 গ্ৰাম পাৰ ডে, ত' সেইটো আমি কৰিব লাগে। তাৰপিছত আমি ব্যায়াম কৰিব লাগে, ব্যায়ামৰো যেনেকে ভাগ থাকে, আমি এৰোবিক এক্সাৰচাইজ থাকে, যেনেকে আমাৰ জগিং বা ব্ৰিস্ক ৱাকিং যোনটো কয়, খাম উলতে মানে একদম চুৰকি যোনটো আমি খোজ কাঢ়ো, তাৰপিছত কিছুমানে ছুইমিং কৰিব পাৰে বা চাইক্লিং কৰিব পাৰে, তেনেকুৱা এক্সাৰচাইজ আমি এনকাৰেজ কৰোঁ। আৰু ৰেজিষ্টেঞ্চ ট্ৰেইনিং বুলি কয়, যোনবোৰ আমাৰ অলপমান লিফ্ট ৱেইটছ অলপমান লিফ্ট কৰিব লাগে, তেনেকে আমি সপ্তাহত 2-3 ডেজ মানে এনকাৰেজ কৰিব লাগে। তাৰপিছত যোনবোৰ যেনেকে টবেক' মানে স্মকিং বা এলকহল সেইবোৰ আমি কমাব লাগে, লিমিট কৰিব লাগে। প্লাছ টোপনিটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয়, চ' টোপনি মানে শ্লিপ শ্বিডিউলটো সদায় ভাল থাকিব লাগে।
2: সেইবোৰ হয় কিমান ঘণ্টা শুব লাগে এই ৰোগীয়ে?
1: আমাৰ শ্লিপটোতো আমাৰ 6-8 আৱাৰ্চ আমি এনকাৰেজ কৰোঁ, শ্লিপটো হবই লাগে।
2: হয়, এনেকুৱা ধৰণৰ খাদ্যাভ্যাস আছে নেকি যিখিনি খালে আমাৰ উচ্চ ৰক্তচাপটো কমি থাকিব বুলি সাধাৰণ লোকে গম পায়?
1: হয়, আমিতো প্ৰথম ডায়েট যোনটো আমাৰ উচ্চ ৰক্তচাপৰ কাৰণে আমাৰ এটা স্পেচিয়েল ডায়েট আছে,
2: হয়
1: সেইটোক আমি ডায়েট বুলি কওঁ, যাৰ ফুল ফৰ্মটো ডায়েটৰী এপ্ৰ'চ টু ষ্টপ হাইপাৰটেনচন।
2: আচ্ছা,
1: আমি সেইটোৱে ফল' কৰিব দিওঁ, সেইটোত আমাৰ আপোনাৰ ফুড যেনেকে ফল মূল যেনেকে এপল অৰেঞ্জ কল এইবোৰ আমি খাবলৈ দিওঁ, তাৰপিছত চব্জি যেনেকে শাক পাচলিবোৰ খাব দিওঁ, ব্ৰকো নৰ্মেল আমাৰ শাক পাচলি সেইবোৰ খাবলৈ দিওঁ, তাৰপিছত হোল গ্ৰেইনছ বুলি বস্তু আছে যেনেকে অ'টছ, অ'টছ আমি বহুত এনকাৰেজ কৰোঁ, তাৰপিছত ব্ৰাউন ৰাইচ, আমাৰ নৰ্মেল যোনটো চাউল সেইটোতো হাই গ্লাইচেমিক ইনডেক্স থাকে, আমাৰ ব্ৰাউন ৰাইচ য'ত আমাৰ চাৰ্জটো নাথাকে সেইটো আমি খাবলৈ দিয়াটো ভাল। আৰু যোনবোৰ গাখীৰ বা দৈ আমি ব্যৱহাৰ কৰোঁ সেইবোৰ আমাৰ ফেট কণ্টেণ্টটো যদি কম থাকে, ল' ফেট মিল্ক বা কাৰ্ড সেইটো বেটাৰ হয়। আৰু মাছ, সৰু লোকেল মাছটো চবেই খাব পাৰে, আৰু কিছুমান চিডছ বুলি কয় গুটি যেনেকে ফ্লেক্সিড, তাৰপিছত আপোনাৰ ৰঙালাও গুটিটো, এইবোৰ চাব ধান আৰু ছিডছ নাট

0: যদি আমি ডায়েট ডায়েট বুলি কওঁ, এইবোৰ আমি এনকাৰেজ কৰোঁ।
1: হয় হয়, মানসিক চাপ হলেও উচ্চ ৰক্তচাপ হয় নেকি এগৰাকী ব্যক্তিৰ? এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব?
0: মানে মানসিক যোনটো আমাৰ ষ্ট্ৰেছ
1: হয়
0: সেইটো এটা কজটো এটা মানে কণ্ট্ৰিবিউট কৰে যোনটো উচ্চ ৰক্তচাপৰ ষ্ট্ৰেছ যোনটো হয় আমাৰ মানসিক চাপ। সেইটোৱে কি কৰে, আমাৰ যোনটো মানসিক চাপ হয় আমাৰ মানে শৰীৰত যোনটো নাৰ্ভাছ ছিষ্টেম হয়, যিটো আমাৰ এটা চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম বুলি এটা বস্তু থাকে আমাৰ, ষ্ট্ৰেছ হলে সেই চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট হয় আৰু এটা হৰমোন যোনটো আমাৰ ষ্ট্ৰেছ হৰমোন বুলি কয় কৰ্টিছল বুলি সেইটো বৃদ্ধি হয়। সেইবোৰে আমাৰ মানে হাৰ্ট ৰেটটো ফাষ্ট কৰে প্লাছ আমাৰ ব্লাড প্ৰেচাৰটো বঢ়ায় আৰু প্লাছ যেতিয়া এজন মানুহে বহুত বহুত দিনৰ ষ্ট্ৰেছ মানসিক যোনটো ষ্ট্ৰেছ থাকে সেইটো যদি ক্ৰনিক হৈ যায় বহুত দিনলৈ থাকে তেতিয়াতো আমাৰ টোপনি অসুবিধা হয়, তাৰপিছত কিছুমানে ষ্ট্ৰেছত বহুত খাই দিয়ে, অভাৰ ইটিং হয়, প্লাছ আপোনাৰ এলকহল স্মকিং এইবোৰ ডিপেণ্ডেণ্ট হৈ যায়, সেইবোৰে আকৌ আমাৰ ব্লাড প্ৰেচাৰটো বঢ়াই দিয়ে, তেনেকে এইবোৰ ইণ্টাৰলিংক হয়।
1: হয়, শেষত আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী উচ্চ ৰক্তচাপ থকা ব্যক্তিক এগৰাকী চিকিৎসক হিচাপে আপুনি কি পৰামৰ্শ দিব?
0: যোনটো উচ্চ ৰক্তচাপটো এইটো মানে 90-95% যোনবোৰ কজ হয় এইটো এচেনচিয়েল হাইপাৰটেনচন বুলি কয়, যাৰ মানে বেছি মানে কজ নাথাকে কিয় হয় সেইটো ইমান আমাৰ এতিয়ালৈকে মানে ওলোৱা নাই কিয় হয়, বা কিছুমান ছেকেণ্ডেৰী কজ থাকে যোনবোৰ মানে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ, আমি আৰম্ভণিৰ পৰাই ষ্টেপছ ল'ব লাগে। যোনবোৰ খাদ্য আমি জানো ভাল নহয় যেনেকে আমি নিমখীয়া বস্তু আমি কমনলি অসমীয়া মানুহে ব্যৱহাৰ কৰোঁ যেনেকে আটাৰ পাপৰ চিপছ, আমি সেইবোৰ অলপ কমাই খাব লাগে আগৰ পৰাই, আৰু প্ৰচেছ মিট তেনেকে বহুতে আমাৰ ৰঙা মিটটোও খায় বাটাৰ বেছি খায়, সেইবোৰ আমি আৰম্ভণিৰ পৰাই অলপ কমাব লাগে। ফিজিকেল এক্টিভিটি অলপমান কৰিব লাগে, সদায় খোজ কাঢ়িব লাগে, এনেকুৱা নহয় কি প্ৰেচাৰ হোৱাৰ পিছতে আমি এইবোৰ কৰিব লাগে, তেনেকুৱা নহয়। প্লাছ আমি যদি আমাৰ নৰ্মেল প্ৰেচাৰো থাকে আমি ষ্ট্ৰেছ ৰিডিউচ কৰিবৰ কাৰণে আমি ষ্ট্ৰেচিং ব্ৰিডিং এক্সাৰচাইজ ঘৰতে আমি কৰিব লাগে, সেইবোৰ কৰি থাকিলে আমাৰ মেণ্টেল হেল্থটো ভালে থাকে, আমাৰ স্লিপ চাইকেল ঠিকে থাকে, তো নৰ্মেলি আমাৰ চব পেৰামিটাৰ ব্লাড প্ৰেচাৰ এইবোৰ ঠিকে থাকে।
1: হয়,
0: আৰু যদি এজন পেচেণ্টে যদি ব্লাড প্ৰেচাৰ বহুত কমপ্লিকেশ্যন থাকে, আমাৰ হাৰ্টত অসুবিধা হ'ব পাৰে, ব্ৰেইনত অসুবিধা হ'ব পাৰে, চকুতে অসুবিধা হ'ব পাৰে, তো আমি বহুত ভালকে সেইবোৰ মানে ডক্টৰ দেখাই মেডিকেশ্যন লৈ এডভাইজ কৰি ভালকে ফলো আপ কৰি নিজৰ কেয়াৰ ৰখাটো উচিত, কাৰণ নহ'লে বহুত কমপ্লিকেশ্যন হৈ যায়। আৰু যদি আপোনাৰ ব্লাড প্ৰেচাৰটো নৰ্মেল থাকিব পাৰে ৰাখিব পাৰে মেডিকেশ্যনেৰে বা লাইফ ষ্টাইলেৰে, দেন আপোনাৰ কেতিয়াও অসুবিধা নহয়।
1: হয়, ইমানখিনি ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।
2: এয়া আছে মেডিচিন বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জিতা ডেকা, উচ্চ ৰক্তচাপৰ বিষয়ে তেওঁ আমাক সবিশেষ জনালে। উচ্চ ৰক্তচাপ সন্দৰ্ভত আমি কথা পাতিছিলো সাংবাদিক নৱজিৎ তালুকদাৰৰ সৈতে। সাংবাদিক নৱজিৎ তালুকদাৰে কি কয় শুনোৱা হওক।
1: দাদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আপোনাক প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি যিহেতু এগৰাকী উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তি, গতিকে আপোনাৰ খাদ্য আৰু জীৱনশৈলী কেনেধৰণৰ?
3: আচলতে মই 12 বছৰমান ধৰি এই ৰোগত ভুগি আছো।
1: হয়,
3: প্ৰথমতে ধৰা পৰাৰ পিছত মই সাৱধান হৈ গ'লো যথেষ্ট, যিমান পাৰি মানে নিমখ বা তেলজাতীয় বস্তু পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰিলো। তাৰপিছত ডক্তৰৰ পৰামৰ্শ মতে মই এতিয়া নিয়মিত ভাৱে উপস্থাপন কৰি আছো, আৰু লাইফ ষ্টাইল বুলি কবলৈ হলে যিমানখিনি পাৰি সচেতন থাকিব চেষ্টা কৰি আছো, এতিয়া নিয়ন্ত্ৰণতে আছে ৰক্তচাপ।
1: হয়, আপোনাৰ পৰা জানিব বিচাৰিছো যে যদি কেতিয়াবা আপুনি ঔষধ নোখোৱাকৈ থাকে, ঔষধ নাখালে আপোনাৰ কিবা অসুবিধা হয় নেকি, বা ঔষধ নাখালে উচ্চ ৰক্তচাপটো নিয়ন্ত্ৰণ কৰিব পাৰে নেকি?
3: ঔষধ খাই আছো, মাজতে নাখাওঁতে কিছু সমস্যা হৈছিল। সমস্যা মানে ৰক্তচাপ যথেষ্ট বৃদ্ধি পাইছিল আৰু মই চিকিৎসাধীনো হবলগীয়া হৈছিল, গতিকে ডক্টৰৰ মতে আচলতে ঔষধ এবাৰ আৰম্ভ কৰিলে এইটো অব্যাহত ৰাখিব লাগে নিয়মিতভাৱে সেৱন কৰাৰ ক্ষেত্ৰত। এতিয়া সেইমতে চলি আছো, ঔষধ খাই আছো, নাখালে আচলতে সমস্যাটো বেছি, আৰু নোখোৱাকৈ পাৰি নেকি সম্পৰ্কে ডক্টৰে বেছি ভালকে ক'ব পাৰিব। মই ভাবো যে এবাৰ আৰম্ভ কৰিলে চলাই থকাই ভাল সেৱন।
1: হয়, আপুনি কেনেকৈ গম পায় যেতিয়া আপোনাৰ উচ্চ ৰক্তচাপ হয় বা উচ্চ ৰক্তচাপ উঠে, তেতিয়াহ'লে আপুনি কেনেকৈ গম পায়?
3: তেতিয়া অলপ গাটো বেয়া লাগে, মূৰটো অকমান ঘূৰাৰ নিচিনা হয়, আৰু গম পাওঁ যে আনিজি ফিল কৰো, অস্বস্তি অনুভৱ কৰো, তেতিয়া

0: মানে যদি সেইদিনা কিবা কাৰণত মানে মিচ কৰিলো ঔষধটো পাৰ নহ'ল লগতে তো আছোৱেই খাই দিম তেনেকে চলি আছো কিন্তু মই ভাবো খাদ্যাভ্যাস আৰু জীৱনশৈলী উন্নত কৰাটো যথেষ্ট প্ৰয়োজনীয়।
1: হয়, কেনেকুৱা ধৰণৰ খাদ্য খালে ভাল আপুনি যিহেতু এগৰাকী ৰোগী জনাব পাৰিব নেকি?
0: হয়, ৰেড মিট যিমান পাৰি পৰিহাৰ কৰিব লাগে, তেলৰ বস্তু বা অত্যাধিক নিমখ সেৱন কৰা পৰিহাৰ কৰিব লাগে আৰু চিপ্ছ চকলেট জাতীয় বস্তু যিমান পাৰি ফাষ্ট ফুড এইসমূহ এৰাই চলিব পাৰিলে ভাল।
1: হয়, বৰ্তমান আপোনাৰ ৰক্তচাপৰ ৰিডিং কিমান শেষত আপোনাক?
0: শেহতীয়াভাৱে চাইছিলো এসপ্তাহমান আগতে 135/87 আছিল ঔষধ সেৱন কৰাৰ পিছত।
1: হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি ভালে থাকক।
2: বিশ্ব উচ্চ ৰক্তচাপ দিৱস উপলক্ষে কালি বৰপেটা জিলাত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু কাৰ্ডিঅলজিকেল ছচাইটি অব ইণ্ডিয়াৰ উদ্যোগত হৃদৰোগ সজাগতা আৰু পৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত ডঃ অমিয় কুমাৰ শৰ্মাই কি কয় শুনোৱা হওক।

0: বিশ্ব রক্তচাপ দিবস উপলক্ষে কালি বৰপেটা জিলাত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু কার্ডিওলজিক্যাল সচাইটি অব ইণ্ডিয়াৰ উদ্যোগত হৃদরোগ সজাগতা আৰু পৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত ডক্টৰ অমিয় কুমাৰ শৰ্মাই কি কয় শুনো আহক।
1: আজি আমি চি এছ আই নৰ্থ ইষ্ট চেপ্টাৰ আৰু অসম কার্ডিঅলজিকেল চচাইটি দুয়োটা সংগঠনৰ তৰফৰ পৰা ইয়াত 17 ছেপ্টেম্বৰ গোটেই বিশ্বতে বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈ আছে। সেই উদ্দেশ্যে আমি আজি ইয়াত এটা হৃদৰোগ চিনাক্তকৰণ, বিশেষকৈ উচ্চ ৰক্তচাপ আৰু অন্যান্য হাই কলেষ্ট্ৰল বা বডি ৱেইট এইবিলাক ৰোধৰ কাৰণে আমি এটা ইয়াত কেম্প আমি ইয়াত অনুষ্ঠিত কৰিছোঁ কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয়। গতিকে ইয়াৰ সহযোগতে আমি ৰাইজক এইটোৰ লগতে বুজাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ যিটো নিৰৱ ঘাতক বুলি কওঁ আমি উচ্চ ৰক্তচাপৰ বা হৃদৰোগ, ইয়াৰ ফলত যিবিলাক কমপ্লিকেশ্যন যিবিলাক হয়, যেনেদৰে আমি জানো যে মগজুৰ ষ্ট্ৰক বা হাৰ্ট ফেইলৰ, কিডনি ফেইলৰ বা হাৰ্ট এটেক, এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম হয় এইবিলাক যাতে আমি সহজতে আগতীয়াকৈ চিনাক্তকৰণ কৰিব পাৰোঁ, এই আমাৰ লগতে আমাৰ কার্ডিঅলজিকেল চচাইটি অফ নৰ্থ ইষ্ট চেপ্টাৰৰ প্ৰেচিডেণ্ট আছে ইয়াতে ডক্টৰ ডিজে দত্ত আৰু মই ডক্টৰ অমিয় কুমাৰ শৰ্মা আৰু লগত আমাৰ সহযোগীসকল আছে, আমি সকলোৱে লগ লাগি ইয়াত এই আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ।
0: গতিকে আপুনিও জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যত কম ছডিয়াম, নিয়মিত ব্যায়াম, ওজনৰ ওপৰত নিয়ন্ত্ৰণ, দৈনিক 7-8 ঘণ্টা টোপনি আৰু মানসিক চাপ পৰিহাৰ কৰি উচ্চ ৰক্তচাপ হোৱাৰ পৰা বাচি থাকক। আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব
2: অহা সপ্তাহৰ
0: আজিৰ এই একে সময়তে। ইয়াৰ লগে লগে সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।

সংবাদ চলন্তিকা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতিবছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসমত অপৰাধী কাৰ্যকলাপৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2লৈ হ্ৰাস পাইছে বুলি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰিছে। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত দিল্লীত অনুষ্ঠিত আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এই মাহৰ গীত আজিৰ শিল্পী মিতালী চৌধুৰী। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

এই মাহৰ গীত অনুষ্ঠানত কেশৱ দত্ত ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে মিতালী চৌধুৰীৰ কণ্ঠত। শিল্পীয়ে এইবাৰ গাবলৈ লোৱা গীতৰ কথা দিনেশ বৈশ্যৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

মিতালী চৌধুৰীৰ কণ্ঠত দীনেশ বৈশ্য ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ। এই মাহৰ গীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান গজল। প্ৰথমে এয়া জগজিৎ সিং।

সেয়া আছিল জগজিৎ সিং। অনুষ্ঠানৰ শেষৰ শুনাবলৈ লৈছোঁ পৰভেজ মেহেন্দিৰ কণ্ঠৰ আন এটি গজল।

চন্দ্ৰমিতা কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক প্ৰজ্ঞা ৰাখীৰ এলবামটিৰ পৰা লোৱা এটি গীত। গীতটিত কণ্ঠদান কৰিছে পুলক বেনাৰ্জীয়ে। গীতৰ কথা আৰু সুৰ প্ৰণৱ দেৱনাথৰ।

পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ মন শীৰ্ষক এলবামটিৰ পৰা লোৱা এটি গীত শুনাবলৈ লৈছোঁ। গীতটিত কণ্ঠদান কৰিছে কে কে আৰু সাদনা সৰগমে, সংগীত অনুপম শইকীয়াৰ।

0: বনহংস ছবিখনত সেয়া আছিল ভূপেন হাজৰিকা আৰু ভাস্কৰ দাস।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান।

0: আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। সোণতৰা ছবিখনত কেশৱ মহন্তৰ গীতৰ কথা ৰমেন বৰুৱাৰ সংগীতেৰে দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি শুনক।

0: নীলিমা খাতুনৰ কণ্ঠত সুন্দৰা ছবিখনৰ গীতটি শুনিলে।
1: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: পুনৰ উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। সন্তান ছবিখনৰ গীত এটি শুনাবলৈ লৈছোঁ ৰিদীপ দত্ত, দেৱযানী বৰা আৰু সহশিল্পীসকলৰ কণ্ঠত। গীতৰ কথা অমৰ পাঠকৰ, সংগীত প্ৰভাত শৰ্মাৰ।
4: মিঠা মিঠা

0: সন্তান ছবিখনত ৰিদীপ দত্ত, দেৱযানী বৰা আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকুতা ছবিখনত ৰমেন বৰুৱাৰ সংগীতেৰে অনিমা চৌধুৰীৰ কণ্ঠৰে গীতটি।

পারিল আগৈলা।

0: মুকুতা ছবিখনত অনিমা চৌধুৰীয়ে গোৱা গীতটি শুনিলে। ইয়াৰ লগে লগে চিত্ৰগীত অনুষ্ঠানটিও অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। আপোচবিহীন সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱস আজি ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰা হয়। সাংবাদিকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিককে একত্ৰিত হৈ ইয়াৰ সমাধানৰ বাট মুকলি কৰিবলৈ উপস্থিত সকলোৱে সংকল্প লয়। লখিমপুৰ জিলাৰ চাউলদোহা ঠেকেৰাগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। উল্লেখযোগ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত আজি প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিব সুৱাংদান নাৰ্জাৰীয়ে এইদৰে কয়।
2: জুমুৰমুৰ গাঁও পঞ্চায়ত আসাম ৰাজ্য কে নগাঁও জিলা মে কঠিয়াতলী খণ্ড মে স্থিত এক পঞ্চায়ত হে। ইস সাল হমে ভাৰত চৰকাৰ কে পঞ্চায়তী ৰাজ মন্ত্ৰালয় কে দ্বাৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্ত বিকাশ 2000 কা পুৰস্কাৰ দিয়া গয়া হে, জিছ কাৰণ হম অত্যন্ত প্ৰসন্ন আৰু গৌৰৱান্বিত হে। ইসি অৱসৰ কা লাভ উঠাতে হুৱে মে ভাৰত চৰকাৰ, আসাম চৰকাৰ, হমাৰে বিধায়ক শ্ৰী জিতু গোস্বামী জী, নগাঁও জিলা প্ৰশাসন, কঠিয়াতলী খণ্ড উন্নয়ন কে অফিচাৰ, SIRD গুৱাহাটী, SIRD আমনি আভাৰ প্ৰকট কৰা চাহি হু। উনকে সহযোগ সহায়তা আৰু মাৰ্গদৰ্শন কে কাৰণ হি আজ হম স্তৰ পৰ পহঁচে হে।
1: উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি মুকলি সভা আৰু বাৰেৰহণীয়া সাংস্কৃতিক

0: কার্যসূচী অনুষ্ঠিত হয়। মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া কৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত বিহপুৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে আজি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ চাৰিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, সমাজসেৱক গোলক হাজৰিকা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা। বজালি জিলাৰ কুৰুবাহা গাঁও নিবাসী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কমল তালুকদাৰৰ কালি কৰ্মস্থলীতে মৃত্যু হয়। 47 বছৰীয়া জোৱানগৰাকী কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত আছিল। জোৱানগৰাকী কালি সন্ধিয়া কৰ্তব্য সমাপন কৰি নিজৰ কেম্পত আহি পোৱাৰ পাছতে অকস্মাত ঢলি পৰাত সতীৰ্থ জোৱানসকলে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। জোৱানগৰাকীৰ মৃত্যুৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে দিল্লী কেপিটেলছক জয়ৰ বাবে 194 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে আজি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 199 ৰাণহে কৰিবলৈ সমৰ্থ হয়।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বাওনা, ৰচনা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ। এয়া শুনক বাওনা।

0: মোহন,
1: ঐ ঐ মোৰ কথা চাহাবি কি কৈছিল হে? ঐ মোহন নক, কিয় লগালি নহয় মোৰ কিবা এটা কথা?
2: নলগালে কি চৰ্দাৰ হব কেনেকৈ? সুবিধা পালে গুজ গুজ কৈ কাণৰ ওচৰত আমাৰ কথা লগাই সি আমাৰ মূৰ কিটা খালে।
1: ঠিক কৈছ, ঐ নক কিয়, হে?
2: তাৰ কাম হৈ গল নহয়, সি এতিয়া কিয় কথা কব? কিয় চৰ্দাৰ, আজিৰ পৰা বেছিকৈ হাজিৰা পাবি নেকি?
1: ঐ তৰক পৰিল নেকি, কথা নক কিয়।
2: টকা থোৱা বেগ, ভিতৰত কিবা টকা আছে নেকি?
3: মই কেনেকে জানো ভিতৰত টকা আছে নে নাই? যা লৈ আহি, যা ভিতৰত কি আছে চাওঁ, যা।
0: সেইটো তালৈ আহিল কৰ পৰা? হয়তো কৰ পৰা কৰ পৰা আহিল এইটো?
3: ঠিকাদাৰ চাহাবৰ জেপৰ পৰা পৰি গল। মটৰ চাইকেলত উঠিবলে নহয় এনেকে ভৰিটো মেলিছিল নহয়, লাহেকে ওলাই পৰি গল।
0: জেপৰ পৰা ওলাই পৰি গল, তই দেখিছিলি? পৰি যোৱা দেখিছিলি? তই
3: দেখিছিলো মানে, মই চাই আছিলো।
0: লগে লগে কৈ নিদিলি কিয়?
3: দৰকাৰ পৰিছে মোৰ। শুন ৰমাকান্ত, এই দেখিলে এটা এইবোৰ কথা কৈ দিব নোৱাৰি, বুজিছ? শুন, যোৱাবাৰ দলঙৰ ওচৰত মাটি তোলোতে তোৰ ভৰিখন যে কোৰে কাটিছিল, ওচৰতে থিয় হৈ ঠিকাদাৰে চাই আছিল নে নাই?
0: মানে
3: আছিল নে? লগে লগে তেওঁ গৈ ডাক্তৰক কৈছিল নে
0: নাই? কোৱা
3: নাই কোৱা, তেনেহ'লে ঐ যা, এই বেগটো লৈ আহি যা। সেইবোৰ মানুহ আহিছে দেখিছ?
2: মই নোৱাৰো, এইবোৰ পৰি থকা বস্তু চোৱা বৰ বিপদৰ কথা। আঙুলিৰ দাগ পৰিলেও পিছত চুৰ বুলি ধৰে, বুজিছ? ডাঙৰ মানুহৰ বস্তুত বহুত লেঠা, আমি সেইবোৰ বহুত ঘটনা শুনি থোৱা আছে।
3: এই দাগ অকল ডাঙৰ মানুহৰ বস্তুতেই নপৰে, বুজিছ? এই দাগ পৰি পৰি তোৰ গোটেই দেহাটো ঘূনীয়া হল, তাৰ কাৰণে কোনবোৰ মানুহ জেললৈ গল? থাক নালাগে, বলে যা, তই বেগটো লৈ আহিব।
0: মোৰ ভয় লাগে,
2: সেইটো আৰু কিবা এটা চিকমিকা আছে
3: ঐ আগে আনি চা, কি সুধি থাকিবলৈ আহিছ? আমি কিবা সৰব যা নেকি? কিন্তু তহঁতে কি সাহস লৈ মাটি কাট, কি সাহস লৈ হাবি জংঘলত কাম কৰ? পুৰি থকা বেগটো তুলি আনিবলৈ তহঁতি ভয়ত পচপচ খাই গলি, হা? এই কোৰৰ আগত সাপ এটা ওলালে কি কৰিবি?
4: সঁচা কচি সাপলৈ ভয় নকৰো, বুজিছ মোহন? এটা চাবত সাপ ওলালে আৰু এটা চাবত মাৰি দুটুকুৰা কৰিম, শেষ কৰি দিম। কিন্তু কিন্তু এইবোৰ এইবোৰ বস্তু বৰ বেয়া বস্তু, বুজিছ? এবাৰ গাঁতৰ পৰা ওলালে আৰু নোসোমাই, মেৰিয়াই ধৰে, হয় নহয় ক?
3: তহঁতে তহঁতে মেৰিয়াই ধৰিব নাজান, হা? ঠিক আছে, চাওঁ কেনেকে মেৰিয়াই ধৰে।
0: তই তই বেগটো লৈ আহিবি মোহন।
3: নানি কি কৰিম, তাতে পৰি থাকিব নেকি?
0: থাকক দে,
1: অ থাকক দে।
0: ঠিকাদাৰ চাহাব উভতি আহিলে ক'ত কি বিপদ হয় একো ঠিক
1: নাই। ঠিক কৈছে, এই ঠিক কথা কৈছে।
3: দিনকাল বৰ বেয়া, বুজিছ? আজিকালি দিনত চলিবলৈ হলে গা একেবাৰে পিছল কৰি ৰাখিব লাগিব, বুজিছ? কিহবাই মেৰিয়াই ধৰিলেও যেন পিছলি পিছলি যায়, হা?
5: কিনো এইবোৰ কথাটো কি?
0: এই শুন, এইফালে এইটো ঠিকাদাৰ চাহাবৰ বেগ, টকা থোৱা বেগ, টকা টকা থোৱা বেগ, আৰু আৰু এইটো
3: ঠিকাদাৰ চাহাবৰ চিগাৰেট থোৱা সোণৰ টেমা।
5: সোণৰ টেমা?
3: ঠিক মানে সোণৰ নহয় দহ চোণৰ, পিছে ইমান চিকমিকা আছে যে

0: আৰু শুন হবলৈ কি বাকী থাকিলে তোৰ?
1: ক'ত পালি হা, ক'ত পালি অ?
2: ঠিকাদাৰ চাহাবৰ গেপৰ পৰা পৰি গৈছিল, সি লৈ আহিছে,
0: ই লৈ আহিছে, ই মোহন।
1: অ মোহন, তই কিয় লৈ আহিছ? দিদেকৈ যা, এতিয়া দিদেকৈ।
0: মই এতিয়া দৌৰি দৌৰি বিচাৰি বিচাৰি ঠিকাদাৰক এইবোৰ দি আহিমগে। মই তেওঁ জেপৰ পৰা এইবোৰ উলিয়াই আনিবলৈ গৈছিল নেকি?
1: নাই না দাদী, য'ৰ পৰা আনিছ তাত থৈ দে। তোকনো কোনে তুলি আনিবলৈ কৈছিল? মৰিবি কিন্তু, কৈ দিছো নিগমে মৰিবি। মৰিলে তইতো অকলে নমৰ, ইহঁত আটাইখন মৰিব। হালে হালে সাঙুৰিব, আলুৱে কলা পুলিয়ে উঘালিব, গম পাবি।
0: গাধৰ নিচিনাকে নিচৰিবি। বাৰু ঠিক আছে, ঠিক আছে, সেইবোৰ মানুহ আহিছে দেখিছ
3: নহয়,
0: এইবোৰ চা, চাই থাক, চাই থাক। তহঁতৰ কথামতে মই এই বেগ চিগাৰেটৰ টেমা য'ত পৰি আছিল তাত থৈ আহিম, কি হয় চাই থাক।
3: ই থব জানে, গৈছেতো ঠিকেই, বিশ্বাস নাই দেই, এই থৈ থৈছে, থৈছে হে। আচ্ছা মানুহ এটা আহি আছে,
0: কি হ'ল? এতিয়া এতিয়া কাম কৰ, যা এতিয়া কাম কৰ। হা, আৰু শুনাই, কাম কৰাৰ চলেৰে চাই থাক তই। হ্যাঁ।

0: আমি পরীক্ষায় চাইছিল,
1: দেখিলা
0: দেখিলি না কনাহাত,
2: এই
0: দেখিলি তহঁতৰ নিচিনা কলিজা নোহোৱা মানুহ ৰাস্তাৰ মাটি কাটি কাটি মৰে বুজিছ, আৰু দেখিলি নহয় সেই মানুহটোৱে এক কিল সময় ভবা চিন্তা নকৰাকৈ বস্তু দুটা তুলি ল'লে, সিহঁতে তহঁতৰ নিচিনাকৈ মাটি কাটি কাটি মৰিব নালাগে, সিহঁতৰ কলিজা আছে বুজিছ কলিজা, আৰু ৰাস্তাত কিয় হ'ল এই বস্তু দুটা এই মাটিত পেলাই থৈ পাঁচ মিনিটৰ পিছত চাহি নাপাওঁ, তই মই আমি বস্তুকেইটা নিনিব পাৰোঁ কিন্তু নিয়া মানুহ বহুত আছে, এই এটাইবোৰ মানুহ তহঁতৰ নিচিনা মূৰ্খ নহয় বুজিছ,
3: তই তই গালি কিয় পাৰ মোহন, আগগুৰি নিচিন্তাকৈ তেনেকে খাওঁতকৈ লোকৰ বস্তু লৈ খেলি মেলি কৰিব পাৰি নেকি,
2: নোৱাৰি দেচোন,
3: কিনো আছে অ বেগটো,
2: টকা আছে চাগে আৰু কি থাকিব,
0: টকা নাই চাধা আছে, চাধা চোখা খৈনি
2: চাচোন খুলিছা কি আছে, তই চাচোন ঠিক আছে ঠিক আছে ৰবি মই চাওঁ,
0: এই খবৰদাৰ নুচুবি, তই চাচোন তই চা, সি টকাৰ মোনা দেখি পালেহে তাৰ কলিজা চাহ থাকিব, তই চাচোন
3: বহুত টকা আছে যেন পাওঁ,
2: এই নাই নাই বুলিও দুই তিনিশমান টকা হ'ব দে, হয়নে
0: দিন এই সৰ হিচাপতকৈ টকা গণতি কৰা ডাঙৰ হিচাপ আছে, কেতিয়াবা কৰি পাইছ,
2: এইখন কিয়
3: চাচোন
0: ফটো, ঠিকাদাৰ চাহাবৰ ঘৈণীয়েকৰ ফটো, হেম চাহাব
4: ইমান ধুনীয়া,
0: ৰুক্মিণী এই বিলাতী চাবোন এডোখৰে ভালকে ঘঁহি পিহি গাটো ধুই মুখত ৰং বৰণ ঘঁহি ভাল কাপোৰ এযোৰ পিন্ধ, তোকো মেম চাহাবৰ নিচিনাই দেখিব বুজিছ, তাৰ কাৰণে কেৱল এটা বস্তু লাগে, কি জান
4: কি,
0: এই চা এই বেগটো চা,
3: এই এটাই জাপ টকা নেকি,
0: এটাই জাপ টকা কমেও পাঁচ হাজাৰ টকা, লাগিল ন ই পাঁচ হেজাৰ দুই তেই বুজি নাপাব না, এই তই তোর শ হেজাৰ ন, এ বহুত শ টকা মুঠ,
1: মোহন তই বেগটো নুখুলিবি থৈ দে, আপদ চপাই নলবি বুলি
0: বুঝিছ, ৰুক্মিণী এইখিনি টকাৰে তই অন্তত পঁচিশ দিন বেলেগ।

0: বেলেগ 25 জনী মেম চাহাবও পাৰিবি।
1: পাৰো নেলাগে, তোৰজনীকে মেম কৰি বিলাতলৈ পঠিয়াবি। এহ, আজি 3 মাহে সিহঁতক ঘড়ী ঘণ্টা চাই সময়ে সময়ে ভাত চাহৰ যোগান ধৰি আহিছো। ইটি নোলেও বোলে, ল ৰুক্মিণী, পূজা বুলিয়ে দুখৰ ব্লাউজৰ কাপোৰ দিলোঁ। সেইষাৰ কথা হলে শুনি নেপালো। এতিয়া আকৌ ই মোক মেম চাহাব হবলৈ
0: কয়। খং কৰিছ কেলে হয়নে? ঐ ঐ, মই সময় বুজি দিবলৈ বাচ্চাহে আছিলো, এয়া নহয় আজি সুবিধা ওলাইছে না। ল ল এই ল না, মই ইমান সোপা টকা মই অকলে কি কৰিম কচোন? ল ল,
2: তই টকাবোৰ লৈ ল'বি।
0: অঁ, নলৈ কি কৰিম?
2: কি কৰিম মানে, এই 4 টকা তাক উভতাই দে। কিয় ল'বি? কিয় কিয় ল'বি?
0: নিচিয়ৰিবি, নিচিয়ৰিবি।
2: ঠিকাদাৰ চাহাবে আহি যদি সোধে তেতিয়া কি কবি?
0: সুধিলে কম কতা, ইয়াততো আমি একো বস্তু পোৱা নাই ছাৰ।
2: নহয় নহয় নহয়, সেইটো হ'ব নোৱাৰে। আমি কৈ দিম, আমি কৈ দিম,
0: আমি কৈ দিম। কৈ দিবলৈ তাৰ চাহ আছে, কৈ দিবহি। আছে খা, নামা লাগিল, আছে খা।
2: অঁ আছে, ইহঁতবিলাকে নকলে মই কৈ দিম।
3: অঁ ঠিক কৈছো, কৈ দিবি তই। অঁ,
0: কি ডাল হ'ব, কি ডাল লাভ হ'ব, কি লাভটো হ'ব তোৰ? শুন ঐ, আজি 7 বছৰে মই তহঁতৰ নিচিনা মানুহৰ চৰ্দাৰগিৰি কৰি আছো। মইতো তহঁতৰ নিচিনাই মানুহ, কিন্তু মই যে চৰ্দাৰ, তই চৰ্দাৰ হোৱা নাই কিয়? হে, তই হোৱা নাই কিয়? এইটো লাগিব, বুজিছ? এই মূৰটো দেখিছ নাই, এই মগজুৰ ভিতৰত বস্তু থাকিব লাগিব। মই যদি আজি এই টকাখিনি জেপত থৈ ঠিকাদাৰ চাহাবক কওঁ যে বেগটো সিহঁতে পাই টকাখিনি ভগাই ল'লে, ঠিকাদাৰে মোক বিশ্বাস কৰিব আৰু তহঁতে পেটটো ফালি চিঞৰিলেও লাভ
3: নাই। তই আমাক বিপদত নেপেলাবি দেই, বিপদত নেপেলাবি।
1: তই জেপৰ পৰা বেগটো উলিয়া, অন্যায় কৰি পোৱা পইচাৰ ভোগ কৰিবলৈ নেপাওঁ, কৈ দিছো। এগুণ অন্যায় কৰিবি, তই কোন যাব?
0: ঠিক ঠিক ঠিক, একমাত্ৰ তয়ে হিচাপৰ কথা কওঁ ৰুক্মিণী। ঠিক, অন্যায়ৰ পইচা, অন্যায়ৰ পইচা, অন্যায়ৰ পইচা ভোগ কৰাটো কপালত নাই কাৰণে আজি ঠিকাদাৰৰ জেপৰ পৰা এইখিনি পইচা পৰি গ'ল। তহঁতে জান এই ঠিকাদাৰে কেনেকৈ পইচা কৰে? এইটো ৰাস্তাত পাচিয়ে পাচিয়ে তই মাটি পেলাইছ নে ঠিকাদাৰে পেলাইছ? লগ কিয়?
2: আমি
0: তহঁতে পেলাইছ, তহঁতে পেলাইছ, তহঁতে কপালৰ ঘাম মাটিত পেলাইছ। কিন্তু কিন্তু তহঁতৰ মটৰচাইকেল নাই কিয়? তই তই এইবোৰ কি আনিছ? এইটো খোলচোন, টোপোলাটো খোল, খোল খোল ৰুক্মিণী, খোল। ল, এই সোপা, এই সোপা ভাত, হে, আৰু এই সোপা, এই সোপা ৰঙালাও ভাজি, পাতৰ কাষত বহি এই সোপা ভাত তহঁতে খাওঁ নে ঠিকাদাৰে খাই?
1: আমিয়েই খাওঁ। আৰু মুদা মাৰিব নালাগে, সি এতিয়া চুৰ কৰা টকা সোপাৰে মটৰচাইকেল কিনিব। মটৰচাইকেলত উঠি শহুৰেকৰ ঘৰত 8 মঙলা খাবলৈ যাব, ইমান তললৈ নেযাবি বুজিছ মোহন। হে, তাতকৈ ভালে ভালে খোজকাঢ়ি গৈ ঠিকাদাৰ চাহাবক বেগটো দি থৈ আহগৈ। চাহাবে আমাক নিশ্চয় ভাল মানুহ বুলি কমেও 100 টকাকৈ বকচিচ দিব। তই যদি চৰ্দাৰ হ, সেই 100 টকাকৈ উলিয়াই আনগৈ, ভগাই লওঁ। ৰাতিলৈ পাৰিলে মাছ এসাঁজ খাম।
0: তই বকচিচৰ পইচাৰে মাছ খাবি? তাতকৈ নাযাওক, ঠিকাদাৰ ঘৰত গৈ ঠাই সাৰি দিবি, বাচন মাজি দিবি, মাছ এসাঁজ এনেই খাবলৈ পাবি।
1: ঐ, এনেকুৱা কথা নকবি বুজিছ মোহন। তাৰো ঘৰত বান্ধি খাটি আমি মাছ ভাত মোকলোৱাগৈ নাই, এহা মাৰি পৰিশ্ৰম কৰিছো, যি পাইছো তাৰে।
0: কি পাইছো, কি পাইছ? শুন ৰুক্মিণী, এইখন দেখিছো, এই ফটোখন চাচোন, এইখন ঠিকাদাৰৰ ঘৈণীয়েক, আৰু ভালকে চাচোন, এয়া চা, এয়া কি পিন্ধিছে দেখিছো। তই যদি দেহা মাৰি পৰিশ্ৰমেই কৰিছ, তেনেহ'লে তোৰ গাত আজিলৈকে এনেকুৱা যোৰ কাপোৰ নুঠিল কিয়?
4: তই ভাল কথা কৈছ দে মোহন, তাই গাত ঠিকাদাৰ চাহাবৰ ঘৈণীয়েকৰ নিচিনা লাইলনৰ কাপোৰ উঠিলে কি হ'ব জান? এৰু, দুপৰীয়া বাটৰ কাষত বহি যিগৰা ভাত খাইছো তাৰো মোজা বন্ধ।
3: আমাৰ ৰুক্মিণীয়ে লাইলন পিন্ধিব, হে মোহন, এই মোহন।

0: বিমানৰ মানুহ বিমানত থাকিব লাগে বুজিছ, গাটো ঢাক খালে লাইলনো যি তাই পিন্ধি থকা কাপোৰ যোৰক সেই একে বুজিছ।
1: কি খাই আছ এইটো বিটো দে,
0: তই লোকৰ বস্তু আগগুৰি নিচিন্তাকৈ কিয় এনেকে হাত দিছ,
1: তই খাই চাচোন কেনেকুৱা লাগে, কেনেকুৱা লাগিছে
0: এইটোৰ সোৱাদেই বেলেগ,
1: সোৱাদেই বেলেগ। আচ্ছা সেইটো চিগাৰেটটো দেচোন, আকৌ বিটো খাচোন,
0: এইটো আৰু কেনেকুৱা, সদায় খাই আছো,
1: সেইকাৰণে আমি মৰিছো বুজিছ। এই বিড়িয়ে আমাক এনেকেই খাই পেলালে যে আমি চিগাৰেট বোলা বস্তু এটা যে আছে আমি সেইটো পাহৰিয়ে গ'লো। 25 টকাৰ কাৰণে গেবাৰী খাটোতে খাটোতে হাতৰ ছাল এনেকেই উঠি গ'ল যে 5000 টকা আমাৰ হাতত পৰ পৰ কৰিলেও আমাৰ হাত চেকচেকাই যাব খোজে। থাক তহঁতে কাণ মোৰ জোকাৰি ঘাঁহ খাই থাক, মোৰ কি দৰকাৰ পৈছে টোকাৰিব যায় মৰিবলৈ, যা যা যা কাম কৰ, যা যা, এই এই 20 ফুট আজিৰ ভিতৰত হ'ব লাগিব, যা যা যা, ঐ ঐ কলাই উঠ উঠ উঠ উঠ, অঁ তোৰ আকৌ কি হ'ল
0: মোহন, এই টকাবোৰ এতিয়া তই কি কৰ,
1: সেয়া বাৰে বাৰে খালি টকাৰ কথা উলিয়াব, দেখিলি নহয় টকা যি যি মোৰ জাপত যি সোমাল সি সোমালে আৰু নোলায়, যা যা কাম কৰ যা।
0: ঐ মোহন, ঐ মোহন, তই আমাক নামাৰিবি ভাই, তই বুদ্ধি থকা মানুহ, তই সাৰি যাবি, আমি যাক এনেই মৰিম,
1: তহঁত কিয় মৰিবি, অ তহঁত কিয় মৰিবি, টকা মই পাইছো মই লৈছো, তহঁত আকৌ কিয় মৰিবি,
0: তই মৰিলেতো অকলে নমৰ, অকলেতো নমৰ,
1: শুন শুন শুন শুন, এই শুন দিন, এই মইনো মৰিম কিয়, তহঁতে কথাটো ভাবি নেচাও কিয়, এই দেখিছ দেখিছ নে তাই এই গোটেই ৰাস্তাটোত কিমান ঠাইত মানুহে জুমে জুমে কাম কৰি আছে দেখিছ,
0: দেখিছো,
1: ঠিকাদাৰটো অকল আমাৰ ইয়ালৈকে অহা নাই, যিমান ঠাইত যিমান মানুহে কাম কৰিছে আটাইবোৰ ঠাইলৈকে গৈছে, গৈছে নে নাই, বেগটো ক'ত পৰিল তেওঁ কেনেকে যাই দিব, তেওঁ অৱশ্যে এটা কাম কৰিব, আটাইবোৰ ঠাইতে সকলোকে সুধিব বেগটো পাইছিল নেকি, এই 20-25 ঠাইত মানুহে যদি ক'ব নোৱাৰো বুলি কয় আমি নোৱাৰিম কিয়, আৰু এই 20-25 ঠাইৰ মানুহক যদি ঠিকাদাৰে বিশ্বাস কৰে আমাক নকৰিব কিয়,
2: কিন্তু এতিয়া যদি ঠিকাদাৰ আহি আমাক আটাইকে খানা
0: তেতিয়া কি হ'ব, তেতিয়া কি হ'ব,
1: তাৰ ব্যৱস্থা, তাৰ ব্যৱস্থা মই এতিয়াই কৰিছিলোঁ, চাই থাকচোন, সৌখিনিতে চিন এটা দি বেগটো থৈ ওপৰত দুপাচিমান মাটি পেলাই দিম, গধূলি সকলো দিহা দিহি যোৱাৰ পিছত লৈ যাম, বাছ খেলা শেষ, আহ কলা ঐ আহ কলা কোৰখন লছ,
0: যদি মৰিব লাগে খাই মৰিম বুজিছ নাই, সি টকা সোপা খাব আমি এনেই মৰিম, আমি আমি এনেই মৰিম কিয়, হে টকাৰ ভাগ আমাকো লাগিব,
2: কি কলি টকাৰ ভাগ
0: আমাকো লাগিব, তই ক'ব লাগিব বুঢ় পকনৰে নাথাকিবি, মই কম ধৰি যাবি,
3: আই মোহন টকাৰ ভাগ আমাকো লাগিব,
4: আমাকো লাগিব,
3: আমাকো লাগিব,
4: আমাক লাগিব টকাৰ ভাগ,
1: কি হ'ল তহঁতৰ ইমান পৰ দেখোন তহঁতৰ ভয়তে তৰণি নাছিল,
3: এই সেইবোৰ যোৱা কথা গ'ল, বেগটো উলিয়াই পইচাখিনি আমাক ভগাই দিয়ে, ভগাই দিয়ে, সেইবিলাক আমি নাজানো,
1: ভগাই দিম,
4: ঠৰ লাগি কি চাইছ, উলিয়া
3: উলিয়া উলিয়া বেগটো উলিয়াই দে, ময়ে আনোগৈ ৰ, ময়ে আনোগৈ ৰ,
5: কি হ'ল তহঁতে, তহঁতে সঁচাই পইচাৰ ভাগ বিচাৰিছ নেকি,
3: বিচাৰিছো, নিবিচাৰিম কিয়, আমি আটাইখনে একেলগে বেগটো দেখা পাইছো যেতিয়া,
5: তহঁত ইমান তললৈ যাবলৈ ওলালি,
4: ইয়াত আকৌ কিহৰ তল ওপৰ আছে, আৰু তললৈ যাম,
3: যাম যা, কি
4: টকাৰ ভাগ নোলোৱাকৈ জেললৈ যোৱাতকে খাই বৈ অকমান তললৈ যোৱা,
1: ৰবি ৰবি ৰবি ৰবি, ঐ ভাগ পাবি কিন্তু সমানে সমানে নাপাওঁ,
3: কিয়
1: আসলতে আটাইখিনি পয়সা মই পাব লাগিছে।

0: পাৰ ল, তহঁতিও ল।
1: অঁ দে,
0: তহঁতি তহঁতক মই গাই প্ৰতি পঞ্চাছ পঞ্চাছ বাৰ এশ টকাকে ল'বা, এশ টকাকে দিছো তহঁতক। আচ্ছা বাৰু হেৰি কৰ, মই বা আৰু আৰু পঞ্চাছ টকা তহঁতক দি দিছো, মানে ডেৰশ টকাকৈ দিছো।
2: তহঁতে তহঁতে সঁচাকৈ পইচাখিনি ভগাই লৈছ? এনেকুৱা কাম নকৰিবি বিষ্ণু, মই এতিয়াও কৈছো।
0: ল ল, এই এই চাবি চাবি, কেনেবাকৈ মুখৰ পৰা এসাৰমান ওলাব লাগিলে নাই, ল পুলিয়ে পোহায়ে উঘালি। মই কৈছো নহয়, টকা ল'বি খৰচ কৰিবি, বাছ কাম চাপা। ক'ত পাইছিলি, কেনেকৈ পাইছিলি, মৰিলেও যেন মুখৰ পৰা ওলাই। ল
1: ল,
0: কিয় ৰুক্মিণী, তোক জানো নেলাগে হা?
2: নেলাগে মোক সেইসোপা টকা।
0: তই মাইকী মানুহ কি কৰিবি টকাৰে?
2: মোহন,
0: কি হ'ল, লাগে নেকি?
2: মোক টকা নালাগে। তহঁতে পইচাখিনি ভগাই ল'লিয়ে যেতিয়া মোক মোক সেই সেই ফটোখনকে দে।
0: অহ, সেই মেম চাহাবৰ ফটোখন ল ল ল, মাইকী মানুহ নহয়, মাইকী মানুহৰ ফটোখন দেখি তাই মোৰটো আহিলে আৰু তালৈ। হা ল ল ল,
3: আই মোহন, ইয়াত দেখোন মাত্ৰ এশ ত্ৰিশ টকাহে আছে।
0: ক'ত অ
3: তই বৰ ঠগি বুজিছ, পাঁচ হাজাৰ টকাৰ ভিতৰত আমাক গাই প্ৰতি ডেৰশ টকাকে দিছ, আৰু তাকো তই বিশ টকাকৈ
1: মাৰ।
0: ভুল হৈছে, ভুল হৈছে,

0: ছাৰ মই ইয়াত কিবা এটা পেলাইছোঁ নেকি হে মোহন? হে
1: কি কি ছাৰ?
0: বেগ এটা পাইছিলা নেকি?
1: বেগ এটা ক'ত? নাই দেখোন ছাৰ, মোৰ চকুত পৰা নাই।
0: হা?
1: মোৰ চকুত পৰা নাই।
0: এই তহঁতে পাইছিলি নেকি বেগ এটা? হে ইমানটোমান পইচা থোৱা বেগ?
2: নাই পোৱা ছাৰ।
0: তই পাইছিলি নেকি?
2: নাই পোৱা ছাৰ।
0: হে সঁচা কথা ক তহঁতে?
2: নাই পোৱা ছাৰ, আমি নাই পোৱা।
0: নাই পোৱা?
2: নাই পোৱা।
0: নাই পোৱা? হা তহঁতে পইচাৰ বেগটো দিবি নে নিদিয়? দিবি নে নিদিয়? ঠিক আছে, কিন্তু তহঁতে মনত ৰাখিবি সেয়া মোৰ পইচা নহয়, তহঁতৰ পইচা। এইফালে চা, সৌবোৰ কিমান মানুহে কাম কৰি আছে দেখিছ? সিহঁতে প্ৰত্যেকে দুসাজ ভাত খাবলৈ গাই প্ৰতি 25 টকাকৈ যিমান পইচা লাগে সেইখিনি পইচা বেগটোত আছিল। তহঁতে বেগটো উভতাই নিদিয়, ফলত কিটো হ'ব? সেই আটাইবোৰ মানুহ দুমাহ লঘোণে থাকিব। সিহঁতক লঘোণে ৰাখি তহঁতকেইটাই যদি ৰাজভোগ খাবলৈ ভাল পাৱ, হা, কিন্তু কেইসাজ খাবি? মোৰ বেগটোত বৰ বেছি 5,000 টকা আছিল। 5,000 টকাৰে তহঁত 5টা মানুহে এমাহ খাবি, দুমাহ খাবি, তাৰপিছত তাৰপিছত তাৰপিছত কি কৰিবি?
2: আমি আপোনাৰ টকা পোৱা নাই ছাৰ।
0: নাই পোৱা?
2: নাই পোৱা।
0: নাই পোৱা?

যদি ভাল কথা। আৰু পোৱালিয়েই যেনিবা মোৰ কি লোকচান হ'ল? তহঁতে ভাবিছত ঠিকাদাৰ চাহাবৰ লাখ লাখ টকা, মাৰি দিলোঁ 5,000 টকা, বাচ হৈ গ'ল কিবা এটা। সঁচা কথা, টকা 5,000 হেৰালে মোৰ একো লোকচান নহয়। তেনেকুৱা বহুত 5,000 টকা মই একেদিনাই খৰচ কৰোঁ, কিন্তু জান তহঁতৰ নিচিনা মানুহৰ লগতে খৰচ কৰোঁ। কিন্তু তহঁতে লবি কিয়? মই গোটেই জীৱন কষ্ট কৰিছো, মোৰ বহুত বল হৈছে, 5,000 টকা বিলাই দিয়াৰ যোগ্যতা মই অৰ্জন কৰিছো, কিন্তু কি যোগ্যতাৰ বলত তহঁতে 5,000 টকা লবি? নক কিয় এই তহঁতে চাগৈ ভাবিছ ঠিকাদাৰ 1,000 1,000 টকাৰ ওপৰত বহি থাকে, আমি হাড় ভাঙি পৰিশ্ৰম কৰি 25 টকা পাম কিয়?

0: Nakal aqui, ó. Ei! তহঁতে চাগৈ ভাবিছ, ঠিকাদাৰ হেজাৰ হেজাৰ টকাৰ ওপৰত বহি থাকে, আমি হাড় ভাঙি পৰিশ্ৰম কৰি 25 টকা পাম কিয়? সেইটো জান, এই হেজাৰ হেজাৰ টকাৰ মুখ দেখিবলৈ মই গোটেই জীৱন হাড় ভঙা পৰিশ্ৰম কৰিছোঁ, আৰু তহঁতে গোটেই জীৱনটো হেলাৰঙে উৰুৱাই দি আজি দুসাঁজ ভাতৰ কাৰণে পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছ। তহঁতেই ক, তহঁতৰ এই পৰিশ্ৰমৰ কাৰণে 25 টকাতকৈ কিমান বেছি লাগে ক? তহঁতে যদি সাহ কৰি ক'ব পাৰ, ময়ো দিব পাৰিম। তহঁতৰ মুখৰ মাত বন্ধ হৈ গৈছে। যিদিনা সেই 5,000 টকা ঢুকাব, সেইদিনাৰ পৰা তহঁতৰ কেৱল ভিক্ষা কৰিবলৈ মাত ওলাব। 25 টকাত সন্তুষ্ট থকা তহঁতৰ লগৰ সেইবোৰ মানুহৰ দুৱাৰে দুৱাৰে ভিক্ষা কৰিবলৈ যাওঁতে তহঁতৰ মাত ওলাব। মনত ৰাখিবি, এটা নতুন বেগ কিনি তাত আকৌ 5,000 টকা ভৰাবলৈ মোৰ মাত্ৰ এটা দিন লাগিব। আজিৰ পৰা তহঁতে মোৰ তাত কাম কৰিব নালাগে। হয়, এটা কথা, মোৰ বেগটোৰ ভিতৰত এখন ফটো আছে, ফটো এখন, মোৰ মৰমৰ মানুহজনীৰ ফটো। তহঁতে জান, মই বিয়া কৰাইছিলোঁ, তহঁতৰ নিচিনাকৈ এখন ঘৰ পাতিছিলোঁ। এতিয়া আৰু সেই ঘৰ মোৰ নাই, মোৰ মানুহজনীয়ে মোক কেৰি থৈ গুচি গৈছে, আৰু মানুহজনীৰ চিন বুলিবলৈ মোৰ হাতত সেই ফটোখনৰ বাহিৰে একো নাই। তহঁতৰ যদি মৰম চেনেহ বোলা বস্তু আছে, তেনেহ'লে ফটোখন মোক উভতাই দিবি, বুজিছ? টকা 5,000 মই আকৌ পাম, কিন্তু ফটোখন কেতিয়াও নাপাওঁ, বৰ কষ্ট পাওঁ। মই তহঁতৰ একো অপকাৰ নকৰোঁ, ফটোখন দিবি
1: বাবু।
0: কি হ'ল
1: বাবু, এইটো ফটো।
0: ভয় নাই, ভয় নাই, তহঁতে ভয় নকৰিবি, মই তহঁতক পুলিচত নিদিওঁ।
2: ছাৰ, ছাৰ ৰ'বচোন,
0: ছাৰ কি হ'ল?
2: অলপ ৰ'বচোন, ছাৰ, আই আই চাওঁ, পইচা পঠিয়াছ, চাওঁ পইচা পঠিয়াছ, লওক ছাৰ, লওক ছাৰ। ইহঁতক আপুনি একো নকৰিব ছাৰ, ইহঁতে পইচা ল'বলৈ আপত্তি কৰিছিল, আনকি বেগটো হাতেৰে চুবলৈও সিহঁতি সাহস কৰা নাছিল, বিশ্বাস নকৰে দিদি। এয়া চাওক, এইটো বেগ, এই বেগটোত আটাইখিনি পইচা আছে। ইহঁতৰ মুখ বন্ধ কৰিবলৈ মই মাত্ৰ গাই প্ৰতি 150 টকাকৈ দিছিলোঁ ইহঁতক। ইহঁতক একো নকৰিব আপুনি ছাৰ।
0: মোহন
2: ছাৰ,
0: মই বৰ ভাল পালোঁ, তোমালোকৰ কাকো মই একো নকওঁ, মই তোমালোকক বেয়াও নাপাওঁ। আজি তোমালোকে 5,000 টকা দেখি যেনেকুৱা কৰিলা, বাটত 5,00,000 টকা টোপোলা এটা পালে মই কি কৰিলোহেঁতেন ঠিক নাই, মই বৰ ভাল পালোঁ। এই 100 টকা লোৱা, মই আনন্দ মনেৰে বকচিচ দিলোঁ, তোমালোক আটাই ফূৰ্তি কৰিবা, লোৱা।
2: নাই ছাৰ, ছাৰ সুখ সিহঁতক দিয়ক ছাৰ, মোক নালাগে ছাৰ।
0: কিয়?
2: নাই নালাগে ছাৰ, মই বকচিচ পাবলগীয়া একো কাম কৰা নাই, আৰু আৰু এইটো বিশ্বাস লৈ মই আপোনাৰ তাত কাম কৰিব নোৱাৰিম ছাৰ, মোক আপুনি বিদায় দিয়ক ছাৰ। কেতিয়াবা কেতিয়াবা নিজৰ মনলৈ বিশ্বাস উভতি আহিলে মই নিজে আপোনাৰ ওচৰ ওলামগৈ ছাৰ।
0: মোহন, শুনাচোন মোহন,

মুনীন দাস, গলায় দীনেশ দাস আৰু ৰুক্মিণীৰ ভূমিকাত ৰুণুদেৱী। নীলু চক্ৰৱৰ্তীৰ সহযোগত নাটখনিৰ প্ৰযোজনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে প্ৰপালিকা শৰ্মায়।

ইমান পৰে আজি অখিল ভাৰতীয় নাট্যানুষ্ঠানত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটক বাওনা শুনিলে। চৰিত্ৰ ৰূপায়ণত আছিল ঠিকাদাৰ তপন দাস, মোহন তৰুণ শৰ্মা, ৰমাকান্ত জয়ন্ত দাস, বিষ্ণু

কালি নিশাৰ কাৰণে টোপনি অহা নাছিল। কিয় এনে হৈছিল বুজি নাপালোঁ। কেতিয়াবা আকৌ উজাগৰি নিশা একোটাই স্মৃতিৰ টোপোলা মেলি দিয়ে, অনেক চিন্তাৰ পথ মুকলি কৰে। কালি নিশা এটা গীতে মোৰ মনৰ দুৱাৰত বৰকৈ খুন্দিয়াই আছিল। ইমান গভীৰ অৰ্থ সেই গীতটোৰ। জীৱনক কিমান গভীৰতাৰে উপলব্ধি কৰিব পাৰিলে তেনে এটি গীত সৃষ্টি হ'ব পাৰে। আপুনিও শুনকচোন পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা গীতটি, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কণ্ঠত।

বিভিন্ন কাৰণত মানুহৰ টোপনিত ব্যাঘাত জন্মে। চিন্তা, দুখ, শাৰীৰিক অসুস্থতা, মানসিক অস্থিৰতা, এই সকলোৱে আমাৰ টোপনিত প্ৰভাৱ পেলায়। এজন প্ৰাপ্তবয়স্কৰ দৈনিক 7 ঘণ্টাৰ টোপনিৰ প্ৰয়োজন বুলি বিশেষজ্ঞ

সকলে কয়। টোপনি যেতিয়া কম হয় আমি কামত ভালদৰে মন বহাব নোৱাৰোঁ। মোৰ ক্ষেত্ৰত যেতিয়া এনে হয় মোৰ মনত পৰে মা আৰু আইতাৰ সেই মৰমৰ বুলনিলৈ। হাতৰ সেই পৰশত কি যাদু আছে নাজানো। সেই স্পৰ্শৰ আৱেশত টোপনি যোৱাৰ সুখেই সুকীয়া। গীতেটি শুনাওঁ, সেই স্পৰ্শৰ সুখ অনুভৱ কৰিব আপুনিও। এয়া জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মোৰ প্ৰিয় গীতেটি।

টোপনিৰ কথা পাতিলে মনলৈ আহে আমাৰ শৈশৱৰ কথা। যৌথ পৰিয়ালত ডাঙৰ হোৱা আমি টোপনি গৈছিলোঁ আইতাৰ নিচুকনি গীতৰ সুৰত, সাধু শুনি শুনি কল্পনাৰ ৰাজ্যত বিচৰণ কৰি, যিবোৰ কথাই আজিও আমাক স্মৃতিকাতৰ কৰি তোলে। ৰজা মহাৰজাৰ সাধু, পুৰীৰ সাধু, বনৰজাৰ সাধু, শিয়াল বান্দৰৰ সাধু, আইতা আছিল সাধুৰ ভঁৰাল। সাধু শেষ কৰি গীত জোৰে, টোপনি টোপনি ও আই টোপনি, তোৰে কলৰ তলত ঘৰ, কাৰো চকুতে নধৰ টোপনি, আইজনীৰ চকুতে ধৰ। সুৰবোৰ বাজি থাকে কাণত এতিয়াও, কথাবোৰ কৈ থাকিলে শেষেই নহয়। আহক গীত এটি শুনি লওঁ, শকুন্তলা আৰু শংকৰ যোচেফ আলী ছবিত কবিতা বৰঠাকুৰে গোৱা।

সকলো দুখৰ সকলো কষ্টৰ পাছতো সন্তানৰ মুখখন দেখাৰ লগে লগে আশাৰ পোহৰ দেখে সকলো পিতৃ মাতৃয়ে। তেওঁলোকৰ আশ্ৰয়ত নিৰাপদ অনুভৱ কৰি শুই পৰা কণমানিটিৰ মুখৰ প্ৰশান্তিয়ে তেওঁলোকক সাহস দিয়ে সকলো বাধা নেওচি আগবাঢ়ি যাবলৈ। কুঁৱাৰা বাপ ছবিৰ এই গীতটি শুনকচোন, কিশোৰ কুমাৰ, লতা মংগেশকাৰ আৰু মেহমুদৰ কণ্ঠৰ।

সিহঁতক সাধু এটা ক'লে বা গীত এটি গাই খুৱাবলৈ চেষ্টা কৰিলে সিহঁতৰ কল্পনা শক্তিও বাঢ়িব। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ বাবে সেই সময়কণ উলিয়াব নোৱাৰিবনে বাৰু? ইলিয়াৰাজা আৰু কে জে য়েশুদাসৰ কণ্ঠৰ সদমা ছবিৰ এই গীতটি শুনো আহক।

বয়স বঢ়াৰ লগে লগে মানুহৰ টোপনি কমি আহে। ফলত অনেক ৰোগে বাহ বান্ধে শৰীৰত। টোপনিৰ বাবে প্ৰয়োজন শাৰীৰিক পৰিশ্ৰমৰ। বয়সৰ বাবে পৰিশ্ৰম কমি অহাজনে ব্যায়াম কৰা উচিত বুলি সকলোৱে স্বীকাৰ কৰে। সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সময়খিনি শুবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় শ্ৰোতা, আজি ৰামধেনু সামৰিবলৈ লৈছোঁ ৰাউদী ৰাথোৰ ছবিৰ শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটিৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰ সাম্ৰাজ্যৰ দিনজোৰা অধিৱেশনৰ কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।